0: এটা প্ৰবল শক্তি, আৰু সেই প্ৰবলতাৰ বল হৈছে বয়সৰ বল। সাধাৰণতে প্ৰাচ্য জীৱনত সেই বল 15-25 বছৰলৈ আৰু পাশ্চাত্য জীৱনত 20-30 বছৰলৈ বুলি কোনো কোনো পণ্ডিতে ঠাওৰাইছে। সেই বয়সত ছাত্ৰশক্তি অতিশয় প্ৰবল থাকে, কাৰণ সেই বয়সত মানুহৰ মানসিক প্ৰবৃত্তি আৰু শাৰীৰিক শক্তি স্বভাৱতে প্ৰখৰ থাকে। সেই কালত সেই শক্তি আৰু প্ৰবৃত্তিয়ে সাংসাৰিক জীৱনৰ বাধা বিঘ্ন আৰু অপায় অমংগল আদিত খুন্দা খাই ভোটা হোৱাৰ আশংকা অধিক নাথাকে। গতিকে সেই অৱস্থাত মানৱ সন্তানে দুঃসাধ্যক সুসাধ্য কৰিবলৈ সমৰ্থ হয়, অসাধ্যক সাধ্য কৰিবলৈ পাৰ্গতালি লাভ কৰে। সেইকাৰণে পৃথিৱীত যতবোৰ মহৎ কাৰ্য সম্পাদিত হৈছে তাৰ সৰহভাগৰ মূলতে আছে ছাত্ৰশক্তি। পৃথিৱীৰ বুৰঞ্জীয়ে ইয়াৰ ভূৰি ভূৰি প্ৰমাণ আমাক দাঙি ধৰে। কিন্তু এইখিনিতে এটি কথা মনত ৰাখিব লাগিব যে সংসাৰত সৎ আৰু অসৎ দুটা বাট সমান্তৰালভাৱে সদায় আছে। প্ৰবল ছাত্ৰশক্তি সৎ বাটে নিয়মীয়াকৈ পৰিচালিত হ'লে যেনেকৈ তাৰ পৰা সম্পদ লাভ আছে, সেই শক্তি অসৎ বাটে বাট পালে সেইদৰে তাৰ পৰা আপদ মিলিবলৈকো থাকে। সেইকাৰণে এই প্ৰবল শক্তিৰ ওপৰত শাসন দণ্ডধাৰী এটি প্ৰবলতৰ বলৰ প্ৰভুত্ব থকাৰ অতি প্ৰয়োজন। সেই বল হ'ল চৰিত্ৰ বল। সেই বল নাথাকিলে সকলো নিষ্ফল। তাৰ অভাৱে প্ৰবল ছাত্ৰশক্তিয়ে সহজগতি ধৰা সম্ভৱ নহয়। এতেকে ছাত্ৰ জীৱন চৰিত্ৰৰ গাঁথনিৰে সংগঠিত অৱশ্যে হ'ব লাগিব, চৰিত্ৰৰ পৰিচালনাৰে পৰিচালিত হ'ব লাগিব আৰু চৰিত্ৰৰ লক্ষ্যত সন্মিলিত হ'বগৈ অৱশ্যে লাগিব। যিবিলাক গুণেৰে চৰিত্ৰ গঠিত হয় তাৰ ভিতৰত সংযম গুণ ছাত্ৰ জীৱনত আটাইতকৈ লাগতিয়াল। সংযতভাৱে পৰিচালিত নহ'লে সময়ত সি অসৎ বাটেদি ছয়া কাটি গৈ মহা অনাৰ্থ ঘটাবৰ ঘোৰ আশংকা থাকে। তাৰ প্ৰমাণ বংগীয় স্কুল কলেজৰ ছাত্ৰভাগৰ বিগত অতি শোচনীয় কাৰ্যসমূহ। সেইভাগ ছাত্ৰশক্তিৰ সংযমৰ অভাৱ পৰা হেতুকেই যে তাৰ দ্বাৰা ৰাজদ্ৰোহ, ডকাইতি ইত্যাদি অতি গঢ়িত পাপ কাৰ্য সংঘটিত হৈছিল, তাক এতিয়া কোনেনো কৰিব। সেইকাৰণেই দুহাৰি ক'বলগীয়া হৈছে যে চৰিত্ৰ বলৰ শাসনত নথকা ছাত্ৰশক্তিয়ে সময়ত হিতে বিপৰীত ঘটায়, মংগলতকৈ অমংগলৰ মাত্ৰা অধিককৈ চৰায়। এয়ে হ'ল চৰিত্ৰ বলৰ ওপৰত অলৌকিক শাসন।
1: আজিৰ মুকুতামালা পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত কুশল দাসৰ সেতাৰ বাদন, ৰাগ আহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত কুশল দাসে বজোৱা চেতাৰত ৰাগ আহিৰ ভৈৰৱ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা 9:30 বজাত সাহিত্য চোৰা অনুষ্ঠানত মাধুৰ্য গোস্বামীৰ গল্প আৰু মণিকা দাসৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:02 বজাত ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত নাট কালকুটৰ ষষ্ঠ খণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। নিশা 10:00 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত দুৰ্গেশ্বৰ বৰঠাকুৰৰ বিষয়ে শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

দিনৰ 12:30 বজাত আইদেউৰ বোলনি অনুষ্ঠানৰ সৌন্দৰ্য শিতানৰ বিষয় ছালৰ যতন। এই অনুষ্ঠানত ৰীতা মজুমদাৰৰ সৈতে সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। পুৱা 9:20ৰ নিৰ্ধাৰিত অনুষ্ঠান প্ৰভাতী তৰংগৰ পৰিৱৰ্তে শুনিবলৈ পাব জীৱন আলীৰ যুগলবন্দী। এই মাহৰ দম্পতী মঞ্জু বৰা আৰু দিলীপ বৰা। আঁত ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তি ৰাণী ডেকাই। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 অস্মিতা ভাগৱতীৰ কণ্ঠৰ আধুনিক গীত। পুৱা 6:55 জ্ঞান বিজ্ঞান

পুৱা 7:30 বজাত স্মৃতিৰ দিনলিপি অনুষ্ঠানত ঔপন্যাসিক নবীন বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানৰ শিল্পী সংগীতা বৰঠাকুৰ, চাৰু গোহাঁই, পৰিণীতা গোস্বামী, জয়ন্ত শৰ্মা আৰু পুৰবী গগৈ। পুৱা 9:15 বজাত জিলাৰ ৰেহৰূপ, 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। 11:05 বজাত পৰাগমালা লাইভ, 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এইখনি গাঁও বুকুৰ আপোন শীৰ্ষক সংগীতালেখ্য, আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু, 1:20 বজাত ভদ্ৰেশ্বৰ নাথ আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি, 1:35 বজাত বাদ্য সংগীতৰ অনুষ্ঠানত মনোজ দাসৰ মেণ্ডলিনত লঘু সংগীতৰ সুৰ, 1:50 বজাত ভাস্বতী শৰ্মাৰ কণ্ঠৰ লোকগীত, 8:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 বজাত আধুনিক গীত।

বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 5:25 গয়া মহিলাৰ অনুষ্ঠানত নলবাৰীৰ জানিগুগত থলিতে পানীবদ্ধ কৰাতি অনুষ্ঠান, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ অসমীয়া ভাষা শিক্ষাৰ পাঠ, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ প্ৰথম খণ্ড, যোগদান আগবঢ়াব ডক্টৰ ধৰণী লাহনে। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত কৃষি ক্ষেত্ৰৰ বৰ্ধিত পৰিসৰ, এই সম্পৰ্কে আলোচ কৰিব ডক্টৰ ভনিতা বৰুৱা আৰু দনচৰাং বসুমতাৰীয়ে, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ৰেণু কোঁৱৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ তিৱা গীত। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ

বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

কৰাসকলক ই আঠ ব্ৰজৰ দৰে সুদৃঢ় সুঠাম কৰি তোলে। বিভিন্ন বনৌষধি গ্ৰন্থত চাৰিবিধ হালধিৰ উল্লেখ পোৱা যায়, যেনে বনহৰিদ্ৰা, হাদ্ৰাগন্থি হৰিদ্ৰা, কৰ্পূৰ হৰিদ্ৰা আৰু সাধাৰণ হৰিদ্ৰা। হালধীয়া খাদ্যৰ ৰং, গোন্ধ মাংগলিক অনুষ্ঠান আৰু ৰোগ নিৰাময়ত বিশেষ স্থান অধিকাৰ কৰি আহিছে। ভাৰতৰ কোনো কোনো ৰাজ্যত, গ্ৰামাঞ্চলত এতিয়াও গৰু কিনি আনি হালধিৰ পানীৰে গা ধুৱাই গোহালিত প্ৰৱেশ কৰোৱায়। হালধিক বীজাণুনাশক, শক্তিবৰ্ধক বুলিও কোৱা হয়। সুগন্ধি মছলা, উজ্জ্বল বৰ্ণপ্ৰদায়ক প্ৰসাধন দ্ৰব্যৰূপেও ইয়াৰ খ্যাতি কম নহয়। ভেষজ গুণ থকা বাবে বহুতো ৰোগ নিৰাময়ৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়, যদিও মছলা হিচাপে ইয়াৰ জনপ্ৰিয়তা অৱশ্যে অধিক। হালধিয়ে আহাৰ জিন যোৱাত সহায় কৰে, ভোক বঢ়ায়। আমাৰ দেশত হালধিক নানাভাৱে ঔষধত ব্যৱহাৰ কৰা হয়। শীতৰ শেষত আৰু বসন্তকালত বসন্ত আদি ৰোগে দেখা দিলে নিতৌপুৱা খালী পেটত এক চাহ চামুচকৈ কেঁচা হালধিৰ ৰস, তুলসী পাতৰ ৰস আৰু মৌ মিহলাই খালে তেনে ৰোগ প্ৰতিৰোধ কৰিব পাৰি বুলি কোৱা হয়। গৰম পানীত হালধি গুড়ি মিহলাই খালেও শক্তি বৃদ্ধি হয় বুলি কোৱা হয়। এই পানীয়ে শাৰীৰিক দুৰ্বলতা দূৰ কৰে আৰু ঋতু পৰিৱৰ্তনৰ সময়ত হোৱা পানী লগা আৰু জ্বৰভাৱ আঁতৰ কৰাত সহায় কৰে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
4: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600316।

পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3136-9444। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3136-9444।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই মনজিত গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু শ্ৰীলংকাই সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখি আহিছে আৰু দেশখনৰ সংকটৰ সময়ত ভাৰত সদায় কাষত থাকিব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কালি মণিপুৰৰ ইম্ফলত সেনাবাহিনীৰ শ্বহীদ স্মাৰকত শ্ৰদ্ধা তৰ্পণ কৰে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত আজি নৱম ৰাষ্ট্ৰীয় পোষণ অৰ্থাৎ পৰিপুষ্টি মাহ 2026 মুকলি কৰিব। আমেৰিকা আৰু ইৰাণৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত থকাৰ মাজতেই পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি পাইছে আৰু এছিয়ান গেমছলৈ ৰাওনা হোৱাৰ পূৰ্বে ভাৰতীয় দলটো কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ডঃ মনসুখ মাধৱীয়াই আড়ম্বৰপূৰ্ণভাৱে বিদায় সম্ভাষণ জনায়। ভাৰত আৰু শ্ৰীলংকাই ইতিহাস, সংস্কৃতি আৰু বিশ্বাসৰ আধাৰত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখি আহিছে আৰু দেশখনৰ সংকটৰ সময়ত ভাৰত সদায় কাষত থিয় হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। তিনিদিনীয়া ভ্ৰমণসূচীৰে শ্ৰীলংকাত কালি উপস্থিত হোৱা শ্ৰীসিঙে দেশখনৰ শীৰ্ষ নেতাৰ সৈতে আলোচনাত মিলিত হোৱাৰ পূৰ্বে ভাৰতীয় মূলৰ লোকসকলৰ সৈতে মত বিনিময় কালত এই বিষয়ে প্ৰকাশ কৰে। দ্বীপ ৰাষ্ট্ৰখনে সন্মুখীন হোৱা যিকোনো প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ সময়ত ভাৰত দৃঢ়তাৰে কাষত থাকিব বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰ দুখনে সভ্যতা আৰু সংস্কৃতিৰ দিশৰ পৰা নিকট বান্ধোনেৰে বান্ধ খাই আছে আৰু ইয়েই দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ মূল ভেটি হিচাপে পৰিগণিত হৈছে। ভাৰতীয় মূলক লোকসকলক ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সেতু বুলি অভিহিত কৰি শ্ৰীসিঙে কয় যে ৰাষ্ট্ৰ দুখনৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। নিজৰ ভাষণত শ্ৰীসিঙে ভাৰতৰ দ্ৰুত অৰ্থনৈতিক ৰূপান্তৰৰ বিষয়ে উল্লেখ কৰি কয় যে দেশখন বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতিৰ অন্যতম আৰু গোলকীয় উন্নয়নত ভাৰতে 16% অধিক বৰঙণি যোগাই আছে। গোলকীয় অৰ্থনৈতিক প্ৰত্যাহ্বান স্বত্তেও 2026-27 বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত দেশৰ অৰ্থনীতিৰ 7.8% বিকাশ হৈছে বুলি উল্লেখ কৰি শ্ৰীসিঙে কয় যে ভাৰতৰ সামগ্ৰী আৰু সেৱা ৰপ্তানি 2014 বৰ্ষত 45 লাখ কোটি টকাৰ পৰা 2025-26 বৰ্ষত 79 লাখ কোটি টকালৈ বৃদ্ধি পাইছে। একেদৰে বিশ্বৰ সৰ্বাধিক মোবাইল ফোন নিৰ্মাণকাৰী ৰাষ্ট্ৰৰ ভিতৰত ভাৰত দ্বিতীয় স্থানত আছে আৰু দেশখনত মোবাইল নিৰ্মাণকাৰী গোটৰ সংখ্যা 2014 চনত 2ৰ পৰা সম্প্ৰতি 300লৈ বৃদ্ধি পাইছে। বিগত 12 বছৰত ভাৰতে 38খন ৰাষ্ট্ৰৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছে। আনহাতে 8খন আগশাৰীৰ ৰাষ্ট্ৰৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে বুলি তেওঁ কয়। ভাৰত ইউৰোপীয় সংঘ সকলো চুক্তিৰ মূল বুলি উল্লেখ কৰি তেওঁ কয় যে এই চুক্তিয়ে ইউৰোপীয় বজাৰ মুকলি কৰাৰ লগতে ভাৰতৰ বৰ্ধিত কূটনৈতিক আৰু অৰ্থনৈতিক সামৰ্থ্যৰ কথাকো প্ৰতিফলিত কৰে। ভাৰতৰ গোলকীয় বিশ্বাসযোগ্যতা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে 12 বছৰ পূৰ্বৰ তুলনাত বিশ্বই সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ মতামতক গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে দেশখনলৈ যোৱা প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰালয়ৰ প্ৰতিনিধি দলটোক শ্ৰীলংকাই উপ প্ৰতিৰক্ষা মন্ত্ৰী অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল অৰুণ

0: জয়া চেকেরাই বন্দৰ নায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনায়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ এদিনীয়া ভ্ৰমণসূচীৰে কালি মণিপুৰৰ ইম্ফলত উপস্থিত হয়। তেওঁ ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ মৈৰাঙৰ ভাৰতীয় সেনাবাহিনীৰ শ্বহীদ স্মাৰকত বীৰ জোৱানসকলৰ স্মৃতিত শ্ৰদ্ধাৰ্ঘ্য তৰ্পণ কৰে। ইয়াৰ আগেয়ে ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, মুখ্যমন্ত্ৰী ইউনাম খেমচান্দ সিং আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে উপ ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। ইয়াৰ পাছত শ্ৰীৰাধাকৃষ্ণণে 1944 চনৰ এপ্ৰিলত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰত ভূমিত নেতাজী সুভাষ চন্দ্ৰ বসুৱে প্ৰথমবাৰৰ বাবে ত্ৰিৰংগ পতাকা উত্তোলন কৰা ভাৰতীয় সেনাবাহিনীৰ শ্বহীদ স্মাৰক দৰ্শন কৰে। ইয়াৰ পাছতেই তেওঁ সেনাবাহিনীৰ যুদ্ধ স্মাৰকস্তম্ভ দৰ্শন কৰি নেতাজীৰ স্মৃতিত পুষ্পাৰ্ঘ্য তৰ্পণ কৰে। তেওঁ সেনাবাহিনীৰ সংগ্ৰহালয়ো প্ৰত্যক্ষ কৰে। ইয়াৰ পাছতেই তেওঁ ইম্ফলৰ সৈনিক স্কুললৈ গৈ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। সন্ধিয়া উপৰাষ্ট্ৰপতিগৰাকী অৰুণাচল প্ৰদেশলৈ ৰাওনা হয়। আজি তেওঁ অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত উপস্থিত থকাৰ লগতে বিথিকা আৰু সংগ্ৰহালয় দৰ্শন কৰিব। তেওঁ লগতে ইটানগৰত থকা জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ তথা দৃষ্টিশক্তিৰহিত দঁইপল মিছন স্কুল পৰিদৰ্শন কৰিব। উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি নাগালেণ্ড পৰ্যটন পৰিক্ৰমাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে পৰ্যটকসকলক আকৰ্ষিত কৰিব পৰাকৈ এই পৰিক্ৰমা গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে। তেওঁ পৰ্যটকসকলৰ বাবে নাগালেণ্ড ভ্ৰমণৰ অভিজ্ঞতা মানসম্পন্ন, চিৰস্থায়ী আৰু স্মৰণীয় কৰি তোলাৰ বাবে পৰ্যটন পৰিক্ৰমাত প্ৰাকৃতিক সৌন্দৰ্যক মূল বিষয় হিচাপে ল'বলৈ পৰামৰ্শ দিয়ে। তেওঁ লগতে ৰাজ্যখনৰ চহকী কলা, ভাস্কৰ্য, সংস্কৃতি, উদ্যান শস্য আৰু পৰম্পৰাক প্ৰতিফলিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
1: Do not try and make it too brick and mortar and modernized. The beauty of why I come to you is because you are Mother Nature. The air I breathe when I am with you, the quality of water that I experience when I am with you, I don't get anywhere in the world. So it's got to be a mixture of natural beauty combined with the human beauty of Nagaland. Our arts, our crafts, our horticulture, our coffee. So pick out the most beautiful areas that need to be shown. Show them in their current pristine beauty state.
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত আজি নৱম ৰাষ্ট্ৰীয় পোষণ অৰ্থাৎ পৰিপুষ্টি মাহ 2026 মুকলি কৰিব। এইবাৰৰ এই মাহৰ বিষয় হৈছে আমাৰ অংগনবাড়ী আমাৰ দায়িত্ব। এই কাৰ্যসূচীৰ অংশ হিচাপে খাদ্য তালিকাত পৰ্যাপ্ত প্ৰটিন, অংগনবাড়ী কেন্দ্ৰসমূহত সতেজ আৰু গৰম খাদ্য যোগানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ 10 বছৰ সম্পূৰ্ণ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰিপুষ্টি শিক্ষা প্ৰসাৰৰ প্ৰয়াস কৰা হ'ব। আজি উদ্বোধনী অনুষ্ঠানৰ অংশ হিচাপে পৰিপুষ্টি মেলা আৰু হিতাধিকাৰীসকলৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত আৰু ভিডিঅ' প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে অংগনবাড়ী কৰ্মীসকলৰ মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হ'ব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী সাবিত্ৰী ঠাকুৰ আৰু উত্তৰ প্ৰদেশৰ শিশু আৰু মহিলা কল্যাণ তথা পুষ্টি বিভাগৰ মন্ত্ৰী বেবীৰাণী মৰিয়াই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখযোগ্য যে পৰিপুষ্ট ভাৰতক আধাৰ হিচাপে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আগত ৰাখি 2018 চনত ৰাষ্ট্ৰীয় বিকাশ কাৰ্যসূচীৰ অধীনত পোষণ অভিযান আৰম্ভ কৰা হৈছিল। মহিলা, শিশু আৰু কিশোৰ কিশোৰীৰ মাজত পৰিপুষ্টি, স্বাস্থ্য আৰু স্বাস্থ্য যতনৰ অভ্যাস গঢ়ি তোলাৰ বাবে প্ৰতিবছৰে ছেপ্টেম্বৰত পালন কৰা পোষণ মাহৰ কাৰ্যসূচী গণ আন্দোলন হিচাপে পৰিগণিত হৈছে। আমেৰিকা আৰু ইৰাণৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত থকাৰ সময়তে সমগ্ৰ পশ্চিম এছিয়াত উত্তেজনা তীব্ৰভাৱে বৃদ্ধি পাইছে। বিগত দুদিন ধৰি ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ডছে আমেৰিকাৰ যুদ্ধ জাহাজত আক্ৰমণ কৰা বুলি ৱাশ্বিংটনে দাবী কৰাৰ পিছতে আমেৰিকাই কয় যে তেওঁলোকৰ সেনাই ইৰাণৰ 5খন খাৰুৱা তেল পৰিবাহী টেংকাৰ ধবংস কৰিছে। ইয়াৰ প্ৰতিশোধ হিচাপে ইৰাণে জৰ্ডানত থকা আমেৰিকাৰ ঘাটিক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। আমেৰিকাৰ চেণ্ট্ৰেল কামাণ্ডে সামাজিক মাধ্যমৰ পোষ্টত প্ৰকাশ কৰিছে যে বিগত দুদিনত ইৰাণে আমেৰিকাৰ যুদ্ধ জাহাজক বেলিষ্টিক মিছাইলেৰে লক্ষ্য কৰি লোৱাৰ প্ৰতিক্ৰিয়া স্বৰূপে আক্ৰমণ সংঘটিত কৰা হৈছে। এই অভিযানত ইৰাণৰ ওমান উপসাগৰৰ কিভিক, চাৰমিনাৰ, হৰাইজন ৱান আৰু ৰিস্কো নামৰ জাহাজকেইখন ধবংস হোৱা বুলি দাবী কৰা হৈছে। ইফালে চুবুৰীয়া বন্দৰসমূহত সামুদ্ৰিক জাহাজৰ কৰ্মীসকলক সম্বোধন কৰি ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কোপছে বাহৰেইন আৰু কুৱেইট বন্দৰৰ ওচৰত প্ৰতিশোধ লোৱাৰ সকিয়নি দিছে। কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভঁৰালৰ অধীনস্থ নেহৰু তাৰকাগৃহ উদ্বোধন কৰা হয়।

0: যোগাযোগ শক্তিশালী কৰা, জ্যোতি বিজ্ঞানৰ সজাগতা বৃদ্ধি কৰা আৰু জনসাধাৰণৰ সংযোগ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে তাৰকা গৃহটি নিৰ্মাণ কৰা হৈছে। পি এম এম এলৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই উদ্বোধনী অনুষ্ঠানৰ সভাপতিত্ব কৰে। এই উপলক্ষে ভাষণ দি সঞ্চালক অশ্বিনী লোহানীয়ে কয় যে নেহৰু তাৰকাগৃহ দেশৰ অন্যতম আগশাৰীৰ তাৰকাগৃহ হিচাপে আত্মপ্ৰকাশ কৰিছে। নেহৰু তাৰকাগৃহ বৈজ্ঞানিক মেজাজ বৃদ্ধিৰ বাবে আৰু ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু জনসাধাৰণৰ মাজত কৌতুহল যোগাই তোলাৰ বাবে অত্যাধুনিক সুবিধাৰে সজ্জিত। এছিয়ান গেমছ 2026ৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে ভাৰতীয় দলটোক কালি কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ডঃ মনসুখ মাণ্ডভিয়াই আড়ম্বৰপূৰ্ণভাৱে বিদায় সম্ভাষণ জনায়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা, ক্ৰীড়া সচিব হৰিৰঞ্জন ৰাও, চীফ দ্য মিছন সহদেৱ যাদৱৰ উপস্থিতিত ডঃ মাণ্ডভিয়াই ভাৰতীয় খেলুৱৈসকলৰ বাবে জাৰ্চি মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ভাৰতীয় খেলুৱৈসকলক মানসিক চাপক সুন্দৰ প্ৰদৰ্শনলৈ ৰূপান্তৰিত কৰিবলৈ আহান জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। ভাৰত আৰু শ্ৰীলংকাই সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখি আহিছে আৰু দেশখনৰ সংকটৰ সময়ত ভাৰত সদায় কাষত থাকিব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কালি মণিপুৰৰ ইম্ফলত সেনাবাহিনীৰ শ্বহীদ স্মাৰকত শ্ৰদ্ধা তৰ্পণ কৰে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত আজি নৱম পৰিপুষ্টি মাহ 2026 মুকলি কৰিব। আমেৰিকা আৰু ইৰাণৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত থকাৰ সময়তে পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি পাইছে আৰু এছিয়ান গেমছলৈ ৰাওনা হোৱাৰ পূৰ্বে ভাৰতীয় দলটোক কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ডঃ মনসুখ মাণ্ডভিয়াই বিদায় সম্ভাষণ জনায়। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি শুনিবলৈ পাব 7:55।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে শশাংগদীপ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

মহেন্দ্ৰ মোহন চৌধুৰীয়ে কৈছিল, সাহিত্যৰ অন্যতম উদ্দেশ্য হ'ল দেশৰ মানুহৰ মাজত সৃষ্টি হোৱা অনৈক্যৰ বীজাণুসমূহ ধ্বংস কৰি জাতিটোক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি গঢ়ি তোলা।

গ্রন্থ মঞ্চ লেখা 1967 চনত প্ৰকাশ হয় আৰু এই গ্ৰন্থৰ বাবেই তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে। 1971 চনত তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। তেখেতৰ কবিতা পুথি তপোবন, দীপালী, কৌমুদী, ৰাংঢালি, নাটক নৰকাসুৰ, বেউলা, কনৌজ কুঁৱৰী, শকুন্তলা, ছত্ৰপতি শিৱাজী, নন্দদুলাল, কুৰুক্ষেত্ৰ, শ্ৰীৰামচন্দ্ৰ, সাবিত্ৰী, চম্পাৱতী, টিকেন্দ্ৰজিত, অশ্ৰুতীৰ্থ আদি। ইয়াৰ উপৰি শিশু উপযোগী গ্ৰন্থ, অংকীয়া নাটৰ সাধু, কথা কীৰ্তন,

0: মৃত্যু হয়।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপোলো এক্সেল কেয়ার হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপোলো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপোলো এক্সেল কেয়ার হস্পিটাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: অসমৰ এগৰাকী শিক্ষাবিদ, গল্পকাৰ আৰু উপন্যাসিক যোগেশ দাসৰ আজি স্মৃতি দিৱস। সাহিত্যিক যোগেশ দাসৰ জন্ম হৈছিল 1927 চনত ডুমডুমাৰ হাঁচৰা চাহ বাগিচাত। তেওঁৰ পিতৃৰ নাম আছিল সূৰ্যকান্ত দাস আৰু মাতৃৰ নাম আছিল চিন্তামণি দাস। তেওঁ বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। তাৰ পাছত শিক্ষাৰ্থীৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ গল্প ৰচনা কৰি এগৰাকী গল্পকাৰ হিচাপে পৰিচয় দিছিল। তেখেতৰ প্ৰথমখন উপন্যাস আছিল সঁহাৰি পাই। ডুমডুমা হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা যোগেশ দাসে 1988 চনলৈকে গুৱাহাটীৰ বিবৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰে আৰু অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। জ্ঞানৰ সাধনাই তেওঁৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য আছিল। তেখেতে অসমীয়া সাহিত্যক আগুৱাই নি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে বহুতো গল্প, উপন্যাস আৰু প্ৰবন্ধ ৰচনা কৰিছিল। যোগেশ দাসৰ গল্প পুথিসমূহ হ'ল পপীয়াতৰা, আন্ধাৰৰ আৰে আৰে, ত্ৰিবেণী, হাজাৰ লোকৰ ভিৰ, উপন্যাস সঁহাৰি পাই, ডাৱৰ আৰু নাই, জোনাকীৰ জুই, চাহ জুই খেদি, নিৰূপাই নিৰূপাই, এমুঠি ধূলি, অবৈধ আদি। ইংৰাজী গ্ৰন্থ ফকলোৰ অৱ আছাম। প্ৰথিতযশা গদ্যশিল্পী যোগেশ দাসে 1980 চনত পৃথিৱীৰ অসুখ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। 1994 চনত তেখেতলৈ আগবঢ়োৱা হয় অসম উপত্যকা সাহিত্য বঁটা। 1999 চনৰ 9 ছেপ্টেম্বৰত দেহাৱসান ঘটা যোগেশ দাসলৈ আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি। ৰামধেনু যুগৰ অন্যতম বিশিষ্ট কবি ৰাম গগৈৰ আজি স্মৃতি দিৱস। টিংখাং হাইস্কুলত 7ম শ্ৰেণীত পঢ়ি থাকোঁতেই বিদ্যালয়ৰ হাতে লিখা আলোচনী প্ৰণতিত তেওঁৰ কাব্য প্ৰতিভাৰ বীজ অংকুৰিত হয়। তাতে তেওঁৰ কেইবাটাও কবিতা প্ৰকাশ পায়। 1962 চনত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনত প্ৰকাশ পোৱা সাদিনীয়া নৱযুগ আলোচনীত তেওঁৰ ভালেকেইটা বলিষ্ঠ কবিতা প্ৰকাশিত হয়। ৰাম গগৈৰ প্ৰকাশিত সাহিত্য সম্ভাৰৰ ভিতৰত কবিতাৰ পুথি মাটিৰ স্বপ্ন, হে পৃথিৱী অন্তৰাত্মা, উপন্যাস স্বপ্ন হৃদয় নদী, সমুদ্ৰ সুদূৰ, বিশল্যকৰণী, গল্পপুথি কেয়াবন আদি। ৰাম গগৈয়ে টিংখাং হাইস্কুলত 8ম শ্ৰেণীলৈকে পঢ়ি 1950 চনত খোৱাং হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত কটন কলেজৰ পৰা 1954 চনত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ৰাম গগৈয়ে নাহৰকটীয়া, চাচনি, টিংখাং অঞ্চলৰ কেইবাখনো বিদ্যালয়ত অস্থায়ীভাৱে শিক্ষকতা কৰিছিল। পাছত চাচনিৰ গেথু পথাৰ মধ্য ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে চাকৰি কৰি 1992 চনত অৱসৰ গ্ৰহণ কৰে। 1932 চনৰ জুন মাহৰ 20 তাৰিখে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ 2 নং ঘূৰণীয়া গাঁৱত ৰাম গগৈৰ জন্ম হৈছিল। বিশিষ্ট নাট্যকাৰ মুনীন ভূঞাৰ আজি স্মৃতি দিৱস। মুনীন ভূঞাৰ কৰ্মজীৱন আৰম্ভ হয় আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত ছাব এডিটৰ হিচাপে। 1975 চনত ছাব এডিটৰ হিচাপে যোগদান কৰি পাছলৈ নাট বিভাগৰ প্ৰযোজক, সহকাৰী সঞ্চালক হিচাপে মুনীন ভূঞাই কাৰ্যনিৰ্বাহ কৰিছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই নিয়মীয়াকৈ নাটক প্ৰযোজনা কৰিবলৈ লোৱাৰে পৰাই নাটকৰ সৈতে মুনীন ভূঞা জড়িত হৈছিল। মুনীন ভূঞাৰ বিচাৰ আৰু হাতী আৰু ফান্দি এই দুখন অনাতাঁৰ নাটকে আকাশবাণীৰ বাৰ্ষিক পুৰস্কাৰ প্ৰতিযোগিতাত ক্ৰমে বিশেষ আৰু প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। লগতে মুনীন ভূঞাৰ দ্বাৰা ৰচিত আৰু লুৎফুৰ ৰহমানৰ সৈতে প্ৰযোজনা কৰা এটা নতুন পথেৰে আৰু মুনীন ভূঞাৰ

0: के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 9,50,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰি শিৰোনাম লৈ। ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠই সমগ্ৰ দেশলৈ অসমৰ আত্মা কঢ়িয়াই নিছিল। জন্ম শতবৰ্ষত ভাৰত ৰত্ন খুৱৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে তেওঁৰ গীতে মানুহক মানৱীয়তাৰ জ্ঞান দিছিল। ভূপেন দা আছিল এটা যুগ, এটা চেতনা, এক জীৱন্ত ইতিহাস। ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুধাকণ্ঠক স্মৰণ, টালিগঞ্জৰ গৃহ ৰাজ্য চৰকাৰে ক্ৰয়ৰ ব্যৱস্থা কৰিব বুলি আশ্বাস মুখ্যমন্ত্ৰীৰ, কলাক্ষেত্ৰত স্থাপন কৰা হ'ব এক সংগ্ৰহালয়। জন্ম শতবাৰ্ষিকীত ৰাজ্যজুৰি ভূপেন দা খুৱৰিলে আছোৱে। গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই। প্ৰাদেশিকীকৰণ আইনৰ অধীনত অসমত অৰ্হতাহীন শিক্ষক নিযুক্তিৰ ব্যৱস্থা বন্ধৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, ভেঞ্চাৰ শিক্ষকক নিযুক্তিত নিষেধাজ্ঞা, কেন্দ্ৰীয় আইনৰ অধীনত অৰ্হতা থাকিলেহে পাব শিক্ষক হিচাপে নিযুক্তি, 2026 বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা আগবঢ়োৱা হ'ব ৰাজ্যৰ দুগৰাকী বিশিষ্ট লোকশিল্পী পখিলা লেখথিপি আৰু তৰাৱতী মিলিলৈ, উজনিৰ 4খন জিলাৰ বানপ্ৰলয় আৰু ৰাজ্যত চলি থকা লোকপিয়লৰ কাম কৰাৰ কাজৰ বাবে ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা, 10ম আৰু 12ম শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰ সাক্ষ্য দিলে ছিংগাপুৰ প্ৰৱাসী সুস্মিতা গোস্বামীয়ে। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। জুনিয়ৰ এছিয়া কাপ হকীত জাপানক 7-0 গ'লত হৰাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ মহিলা দলৰ, মাতুংগা জুনিয়ৰ অ'পেন স্কোৱাছ চেম্পিয়নশ্বিপত অসমৰ মনশ্ৰী ৰাউতৰ খিতাপ অৰ্জন। প্ৰিয় শ্ৰোতা, আজি পাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংক দি ভালো অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

0: স্মৃতিৰ দিনলিপিত আজিৰে পৰা শুনাবলৈ লোৱা হৈছে ঔপন্যাসিক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ একালৰ অনুষ্ঠান প্ৰযোজক নবীন বৰুৱাৰ সৈতে হোৱা কথোপকথন। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। আজি এয়া প্ৰথম খণ্ড।
1: স্মৃতিৰ দিনলিপি অনুষ্ঠানটিলৈ শ্ৰোতাক স্বাগতম জনাইছোঁ। আমাৰ ষ্টুডিঅ'ত আজি স্মৃতিৰ কিছু বছৰৰ ৰেডিঅ'ত কাম কৰাৰ অভিজ্ঞতা, ৰেডিঅ'ৰ সৈতে যিধৰণৰ পৰিচয় হৈছিল সেই কথাখিনি আমাৰ সৈতে পাতিবলৈ, আমাৰ শ্ৰোতাক জনাবলৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে ঔপন্যাসিক আৰু এসময়ত আকাশবাণীৰ প্ৰযোজক নবীন বৰুৱা। নমস্কাৰ আপোনাক।
2: নমস্কাৰ
1: বৰুৱা ডাঙৰীয়া। এইটো প্ৰথম খণ্ড আমাৰ স্মৃতিৰ, আপোনাৰ স্মৃতিৰ দিনলিপিৰ। আপুনি ধৰকচোন ৰেডিঅ'ত সোমোৱাৰ যিখিনি সময় আপুনি কৈছে যে 1974 চনত আপুনি ৰেডিঅ'ত প্ৰৱেশ কৰে, তাৰ আগৰ সময়ছোৱাত অকণমান ভুমুকি মাৰিব খুজিছোঁ। আপুনি ক'ৰ মানুহ, গুৱাহাটীলৈ কেনেকৈ আহিলে আৰু তাৰপিছত ৰেডিঅ'ৰ লগত সংযোগটো কেনেকৈ হ'ল?
2: মোৰ জন্ম শিৱসাগৰত আৰু এই শিৱসাগৰৰ পৰা 1963 চনত পঢ়িবৰ কাৰণে গুৱাহাটীলৈ মই আহোঁ আৰু সেই সময়ত 63 চনৰ পৰাই মই গুৱাহাটীত আছোঁ।
1: হয়,
2: মোৰ সৰুডোখৰ প্ৰচেষ্ট ভালভাৱে

0: হৈছিল। মোৰ দেউতা এজন ব্যৱসায়ী আছিল, তেখেতৰ হঠাতে ব্যৱসায়ীজনিত কাৰণত কিছু আৰ্থিক দুৰ্যোগ আহি পৰিছিল। ইয়াৰ ফলত মই কটনত পঢ়ি থকা সময়তেই মই অনুভৱ কৰিছিলোঁ যে ঘৰৰ বোজাটো, দেউতাহঁতৰ মোৰ বোজাটো লোৱাটো যথেষ্ট কষ্টকৰ হৈছে। আৰু যিহেতু মই অলপ সৰুৰে পৰা অলপ সুখত মই একমাত্ৰ ল'ৰা আছিলোঁ, ডাঙৰ হৈছিলোঁ, খুব কম পইচাৰো মই থাকিব পৰা নাছিলোঁ। সেইকাৰণে মই হঠাতে মই পঢ়ি থকা অৱস্থাতে ঠিক ক'লোঁ যে মই চাকৰি কৰিব লাগিব। কিন্তু মোৰ সমস্যাটো আছিল মোৰ বয়সটো মানে হোৱা নাছিল, 18 বছৰ হ'ব লাগে। গতিকে 18 বছৰ ছমাহ হওঁতেই মই গ্ৰেজুৱেশ্যন লোৱাৰ আগতেই মই মীন বিভাগত চাকৰি থওঁ। আৰু তাৰপিছত মই প্ৰথমতে মই ছায়েন্স পঢ়িছিলোঁ, কিন্তু যিহেতু মই চাকৰি কৰি ৰাতি পঢ়িব লগা অৱস্থা এটা হ'ল, সেইকাৰণে মই আৰু নিজেও মই সাহিত্যৰ প্ৰতি মোহটো আগতে বেছি আছিলে, কিন্তু ঘৰুৱা বা সামাজিক হেঁচাত বিজ্ঞান পঢ়িছিলোঁ। পিছত গ্ৰেজুৱেশ্যনটো মই আৰ্টছত কৰোঁ। ইয়াৰ পিছতেই সেই সময়তে মই নীলাচল কাকতখনৰ লগত অলপ জড়িত হৈ পৰোঁ আৰু মোৰ কটন কলেজ উপন্যাসখনো নীলাচলৰ পাততেই প্ৰথমতে ওলায় আৰু কিতাপ হিচাপেও প্ৰকাশ হয়। মোৰ এটা লেখা মানে মোৰ যিটো প্ৰথম লেখা জীৱনৰ, যিটো মই হোমেন বৰগোহাঁইলৈ এখন চিঠিৰ আকাৰলৈ পঠাইছিলোঁ, সেইটো পঢ়ি উঠি তেখেতে সিদ্ধান্ত ল'লে যে নীলাচলত এটা নতুন শিতান আৰম্ভ কৰিব নতুন পুৰুষ, আৰু মোক এজন বিষণ্ণ ডেকা ল'ৰা বুলি সেই চিঠিখন এটা প্ৰবন্ধ আকাৰে প্ৰকাশ কৰে, কৰি পেলাই নতুন পুৰুষ তাত আৰম্ভ কৰে। সেই সময়ত মই যুৱ মানে যুৱকসকলৰ বিভিন্ন সমস্যাৰ ওপৰত বিভিন্ন লেখা মেলা কৰিছিলোঁ আৰু বহুত নতুন প্ৰতিভাক নীলাচল কাকতৰ থ্ৰুৱেদি, যদিও মই নীলাচলত চাকৰি কৰা নাই, কিন্তু এই নতুন পুৰুষৰ যিটো পৃষ্ঠা, সেই পৃষ্ঠাটোৰ মোৰ যথেষ্ট কণ্ট্ৰিবিউশ্যন আছে। অলপতে এটা লেখাত সেই কথাখিনি হোমেন বৰগোহাঁয়ে বৰ সুন্দৰভাৱে উল্লেখো কৰিছে। এইটো সময়ত চলি থকাৰ সময়তে মই হঠাতে এদিন আকাশবাণীৰ পৰা এখন কণ্ট্ৰেক্ট পালোঁ কবিতা পঢ়িবৰ কাৰণে। মই কবি নহয়, কি ভাবি কি চিন্তা কৰি মোলৈ কবিতা পঢ়িবৰ কাৰণে কণ্ট্ৰেক্টখন দিলে 10 মিনিটৰ সময়ৰ মই বুজি নাপালোঁ। যদিও দুই এটা কবিতা নেলেখা নহয় মই জীৱনত লিখিছোঁ, আৰু মোৰ সাহিত্য জীৱনটো হয়তো কবিতাৰে স্কুলীয়া জীৱনত আৰম্ভ হৈছিল, কিন্তু মই কবি হিচাপে বৰ চিনাকি বা প্ৰতিষ্ঠিত বা তেনেকুৱা নাছিলোঁ। সেতিয়া মোৰ কটন কলেজ উপন্যাস, তাৰপিছতে ওলোৱা মোৰ লগতে ওলোৱা মন অজন্তা, প্ৰেমিকা, এইবিলাক উপন্যাস লৈ উপন্যাসিক আৰু গল্প লেখক হিচাপে, আৰু সমসাময়িক ঘটনাৰ ওপৰত বিশেষকৈ যুৱ প্ৰজন্মৰ যিটো সমস্যাৰ ওপৰত লেখা প্ৰবন্ধ পাতিৰ কাৰণে মানুহে জানিছিল, কবি হিচাপে নহয়। সেই কবিতা মই 3টা কবিতা পঢ়িলোঁ আৰু 40 টকা এটা পালোঁ। সেইটোৱে আছিল আকাশবাণীৰ লগত মোৰ প্ৰথম সম্পৰ্ক। আকাশবাণীয়ে মোক প্ৰথম কিজানি ৰাজহুৱাভাৱে কবি হিচাপে চিনাকি দিলে, কাৰণ মই কাৰণ মইতো কবি হিচাপে তেনেকৈ মই কোনো পৰিচয় নাছিল। কি ভাবি তেওঁলোকে মোক কবিতা পাঠ কৰিবলৈ মাতিলে সেইটো কথা মই নাজানো।
1: সেই কবিতা যিখিনি পাঠ কৰিছিলে আপোনাৰ নিজৰ কবিতা আছিল?
0: এতেকে আৰু নিজৰ কবিতা লিখিলোঁ, যিহেতু এটা পালোঁ এটা এক্সাইটমেণ্ট, এতিয়া ইয়ং এজ, সেইটোৱেই মোৰ আকাশবাণীৰ লগত প্ৰথম পৰিচয়। প্ৰথম পৰিচয় আছিলে আৰু দুই এজন বন্ধুস্থানীয় আছিলে, যেনেকৈ মহেন্দ্ৰ বৰঠাকুৰ, শৰত বৰঠাকুৰ বুলি এজন আছিলে, তেখেত ঢুকালে বহুত দিনৰ গতি, তেখেতসকলৰ লগত এটা বন্ধুত্বসুলভ সম্পৰ্ক আছে, যদিও বয়সত তেখেতসকল মোতকৈ বহুত ডাঙৰ আছিল। তাৰ বাহিৰে বৰ কাষবাণীৰ লগত নাছিলে। এনেকুৱাতে হঠাতে যুৱবাণী প্ৰগ্ৰেমৰ প্ৰডিউচাৰ পোষ্টটোৰ এটা এডভাৰটাইজমেণ্ট দেখিলোঁ, দেখি কাৰণে মই এপ্লাই কৰিলোঁ। এপ্লাই কৰাৰ পিছত আপোনাৰ এপ্লাই কৰিলোঁ আৰু সেইটো সময়ত বহুকেইজন গুণী জ্ঞানী মোতকৈ হেৰি থকা অসমীয়া কলা সাহিত্য সংস্কৃতি সংগীত জগতত পৰিচয় থকা মানুহ এই পোষ্ট চাকৰিটোৰ কাৰণে কেণ্ডিডেট আছিল। এতিয়া সকলো ফালৰ পৰা শিক্ষাৰ ফালৰ পৰা

হওক বা অন্য ফালৰ পৰাই হওক, আটাইতকৈ কম কোৱালিফিকেশ্যন থকা মানুহ আছিলোঁ মই, মাত্ৰ এই মোৰ কটন কলেজ উপন্যাস বা এইখিনি লেখাৰ বাহিৰে। কিন্তু বাকীবিলাক অলৰেডি বিভিন্ন বিশেষ কলা সংস্কৃতি বা অন্য জগতত প্ৰতিষ্ঠিত হৈ গৈছে। কিন্তু ইণ্টাৰেষ্টিং ঘটনাটো হ'লগৈ কি, যেতিয়া ইণ্টাৰভিউলৈ আহিলোঁ, ইণ্টাৰভিউৰ আগদিনাখনো মই বৰ এটা বৰ মানে বহুতে মোক নিৰুৎসাহ কৰিছিলে। গতিকে মই সেই কথাটোৰ কাৰণে আগদিনাখন সিদ্ধান্ত ক'লোঁ যে কৰিছিলোঁ যে মই এই চাকৰিটোৰ কাৰণে ইণ্টাৰভিউ নিদিওঁ। এই সিদ্ধান্তটো কৰি মই তেতিয়া বিশ্ববিদ্যালয়ৰ কেম্পাছৰ ওচৰত থাকোঁ, মোৰ পৰিৱেশ ইউনিভাৰ্চিটিৰ চাকৰি কৰিছিলে, তেতিয়া মই বিন বিভাগত চাকৰি কৰি আছিলোঁ। আৰু মোৰ এজন মানে ব্ৰাদাৰ ইন ল তেখেত ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আছিলে, গতিকে সেইদিনাখন তেখেতৰ ঘৰলৈ গধূলি আমি ফুৰিবলৈ গৈছিলোঁ। ফুৰিবলৈ যাওঁতে তেখেতে তেতিয়া সুধিলে, তেতিয়া মই ক'লোঁ যে মই চাকৰি ইণ্টাৰভিউটো নিদিওঁ। আচৰিত ঘটনা ঘটিল, মই দেখিলোঁ যে এজন বুঢ়া মানুহ তেখেতৰ ঘৰত বহি আছে, তেখেতে আমাৰ কথাবিলাক শুনি আছে। তেখেত আচলতে হ'লগৈ কি, এজন ৰিচাৰ্চ স্কলাৰৰ দেউতাক, সেই সময়ত থাকিবলৈ জেগা নাছিলে। তেওঁলোক এই মোৰ তেখেত ইউনিভাৰ্চিটি প্ৰফেচাৰ, তেওঁ ল'ৰাৰ ওচৰলৈ আহিছিলে, ল'ৰাই এতিয়া হোষ্টেলতো ৰাখিব নোৱাৰে, তেখেতে ৰিকুৱেষ্ট কৰিলে তেখেতৰ ছাৰক তেখেতক ঘৰত ৰাখিবৰ কাৰণে। সেই মানুহজনে মোৰ মুখলৈ কিছুমান চাই পেলাই হঠাতে দেখিলোঁ তেওঁ নিজৰ নখটোত কিবা এটা চালে, চাই পেলাই তেওঁ মোক ক'লে যে চাকৰিটো আপোনাৰ বাহিৰে কোনোও নাপায়, আপুনি ইণ্টাৰভিউ দিয়ক, মই আপোনালৈ লিখি দিছোঁ, কাইলৈকে মই আছোঁ, আপুনি যদি নাপায় চাকৰিটো মানে হেৰি বোলে। মই ক'লোঁ আপুনি কেনেকৈ কৈছে, মোক ক'লে চাহাব এজনে আপোনাক চাকৰিটো দিব। মই কথাটোত বৰ হেৰি নাপালোঁ, কিন্তু তেখেতৰ কথাবিলাক মানে মোৰ মানে পৰিবাৰৰ ফালৰ যিখিনি মানুহ তেখেতসকলে খুব বিশ্বাস কৰে, মই মানুহজনক চিন্তা, মই এইবিলাক কথাৰ ওপৰত বিশ্বাস নাছিলে কোনো। পিছদিনাখন মই যেতিয়া ইণ্টাৰভিউ দিবলৈ আহিলোঁ, ইণ্টাৰভিউ দিওঁতে দুজন লোকেল আম এক্সপাৰ্ট আছিলে, এজন হ'ল ভৱেন শইকীয়া আৰু এজন হ'ল হোমেন বৰগোহাঁই, দুইজনেই আমাৰ চিনাকি, মোৰে চিনাকি নহয়, তেওঁ আমাৰ প্ৰায় পাঁচজন মানুহৰ আমাৰ বৰ ক্লোজ তেখেতসকল, অকল সেইকাৰণে বৰ ক্লোজ মানে ক্লোজ মানুহবিলাক দেখিলে অলপমান এটা অসুবিধাও লাগে ইণ্টাৰভিউ দিবলৈ গ'লে। যিজন এক্সপাৰ্ট লোকেল এক্সপাৰ্ট আছিলে, বাকী আৰু বেলেগ বেলেগ হেৰি আছিলে, চাংলো বুলি এজন আছিলে, যিজন আছিলে চেয়াৰমেন ইণ্টাৰভিউ বোৰ্ডৰ, যিজন চাহাব বুলি কৈছিলে, চাংলো আছিলে কাশ্মীৰী, দেখিবলৈ বিৰাট ওখ, সঁচাকৈ চাহাবৰ নিচিনা ধুনীয়া মানুহ, এই আগদিনাক পোৱা মানুহজনৰ কথাটোৰ লগত মানে মিলে। তাৰপিছত ইণ্টাৰভিউটো হ'ল, ইণ্টাৰভিউটো যথেষ্ট টাফ হৈছিলে, আৰু বিশেষকৈ তেওঁলোকে ভাৰতৰ মানে য়ুথ, বিশেষকৈ নক্সলাইট মুভমেণ্ট, যুৱ সমাজৰ যিটো ক্ৰোধ, তাৰ কাৰণ এইবিলাক কেনেকৈ মানে হেৰি কৰিব পাৰি, কি কৰিব পাৰি, মোৰ পলিটিকেল ফিলচফি কি ধৰণে ভাবোঁ, এইবিলাকৰ ওপৰত মোৰ ওপৰত বেছিভাগ প্ৰশ্ন হৈছিল। লগে লগে সাহিত্য আৰু হেৰি মানে বিশেষকৈ তেওঁলোকে মোৰ বামপন্থী যিটো চিন্তাধাৰা ভাৰতবৰ্ষত নতুন জেনেৰেশ্যন মানে য়ুথৰ সেইটোৰ ওপৰত বেছিভাগ প্ৰশ্ন, বেছিভাগ কথা আহিছিল। মাত্ৰ ভৱেন শইকীয়াহে পলিটিকেল কথা বতৰা বিশেষ নাছিল, সোধা মেলা নাছিল, কিন্তু ভৱেন শইকীয়াই সাহিত্য, নাটক বা কালচাৰ, অসমীয়া সংস্কৃতি এইবিলাকৰ বিষয়ে ভৱেন শইকীয়াই প্ৰশ্ন কৰিছিলে। আল্টিমেটলি মই দেখিলোঁ যে মোৰ এটা বৰ সুবিধাজনক এটা অৱস্থালৈ আহিলোঁ কি, শেহতীয়াভাৱে কি কিতাপ পঢ়িছে এই কথাটো কওঁ আহিলে, তেতিয়া মই এখন মই তেতিয়া মানে ব্ৰিটিছ কাউন্সিল লাইব্ৰেৰী মেম্বাৰশ্বিপ আছিলে, দুদিনমানৰ আগতে এখন কিতাপ ব্ৰিটিছ কাউন্সিল লাইব্ৰেৰী, মই কিতাপখন নাম এতিয়া মনত নাই, তেওঁজন আইৰিছ কবিৰ বিষয়ে আছিলে, মই ফটককৈ কৈ দিলোঁ যে সেই কিতাপখন, আচলতে মই কিতাপখন তেনেকৈ পঢ়া নাছিলোঁ, এই দুটামান পাতটো দিছিলোঁ। কিতাপখনৰ বিষয়ে যেতিয়া প্ৰশ্ন কৰিলে, মই বেছিভাগ কথা মিছা কথা ক'লোঁ, মিছা কথা ক'লোঁ মানে মই এনেকুৱাকৈ সজাই দিলোঁ যে মই গোটেই কিতাপখন পঢ়িছোঁ, কবিজনৰ বিষয়ে হেৰি ইনুৱেশ্যন কবিতাৰ কথা ক'লোঁ, যিবিলাক কবিতা তাত আছে নাই মই ক'ব নোৱাৰোঁ, কিন্তু কথাটো হ'লগৈ কি, মই এনেকুৱাকৈ কৈ গ'লোঁ, সেইখিনি পঢ়ি পেলাই বিশেষকৈ হোমেন বৰগোহাঁই আৰু হেৰি এইবিলাক ইম্প্ৰেছড হ'ল, তেওঁলোকে ভাবিছিলে, তেওঁলোকে কোনো সেইজনৰ কবিৰ নাম হয়তো তেতিয়ালৈকে জনা নাছিল। যি কি নহওক, আল্টিমেটলি মই কি হ'ল, চাকৰিটো মই পালোঁ।

0: পাই পেলাই যেতিয়া চাকৰিটো পালোঁ আৰু বাকী যিসকল আছিলে মোতকৈ যিখিনি মোতকৈ শ্ৰেষ্ঠ কেণ্ডিডেট আছিলে, পিছত মই গম পালোঁ যে বিশেষকৈ গভৰ্ণমেণ্ট অৱ ইণ্ডিয়াৰ এটা পলিচি আছিলে। পলিচিটো হ'ল যে সেই সময়ত যিটো ৰাজনৈতিক বাতাৱৰণ হৈছিল সেই বাতাৱৰণটোৰ বিষয়ে যিজন মানুহৰ সম্যক জ্ঞান আছে বা হৈছে সেইজন মানুহকে হেৰি কৰা উচিত। আৰু পিছত মই ভৱেন শইকীয়া আৰু নভেন বৰগোহাঁই দুয়োজনেই কৈছিল যে আমি যদিও ইণ্টাৰভিউ বৰ্ডত আছিলোঁ, আমাৰ পাঁচজন মেম্বাৰ আমাৰ খুব ক্লোজ আছিলে, যিসকলৰ লগত আমি খুব ব্যক্তিগতভাৱে জানিছিলোঁ। এতেকে আমি এটা সিদ্ধান্ত লৈছিলোঁ কি যে আমি প্ৰশ্নহে কৰিম, আমি কাকো এই পাঁচজনক নম্বৰ নিদিওঁ, চেয়াৰমেনৰ যিটো নম্বৰ হ'ব সেইটোৱে আমাৰ নম্বৰ, তোমাক আমি চাকৰিটো দিয়া নাই বুলি তেওঁলোকে কৈছিলে যে আমাৰ কোনো কণ্ট্ৰিবিউচন নাই। বাকী মেম্বাৰ বিশেষকৈ চেয়াৰমেনৰ চইচটোৱে আছিলে চইচ, গতিকে আমাৰ কোনো ক্ৰেডিট নাই তুমি চাকৰিটো পোৱাত, সেইটো হোমেন শইকীয়াও কৈছিলে, হোমেন বৰগোহাঁই মোক কৈছিলে, তেওঁলোকে স্পষ্টভাৱে কৈছিলে। গতিকে যি কি নহওক, যেতিয়া মই চাকৰিটো জইন কৰিলোঁ, মোক ৰেডিঅ' কেনেকৈ হয় কি হয় মোৰ কোনো আইডিয়া নাই, এদিন কবিতাকেইটা পঢ়াৰ বাহিৰে কোনো টেকনিকেল নলেজ মোৰ নাই, কেনেকৈ ৰেকৰ্ডিং কৰে, কেনেকৈ হেৰি কৰে, কোনো ধৰণৰ জ্ঞান মোৰ নাছিলে, কোনো ট্ৰেইনিঙো নাই, আৰু ডিপাৰ্টমেণ্টত একমাত্ৰ মই এজন মানুহ, নতুন প্ৰগ্ৰেম, নতুন যুৱবাণী প্ৰগ্ৰেম।
1: আপুনি ঠিক চাকৰিত সোমালে এইখিনিলৈকে আহিলোঁ, আমি যি প্ৰথমখনত আপোনাক ঠিক এইখিনিতে আপোনাৰ খুব মানে ভাল লাগিল আপোনাৰ ইণ্টাৰভিউৰ গোটেইটো যিটো আপুনি পশ্চাদভূমিটো ক'লে ৰসাল হৈ উঠিছে আলোচনাটো, সেইকাৰণে কিন্তু আমি প্ৰথমখনতো এইখিনিতে সামৰিব খুজিছোঁ। আপুনি চাকৰিত সোমোৱাৰ পিছৰখিনি আমি পিছৰ খণ্ডত পাতিম, কিন্তু মোৰ সুধিবলৈ মন গৈছে যে আপুনি ঠিক ডেকাকালৰ কথা কৈ আছেতো, আপোনাৰ সেইখিনি সময়ৰ ভাল লগা গীত কি আছিল? আমি গীতেৰে অনুষ্ঠানটি অকণমান সামৰণি মাৰোঁ বুলি ভাবিছোঁ।
0: মোৰ প্ৰিয় গায়ক আছিলে বীৰেন্দ্ৰনাথ দত্ত, তাৰপিছত ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকা আৰু খগেন মহন্ত, এই চাৰিজন সাধাৰণতে মোৰ
1: সঘনে শুনিব খোজে তেওঁলোকৰ
0: সঘনা বা তেনেকৈ শুনিছিলোঁ।
1: যদি এই মুহূৰ্তত কওঁ যে শ্ৰোতাৰ সৈতে আমিও শুনো গীতটি, আপুনি কাৰ গান বা কি গীত শুনিব খুজিব?
0: এই মই বীৰেন্দ্ৰ দত্তৰ
1: আপোনাৰ যিকোনো এটা গীত শুনিলে আপুনি ভাল পাব,
0: যিকোনো এটা বীৰেন্দ্ৰ দত্তৰ এটা গীত।

0: ইমান পৰে শ্ৰোতাসকলে স্মৃতিৰ দিনলিপিত ঔপন্যাসিক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ একালৰ অনুষ্ঠান প্ৰযোজক নবীন বৰুৱাৰ সৈতে হোৱা কথোপকথন শুনিলে। তেখেতৰ সৈতে কথা পাতিলে অশোক ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। ইয়াৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটিবাৰৰ একে সময়তে।
1: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ,
2: ফসিলে
3: অচিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়
4: জানি ৰক, সতৰ্ক হৈ ৰক।
5: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে। ফোন নম্বৰটি পুনৰ কৈছোঁ, 03612662636।
6: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
7: Our voice gets you heard everywhere.
6: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
7: 6900453528।
6: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
5: আজি নিশা 9:30 বজাৰ সাহিত্য চোৰা অনুষ্ঠানত মাধুৰ্য গোস্বামীৰ গল্প আৰু মণিকা দাসৰ কবিতা পাঠ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি দিনৰ 12:30 বজাত আইদেউৰ বুলনি অনুষ্ঠানৰ সৌন্দৰ্য শিতানৰ বিষয় ছালৰ যতন। অতিথি হিচাপে উপস্থিত থাকিব ৰীতা মজুমদাৰ। সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। পুৱা 9:20 বজাত নিৰ্ধাৰিত অনুষ্ঠান প্ৰভাতী তৰংগৰ পৰিৱৰ্তে শুনিবলৈ পাব জীৱন আলীৰ

যুগলবন্দী। এই মাহৰ দম্পতী মঞ্জু বৰা আৰু দিলীপ বৰা, আধৰিব সীমান্ত বাৰ্মা আৰু জিন্তিৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মনজিত গগৈয়ে। ৰাজ্য চৰকাৰে কলিয়াবৰৰ কুঠৰীত অৱস্থিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ঐতিহাসিক বাসগৃহটো ঐতিহ্য ভৱন হিচাপে সংৰক্ষণ কৰিব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই কালি জখলাবন্ধাৰ ত্ৰিবেণী কাননৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয় যে ইয়াৰ বাবে বাসভৱন আৰু চৌহদৰ মাটিখিনি চৰকাৰে ইতিমধ্যে আনুষ্ঠানিকভাৱে নিজৰ জিম্মালৈ আনিছে। তেওঁ কয় যে সোনকালেই ইয়াৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ কাম আৰম্ভ কৰা হ'ব, যাতে ভৱিষ্যত প্ৰজন্মই কলিয়াবৰৰ সৈতে ভূপেন হাজৰিকাৰ নিবিড় সম্পৰ্কৰ বিষয়ে জানিব পাৰে। উল্লেখযোগ্য যে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত মাজুলীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত এই বাসগৃহটো সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছিল, যদিও দীৰ্ঘদিন ধৰি এই ঘোষণা কাৰ্যকৰী হোৱা নাছিল। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে উপ নিৰ্বাচনৰ বাবে সমষ্টিটোত 2330 ভোটকেন্দ্ৰ সাজু কৰি তোলা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি তেওঁ কয়। নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। উপ নিৰ্বাচন সুচাৰুৰূপে কৰাৰ লগতে নিৰ্বাচনী ব্যৱস্থাপনাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কালি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত নিৰ্বাচনৰ সৈতে জড়িত সকলো বিভাগৰ বিষয়াক নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন আৰু বলবৎ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিবলৈ নিৰ্দেশ দিয়ে। শ্বিলঙত যোৱা 19 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি অসম আৰু মেঘালয়ৰ পৰ্যটক টেক্সি সংস্থাৰ মাজত সৃষ্টি হোৱা অচলাৱস্থাৰ চূড়ান্ত অৱসানৰ পথ প্ৰশস্ত হৈছে। শ্বিলঙত কালি পৰিবহণ বিভাগৰ দায়িত্বত থকা মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ আৰু অসমৰ পৰিবহণ মন্ত্ৰী অতুল বৰাসহ অধ্যক্ষতাত দুয়োখন ৰাজ্যৰ টেক্সি চালক সংস্থাৰ অংশগ্ৰহণেৰে অনুষ্ঠিত বৈঠকত সৰ্বসন্মতভাৱে এই সংঘাতৰ অন্ত ঘোষণা কৰা হয়। আলোচনাৰ সিদ্ধান্ত মৰ্মে পূৰ্বৰ দৰেই অসমৰ টেক্সি শ্বিলঙকে ধৰি মেঘালয়ত চলাচল কৰিব। মেঘালয়ৰ টেক্সি চালকসকলে বিচৰা ধৰণে বৰচাৰ বিমানবন্দৰত পাৰ্কিং আৰু অন্য সুবিধা লাভ কৰিব। বৈঠকত গাড়ী তালাচীৰ সময়ত হোৱা হাৰাশাস্তি দূৰ কৰাৰ বাবে দুয়ো ৰাজ্যৰ আৰক্ষীক নিৰ্দেশ দিয়া হয়। বৈঠকৰ অন্তত পৰিবহণ মন্ত্ৰী অতুল বৰাই কয় যে 23 আগষ্টত গুৱাহাটীত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত মৰ্মে কালি তেওঁলোক আলোচনাত মিলিত হয়। পৰিস্থিতি এতিয়া স্বাভাৱিক বুলিও তেওঁ মন্তব্য কৰে। বিজেপিয়ে শিলচৰ পৌৰ নিগমৰ আসন্ন নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নিৰ্বাচনী সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। এই অনুসৰি দলটোৱে 42 ৱাৰ্ডৰ ভিতৰত 38 প্ৰাৰ্থী দিছে। 4 ৱাৰ্ড মিত্ৰদল অগপক এৰি দিয়া হৈছে। যুৱ প্ৰজন্মৰ কেইবাগৰাকী আৰু মহিলাকো প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। কালি বাজপেয়ী ভৱনত অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমজিলাৰ সভাকক্ষত কালি জিলাখনৰ উন্নয়নৰ সৈতে জড়িত বিষয় সন্দৰ্ভত আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। সমজিলা আয়ুক্ত বিৰাজ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত সমজিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। এই বৈঠকত সমজিলাৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি, বিভাগসমূহৰ মাজত সমন্বয় আৰু জনকল্যাণৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰি নিষ্পত্তিৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হয়। এছিয়ান গেমছ 2026 বাবে ৰাওনা হোৱাৰ পূৰ্বে ভাৰতীয় দলটোক কালি কেন্দ্ৰীয় ক্ৰীড়া আৰু

0: likely to lash large parts of central, south, east and west India between September 12 and 21 before southwest monsoon begins its seasonal retreat. And in tennis, Aryna Sabalenka and Francis Tiafoe enter semi-finals of US Open in New York. For details of these stories and more, log on to our website www.newsonair.gov.in and News on AIR app. And with that, we end the morning news. Have a great day.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। এতিয়া আগবঢ়া হৈছে গীতিমালিকা।

গীতিমালিকা অনুষ্ঠানত প্ৰথমে শুনোৱা হওক সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীত। গীতৰ কথা আৰু প্ৰযোজনা ছৈয়দ ছাদুল্লাৰ।

সেয়া আছিল সৈয়দ সাদুল্লাৰ ৰচনাৰে সংগীতা পাঠাগুৰৰ কণ্ঠৰ গীত। গীতিমালিকাৰ এইবাৰৰ শিল্পী চাৰু গোহাঁই, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ।

0: চাৰু গোহাঁইৰ কণ্ঠৰ নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক তৰুণ শৰ্মাৰ ৰচনাৰে পৰিণীতা গোস্বামীৰ কণ্ঠৰ গীত, প্ৰযোজনা হায়দৰ আলীৰ।

তৰুণ শৰ্মাৰ ৰচনাৰে পৰিণীতা গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰ এয়া জয়ন্ত শৰ্মাৰ কণ্ঠৰ গীত। গীতৰ কথা ধ্ৰুৱ কুমাৰ তালুকদাৰৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

সেয়া আছিল ধ্ৰুৱকুমাৰ তালুকদাৰৰ ৰচনাৰে জয়ন্ত শৰ্মাৰ কণ্ঠৰ গীত। গীতিমালিকাৰ শেষত শুনো আহক পুষ্পকান্ত বৰাৰ কথাৰে পূৰৱী গগৈৰ কণ্ঠৰ গীত, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: বিদ্যালয় আৰু মহাবিদ্যালয়ত অৰ্হতাহীন শিক্ষকৰ নিযুক্তি, চাকৰি প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি নিৰ্বাচনী অধিসূচনা, ৰাজ্য চৰকাৰৰ চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ লগতে কেইবাখনো জিলাৰ ধান খেতিত হোৱা সুৰপোকৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ, শ্বিলঙত সংঘটিত হিংসাম্মক ঘটনাক লৈ অসম মেঘালয়ৰ পৰ্যটক টেক্সি সংস্থাৰ মাজৰ অচলাৱস্থাৰ চূড়ান্ত অৱসানৰ পথ প্ৰশস্ত, আৰু সুব্ৰত কাপৰ ল'ৰাৰ 15 বছৰ অনুৰ্ধ শাখাৰ ফাইনেলত আজি অসমৰ কামৰূপ মেট্ৰপলিটান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পশ্চিমবংগৰ দলৰ বিৰুদ্ধে অৱতীৰ্ণ। উচ্চতম ন্যায়ালয়ে অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণৰ বাবে অৱলম্বন কৰা ব্যৱস্থা আৰু বলবৎ কৰা আইনৰ অধীনত বিদ্যালয় আৰু মহাবিদ্যালয়ত শিক্ষকৰ নিযুক্তি তথা চাকৰি প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত অন্তৰ্বৰ্তী স্থগিতাদেশ জাৰি কৰিছে। ন্যায়ালয়ে লগতে শিক্ষাৰ অধিকাৰ, ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ আইনৰ অধীনত বিধিগতভাৱে নিৰ্ধাৰিত অৰ্হতা নথকা শিক্ষকক বিদ্যালয় বা মহাবিদ্যালয়ত নিযুক্তি নিদিবলৈ আৰু তেনে শিক্ষকৰ চাকৰি প্ৰাদেশিকীকৰণ নকৰিবলৈ নিৰ্দেশ দিছে। অৰ্হতাহীন শিক্ষকক নিযুক্তি দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে 2017 চনত প্ৰস্তুত কৰা আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা জনস্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ভি মোহনাক লৈ গঠিত এখন বিচাৰপীঠে কালি এই ৰায় দিয়ে। শুনানিকালত বিচাৰপীঠে বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে আৰু অৰ্হতাহীন শিক্ষকৰ নিযুক্তি বন্ধ ৰখাৰ বাবে অন্তৱৰ্তীকালীন নিৰ্দেশ দিয়ে। বিচাৰপীঠখনে কয় যে সংসদে প্ৰণয়ন কৰা আইন অনুসৰি থাকিবলগীয়া অৰ্হতা নথকাকৈ যদি শিক্ষক নিযুক্তি দিয়া হয় তেন্তে ভৱিষ্যত প্ৰজন্ম গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে উপ নিৰ্বাচনৰ বাবে সমষ্টিটোত 2330টা ভোটকেন্দ্ৰ সাজু কৰি তোলা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। উপ নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনী ব্যৱস্থাপনাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কালি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত নিৰ্বাচনৰ সৈতে জড়িত সকলো বিভাগৰ বিষয়াক নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন আৰু বলবৎ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ হোৱা বিধ্বংসী বান আৰু লোকপিয়লৰ ফলত শৈক্ষিক কাম কাজত সৃষ্টি হোৱা বাধাৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে দশম আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা বৃদ্ধি কৰিছে। কালি জাৰি কৰা জাননী অনুসৰি পৰিষদে পাঠদানৰ সময় বৃদ্ধি কৰি চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লয়। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ বিদ্যালয়সমূহত অহা বছৰৰ 22 ফেব্ৰুৱাৰীলৈ দশম শ্ৰেণী আৰু 8 মাৰ্চলৈ দ্বাদশ শ্ৰেণীৰ পাঠদান অব্যাহত থাকিব। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী সম্পৰ্কে পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ'ব বুলিও পৰিষদে প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ স্বাৰ্থত এই সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে বুলি শিক্ষামন্ত্ৰী ড০ অনুজ পেগুৱে জানিবলৈ দিছে।
1: পূৰ্বতকৈ কিছুদিন হয়তো পিছুৱাই যাব, কাৰণ বানপানী হৈছে কেইবাখনো জিলাত, তাৰোপৰি চেঞ্চাছ ডিউটিটো কিছু মানে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাত হয়তো বিলম্ব হ'ব। সেইকাৰণে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে তেওঁলোকে সময়সীমা অলপ বঢ়াই দিছে আৰু বঢ়াই দিয়াৰ কাৰণে পৰীক্ষাও কেইদিনমান পিছুৱাই যাব।
0: ৰাজ্য চৰকাৰে চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ লগতে কেইবাখনো জিলাৰ ধান খেতিত হোৱা সুৰপোকৰ আক্ৰমণ নিয়ন্ত্ৰণ আৰু নতুন অঞ্চললৈ ইয়াৰ প্ৰসাৰ ৰোধৰ বাবে ব্যৱস্থা লৈছে। কৃষি বিভাগৰ বিবৃতি অনুসৰি চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ জিলা কৃষি বিষয়াসকলৰ লগতে অন্যান্য জিলাতো অনুমোদিত পদ্ধতি অনুসৰি কীট নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা হৈছে। প্ৰভাৱিত কৃষকসকলৰ মাজত প্ৰয়োজনীয় কীটনাশক আৰু ৰাসায়নিক দ্ৰব্য বিতৰণ কৰা হৈছে।

0: কুকুৰ পোক নিয়ন্ত্ৰণৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব দিছে। এই অনুসৰি ড্ৰোন প্ৰযুক্তিৰ জৰিয়তে ধানৰ সুৰক্ষাৰ বাবে ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ কৃষি উৎপাদন আয়ুক্ত আৰু অসম কৃষি সঞ্চালকৰ পৰ্যালোচনা আৰু নিৰ্দেশনাত কৃষি বিভাগৰ বিষয়া তথা সম্প্ৰসাৰণ কৰ্মীসকলক পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত ধান খেতিয়কসকলক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াবলৈ কোৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ প্ৰায় 300 হেক্টৰ ভূমিৰ ধান খেতিত সুৰপোকৰ আক্ৰমণ হৈছে। শ্বিলঙত যোৱা 19 আগষ্টত সংঘটিত হিংসাম্মক ঘটনাক কেন্দ্ৰ কৰি অসম আৰু মেঘালয়ৰ পৰ্যটক টেক্সি সংস্থাৰ মাজত সৃষ্টি হোৱা অচলাৱস্থাৰ চূড়ান্ত অৱসানৰ পথ প্ৰশস্ত হৈছে। শ্বিলঙত কালি পৰিবহণ বিভাগৰ দায়িত্বত থকা মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ আৰু অসমৰ পৰিবহণ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাৰ সহ অধ্যক্ষতাত দুয়োখন ৰাজ্যৰ টেক্সি চালক সংস্থাৰ অংশগ্ৰহণেৰে অনুষ্ঠিত বৈঠকত সৰ্বসন্মতভাৱে এই সংঘাতৰ অন্ত ঘোষণা কৰা হয়। আলোচনাৰ সিদ্ধান্তমৰ্মে পূৰ্বৰ দৰে অসমৰ টেক্সি শ্বিলঙকে ধৰি মেঘালয়ত চলাচল কৰিব। মেঘালয়ৰ টেক্সি চালকসকলে বিচৰা ধৰণে বৰঝাৰ বিমানবন্দৰত পাৰ্কিং আৰু অন্য সুবিধা লাভ কৰিব। বৈঠকত গাড়ী তালাচীৰ সময়ত হোৱা হাৰাশাস্তি দূৰ কৰাৰ বাবে দুয়ো ৰাজ্যৰ আৰক্ষীক নিৰ্দেশ দিয়া হয়। বৈঠকৰ অন্তত মন্ত্ৰী শ্ৰীবৰাই কয় যে 23 আগষ্টত গুৱাহাটীত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্তমৰ্মে কালি তেওঁলোক আলোচনাত মিলিত হয়। পৰিস্থিতি এতিয়া স্বাভাৱিক বুলিও তেওঁ মন্তব্য কৰে।
1: And high level meeting Assam government side Mr. Ajoy Tiwari additional chief secretary home he is also with us and additional DGP Assam police special ADGP he is also with us and Akhilesh Singh IGP Ratna Singh IGP Akashdeep commissioner and secretary transport department government of Assam and Manavendra Pratap Singh commissioner and other senior officials from our side participated in the in this meeting today and from honorable deputy cm government of meghalaya he led the meghalaya team principal secretary home commissioner secretary home commissioner secretary transport igp law and order igp sb and dcsp ribhoi and silong and commissioner tourism and some other senior officials also present there.
0: ৰাজ্য চৰকাৰে কলিয়াবৰৰ কুঠৰীত অৱস্থিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ঐতিহাসিক বাসগৃহটো ঐতিহ্য ভৱন হিচাপে সংৰক্ষণ কৰিব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই কালি জখলাবন্ধাৰ ত্ৰিবেণী কাননৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানত অংশ লৈ এই কথা ঘোষণা কৰে। তেওঁ কয় যে ইয়াৰ বাবে বাসভৱন আৰু চৌহদৰ ভূমিখিনি চৰকাৰে ইতিমধ্যে আনুষ্ঠানিকভাৱে নিজৰ জিম্মালৈ আনিছে। তেওঁ কয় যে সোনকালে ইয়াৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ কাম আৰম্ভ কৰা হ'ব যাতে ভৱিষ্যৎ প্ৰজন্মই কলিয়াবৰৰ সৈতে ভূপেন হাজৰিকাৰ নিবিড় সম্পৰ্কৰ বিষয়ে জানিব পাৰে। উল্লেখযোগ্য যে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত মাজুলীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত এই বাসগৃহটো সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছিল যদিও দীৰ্ঘদিন ধৰি এই ঘোষণা কাৰ্যকৰী হোৱা নাছিল। কামৰূপ মহানগৰ জিলাত কালিৰে পৰা দুমহীয়াকৈ এইচ আই ভি প্ৰতিৰোধৰ ভ্ৰাম্যমান সজাগতা অভিযান ৰূপায়ণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ অধীনত ঠায়ে ঠায়ে গৈ এইচ আই ভি সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। বিশেষকৈ জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সজাগতা সৃষ্টিৰ লগতে আক্ৰান্ত লোকসকলক শীঘ্ৰে চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। এই অভিযানৰ শুভাৰম্ভ কৰি জিলা আয়ুক্ত স্বপ্নিল পালে কালি এই বিষয়ে সবিশেষ প্ৰকাশ কৰে।
2: এইচ আই ভি এইডছ ইনফেকশ্যন কামৰূপ মেট্ৰ' জিলাত আৰম্ভ হৈছে আৰু আমি জানো যে এইটো এটা ছ'চিয়েল প্ৰব্লেম আৰু ছ'চিয়েল প্ৰব্লেমটোৰ যুঁজাৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট হ'ল পাব্লিক চেন্সিটাইজেশ্যন চ' ইয়াৰ পৰা এটা ভেন আজি মুকলি কৰি দিয়া হ'ল আৰু এই ভেন যিমান ভালনাৰেবল এৰিয়াছ আছে কামৰূপ মেট্ৰ' জিলাত এইবিলাক ভালনাৰেবল এৰিয়াত গৈ পেলাই চেন্সিটাইজেশ্যনটো কৰিবই তাৰ লগতে মেইন হ'ল কি যোনকেইটা ইনফেক্টেড পপুলেশ্যন আছে তেখেতসকলে যাতে টাইমলি মেডিকেল ইণ্টাৰভেনশ্যন পায় আৰু তাৰপিছত যোনকেইটা ভালনাৰেবল পপুলেশ্যন আছে আৰু ইনফেক্টেড হোৱা নাই তেখেতসকলক টাইমত সজাগতা কৰি কেনেকৈ আমি মেইন ষ্ট্ৰিমাইজড কৰি পেলাই এই ৰোগৰ পৰা আঁতৰত ৰাখিব পাৰোঁ।
0: মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত আজি নৱম ৰাষ্ট্ৰীয় পোষণ অৰ্থাৎ পৰিপুষ্টিমাহ 2026 মুকলি কৰিব। এইবাৰৰ এই মাহৰ বিষয়বস্তু হৈছে আমাৰ অংগনবাড়ী আমাৰ দায়িত্ব। এই কাৰ্যসূচীৰ অংশ হিচাপে খাদ্য তালিকাত পৰ্যাপ্ত প্ৰটিন অংগনবাড়ী কেন্দ্ৰসমূহত সতেজ আৰু গৰম খাদ্য যোগানত গুৰুত্ব আৰোপ কৰা হ'ব। তদুপৰি প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ 10 বছৰ সম্পূৰ্ণ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰিপুষ্টি শিক্ষা প্ৰসাৰৰো প্ৰয়াস কৰা হ'ব। আজি উদ্বোধনী অনুষ্ঠানৰ অংশ হিচাপে পৰিপুষ্টি মেলা আৰু হিতাধিকাৰীসকলৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত ভিডিঅ' প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে অংগনবাড়ী কৰ্মীসকলৰ মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হ'ব। উল্লেখযোগ্য যে পৰিপুষ্ট ভাৰতক আধাৰ হিচাপে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2047 চনৰ

0: ভাৰতৰ লক্ষ্য আগত ৰাখি 2018 চনত ৰাষ্ট্ৰীয় বিকাশ কাৰ্যসূচীৰ অধীনত পোষণ অভিযানৰ শুভাৰম্ভ কৰা হৈছিল। বিজেপিয়ে শিলচৰ পৌৰ নিগমৰ আসন্ন নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নিৰ্বাচনী সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। এই অনুসৰি দলটোৱে 42টা ৱাৰ্ডৰ ভিতৰত 38টাত প্ৰাৰ্থী দিছে। 4টা ৱাৰ্ড মিত্ৰ দল অগপক এৰি দিয়া হৈছে। যুৱ প্ৰজন্মৰ কেইবাগৰাকী আৰু মহিলাকো প্ৰাৰ্থিত্ব দিয়া হৈছে। কালি বাজপেয়ী ভৱনত অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হয়। নামনি মাজুলীৰ নিৰ্মীয়মান চেলেক থুনাগুৰি দলঙৰ সমীপত যোৱা নিশা আৰক্ষীয়ে মাদক দ্ৰব্যৰ সৈতে 3জন যুৱকক গ্ৰেপ্তাৰ কৰে। মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা এই অভিযানত 5টা হেৰইন ভৰ্তি টেমা জব্দ কৰা হয়। জব্দ কৰা হেৰইনখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 26,000 টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনক জেৰা কৰি থকাৰ লগতে ইয়াৰ সৈতে আন কোনো চক্ৰ জড়িত আছে নেকি সেই বিষয়ে তদন্ত আৰম্ভ কৰিছে। বাল্য বিবাহ আৰু কিশোৰীৰ গৰ্ভধাৰণ ৰোধ কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান গোৱালপাৰাৰ অধীনত জিলাখনত ধাৰাবাহিকভাৱে সজাগতা অভিযান অব্যাহত আছে। অভিযানৰ অংশ হিচাপে কালি জিলাখনৰ চিকিৎসালয়সমূহত 200খন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাসমূহত কম বয়সত গৰ্ভধাৰণৰ পৰা হ'ব পৰা সমস্যা যেনে কম ওজনৰ শিশুৰ জন্মগ্ৰহণ, অপৈণত শিশুৰ জন্মগ্ৰহণ, কিশোৰী মাতৃগৰাকীৰ মৃত্যুকে ধৰি সমস্যাসমূহৰ বিষয়ে ৰাইজক অৱগত কৰোৱা হয়। সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাৰ ল'ৰাৰ 15 বছৰ অনুৰ্ধ শাখাৰ ফাইনেলত আজি অসমৰ কামৰূপ মেট্ৰপলিটান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পশ্চিমবংগৰ জাৰগাঁৱৰ মানিকপাৰা বিবেকানন্দ বিদ্যাপীঠৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কামৰূপ মেট্ৰপলিটান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে কালি বেংগালুৰুৰ এয়াৰফৰ্চ ষ্টেচন জালাহালিস্থিত সুব্ৰত ফুটবল গ্ৰাউণ্ডত অনুষ্ঠিত ছেমিফাইনেলত CBSEক প্ৰতিনিধিত্ব কৰা উত্তৰাখণ্ডৰ ৰুদাৰপুৰৰ MNET পাব্লিক স্কুলক 3-1 গ'লত পৰাস্ত কৰে। অসমৰ দলটোৰ হৈ জেফ্ৰিকছন, ৰেজি টিংচং আৰু সৌৰভ সোণোৱালে এটাকৈ গ'ল দিয়ে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। 1926 চনৰ 8 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে সমগ্ৰ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটীৰ জালুকবাৰীস্থিত সমন্বয় তীৰ্থত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম সুধাকণ্ঠ আছিল এটা যুগ, এক জীৱন্ত ইতিহাস। 29 নৱেম্বৰত দিল্লীত আয়োজন কৰা জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ বাতৰিটো অন্যান্য কাকতৰ লগতে আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সমীপত সদৌ অসম ছাত্ৰ সন্থাই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা বাতৰিটো দৈনিক অসম কাকতত আলোকচিত্ৰসহ পৰিৱেশন কৰা হৈছে। গুৱাহাটীৰ হাতীগাঁৱৰ চাঞ্চল্যকৰ ৰিয়া তালুকদাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীয়ে আদালতলৈ লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত কোনোধৰণৰ অনুশোচনা প্ৰকাশ নকৰি কেতবোৰ বিস্ফোৰক আৰু ভাবুকিপূৰ্ণ মন্তব্য কৰে। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া খবৰ দৈনিক অগ্ৰদূত কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। শেহতীয়া বান আৰু লোকপিয়লৰ কাম কাজৰ বাবে অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে 2027 চনত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। দি আছাম ট্ৰিবিউন কাকতে এই বাতৰিটোক গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চিৰাঙত এজনীয়া শিক্ষকেৰে 89খন নিম্ন প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ অধিকাৰ বিচাৰি কাজলগাঁৱত কালি সহস্ৰাধিক শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰা বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে আছুতীয়াকৈ মুখ্য বাতৰিৰ স্থান দিছে। অসম আৰু মেঘালয় চৰকাৰৰ মাজত অনুষ্ঠিত মন্ত্ৰী পৰ্যায়ৰ এখন বৈঠকত দুই ৰাজ্যৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিবহণ সংঘাতৰ সফল সমাধান উলিওৱা বাতৰিটো দি ছেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে। বিদ্যালয় আৰু মহাবিদ্যালয়ত অৰ্হতাহীন শিক্ষকৰ নিযুক্তি, চাকৰি প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি নিৰ্বাচনী অধিসূচনা, ৰাজ্য চৰকাৰৰ চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ লগতে কেইবাখনো জিলাৰ ধান খেতিত হোৱা খুৰপোকৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ, শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাক লৈ অসম মেঘালয়ৰ পৰ্যটক টেক্সি সংস্থাৰ মাজৰ অচলাৱস্থাৰ চূড়ান্ত অৱসানৰ পথ প্ৰশস্ত আৰু

সুব্রত কাপৰ ল'ৰাৰ 15 বছৰ অনূৰ্ধ শাখাৰ ফাইনেলত আজি অসমৰ কামৰূপ মেট্ৰপলিটান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পশ্চিমবংগৰ দলৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক বাক্সা জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে বাক্সাৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰ। সম্প্ৰতি হঠাতে প্ৰাকৃতিক পৰিৱেশ বিধ্বংসী ৰূপ লোৱাৰ সময়তে প্ৰকৃতিৰ এই ধবংসলীলাৰ পৰা পৰিত্ৰাণ পাবলৈ আন আন জিলাৰ লগতে বাক্সা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণেও সৰব হৈ উঠা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত বাক্সা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত যোৱা 5 ছেপ্টেম্বৰত 2026-27 বৰ্ষৰ বাবে ধুমুহা আৰু বানপানীৰ ক্ষয় ক্ষতি নিৰূপণ তথা প্ৰস্তুতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: জিলা আয়ুক্ত কিমনে চেংচনৰ পৰিহিতত সিদিনা অনুষ্ঠিত এই সভাত বিধায়ক থানেশ্বৰ বসুমতাৰী, বিধায়ক মনেশ্বৰ ব্ৰহ্ম, অতিৰিক্ত জিলা আয়ুক্ত তথা ডি ডি এম এৰ মুখ্য কাৰ্যকৰী বিষয়া মুস্তাফা ছালিম আহমেদ, বিভিন্ন বিভাগৰ মুৰববীসকল আৰু চক্ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। অতিৰিক্ত জিলা আয়ুক্ত তথা ডি ডি এম এৰ মুখ্য কাৰ্যকৰী বিষয়া মুস্তাফা ছালিম আহমেদে জিলাখনৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে সভাক অৱগত কৰি জলস্তৰৰ নিয়মীয়া নিৰীক্ষণ অব্যাহত ৰখা হৈছে আৰু অগ্নি নিৰ্বাপক তথা জৰুৰীকালীন সেৱা কৰ্মী, অসামৰিক প্ৰতিৰক্ষা সেৱা আৰু জিলা দুৰ্যোগ সঁহাৰি বাহিনী আদি সংশ্লিষ্ট বিভাগসমূহক জৰুৰীকালীন সঁহাৰিৰ বাবে সাজু কৰি ৰখা হৈছে বুলি সদৰি কৰে। কৈছো বান্ধৰ পানী এৰাৰ তথ্য সম্পৰ্কত ভূটান কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰা হৈছে। বৰ্তমান জিলাখনত কোনো জটিল পৰিস্থিতিৰ সৃষ্টি হোৱা নাই আৰু প্ৰয়োজন সাপেক্ষে সঁহাৰি জনাবলৈ সকলো সংশ্লিষ্ট বিভাগ সাজু হৈ আছে বুলি উল্লেখ কৰি জিলা আয়ুক্ত কিমনে চেংচানে গড়কাপ্তানী, জলসিঞ্চন, এ পি ডি চি এল, ভূমি সংৰক্ষণ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগকে ধৰি বিভিন্ন বিভাগে দাখিল কৰা কাম আৰু আঁচনিসমূহ পৰ্যালোচনা কৰে আৰু ধুমুহা বা বানপানীৰ ফলত উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ তেওঁলোকৰ প্ৰস্তুতিৰ বুজ লয়।
1: সমগ্ৰ দেশৰ লগতে যোৱা 5 ছেপ্টেম্বৰত বাক্সা জিলা প্ৰশাসনে জিলা শিক্ষা বিভাগৰ উদ্যোগত জিলাৰ সদৰ মুছলপুৰস্থিত সাংস্কৃতিক প্ৰকল্পত 65 সংখ্যক শিক্ষক দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰে। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: বাক্সা জিলা সদৰ মুছলপুৰ সাংস্কৃতিক প্ৰকল্পত সিদিনা অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ বঁটা লাভ কৰা 9 গৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। বি এইচ মহাবিদ্যালয় ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক মণিনৰায়ণ গোস্বামীৰ উপস্থিতিত এই কৃতি শিক্ষকসকলক সম্বৰ্ধনা জনোৱা হয়। সভাত সতীশ জয়মতী হাইস্কুলৰ প্ৰধান শিক্ষক অমূল্য কুমাৰ দাস, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুংখা বসুমতাৰী, আঠিয়াবাৰী বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৱেন্দ্ৰ ৰাভা, ডক্টৰ সুভাষ তালুকদাৰ, মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ স্বৰ্ণতা হাউত, 204 নম্বৰ হাউকুচি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপিকা ৰাভা, আলেকজাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খ্ৰুমচাৰ বসুমতাৰী, পাখামাৰা এম ই স্কুলৰ প্ৰধান শিক্ষক লংকেশ্বৰ বৰ্মন আৰু লাচিত এম ই স্কুলৰ প্ৰধান শিক্ষক ৰাজেন্দ্ৰ বসুমতাৰী একোখনকৈ আৰনাই, গামোচা, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়। বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহম্মদ জাহিৰুল ইছলামে আধুনিক ভাষণ প্ৰদান কৰা অনুষ্ঠানত 42 নম্বৰ বাক্সা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ উপৰিও বিগত সময়ছোৱাত ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰা বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকলে অংশগ্ৰহণ কৰে।
1: ভাৰত ভূটান সীমান্ত এলেকাৰ বাক্সা জিলাৰ পশ্চিম গোলাগাঁৱৰ গণপতি দাস নামৰ এগৰাকী শিল্পীয়ে সুদীৰ্ঘ 17 বছৰ ধৰি নটৰাজ, চিত্ৰলেখা, ৰাজশ্ৰীকে ধৰি কেইবাখনো ভ্ৰাম্যমান থিয়েটাৰত নিজৰ কলা প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। এই বিষয়ে সবিশেষ শুনো আহক আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰৰ পৰা।
2: হয়, আজি আমি কবলৈ ওলাইছো এগৰাকী ভ্ৰাম্যমান থিয়েটাৰ শিল্পীৰ কথা। একালত ভ্ৰাম্যমান থিয়েটাৰ মঞ্চত বাহি আৰু ভাইলিনৰ মূৰ্চনাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী শিল্পীয়ে। ভাৰত ভূটান সীমান্ত এলেকাৰ বাক্সা জিলাৰ পশ্চিম গোলাগাঁৱৰ নিবাসী এইগৰাকী শিল্পীৰ নাম গণপতি দাস। এইগৰাকী শিল্পীয়ে সুদীৰ্ঘ 17 বছৰ ধৰি একাধিক ভ্ৰাম্যমান থিয়েটাৰত নিজৰ কলা প্ৰদৰ্শন কৰি 2009 চনৰ পৰা ভ্ৰাম্যমান থিয়েটাৰ জগতৰ পৰা আঁতৰি আহিছিল। শিল্পী গণপতি দাসে সম্প্ৰতি নিজৰ ঘৰতে বাহি বনাই স্থানীয় বজাৰে বজাৰে বাহি বিক্ৰী কৰি নৱপ্ৰজন্মক শিল্পী সত্তাৰ ধাৰালৈ ধাবিত কৰাৰ প্ৰয়াস কৰি আহিছে। স্মৰণীয় যে মাইক্ৰফোনত বাহি বজাই শিল্পীগৰাকীয়ে সকলোকে মনোৰঞ্জন দিবলৈ সক্ষম হৈ আহিছে। আনহাতে নিজে বনোৱা বাহিৰ উপৰিও কল, নাৰিকল আদি ফলৰ লগতে অন্যান্য সামগ্ৰী লৈ জালা, শিমলা, অঞ্চলী, গোলাগাঁও আদি বিভিন্ন বজাৰে বজাৰে বিক্ৰী কৰি পৰিয়ালটো পৰিচালনা কৰিবলৈ সক্ষম হৈ আহিছে। অৱশ্যে বয়স বৃদ্ধি হোৱাৰ লগে লগে এতিয়া আৰু ভ্ৰাম্যমানলৈ ঘূৰি যোৱাৰ হেঁপাহ তেওঁ ত্যাগ কৰিছে। আনহাতে

0: বহু বছৰ ধৰি শিল্পী সাধনা কৰি অহা গণপতি দাসে সম্প্ৰতি অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰি চৰকাৰীভাৱে শিল্পী সাধনাৰ স্বীকৃতি লহিবলৈ মনত ব্যগ্ৰ হেঁপাহ পুহি ৰাখিছে।
1: আজিৰ জিলাৰ ৰেহৰূপ অনুষ্ঠানত ইমানেই। কাইলৈ পুনৰ আন এখন জিলাৰ ৰেহৰূপ লৈ আহিম।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। এতিয়া আগবঢ়োৱা হৈছে নিৰ্ধাৰিত অনুষ্ঠান প্ৰভাতী তৰংগৰ পৰিৱৰ্তে জীৱন আলীৰ যুগলবন্দী। এই মাহৰ দম্পতি মঞ্জু বৰা আৰু দিলীপ বৰা, আধৰিছে সীমান্ত বৰ্মা আৰু জিন্তিৰাণী ডেকাই। এয়া শুনক জীৱন আলীৰ যুগলবন্দী।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন আলীৰ যুগলবন্দীৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, আপোনালোক আটাই জ্ঞাত যে জীৱন আলীৰ যুগলবন্দীৰ যিহাল অতিথিক আমি আমন্ত্ৰণ কৰি আনো ষ্টুডিঅ'ৰ মাজলৈ, তেখেতসকলক চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাথাকে, আটাই চিনি পায় আগৰে পৰা। তেনে এহাল দম্পতি আমি আমন্ত্ৰণ কৰি আনো, আজিও ষ্টুডিঅ'ত উপস্থিত হৈছে, চিনাকি কৰাই দিবলৈ পাই আৰম্ভণিতে ভাল পাইছোঁ। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেখেত ইতিমধ্যে বিভিন্ন বঁটা বাহনেৰে সমাদৃত হৈছে, মঞ্জু বৰা বাইদেউ। আৰু এই অতিথিৰ আনগৰাকী নাম ক'বই নালাগে, আপোনাৰ আটাই জানে, বিশিষ্ট গল্পকাৰ, গীতিকাৰ, আৰক্ষী বিষয়া দিলীপ বৰা ডাঙৰীয়া। স্বাগতম জনাইছোঁ আপোনাক আমাৰ যি অনুষ্ঠানলৈ।
1: নমস্কাৰ।
0: জীৱন আলী যুগলবন্দীৰ বাইদেউ, আমি এনেকুৱা ধৰণৰ কিছুমান কথা পাতি গৈ থাকোঁ, জীৱনৰ সেই একা বেকা বাটেৰে এটা বাট, সংঘাত, প্ৰতিঘাত, হাই কাজিয়া, দ্বন্দ্ব, তাৰ মাজত এটা পোনাই লোৱা বাট, কাটি উলিওৱা এটা বাট, এই যাত্ৰাটো আমি পাতিব খুজিছোঁ। এগৰাকী ফিল্ম মেকাৰৰ যাত্ৰা আৰু এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াৰ সেই যাত্ৰা, সেই দুটা যাত্ৰা আছে, কিন্তু দুয়োটাই মিলাই এটা পথ যিটো কাটি লৈছে, আপোনালোকৰ যিটো যুগলবন্দী, সেইটোৰ বিষয়ে জানিব খুজিছোঁ। যোনটো
1: হয়, নিশ্চয় আমাৰ শ্ৰোতাই ভাল পাব, আপোনালোক দুয়োগৰাকীকে বিশেষভাৱে আমাৰ শ্ৰোতাই জানে, যদিও আপোনালোকৰ কৰ্মক্ষেত্ৰ দুয়োটাৰে বেলেগ বেলেগ, কিন্তু ঘৰত আপোনালোকে সেই ঘৰুৱা জীৱনটো কেনেকৈ এক কৰি ৰাখিছে, কেনেকৈ আগবাঢ়ি গৈছে, যদি আমি সেই বিষয়ে কথা পাতোঁ, প্ৰথমে আপোনালোক দুয়োগৰাকী ক'ত লগ হৈছিলে, কেনেকৈ, সেই কথাটোৰে আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰোঁ।
0: প্ৰথম ক'ত দেখা দেখি হৈছিলে, কেতিয়া,
2: তুমি কোৱা।
3: এতিয়া চন তাৰিখবোৰ পাহৰিয়ে গৈছোঁ লাহে লাহে। আচলতে 1978 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত আছিলোঁ, তেতিয়া প্ৰথম লগ পাইছিলোঁ দিলীপ বৰাক। এজন আমাৰ বন্ধু আছিল চিতেন গোস্বামী বুলি, তো তেওঁ ক'ব কেনেকৈ লগ পালে, কিন্তু মোৰ মনত আছে যে এদিনাখন তেওঁ আহি মোক দেখাৰ পিছত পিছদিনা আহি মোৰ লগত চিতেন গোস্বামীয়ে চিনাকি কৰি দিলে, সেইটো আমাৰ প্ৰথম লগ পোৱা।
2: মই আচলতে চাকৰি কৰি আছিলোঁ সেই সময়ত, তেওঁতকৈ মই খুব চিনিয়ৰ নহয়, এনেই পঢ়া শুনা হিচাপত 2 বছৰ চিনিয়ৰ, কিন্তু মই যিহেতু গ্ৰেজুৱেশ্যনৰ পিছৰ পৰা কাম কৰি আছিলোঁ, গতিকে মই সেইটো সময়ত জাষ্ট ধুবুৰীৰ পৰা ট্ৰান্সফাৰ হৈ পেলাই গুৱাহাটীলৈ আহিছোঁ। চানমাৰী ব্ৰাঞ্চতে মই কাম কৰিছিলোঁ, এৰিয়া ইউনিয়ন বেংকৰ এজ এ

0: একাউণ্টেণ্ট। চ' সেই সময়ত মোৰ বয়স প্ৰায় 24 বছৰ চলি আছিল। বিভিন্ন কাৰণত মই ভাবিছিলোঁ যে মোক এগৰাকী জীৱনসংগীৰ প্ৰয়োজন বুলি ভাবিছিলোঁ সেইটো সময়ত, কাৰণ অলৰেডি মই তেতিয়ালৈকে বোধ কৰোঁ মই 76ত দুবছৰ মোৰ চাকৰিয়ে হৈ গৈছিলে আৰু মই অকলশৰে বহুত বছৰ থাকিলোঁ, সেইকাৰণে ভাবিলোঁ যে এগৰাকী জীৱনসংগী পালে ভাল হয়। আৰু মই আচলতে বিচাৰিয়েই আছিলোঁ কোনোবা এগৰাকীক বিয়া কৰোৱাৰ কাৰণে, একেবাৰে চিধা চিধি বিয়া কৰোৱাৰ কাৰণে। দুটা এটা ঘটনা ইতিমধ্যে হৈ গৈছিলে, মই অনুসন্ধানেই নহয়, মোৰ দুই চাৰিটা ৰিলেশ্যনশ্বিপ ইতিমধ্যে শেষ হৈ গৈছিলে। গতিকে মই অলমষ্ট এটা মানে ৰিবাউণ্ড কৰি আহি পেলাই গুৱাহাটী ইউনিভাৰ্চিটিত আছিলোঁ আৰু তাৰ পৰা আছিলোঁ এইটো কাৰণেই আছিলোঁ যে তাতে থাকি মই পৰীক্ষা দিছিলোঁ, মোৰ ফাইনেল পৰীক্ষাটো দিয়া হোৱা নাছিলে এম এৰ। সেই তেতিয়া থাকোঁতে চিতেন গোস্বামী গোলা ল'ৰাজন, আচলতে আপোনালোকে তেওঁৰ ষ্টেট বেংকত কাম কৰিছিলে পিছত, এনেই আমাৰ হিতেন গোস্বামীৰ নিজৰ ককায়েক, গতিকে তেওঁ মোৰ জুনিয়ৰ আছিলে কলেজত, তেওঁ মোৰ কলেজত জুনিয়ৰ আছিলে আৰু সামহাও হি ৱাজ ভেৰি ফণ্ড অফ মি সেই সময়ত। গতিকে সিয়ে মই চাহ খাই থাকোঁতে এসময়ত কিবা কথা পাতি থাকোঁতে থাকোঁতে মই অফিচৰ পৰা গৈ তাৰ লগত বহি আছিলোঁ, তেতিয়া মই এওঁলোকক গ্ৰুপ এটা দেখিলোঁ ছোৱালী, তাৰপিছত মই ক'লোঁ এই কোনহে এইবিলাক তুমি চিনি পোৱা নেকি, এনেই কথাৰ প্ৰসংগত যে কথা পতা হয়, কৈ চিনি পাওঁ চিনাকি হ'ব নেকি যোৰহাটৰ ছোৱালী, এনেকৈ এওঁ ফালে দেখুৱাই পেলাই কৈছে যোৰহাটৰ ছোৱালী মঞ্জু এইবুলি ক'লে মই হ'ম, এই তেওঁ মাতি পেলাই তেতিয়া চিনাকি কৰি দিছিলে, এই তেনেকুৱাই ফৰ্মেল আৰু ফৰ্মেল চিনাকি।
1: কেইবাগৰাকীও আছিল বুলি কৈছে আপুনি, তাৰ মাজতে অকল
0: নহয় নহয় তাৰ সেইবিলাক তেওঁ গুচি গ'ল বুলি ক'লোঁ নহয়, শেষ হ'ল
2: সেইবিলাক ৰিলেশ্যনশ্বিপ শেষ হ'ল। সেইদিনা সেইদিনা মই আছিলোঁ, মই আৰু এজন আছিলোঁ,
0: আৰু বহুত যিমান ছোৱালী আছিলে মোৰ যিমানটো মনত আছে,
3: কিন্তু যোৰহাটৰ কথাটোৱে আকৰ্ষণ কৰিলে।
0: নহয় যোৰহাট বুলি কোনো মোৰ উইকনেছ নাছিলে।
2: নহয় নহয় অকণমান চাগে স্মৃতিটো অলপ মেমৰিটো অলপ খেলি মেলি হৈছে। মোৰ যিটো মনত আছে, মই এজন বন্ধুক, মোৰ মানে ৰুমমেটৰ বন্ধু হয়, তেওঁক বাছত উঠাবলৈ আহি আছিলোঁ ফুটপাথেদি, ঠিক বজাৰখনৰ আগ পাইছোঁহি ইউনিভাৰ্চিটিৰ। সেইখিনি সময়তে বোধ কৰোঁ তেওঁ মোক দেখিলে, মই এখন নীলা ৰঙৰ চিল্কৰ শাড়ী পিন্ধি আছিলোঁ, সেই সময়ত চুলি তুলি খোলা থাকে, বহুত ষ্টাইল কৰোঁ, শ্বিলঙৰ পৰা আহিছোঁ, গতিকে সেইকাৰণে চিতেনে বোধ কৰোঁ মানে যেতিয়া ক'লে যে সেইগৰাকী ছোৱালী কোন, এওঁ যেতিয়া সুধিলে তেতিয়া চিতেনে ক'লে যে তেওঁ যোৰহাটৰ নাম মঞ্জু, চিনাকি হ'বা নেকি, হ'ব নেকি, সেইটো মোৰ মনত আছে তাৰমানে এওঁ কোৱা।
1: তাৰপিছত চিতেন গোস্বামী আপোনাক চিনাকি কৰাই দিলে
2: পিছদিনা বোধ কৰোঁ,
0: সেইদিনাই গধূলি
1: আপুনি ধৰক এই লৰা লৰিত আছিলে আপুনি যে চিনাকি হ'ম, তাৰপিছতে বিয়া পাতি
0: লৰা লৰি মানে লৰা লৰি মানে মই সেইটো ক'ব খোজা নাই, মই কৈছিলোঁ যে যে মই যিহেতু অলৰেডি এলিজিবল বেচেলৰ হৈ আছোঁ যদিও মোৰ বয়স যথেষ্ট কম আছিলে, মানে
2: অসমীয়া সমাজৰ হিচাপত
0: 24 বছৰ বয়স হৈছিলে
2: আৰু মোৰো ভাল লাগিছিল, এইখিনিতে মই ক'ব খুজিছোঁ।
0: নাই গতিকে মই ৰেডি আছিলোঁ বিয়া কৰিবৰ কাৰণে, মানে অকল প্ৰেম কৰিবৰ কাৰণে নহয় বিয়া কৰিবৰ কাৰণে ৰেডি আছিলোঁ।
2: মোৰো ভাল লাগিছিল, কাৰণ প্ৰথম কথা মই শ্বিলঙৰ লেডিকিন কলেজৰ গাৰ্লছ কলেজ 4 বছৰ পঢ়ি আহিছোঁ, বি এ পাছ কৰি আহিছোঁ, সেইকাৰণে কোনো ধৰণৰ ল'ৰা বন্ধু বা একো এডুকেশ্যন নাছিল, কোনো ল'ৰা বন্ধুও নাছিল, অত্তত বন্ধু বান্ধৱ আছিল সেইটো বেলেগ কথা, কিন্তু আজিকালি যিটো কয় বয়ফ্ৰেণ্ড, সেই বয়ফ্ৰেণ্ড নাছিল। তাৰপিছত যেতিয়া এওঁক লগ পালোঁ দিলীপ বৰা প্ৰথম অৱস্থাত, প্ৰথম কথা সেই ল'ৰাজনৰ মানে যিটো চেহেৰা, মোটা ফ্ৰেমৰ চশমা, তাৰপিছতে হাতত চিগাৰেট, দীঘল চুলি আৰু ক্ষীণ মিন, একেবাৰে ডাৰ্ক কমপ্লেক্সন আৰু বুদ্ধিদীপ্ত চকু, যাক কয় মই একদম সাহিত্যিক বৰ্ণনা দিছোঁ, চ' ডেট ৰিয়েলি ইমপ্ৰেছড মি, কাৰণ সেইখিনি সময়ত মই তেনেকুৱা ল'ৰা লগেই পোৱা নাই, অসমীয়া ল'ৰা, অসমীয়া ল'ৰা মই তেনেকুৱা লগেই পোৱা নাই যি ইমান পৰিষ্কাৰ পৰিচ্ছন্ন, ইমান মানে যিটো ষ্ট্ৰং মানে পাৰ্চনেলিটি আৰু নলেজ, এনিথিং আণ্ডাৰ দ্য স্কাই, এনি টপিক যেতিয়া আমি লগ পাওঁ, আমি একো প্ৰেম প্ৰণয়ৰ কথা পতা নাছিলোঁ, আনকি আমি দুজনে একেলগে ক'ৰবাত বহি পাৰ্কত বা ক'ৰবাত গৈ ডেটিঙো কৰা নাছিলোঁ, আমি সদায় গ্ৰুপত আছিলোঁ, কিন্তু তেওঁৰ যিটো মানে তেওঁৰ যিটো অগাধ নলেজ, এনিথিং পলিটিকেল, অগাধ মানে কি, মোৰতো সেই সময়ত কাৰণ চাওক, সেই সময়ত মই কিতাপৰ মাজত ডুবি থকা ছোৱালী, গল্প পঢ়োঁ, মিলচেন বুন পঢ়োঁ, অসমীয়া সাহিত্য, বঙালী লিটাৰেচাৰ, ইংলিছ ক্লাছিক্স এইবোৰ পঢ়োঁ, সেই মোৰ পৃথিৱীখন একদম সীমিত আছিল, কিন্তু তেনেকৈ কাকো সহশৰীৰে লগ পোৱা নাই যি বিভিন্ন বিষয়ৰ স্পেচিয়েলি পলিটিকেল পলিটিকেল স্পৰ্টছ যিটো বিষয়ত মই এতিয়াও একেবাৰেই মানে খুবেই বেয়া কিবা এটা পলিটিকেল ইছ্যু বা কিবা ছ'চিয়েল ইছ্যু জানিব লগা হ'লে এতিয়াও মই এই বয়সতো এওঁকে সোধোঁ এইটো মানে কি তেনেকুৱা বহুত কিছুমান ঘটনা হৈছে যে মই সঁচাকৈয়ে নেজানো কিছুমান বিষয় আৰু ক্লিয়াৰ হ'বৰ

0: কারণে মই প্রথম আজিকালি গুগল হল কিবা হল চ্যাট জিপিটি হলেতো বেলেগ কথা, কিন্তু মূর কারণে এওই এআই এতিয়াও কিবা একটা পটকে তাৎক্ষণিক মোক ইনফরমেশন লাগে সেইটোর কারণে দিলীপ বৰা আছে। গতি সেই সময়ত যেতিয়া আমি লাহে লাহে লগ পালো, কথা পাতিলো, খোজ কাঢ়িলো, একেলগে সিনেমা চালো, দুজনে নহয় কিন্তু অকলে, আমার একটা গ্রুপ আছিল। তারপরে দেখিলো যে ওই লড়াজন তো সাংঘাতিক ধরনের মানে হেৰি
1: গ্রুপ নাছিলে, কিন্তু
0: এও নাছিলে, আমি পাঁচজনী ছোৱালী আছিলো, আমি পাঁচজনী আছিলো, আমি পাঁচজনী ছোৱালী আছিলো, আৰু সেই পাঁচজনীৰ মাজত সকলোৰে এওঁ দিলীপ দা, সবেই দিলীপ দা বুলি মাতিছিল। লাহে লাহে বহুত কথা শুনিবলৈ পালো, তেওঁ কটন কলেজৰ জেনেৰেল ছেক্রেটাৰী আছিল, সেইটো এটা খুব ইম্প্ৰেছিভ কথা আছিল আমাৰ কাৰণে। দ্বিতীয়তে তেওঁ খুব ভাল ৰিজাল্ট কৰিছে বি এড ইকনমিক্স অনাৰ্চ, বোধ কৰো সেইবাৰ তেওঁ ছেকেণ্ড পজিশ্যন আছিলে, ফাৰ্ষ্ট ক্লাছ নিলয় দত্ত ফার্স্ট আসলে নাকি তার গ্রেজুয়েশনত। তারপরে তেওঁৰ বিষয়ে আমি বিভিন্ন কথা মই শুনিছিলোঁ, ইজনে আহি এইটো বিষয়ে কয়, সিজনে আহি তেওঁৰ বিষয়ে কয়, গতিকে সেই গোটেই ঘটনাবোৰ গোটেই কথাবোৰ শুনি শুনি আৰু নিজেও লগ পাইছোঁ, মোৰ নিজৰ এটা জাজমেণ্ট এতিয়াও আছে, তেতিয়াও আছিল, মোৰ এটা নিজস্ব বিচাৰ কৰিব পৰা ক্ষমতা মই আছে বুলি ভাবোঁ। সো আই ৱাজ ভেৰি ভেৰি ইম্প্ৰেছড যেতিয়া আমি ইজনে সিজনক প্ৰপ'জেল দিছোঁ। মই নকওঁ যে তেওঁ মোক প্ৰপ'জেল দিছে এতিয়া কাজিয়া হ'ব, আৰু তেওঁও ক'ব নোৱাৰে যে মই তেওঁক প্ৰপ'জেল দিছোঁ, ইট জাষ্ট হেপেণ্ড, হয় একেলগে হৈছে ঘটনাটো। গতিকে আৰু এতিয়া মই একদম মানে এইটো হেৰিকে নকওঁ আৰু স্পেচিফিকেলি, কিন্তু হৈ গ'ল, বাট আই একচেপ্টেড, হি অলছো একচেপ্টেড, মই সেইকাৰণে দুয়োজনৰে বুলি কৈছোঁ আমাৰ যিটো মানে সিদ্ধান্ত।
2: আমি আপুনি একদম হাইলি
0: ইম্প্ৰেছড, ইয়েছ আই ৱাজ, ইভেন নাও আই এম ইম্প্ৰেছড,
2: কিন্তু দাদাই মনে মনে আছে
1: যে নহওক কথাবোৰ তেওঁ ঠিকেই কৈছে তেওঁৰ দৃষ্টিকোণৰ পৰা। মোৰ দৃষ্টিকোণৰ পৰা মই আগতে কৈছোঁ যে মই বিচাৰিছিলোঁ যে মোৰ সংগী এজনৰ প্ৰয়োজন আছে, গতিকে মই যেতিয়া আমাৰ কথা বতৰা হ'ল, লগ পালোঁ, তাৰপিছত দেখিলোঁ যে মই যিটো ছ'চিয়েল মিলুত আছিলোঁ সেই মিলুৰ লগত তেওঁ মিলিব পাৰে, তাৰমানে সেইটো এটা ডাঙৰ কথা আছিলে। মই ধনী মানুহৰ ঘৰৰ ল'ৰাও নহয়, দুখীয়া মানুহৰ একেবাৰে দুখীয়া মানুহৰ ঘৰৰ ল'ৰাও নহয়, মোৰ কিছুমান নিজৰ ধ্যান ধাৰণা আছে, গতিকে তেওঁৰো নিজৰ কিছুমান ধ্যান ধাৰণা আছে। এই সকলোবিলাক চাই মেলি মই ইমানকৈ বিচাৰো কৰা নাই অৱশ্যে দেই, সঁচা কথা ক'বলৈ গ'লে, কাৰণ তেনেকুৱা বিচাৰ কৰাৰ কোনো পৰিৱেশ তেতিয়া বৰ বেছি নাছিলে। আজিকালি যেনেকুৱা ধৰণৰ সমস্যাবিলাকৰ সৃষ্টি হয় ৰিলেশ্যনশ্বিপৰ মাজত, তেতিয়া সেইটো চিধা চিধি কাৰবাৰ এটা আছিলে, কাৰণ কি আপোনাৰ এক্সট্ৰেনুৱাস যিটো ফেক্টৰবিলাক আজিকালি আহি গ'ল বিভিন্ন ৰিলেশ্যনৰ মাজত, সেই এক্সট্ৰেনুৱাস ফেক্টৰবিলাক বহুত কম আছিলে, গতিকে ধৰক আপুনি চিধা চিধি কথাবিলাক ভাবিব পাৰে যে মোৰ ভাল লাগিছে, তেওঁৰ ভাল লাগিছেনে নাই, তেওঁলোকৰ ঘৰখন কেনেকুৱা, মোৰ ঘৰখন কেনেকুৱা, কি লেভেলৰ মানুহ তেওঁলোক, মানে ইকনমিকেলি মই কৈছোঁ দেই, নট ইণ্টেলেকচুৱেলি অৰ আদাৰ ছাইড, সেইটো আমি বিচাৰ কৰা কথাই নাছিলে। মিলিব পাৰিবনে নাই, মানে মই তেওঁৰ ফেমিলিৰ লগত মিলিব পাৰিমনে নাই, মই আৰু তেওঁ মোৰ ফেমিলিৰ লগত সহজ হ'ব পাৰিবনে নাই, এই কথাটো মোৰ কাৰণে ইম্পৰ্টেণ্ট আছিলে সেই সময়ত। আৰু তেতিয়া মই দেখিছিলোঁ যে যদিও দেখাই শুনাই তেওঁ অলপ নৰ্মেল অসমীয়া ছোৱালীতকৈ অকণমান বেছি ষ্টাইলিছ, কিবা কিবি ধৰক সেই সময়ত ওখ জোতা পিন্ধা, লিপষ্টিক লগোৱা, শ্বিলঙত পঢ়া, এই কথাবিলাক অকণমান যদিও বেলেগ আছিলে, বৰ বিশেষ ডিফাৰেঞ্চ নাছিলে, আৰু মানে তেওঁ কথা বতৰা পাতি ভাল লাগিছিলে মোৰ, সেইকাৰণে মই বৰ বেছি সময় লোৱাও নাই। আগষ্ট মাহত যিমান দূৰ মনত আছে মোৰ, আমি 78ৰ আগষ্টত লগ পাইছোঁ, আৰু মই বোধ কৰোঁ ডিচেম্বৰ মাহত প্ৰপ'জেলেই দিছোঁ, আৰু সেইটো মোৰ ফালৰ পৰাই দিছোঁ বুলি মই ভাবোঁ, হয়তো মোৰ ফালৰ পৰাই দিছিলোঁ নেকি, মই সুধিছিলোঁ যে বিয়া কৰিবা নেকি, এই এতিয়া মোৰ মনত পৰিছে, মই সুধিছিলোঁ বিয়া কৰিবা নেকি, তেওঁ কৈছিলে কৰিম, মানে কথাটো তেনেকুৱা আছিলে, তুমি মোক বিয়া কৰিবা নেকি এইটো মই সোধা নাই, মই কৈছোঁ বিয়া কৰিবা নেকি, তে কৰিম, দেটছ অ'কে, গতিকে তেনেকৈ বিয়াখন হৈ গ'ল। বিয়াখন হোৱাটো অলপ অসুবিধা হৈছিলে ঘৰুৱা।
2: কেতিয়া হ'ল বিয়াখন?
1: বিয়া আচলতে একেবাৰে সঁচা কথা ক'ব লাগে নে বাৰু মিছাকৈ কওঁ?
2: তাৰমানে
1: কথাটো হ'ল কি, যেতিয়া কথা বতৰা চলিলে যে আমাৰ মাজত বিয়া পাতিব পাৰি নেকি, তেনেকুৱা সময়তে মানে আমাৰ ঘৰত বা এনেকুৱা ধৰণৰ ফেমিলিত যিবিলাক হৈ থাকে আৰু নৰ্মেলি, সেই সময়ত মোৰ যিহেতু এলিজিবল বেচেলৰ, গতিকে নগাঁৱত মোৰ ঘৰ আৰু পৰিয়ালত আমাৰ পৰিয়ালৰ সম্পৰ্কীয় মানুহবিলাকৰ ঘৰত ছোৱালী তোৱালী বহুত কিবা কিবি থাকেই, চবেই বিয়া দিবলৈ বিচাৰিও ফুৰে,

0: বিয়াটোৰ বিচাৰি ফুৰে মানে মই এইটো মিন কৰি কোৱা নাই দেই, কোনো বিলিটলিং বা তেনেকুৱা ধৰণৰ কথা কোৱা নাই, সেই সময়ৰ কথা কৈছো। সেই সময়ত ধৰক ছোৱালী এজনী ডাঙৰ হৈছে আৰু বিয়া চিয়া দিব লাগে, এলিজিবল ল'ৰাও বিচাৰি ফুৰে, গতিকে প্ৰপ'জেল আহে। তেতিয়া যেতিয়া মই ক'লো যে নাই মই নিজে এজনী ছোৱালীৰ কথা ভাবিছো আৰু বোলে ক'ৰ ছোৱালী, বোলো যোৰহাটৰ ছোৱালী, এনেকে ক'লো আৰু। তাৰপা আহিলে নহয় কুৱেশ্যনটো ক'ৰ ছোৱালী কি ছোৱালী এইবিলাক, সম্প্ৰদায় সম্প্ৰদায়ৰ কথা আহিলে। তেতিয়া পৰিয়ালৰ আমাৰ দেউতা মাই নহয় অন্য ফেমিলি মানুহবিলাকে অলপ অলপ অবজেকশ্যন কৰিলে। তাৰপিছত মই বোলো এইবিলাক কথা নহয়, যিহেতু বিয়াখন ময়ে কৰিম, মই যেতিয়া ৰেডি বেলেগবিলাক কথা ইম্পৰ্টেণ্ট নহয়, মই এনেকৈ তেওঁলোকক ক'লোঁ। মাহঁতে মানি লৈছে, কিন্তু একো কোৱা নাই। আজি এওঁ মোক তেওঁলোকৰ ঘৰলৈ এবাৰ মাতিলে লৈ গ'ল। তেওঁ মাক দেউতাকেও অলপ অসুবিধা পাইছিলে, কাৰণ তেওঁলোকৰ ফেমিলিটো তেওঁলোকৰ সম্প্ৰদায়ৰ বাহিৰত বিয়া দিয়া নাই কাকো, গতিকে সেইটো লৈ পেলাই তেওঁলোকৰ অলপ খটকা বুলি যিটো কয় আমাৰ আজিকালি ভাষাত, সেই খটকা এটা আছিলে। মোৰ ওচৰত আহি তেওঁ মাকে অকণমান কান্দা কাটা কৰিছিলে যেতিয়া প্ৰথমবাৰ মই গৈছোঁ। তেওঁ ৰাতি আহি যেতিয়া এওঁ ক'লে যে ল'ৰাটোক মই বিয়া কৰিম বুলি ভাবিছোঁ, তেতিয়া তেখেতে অলপ মনে মনে হয়তো কি পালে নাজানো, মইতো নাজানো ভিতৰত কি কথা হৈছে, কিন্তু বাহিৰলৈ আহি তেওঁ বহুত মোৰ ওচৰত আহি পেলাই বহুত কান্দা কাটা কৰিলে। তাৰপিছত ক'লে তুমি এইটো ঘৰত তোমালোকৰ মানিব জানো, হেন তেন কিবাকিবি ধেৰ ক'লে আৰু। মই ক'লোঁ চাওক এটা কথা, আপোনালোকে কিবা ক'ব বিচাৰে আপোনালোকৰ ছোৱালীকে কওক, কাৰণ এইটো বিষয়ত মই আপোনাক একো ক'ব নোৱাৰোঁ, কাৰণ মোৰ ঘৰৰ সমস্যাটো মই সমাধান কৰিম, আপোনালোকৰ ঘৰৰ সমস্যাটো আপোনালোকে সমাধান কৰিব, আৰু মই এই বিষয়ত একো ক'ব নোৱাৰোঁ। আৰু এটা কথা, যদি ছোৱালীয়ে কয় যে মই বিয়া পাতিম, তেতিয়া মই বিয়া কৰিম, আপোনালোকে বাধা দিও লাভ নাই, আমাৰ ঘৰৰ পৰা বাধা দিও লাভ নাই। মোৰ কথাবিলাক তেতিয়া অলপ এনেকুৱাই আছিলে, এনেকুৱাই আছিলে কথাবিলাক, মোৰ কথাবিলাক শুনিবলৈ অলপ কঠোৱাও হয়, মানুহে বৰ শুনি ভাল নাপায়, গতিকে মই বোলো আপুনি জীয়েককে সোধক। কিন্তু মই যিটো জানো, দেউতাকে বৰ এটা আপত্তি চাপত্তি কৰা নাছিলে, কিন্তু মাকৰ অকণমান আপত্তি আছিলে বুলি সেই সময়ত মই গম পাইছিলোঁ।
1: ভয়েই নহওক, নিজৰ পৰিয়ালৰ
0: তেওঁৰো ভয় কৰিছে। তেওঁ আকৌ কেশৱ গগৈ ভনীয়েক অসমৰ মুখ্যমন্ত্ৰী আছিলে সময়ত, তেওঁ মাকগৰাকী হেৰি আছিলে, কেশৱ গগৈৰ ভনীয়েক আছিলে, তেওঁলোকৰ মানে কথা কাণ্ডবিলাক সদায় ককায়েকক সুধি পেলাই কৰে আৰু পাৰ্মিশ্যন এইবিলাক। সেইকাৰণে তেওঁলোকে অলপ চিন্তা কৰিছিলে যে এইটো কিবা আপত্তি চাপত্তি হ'ব নেকি। বাগানত আছিলে এওঁলোক তেতিয়া, মেলেং বাগান বুলি এখন বাগানত দেউতাকে কাম কৰিছিলে, তাৰে কোৱাৰ্টাৰত মই গৈছিলোঁ। ককায়েকে কিন্তু মোক লৈ গৈছিলে, ককায়েকৰ লগতে গৈছিলোঁ, সৰু ককায়েক, এতিয়া তেওঁ নাই, তেওঁ পিছে ছাপৰ্ট পূৰা গৈছিলে। সেই তেনেকৈয়ে হৈ গ'ল। মই ডিচিশ্যন এটা লোৱাৰ পিছত, যিহেতু এইটো মোৰ অকলশৰীয়া ডিচিশ্যন নাছিলে, গতিকে আপত্তি আহিলেও যাৰ পৰা আপত্তি আহে, যিটো পৰিয়ালৰ পৰা, সেই তেওঁলোকৰ নিজৰ দায়িত্ব, তেওঁৰ দায়িত্ব, তাৰমানে সেইটো মোৰ দায়িত্ব নহয়, সেইধৰণে মই লৈছিলোঁ বস্তুটো।
2: বাইদেউ কি বুলি কনভিন্স কৰালে মাক?
1: কনভিন্স মানে আচলতে দেউতাই কৰোৱালে, কাৰণ দেউতাই দেখিলে যে ল'ৰাজন, মই যিটো কৈছোঁ, ভেৰি ইণ্টেলিজেণ্ট, ভেৰি ৱেল বিহেভড, আৰু বাকীবোৰ কথা দেউতাই ইমান সম্প্ৰদায় হেৰি ইত্যাদিলৈ ইমান এটা ব্যস্ত নাছিলে কেতিয়াও। মোৰ দাদায়ো ক'লে যে খুব চোকা ল'ৰা, খুব ভাল ল'ৰা, আমাৰ তাতে ব্ৰাঞ্চত আছে পাঠশালাত, তেতিয়া তেওঁ পাঠশালাৰ ওচৰৰ অহুপা নামৰ ঠাই এখনত ইঞ্জিনিয়াৰ কাম কৰি আছিলে ইৰিগেশ্যনত, মোৰ দাদাই, সেইকাৰণে এওঁক জানে, পাঠশালাৰ ওচৰতে লগ পায়।
0: পাঠশালাত মই তাৰমানে এবাৰ হেৰি বেংকত থাকোঁতে তাৰ মেনেজাৰজন ছুটিত গৈছিলে,
1: গতিকে
0: অস্থায়ীভাৱে তালৈ পঠাইছিলে, গতিকে তেওঁ মোক লগ পাইছিল তেতিয়া তাতে, আমি দুমাহমান প্ৰায় একেলগেই আছিলোঁ, তেওঁ মোক দেখিছে, গতিকে তেওঁলোকৰ পৰিয়ালৰ কোনোবাই আহি কৈছিলে যে মই মানে বেংকত ক্লাৰ্কৰ চাকৰি কৰোঁ নে কিবা, তেওঁ ক'লে মই নিজে আছোঁ।
1: সেইটোৱে মোৰ দাদাই সেইবোৰ ভেৰিফাই কৰিছে যে সি ক্লাৰ্কৰ চাকৰি নকৰে, কাৰণ মা দেউতাহঁতৰ এটা মোৰ ওপৰত বহুত ওপৰত এটা হেৰি আছিল যে মই এম এ পঢ়ি আছোঁ আৰু অলপ নিজেও পৰীক্ষা চৰীক্ষা দি কিবা এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ বা ক'ৰবাত চাকৰি এটা কৰিম, কলেজত সোমাম ইত্যাদি, তেওঁলোকৰো এটা আশা আছিল। সেইকাৰণে হঠাতে ল'ৰা এজন আনিছোঁ, বিয়া কৰাম, মান্তি নোহোৱাটো তো স্বাভাৱিক। কিন্তু দাদায়ো বহুত কনভিন্স কৰোৱালে, দেউতা এনেও খুব প্ৰগ্ৰেছিভ মাইণ্ডেড আছিলে, আৰু পিছলৈ মানে এনেকুৱা লাগিছে, এওঁ যেতিয়া ইকনমিক্সত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছিলে এম এ, সেই পেপাৰখন যে একদম ৰাউণ্ড দি, নামটো মানে ৰাউণ্ড কৰি কলমেৰে একদম হাঁচি, আমাৰ প্ৰকাণ্ড এটা পেৰা নকওঁ আৰু, ডাঙৰ টিনৰ প্ৰকাণ্ড এটা বাকচ আছিলে, তাত চব মায়ে মানে হাঁচতীয়া বস্তুবোৰ তাত থয়, দেউতাই সেই পেপাৰখন, আছাম ট্ৰিবিউনখন তাত হাঁচি থৈছিলে। আনকি পিছতো যেতিয়া ইউ পি এছ সি তেওঁ ছিলেকশ্যন পালে, সেই পেপাৰখনো দেউতা ঢুকাই গ'ল, কিন্তু সেই দুখন কাগজ মায়ে মানে একদম হাঁচি থৈ দিয়া, কোনোবা আহিলে দেখা, এইটো চা, এইটো চা, এইটো দিলীপ, হা, মানে হি ৱাজ ভেৰি প্ৰাউড অফ হিম, ইমানেই বেছি প্ৰাউড আছিলে। যেতিয়া ইউ পি এছ চিত যেতিয়া প্ৰথম এছ পি হৈ পেলাই যোৰহাটলৈ গৈছে, তেতিয়া দেউতাই মোক কৈছে, চা এইটো যোৰহাটৰ বাংলো, আমি আগতে বাগানৰ পৰা আহোঁ।

0: ইয়াত আমাক ওপৰলৈ উঠিব নিদিয়ে চিৰিয়েদি হা ঘোঁৰা আগত ঘোঁৰা খাৰা হৈ থাকে আৰু তেতিয়া কি বুলি কয় পুলিচ কমিশ্যনাৰজনক কিবা এটা কৈছিলে মই পাহৰিছোঁ এতিয়া পুলিচ কেপ্টেইন নেকি তেওঁ ওপৰৰ পৰা একদম পাইপ খাই হিন্দীত আমাক সোধে বাগানৰ পৰিস্থিতি কেনেকুৱা কিবা ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কেনেকুৱা আমাৰ বুজিছ এই চিৰিয়েদি ওপৰলৈ উঠাৰ আমাৰ কোনো পাৰ্মিশ্যনেই নাছিলে এতিয়া তই সেই বাংলোটোত তই দিলীপৰ লগত থাকিবি তাতকৈ আৰু কিমান গৌৰৱৰ কথা কি হ'ব পাৰে মোৰ কাৰণে চ' হি ৱাজ লাইক ডেট ফ্ৰম দ্য বিগিনিং সেইকাৰণে বিয়া বাৰুৰ ক্ষেত্ৰত বিশেষ একো দিগদাৰ নহ'ল মায়েও গৈ ককায়েক বৌয়েকহঁতৰ পাৰ্মিশ্যন ল'লে তেওঁলোকেও ক'লে যে এতিয়া সময় বদলিছে ভাল ল'ৰা ভালকৈ পঢ়া শুনা কৰিছে গতিকে তাই যদি বিচাৰে গতিকে
1: সিহঁতি অঁ
0: গতিকে আমাৰ পৰিয়ালত প্ৰথম ময়েই মানে নন আহোম বিয়া কৰাইছোঁ তাৰপিছত আমাৰ পৰিয়ালত বহুত ছোৱালী বহুত ল'ৰাই আহোম সম্প্ৰদায় কি কয় বেলেগ
1: সম্প্ৰদায় মই প্ৰথমতেতো ইউনিয়ন বেংকত প্ৰভিচনিং অফিচাৰ আৰু ফৰ ইয়ৰ ইনফৰমেশ্যন মই উত্তৰ পূবৰ প্ৰথম ইউনিয়ন বেংকৰ মানে ফালৰ পৰা প্ৰথম মই প্ৰভিচনিং অফিচাৰ আছিলোঁ
0: ইয়াত
1: আৰু মোৰ বেটছৰ এজন বিখ্যাত প্ৰফেচনাৰ আছে একে সময়তে আমি সোমোৱা ভাৰত বিখ্যাতেই নহয় ই আন্তঃৰাষ্ট্ৰীয়ভাৱে বিখ্যাত প্ৰকাশ পাডুকন দীপিকা পাডুকনৰ একে বেটছৰ আমি একেলগে এই দীপিকা পাডুকনৰ কেতিয়াবা কেতিয়াবা মই কওঁ ভাল লাগে আমি একে বেটছতে বেংকত সোমাইছিলোঁ তেওঁ আচলতে পৰীক্ষা দি সোমোৱা নাই মই পৰীক্ষা দি মানে বেডমিণ্টন চেম্পিয়ন হৈছিলে সেইবাৰ বোধকৰ অল ইংলেণ্ড চেম্পিয়ন হৈছিল গতিকে তেওঁ তাতে সোমালে এই নহওক সেইটো কাৰণে যেতিয়া মই আৰু লগ পাওঁ তেতিয়া মই ঠিক দুবছৰ কমপ্লিট হৈছে বুলি কৈছোঁ নহয় বেংকত তাৰপিছত মই নেক্সট ইয়েৰ মেনেজাৰৰ পোষ্টলৈ পালোঁ সেইকাৰণে মই বিয়া কৰাৰ সময়ত মেনেজাৰ হিচাপে বিয়া কৰাইছিলোঁ তেতিয়া মোৰ প্ৰথম পোষ্টিং হৈছিলে মেনেজাৰ হিচাপে জাকিৰ ভকত গাঁও বুলি এখন এটা ব্ৰাঞ্চ আছে তাতে মোৰ পোষ্টিং হ'ল আৰু তাত পোষ্টিং হোৱাৰ দুমাহমানৰ পিছতে আমাৰ মানে ফৰ্মেল বিয়াখন হ'ল বিয়াৰ কথা সুধিছিলতো আমাৰ তাৰ আগতে এখন ইনফৰ্মেল বিয়া হৈ গৈছিল ইনফৰ্মেল নহয় এইখনো ফৰ্মেল কিন্তু সেইখন আছিলে গভৰ্ণমেণ্ট হেৰিয়াত আদাৰ এইখনক কয় আপোনাৰ চিভিল মেৰেজ এক্ট নট হিন্দু মেৰেজ এক্ট বাট আই হেভ মেৰিড ইন আণ্ডাৰ চিভিল মেৰেজ এক্ট নট ইন হিন্দু বিকজ মই নিধৰ্মী দেই ধৰ্মৰ লগত এইটো কথা মই মাজতে কৈ থৈছোঁ গতিকে চিভিল মেৰেজ এক্টতহে আমি বিয়া পাতিছিলোঁ গতিকে সেইখন বিয়াত 79তে হ'ল তাৰমানে 78ৰ আগষ্টত লগ পাইছোঁ ফেব্ৰুৱাৰী উৎকৰ 25 তাৰিখ আছিলে 79 কিন্তু ঘৰক জনোৱা নাছিলোঁ কাৰণ আমি এই ঝামেলাবিলাকে চলি আছিলে মই বোলো এইবোৰ ইহঁতে কৰি থাকক আমি আমাৰ ধৰণে চলি থাকোঁ সেইকাৰণে মই বিয়াটো পাতি দিলোঁ আমি একেলগে নাছিলোঁ অৱশ্যে তেওঁ ইউনিভাৰ্চিটিত আছিলে মই ইয়াতে চানমাৰিতে এটা ভাড়াঘৰত আছিলোঁ এনেকেই এইটো গ'ল গতিকে বিয়াটো তেনেকেই হ'ল প্ৰথম অৱস্থাত তাৰপিছত 80ত আমি ফৰ্মেলি যেতিয়া ফেমিলিবিলাকৰ প্ৰব্লেমবিলাক গুচি গ'ল আৰু এটা কথা হ'ল সেইটোৱেই নহয় মানে বিয়া হোৱাৰ আৰু এটা ফৰ্মেল বিয়াখন পতা আৰু এটা কথা আছিলে এওঁ পাহৰিব পাৰে সেইটো হ'ল কি তেতিয়া আন্দোলন আৰম্ভ হৈছে অসম আন্দোলন এওঁ পৰীক্ষা দিব নোৱাৰিলে এম এ ফাইনেল বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ পিছত তেওঁ ঘৰত গৈ বহি আছে না পঢ়া শুনা আছে না কাম কাজ আছে মোৰতো কাম কাজ চলি আছে আৰু মই ইতিমধ্যে ক'লোঁ নহয় যে হেৰিয়াত পোষ্টিং হ'ল মোৰ তাতো গৈ পেলাই মই এটা ৰুমত অকলশৰে থাকোঁ চকীদাৰজনে ভাত আনি খুৱাই মই বোলো বিয়া কৰাই থৈছোঁৱেই চিভিল মেৰেজ কৰিয়ে থৈছোঁ গতিকে এতিয়া ঘৰলৈ আনি সংসাৰ আৰম্ভ কৰা ভাল তুমি সেই সময়তে কৈছিলা নেকি তেনেকুৱা আৰু মোক কৈছিলে যে তুমি UPSC নিদিয়া কিয় মই বোলো মেছত ভাত খাই UPSC দিব নোৱাৰি আৰু সময়মতে চাহ ভাত এইবিলাক লাগিব গতিকে বিয়া হ'লেহে হ'ব ফৰ্মেল বিয়াখন তাৰমানে সেইকাৰণে পাতিলোঁ আৰু 80ত তেতিয়া ক্লাছ টাছ নাই
2: আপুনি মানে UPSC পাম বুলি ফৰ্মেল বিয়াখন পাতিলে নেকি
1: UPSC পাম বুলি শুনক মই শুনক এটা কথা মই এইটো অহংকাৰ যেন লাগিব
0: মই
1: কৈ পেলাই ভাল পাওঁ মানে মই ভাবোঁ যে এইটো মই এইটো সঁচা বুলিয়েই ভাবিছিলোঁ মই চিভিল চাৰ্ভিচ একদম বেয়া পাইছিলোঁ
0: বেয়া পাইছিলে খুবেই ব্যুৰোক্ৰেটিক লাইফটো মানে
1: আজিও মই এণ্টি এষ্টাব্লিছমেণ্ট কমপ্লিটলি আৰু সেইকাৰণে মই কেতিয়াও ভবাই নাছিলোঁ যে মই চিভিল চাৰ্ভিচত কেতিয়াবা জইন কৰিম গতিকে সেইকাৰণে মই চিভিল চাৰ্ভিচ দিয়াই নাছিলোঁ তাৰপিছত যেতিয়া এটা কথা হ'লে মোক সেইবুলি ক'লে বাৰু ঠিকেই আছে

0: বিয়া পাতিলো, তাৰপিছতো ভবা নাই যে পৰীক্ষা দিওঁ নে ভাবিলো নেকি,
1: নাই নাই
0: এপ্লাই কৰিলো, নাই কৰিলো,
1: কৰিলা?
0: কৰি পেলাই মই শ্বিলঙত পৰীক্ষা দিবলৈ মাতিলে প্ৰিলিমিনেৰী, সেইবাৰ মোৰ ফিল আপ কৰোঁতে কিবা গণ্ডগোল হ'ল নেকি এপ্লিকেশ্যনখন, এইটো পৰীক্ষাটো কেঞ্চেল কৰি দিলে মোৰ, কেঞ্চেল কৰাই নহয়, তেওঁলোকে ক'লে যে আপোনাক দিবাৰ কৰিম, কেলে আপুনি নাম্বাৰটো দি পিছত ভুল এখন পেপাৰত আপুনি পৰীক্ষা দিছে, তাতে গৈ পেলাই মই ইনভিজিলেটৰক ক'লো যে মোৰ এইটো ভুল হৈছিলে, তেওঁলোকে মোক এলাউ কৰিলে, এইটো কাৰণে পিছত মোক UPSC বহুত দিগদাৰ কৰিলে, যেই নহওক পিছৰ বছৰ মই আকৌ দি পেলাই পালোঁ, কিন্তু সেই তেতিয়া মই শদিয়াত আছিলোঁগৈ, চপাখোৱা, চপাখোৱাৰ ব্ৰাঞ্চত আছিলোঁ, ইয়াৰ পৰা গ'লোঁ, আৰু চপাখোৱাৰ ব্ৰাঞ্চত থাকোঁতে তাত কোনো কাৰেণ্ট ব্যৱস্থা নাছিলে, একো নাই, ট্ৰেন্সপৰ্টেশ্যন নাই, আমি জাহাজত পাৰ হ'ব লাগে, ফেৰী জাহাজত তাৰমানে, আৰু তাত লাইটৰ ব্যৱস্থা নাই, পেপাৰ নাই, তেনেকুৱা এটা পৰিৱেশত থাকিব লগা হৈছিল, কিন্তু লাকিলি তাৰ পৰাই পৰীক্ষা চৰীক্ষা দি আহিলোঁ।
2: বাইদেউৰ উৎসাহ আছিলে তাৰমানে
0: তাৰপৰা? বাইদেউটো আৰু তেতিয়া যথেষ্ট হেল্প কৰিছিলে, সেইটো কথা মই ক'বই লাগিব, কাৰণ যেতিয়া মই ৰাতিপুৱা বেংকত কাম কৰোঁ 2টামান বজাত, বেছি কাম নাথাকেতো তেতিয়াৰ দিনত, 3টামান বজাত শেষ হৈ যায় আৰু কাম চাম,
1: মই ফেমিলি হৈ তেতিয়া,
0: তাৰপিছত ইতিমধ্যে পৰীক্ষা দিও আহিলে MA, গতিকে তাৰপিছত তেওঁ প্ৰেগনেণ্টো হ'ল, সেইখিনি সময়ত মই আকৌ পঢ়িব লগা হ'ল প্ৰিলিমিনেৰী পৰীক্ষা দিম বুলি, প্ৰিলিমিনেৰী পৰীক্ষা পাছ কৰাৰ পিছত তেওঁ অলৰেডি মানে চিজ 6-7 মান্থছমান হৈ গৈছিলে, নাই 4-5 মান্থছমান হৈছিলে নেকি, সেই তেতিয়াৰ পৰা প্ৰায় ফাইনেল পৰীক্ষালৈকে যিখিনি সময় সেইখিনি গৰমৰ সময় আছিলে, একদম প্ৰচণ্ড গৰম, কাৰেণ্ট টাৰেণ্ট নাই আমাৰ ঘৰত, ক'লোৱেই নহয় মানে ক'তোৱেই নাই, চপা খোৱাত কাৰেণ্টেই নাই, তাৰপিছত তেওঁ বিচনি চিনি মাৰি পেলাই গৰমত সহায় চহায় কৰি থাকে, আৰু গধূলি পঢ়াও এটা বিৰাট সমস্যা, গোটেই পোকবোৰ আহে লেমৰ পোহত পঢ়োঁ, গতিকে আমি যথেষ্ট এটা মানে মই ক'ম প্ৰিমিটিভ এটা পৰিৱেশৰ
1: ৰিডিঙো কৰোঁ মাজে মাজে, মাইক্ৰ' ইকনমিক্স কিছুমান মুখস্থ হৈ গৈছিলে, ভাগৰ লাগে ন, দিনটো ব্ৰাঞ্চৰ কাম কৰি আহে অকলেই, তাৰপিছতে আকৌ সন্ধিয়া পঢ়িব লাগে কেতিয়াবা, মানে কিমান এওঁ পঢ়াৰ ধৰণটো একদম বেলেগ, এখন প্ৰকাণ্ড টেক্সট বুক ফ্ৰম দ্য ফাৰ্ষ্ট পেজ টিল দ্য এণ্ড তেওঁ প্ৰত্যেকটো পেজ পঢ়ে, কিন্তু বাছি বাছি পঢ়াৰ তেওঁ নিয়ম নাই, গতিকে এই ডাঙৰ ডাঙৰ ইকনমিক্সৰ, ইকনমিক্সো আছিলে ছাবজেক্ট, হিষ্ট্ৰী আছিলে, মোৰ মনত আছে এতিয়াও কেইটামান চেপ্টাৰ ময়ো পঢ়িছোঁ তেতিয়া, মানে তেওঁ ভাগৰি যায় পঢ়া পঢ়া এইখিনি পঢ়ি দিয়ে, তেওঁ শুনি থাকে, গতিকে এইটো
2: একেলগে পৰীক্ষাত বহিয়ে দিব পাৰিলে,
1: নাই নাই,
2: এই যে ধৰক তেখেতৰ যাত্ৰাটোত আপুনি সহায় কৰিলে, যি নহয় আপুনি উৎসাহ দিছে, ৰান্ধি বাঢ়ি খুৱাইছে, পঢ়িও দিছে তেখেতৰ কিতাপ, তেনেদৰে আপোনাৰ ফিল্ম মেকিঙত
1: সেইটোতো মই সদায় কওঁ, সেইটো এতিয়া এনেকুৱা এটা এওঁ যদি মই বিয়া নকৰালোহেঁতেন তেতিয়াহ'লে মই ফিল্ম মেকাৰ নহ'লোহেঁতেন, ডেট ইজ মই এতিয়াও কওঁ, যিমান প্ৰেছ মিট, যিমান মানুহে ইণ্টাৰভিউ ল'ব আহে, যেতিয়াই হওক, আৰু এইটো এটা ফেক্ট, কাৰণ প্ৰথম কথা ফিল্ম মেকিংটো এটা এনেকুৱা এটা প্ৰফেশ্যন যিটো সাধাৰণতে কমন মানুহে ভাবিব নোৱাৰে, যে আমি আগতে জানো যে মানুহে পুনে ইনষ্টিটিউটত পঢ়িবলৈ গৈছে, কোনোবাই হয়তো পৰিয়ালৰ টকা পইচা আছে, পুৰণা মানুহ যেনেকৈ এইবোৰ নিপ বৰুৱাহঁত, ব্ৰজেন বৰুৱাহঁত, তেওঁলোকে চিনেমা বনায়, কিন্তু হঠাতে এগৰাকী, তেতিয়া 16 বছৰ হৈছে বিয়া হোৱা অলৰেডি, 2টা ল'ৰা ছোৱালী, গতিকে হঠাতে এগৰাকী মেৰিড মহিলাই তাৰমানে চিনেমা কৰিবলৈ যোৱাটো এটা ৰেয়াৰ ঘটনা মই ভাবোঁ, আৰু সেইটো সময়ত যদি সেই মহিলাগৰাকীৰ হাজবেণ্ডে এনকাৰেজ নকৰে, কাৰণ তেওঁ মোক কৈছে যে এনেকৈ ঘৰত বহি এনেই সময়বোৰ কিয় নষ্ট কৰিছা, কেতিয়াবা ক'ৰবাত 1-2টা গল্প লিখোঁ, সেইটোও এওঁ মনে মনে নি ক'ৰবাত দি আহে, মেগাজিনখনত ওলালে মোক দেখুৱায়, সেয়াও মই ইমান এটা ৰেগুলাৰ নাছিলোঁ, তাৰপিছতে কৈছে যে এনেকৈ বহি থাকিলে নহ'ব, কিবা এটা কৰা, কাৰণ সেই সময়ত মই অলৰেডি মেৰিড, এওঁ SP হৈছে, কিবা হৈছে, মই ফুলৰ বাগান, ক্লাব, ৰন্ধা বঢ়া ইত্যাদি ইত্যাদি লৈ পেলাই মোৰ ফ্ৰেণ্ড চাৰ্কল, এইবোৰলৈ মই ব্যস্ত থাকোঁ, গতিকে কোনো ধৰণৰ তেনেকুৱা চিনেমা বনাম বুলি তাৰমানে সপোনতো নভবা এটা কথা, আনকি কলেজত পঢ়ি থাকোঁতে, ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে কোনদিন ভবা নাছিলোঁ যে মই চিনেমা বনাম, কাৰণ এইটো সম্ভৱ নহয়, কাৰণ মই জানো কোনো মোৰ ট্ৰেইনিং নাই, পইচা নাই, কেনেকৈ চিনেমা বনাব পাৰি, সেইটো মনলৈ অহাই নাছিলে কেতিয়াও, গতিকে হি ইজ দ্য পাৰ্চন যে কোনে, যোনে এই বস্তুটো মোৰ মানে মনত সুমুৱাই দিলে বা মোৰ ছিষ্টেমত, আৰু হি অনলি পুষ্ট মি টু ৱৰ্ক ইন দিছ ফিল্ড, গতিকে এজন হাজবেণ্ড হৈ ঘৈণীয়েকক মানে এনেকৈ এটা ফুল টাইম জব, এইটো কৰিবলৈ দিয়াটো ৰেয়াৰ ঘটনা,
0: বেকগ্ৰাউণ্ড ষ্টৰি আছে, মানে মাই ড্ৰিম ৱাজ অলৱেজ টু বি এ ফিল্ম মেকাৰ অৰ এন এক্টৰ, বেচিকেলি আই ৱান্টেড টু বি এন এক্টৰ, কিন্তু মোৰ চাৰ্কামষ্টেঞ্চেজ, মোৰ ফেমিলি ৰেছপনচিবিলিটি ইত্যাদি ইত্যাদিৰ কাৰণে মই সেইটো লাইনত নগ'লোঁ, নগলো যদিও মোৰ এবাইডিং ইণ্টাৰেষ্টটো থাকি গ'ল, থাকি যোৱাৰ কাৰণে এওঁ সেইখিনি কথা এতিয়া তেওঁৰ মনত নাই চাগে। মই সদায় কিছুমান কল্পনা কৰি থাকোঁ।

0: তাৰমানে স্ক্ৰিপ্ট এখনৰ কথা মই ভাবি থাকো, কিবা কিবি বিভিন্ন স্ক্ৰিপ্টৰ। তাৰপিছত যেতিয়া মই পাৰ্টি চাৰ্টি ঘৰত পাতো, অলপ দেৰি পিছত যেতিয়া দুটামান পেক খোৱা হয়, তাৰপিছততো আৰু মোৰ মুখখন নৰয়। মানুহবিলাকে কৈ থাকে ন, আপুনি কি কৰি আছে আৰু কি কৰিব, এতিয়া পুলিচটো এছ পিটো আপুনি হ'লেই, দুদিনৰ পিছত ডি আই জি হ'ব, এনে চিনেমা বনাম। মই জানো যে এনিথিং কেন বি ডান, মই এইটো বিশ্বাসেই নকৰো যে কোনো কাম একেবাৰে ইমান অসম্ভৱ। কালি মোক প্লেনখন চলাবলৈ দিলো, দুদিন ট্ৰেইনিং কৰিলে মই প্লেনখনো চলাব পাৰিম, তেনেকুৱা ভাৱ এটা মনত থাকে। পাৰো নোৱাৰো, এতিয়া বয়স হৈছে বেলেগ কথা, কিন্তু সেইটো এজত পাৰো ভাৱ এটাও হয়। আৰু মোৰ এটাই সদায় মানে ড্ৰিংক চিংক কৰিলে বা পাৰ্টি কৰিলে শেষত গৈ চিনেমাৰ কথাটো ওলাইগৈ আৰু। আৰু মই যেতিয়া কলেজত পঢ়িছিলোঁ, মই ডেইলি চিনেমা চাইছিলোঁ, মানে হাৰ্ডলি এ ডে উইল পাছ, মানে ওৱান নাইট উইল পাছ উইদাউট ৱাচিং এ মুভি। চিনেমা চোৱাটো মোৰ এটা পেচা, মানে হেৰি আছিলে, বেমাৰেই আছিলে বুলি ক'ব পাৰি। মানুহৰ পৰা মই পইচা খুজি হ'লেও চিনেমা চাওঁ, প্ৰফেচাৰৰ পৰা, লগৰ ল'ৰাৰ পৰাই, পইচা নাই মোৰ দিয়াচোন, দহ পইচা তেতিয়া দহনা আছিলে, বাষষ্ঠি পইচা থাৰ্ড ক্লাছত, থাৰ্ড ক্লাছত হ'লেও মই চিনেমা চাম। গতিকে মোৰ চিনেমাৰ প্ৰতি এটা বিৰাট উইকনেছ আছিলে, নাটকৰ প্ৰতিও আছিলে। মই কলেজতো কৰিছিলোঁ, স্কুলতো কৰিছিলোঁ, নাটক কমকৈ কৰিছিলোঁ কলেজত, কিন্তু স্কুলত বহুত কৰিছিলোঁ। যেই নহওক, এইকাৰণে মোৰ চিনেমাৰ প্ৰতি এটা হেঁপাহ আছিলে। তেনেতে কি হ'ল, এটা পাৰ্টিকুলাৰ টাইমত মই এটা ধামখুমীয়াত পৰি পেলাই গুৱাহাটীত থাকিব লগা হ'ল, মানে পোষ্টিং। ধামখুমীয়াটো বৰ গণ্ডগোলীয়া ধামখুমীয়া, তেতিয়া আলফা আছিলে কিবা কিবি, তাৰ ৰিলেটেড বস্তু কিছুমান। গুৱাহাটীত মই তেতিয়া ফ'ৰ্থ বেটেলিয়নৰ কমাণ্ডেণ্ট হৈ পেলাই আছোঁ। সেই সময়তে মোৰ চিনাকি ল'ৰা এজন আহিলে, মোৰকৈ অকণমান ছিনিয়ৰ, আহি ক'লে যে তেওঁ এখন চিৰিয়েল বনাব খুজিছে, তেওঁক অলপ সহায় কৰিব লাগে। তেতিয়া মই ক'লোঁ যে মই সহায় কৰিবলৈ ৰেডি আছোঁ, তুমি যদি মোৰ ৱাইফক তাত কাম কৰিবলৈ দিয়া। ৱাইফক কিয় কাম কৰিব দিলোঁ, কাৰণ মই তেওঁৰ মানে কামবোৰ মই ঘৰততো দেখি থাকোঁ, চাই থাকোঁ, লিখা পঢ়াবিলাকো চাওঁ, গল্পও চাওঁ। গতিকে মোৰ এটা ভাৱ আছে যে এওঁ পাৰিব কামটো কৰিব যদি শিকি লয়, কাৰণ তেওঁৰ কোনো ফৰ্মেল ট্ৰেইনিং নাই। গতিকে মই যদি অফিচত মইতো ইমান ব্যস্ত থাকিব লাগে, বা গভৰ্ণমেণ্টে মোক পাৰ্মিশ্যন নিদিব ইমান সহজে কিবা কাম কৰিবৰ কাৰণে, বাহিৰত ওলাব লাগিব চাকৰি বা তেনেকুৱা কিবা কৰিব লাগিব, এইবুলি ভাবি পেলাই মই ক'লোঁ যে হেল্প কৰি যদি দিয়া। ক'লে অঁ দিম, কি কাম কৰিব, মই বোলো কথা পাতি লোৱা কি কাম কৰিব পৰা যায়। তাৰপিছত সেই এখন এখন চিৰিয়েলেই কয় নে চিৰিজেই কয় জানো, পথুৰ ঘাটে ৰিঙিয়াই বুলি এখন
1: চিৰিয়েল আছিলে দূৰদৰ্শনৰ।
0: তাৰপিছত মই সেইখনতে প্ৰথম এপিচোডটোত মোৰো এখন ফটো ওলাইছিলে, পানীৰ পৰা ওলাই হ'ব যে নহওক,
2: ষ্টুডিঅ' ফ্ল'ৰত
0: তেনেকে এওঁক মানে মই কাম শিকিবলৈ পঠালোঁ, যে কামটো শিকা, কাৰণ মই ভাবিলোঁ যে এওঁ যদি কামটো শিকি আহে পিছত আমি চিনেমা বনোৱাৰ প্ৰজেক্টটো আৰম্ভ কৰিব পাৰিম। সেই তেনেকে একচুৱেলি ডেট ৱাজ দ্য বিগিনিং। তেনেকে আমি 89ৰ কথা বোধ কৰোঁ, তেতিয়া 89 নহয় 90ৰ কথা, 90ৰ এটা পাৰ্টিকুলাৰ টাইমত সেই পথুৰঘাটৰ চিৰিয়েলখন হেৰি হ'ল, পথুৰঘাটে ৰিঙিয়াই, সেইখন শ্বুটিং হৈছিলে মঙলদৈত,
2: কিছুমান ষ্টুডিঅ' ফ্ল'ৰত হৈছে তাতে,
0: তাতে মেইন সেই কামখিনি তাতে হৈছে। আৰু ঘোঁৰা চৰাই
1: যিটো লোকেশ্যন আছিলে,
2: ঘোঁৰা চৰাই এওঁ 4th AP বেটেলিয়নৰ পৰাই দিছিলে।
0: সেই বন্ধু আছিলে চিনাকি আগৰে পুৰণা, গতিকে তেনেকে তেনেকে আৰম্ভ।
1: কি হিচাপে কাম কৰিলে প্ৰথম এছিষ্টেণ্ট?
2: মই তাতে আৰ্ট ডাইৰেকশ্যনখিনি চাইছিলোঁ, তাৰপিছতে এছিষ্টেণ্ট বুলিয়ে ক'ব পাৰি, কিন্তু সঁচা কথা ক'বলৈ গ'লে চব বস্তুৱেই চাই দিছিলোঁ। কিন্তু তাত এনেই আৰ্ট ডাইৰেক্টৰ হিচাপে দিছিলে, চব কামেই তেতিয়া কৰিছোঁ আৰু। আৰু মোৰ দেখি খুব ভাল লাগিছে, খালি এটা কথা মই আচৰিত হৈছিলোঁ, তাত যিবিলাক এছিষ্টেণ্ট, চাউণ্ড ইঞ্জিনিয়াৰ বা চবেই যিবিলাকে কাম কৰি আছিলে, তেতিয়া মই ভাবিছিলোঁ অঁ এই কামটো দেখোন বহুত ইণ্টাৰেষ্টিং, এইবিলাক কাম দেখোন ময়ো পাৰিম। তাৰমানে স্ক্ৰিপ্টখন চাই যায়, তেতিয়া হাতে লিখা স্ক্ৰিপ্ট, এতিয়া আৰু DTP কৰা ক'ত হয়, হাতে লিখা স্ক্ৰিপ্ট প্ৰকাণ্ড, এছিষ্টেণ্টে ভালকৈ পঢ়িবই নোৱাৰে, মই চাই আছোঁ ক'ব নাপায়, কিন্তু মই হৈছোঁ আহি কি তেওঁলোকে ডাইলগখিনি কিয় আৰ্টিষ্টক দিব পৰা নাই, বা আৰ্টিষ্টেনো কিয় ডাইলগখিনি ৰেডি হৈ অহা নাই। তেতিয়া মানে একো নজনাকৈ সিমানখিনি জানো, অন্ততঃ চিনেমা বনাব নাজানিব পাৰোঁ টেকনিকেলি, কিন্তু সিমানখিনি সিমানখিনিতো জানো যে কিয় সেইখিনি বুজাব পৰা নাই, কিয় স্ক্ৰিপ্টখন এনেকৈ লৈ পুৰি একদম অৱস্থা এনেকৈ ওৱলি গৈছে, মানে স্ক্ৰিপ্টখন চাওঁতে লুটিয়াওঁতে লুটিয়াওঁতে এনেকৈ এনেকৈ। গতিকে সেই সময়ত মই ভাবিলোঁ অঁ এইটো দেখোন বৰ ধুনীয়া কাম, এইবিলাক কাম দেখোন মই কৰিব পাৰিম, যদি এইধৰণেই কাম কৰে, এইধৰণেই ডিৰেকশ্যন দিয়ে, তেতিয়াহ'লে ময়ো এইটো কাম কৰিব পাৰিম। That was the beginning.

0: তারপিছত আৰু এটা দীঘলীয়া বাদ
1: আপুনি
0: গুচি গ'ল আৰু
2: তাৰপিছত বহুত সময় পাৰ হৈ গ'ল
1: চিনেমা কৰাটো 5 বছৰ গৈছে তাৰপিছত
2: চিনেমা কৰাটো কেনেকৈ আৰম্ভ হ'ল সেইটো এটা কথা হে একেজন মানুহে যেতিয়া মই আকৌ 5 বছৰ দিল্লীত থাকি
1: সবতে অল কন্ট্ৰিবিউচন আছে এটা মানে
2: ঘূৰি আহিলোঁ যেতিয়া মই গুৱাহাটীতে ডিআইজি চেণ্ট্ৰেল ৱেষ্টাৰ্ণ ৰেঞ্জ বুলি এটা পোষ্ট আছে এতিয়াও আছে সেইটো মোক ডিআইজি বুলি পোষ্টিং দিলে গতিকে পাণবজাৰত মই আছোঁ থকা সময় আকৌ সেই ল'ৰাজন আহিলে একেজনে চিনি পায় ৰাজেন ৰাজখোৱা ৰাজেন ৰাজখোৱা আছিল তেওঁ ডাইৰেক্টৰ তেওঁ আহি পেলাই মোৰ ওচৰ পালেহি ক'লে মোৰ স্ক্ৰিপ্ট এখন আছে গান মই ৰেকৰ্ডিং কৰিছোঁ অলৰেডি
1: শ্বুটিঙো আৰম্ভ হ'ব
2: গতিকে শ্বুটিং সোনকালে আৰম্ভ হ'ব তুমি ফাইনেন্স কৰি দিয়া মই বোলো মোৰ ইমান টকা পইচা ক'ত আছে ফাইনেন্স কৰিবলৈ তোমাক কৈছে নহয় নহয় ময়ো ফাইনেন্স কৰিম তুমিও কৰা অলপ অলপ আধা আধা দিবা মই বোলো চাওঁচোন বাৰু তুমি মোক স্ক্ৰিপ্টখন দিয়াচোন চালো স্ক্ৰিপ্টখন গানকিটা সি মোক শুনালে দেই প্ৰথম প্ৰথমতে এনেকৈ ভাগেনে সপোন সেই গানটো মোক সি তাতে শুনাইছে মোৰ পাণবজাৰ তাৰপিছত মই এটা সময়ত মই স্ক্ৰিপ্ট পঢ়ি গান চান শুনি ভাবিলোঁ এ কৰি দিওঁ যা হ'ব আৰু কিবা তেতিয়া মই ক'লোঁ যে কিন্তু আকৌ এটা চৰ্ত বোলে কি মই বোলো চিফ এছিষ্টেণ্ট কৰি দিব লাগিব এওঁক চিফ এছিষ্টেণ্ট কৰি দিব লাগিব সি হ'ব বুলি ক'লে তাৰপিছত এটা হাইমেক্স কমিউনিকেশ্যন বুলি মই একদম ক্লিয়াৰলি কৈছোঁ দেই এইবিলাক কথা কোৱাটো উচিত কাৰণ কি হাইমেক্স কমিউনিকেশ্যন বুলি প্ৰাইভেট লিমিটেড এনেকৈ এটা কোম্পানী খুলি পেলাই আৰম্ভ কৰিলে কৰাৰ পিছৰ ঘটনাৰ কাৰণে মই কথাটো কৈছোঁ তেওঁ কৰি মেলি চিনেমা হৈ গ'ল শ্বুটিং শ্বুটিং শেষ হ'ল এডিটিং হৈ গ'ল চব হৈ গ'ল যেতিয়া চিনেমাখন আহিল
0: সপোন
2: নাই সপোন আহিল মানে আমি চাবলৈ গ'লোঁ হেৰিয়াত আপোনাৰ চিনেমা কোনোবা হল এটা পাহৰিছোঁ মই এওঁৰ নামটো চিফ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে নাই প্ৰযোজক অৱশ্যে মোৰ বহুততে নাই যেই
1: নহওক
2: যেই নহওক তাৰপিছত মোৰ হেৰি ক'তো নাম চাম নাই মোৰো নাই এওঁৰো নাই এওঁ চিফ এছিষ্টেণ্ট ডাইৰেক্টৰৰ নামো নাই আৰু মোৰ কোনো হেৰিয়াতো নাই তাৰপিছত এওঁতো আহি বিৰাট কান্দা কাটা কৰিলে এনেকুৱা হ'ল ইমান কাম কৰিলোঁ আমুক কৰিলোঁ বছৰ কৰিলোঁ
1: আনকি স্ক্ৰিপ্টটো সেইবোৰ হঠাৎ লিখি দিওঁ
2: ইমান বিট্ৰে কৰিলে
1: চিন লিখি দিওঁ
0: এইবিলাক কাম কৰিছে
1: চব কাম কৰিছোঁ লোকেশ্যন চাই দিছোঁ এওঁৰ কাৰণে লোকেশ্যনত গৈ গৈ পাৰ্মিশ্যন লৈছোঁ যেতিয়া পাৰ্মিশ্যনটো হৈ যায় তেতিয়া ভাবে যে তেওঁ নিজৰ কাৰণেহে হ'ল কিন্তু আচলতে যে উজনি অসমত তেওঁ কাম কৰিছে এছ পি হৈ আছে অন্য সুবিধা একো নলওঁ কিন্তু এটা পাৰ্মিশ্যন পোৱাটোতো ডেফিনেটলি
2: অন্য সুবিধাও সেইখিনি
1: কৰি দিছোঁ সেইখিনি কৰি দিলে মোৰ মনত বেয়া লাগে
2: তেতিয়া ঘটনাটো হ'ল এইটো কান্দা কাটা কৰিলে তেতিয়া মই ক'লো এটা কাম কৰোঁ চিনেমাই বনাওঁ দিয়া নিজেই বনাওঁ তুমি ডাইৰেক্টৰে হৈ যোৱা কি দৰকাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ হ'লা
1: কাম
2: শিকিলা গতিকে এতিয়া লেট আছ মেক এ মুভি মুভিখন বনাম কেনেকৈ বনাম মুভিখনটো আৰু বনাম বুলি কোৱাৰ লগে লগে পইচাৰ কথা ভবা নাই যে মুভিখন কেনেকৈ বনাব মুভিখনৰ এখন স্ক্ৰিপ্ট লাগিলে এতিয়া মই ভাবিলোঁ এটা এখন চিনেমা চাই মোৰ ভাল লাগিছিলে স্ক্ৰিপ্ট ৰাইটাৰ ৰাগ বিৰাগ আছিলে ৰাগ বিৰাগৰ স্ক্ৰিপ্ট ৰাইটাৰ আছিলে শৰ্মা বুলি মানুহ এজন
1: ষ্টেট বেংকৰ অফিচাৰ
3: আছিলে ৰঞ্জিত শৰ্মা
2: মই দিল্লীৰ পৰা আহি প্ৰথম চাইছিলোঁ চিনেমাখন চাই ভাল লাগিলে স্ক্ৰিপ্টখনো ভাল লাগিলে মই বোলে ৰঞ্জিত শৰ্মাৰ ঘৰলৈকে যাওঁ আপোনালোকে বিশ্বাস নকৰিব সেইদিনাখন সন্ধিয়া আই থিংক ফাৰ্ষ্ট টাইম মই ৰঞ্জিত শৰ্মাক লগ পাইছোঁ এওঁ কৈছে লগত তেওঁ কৈছে এখন স্ক্ৰিপ্ট আছে মানুহে বনাব নোখোজে অলপ কমপ্লিকেটেড মই বোলো দিয়কচোন বাৰু পইচা কিমান লাগিব ক'লে 12,000 লাগিব মই ঠিক আছে 12,000 টকা মই তেওঁক দিলোঁ স্ক্ৰিপ্টখন কিনি লৈ আহিলোঁ আহি পেলাই ঘৰ সোমালোঁ পঢ়িলোঁ বহিলোঁ চিনেমা আৰম্ভ কৰিলোঁ সেইখন কৰাৰ পিছত এওঁ পিছে কাষ্ট টাচবিলাক এনেই কৰিছে চাই মেলি ময়ো এটা ৰোল কৰিছিলোঁ তাত ডাঙৰ ৰোল এটাই আছে সেইখন চিনেমা হৈ গ'ল তাৰপিছত আৰু চলি থাকিল
0: প্ৰথম চিনেমা আৰু
2: তাৰপিছত চলি গ'ল আৰু
0: খুব সুন্দৰ কাহিনী বাইদেউ চিনেমাত সোমোৱাটো
3: মোৰ এই বস্তুটো ভাল লাগিছে
0: সেইটো চিনেমা কৰা মানুহ মানে চিনেমা চিনেমাৰ কাহিনী নিচিনা নাম নথকাটো
1: নাই সেইবিলাক হৈ থাকে চিনেমাত হৈ থাকে এতিয়াও হৈ থাকে তেতিয়াও হৈছিলে ডাঙৰ ইণ্ডাষ্ট্ৰীতটো আৰু বেছি হয় এইমাত্ৰ আইডিয়া এটা কলা কিন্তু সেইটো আইডিয়া নিজে বনাবলৈকে নাপালোঁ চিনেমাখন শুনি থকাজনে গৈ প্ৰথমেই চিনেমাখন বনাই দিলে তেনেকুৱা বহুত ডাঙৰ ডাঙৰ ডাইৰেক্টৰ প্ৰডিউচাৰৰ লগত হৈছে এইবিলাক হৈ থাকে আৰু ক্ৰিয়েটিভ ৱৰ্ল্ডত এইটো বহুত সাধাৰণ কথা বহুত মানুহে চুৰি কৰে আইডিয়াজ এইটো হৈ থাকে
0: তাৰ পাছত গোটেইবিলাক চিনেমাৰ প্ৰযোজক আপুনি নে
2: নহয় তাৰমানে ইনিচিয়েলি মই আছিলোঁ

0: আপুনি আছিলে হয়,
1: ইনিচিয়েল থকাৰ পিছত ধৰক এওঁলোকৰ যেতিয়া এখন দুখন চিনেমা ওলাব ধৰিলে, থাৰ্ডখন বোধ কৰো না, তেতিয়া সেই থাৰ্ডখন নেকি এখন
2: সংগীতা তামুলি,
1: তাই আহিলে, তেনেকে তেনেকে বেলেগ বেলেগ প্ৰডিউচাৰ লাহে লাহে আহিব ধৰিলে। বেচিকেলি মানে মই যিটো কথা ক'ব গৈছোঁ যে চিনেমা মেকিং ৱাজ এ ড্ৰিম এণ্ড ইট কেম থ্ৰু বিকজ অফ চাৰ্টেন চাৰ্কামষ্টেঞ্চেছ।
3: আপুনি গান লিখা কৰিলে কেতিয়া, আগৰ পৰাই লিখে নে চিনেমাৰ প্ৰয়োজনতে গান লিখা হ'ল?
1: গান লিখাটো চিনেমাৰ লগত ৰিলেটেড হয়, মানে যেতিয়া ছেকেণ্ড চিনেমাখন আকৌ ৰঞ্জিত শৰ্মাৰ স্ক্ৰিপ্টেই লোৱা হ'ল,
2: অন্য এক যাত্ৰা,
1: অন্য এক যাত্ৰা, গতিকে তেতিয়া মই ভাবিলোঁ যে এইবাৰ গান চান দি পেলাই কৰোঁ। মই ভাবিলোঁ বুলি এইকাৰণে কৈছোঁ যে সেই সময়ত মই ফুলি ইনভল্ভ আছিলোঁ, তাৰপিছত মই তাৰমানে ভাবিলো যে গানো এবাৰ দিওঁ। মোৰ মানে কিবা এটা কৰি থাকিব ভাল লাগে, আচল কথা হ'ল সেইটো, মই কৰি থাকি কিবা এটা কৰি থাকি ভাল পাওঁ। কলে চিনেমাখনৰ গানবোৰ ময়ে লিখো দিয়া, এওঁ লিখা তেতিয়াহ'লে, লিখিলো। ঋষিৰাজ জোৱৰা বুলি এজন আমাৰ মিউজিক ডাইৰেক্টৰ মানে বৈভৱতো কাম কৰিছিলে, তাক মাতি আনিলো, বোলো গান সুৰ কৰিব পাৰিবানে এইকেইটা গানৰ ওপৰত, বোলে পাৰিম, সেইবুলি সি সুৰ চুৰবিলাক কৰিলে, গানবোৰ তেনেকৈ লিখা হ'ল।
0: আটাইকেইটা গান আপুনি লিখা নেকি?
1: তাৰ গোটেইকেইটা মই লিখা,
0: ৰোমান্টিক গানটো আপুনি লিখা, খুব সুন্দৰ গান, আমি শুনাই থাকোঁ,
2: আৰে আৰে বাৰে বাৰে,
0: খুব সুন্দৰ।
2: আপোনাৰ
0: ইচ্ছা আছিল এক্টৰ হোৱা, আপুনি প্ৰযোজকো হ'ল, গীতিকাৰো হ'ল,
2: ফিল্ম মেকাৰো হ'ল, এখন বনালেতো,
0: গোটেইখিনি কাম কৰিলে আপুনি, কিন্তু এক্টিংটো বৰ চিৰিয়াছলি যেন নললে তেনেকুৱা লাগিলে।
1: নহয়, মই কোনো এটা বস্তুকে বৰ চিৰিয়াছলি লোৱা নাই, মানে মোৰ জীৱনত মই এক্সপ্লোৰহে কৰোঁ নিজক।
0: ইমান সুবিধা পালে, ইমান এগৰাকী ভাল ডাইৰেক্টৰ পাইছে, তাৰপিছত আপুনি ভাল অভিনেতা এজন হ'ব,
1: ডাইৰেক্টৰৰ মতে মই ভাল এক্টৰ নহ'বও পাৰোঁতো, মইহে ভাবিব পাৰোঁ যে মই ভাল এক্টৰ, এইটো
2: ডিপেণ্ড কৰে কেৰেক্টাৰটো কি কি কথা,
1: আৰু সেইটোৱেই কথা যে মই ডাইৰেক্টৰ হওঁ এতিয়া, মই দুখন
2: চবৰে নিজৰ চইচ থাকে,
1: চিনেমা কমপ্লিট কৰিলো আৰু দুখন মই শ্বৰ্ট ফিল্ম কমপ্লিট কৰিলো,
2: তেওঁ নিজে চইচ কৰে,
1: কালিও মই চুজ কৰিছো নিজে,
2: নিজে কৰে,
1: ডাইৰেক্টৰ মুখটো নুখুলে কি কথা হ'ব,
2: আৰু নালাগেও,
0: আপুনি ইচ্ছা নকৰিলে নেকি ল'বলে?
2: মানে ইচ্ছা নকৰাৰ কথা নহয়, তেনেকুৱা সুযোগ অহা নাই, হয়তো এনেকুৱা এখন চিনেমা হ'ব যিখনত মোক এওঁকেই লাগে, তো ডেফিনেটলি আই উইল কাষ্ট।
1: মই চিৰিয়েল টিৰিয়েল কৰিলো,
2: চিৰিয়েল কৰিছে, লিখিছে, কিমান চিৰিয়েল তেওঁৱে লিখে, চিনেমাও লিখিছে, চিনেমাৰ স্ক্ৰিপ্ট লিখিছে,
0: অভিনেতা হোৱাৰ কথাটো কৈছো, কাৰণ খুঠাম একদম,
2: আনকি সেউজন ধান মোৰ লাষ্ট
0: ইয়াৰ চেহেৰা আছে
1: আপোনাৰ, নহয় সেই সেই সময়ত মানে চাকৰিটো আৰু মই ভাল চাকৰি পাই আছিলো, তো কোনোবা যদি মই কোনোবা অফিচত কাম কৰি থাকিলোহেঁতেন তেনেহ'লে হয়তো মই এক্টৰ হ'ব পাৰিলোহেঁতেন,
2: আৰু বেলেগৰ চিনেমাটো কৰিছেতো এক্টিং, কিন্তু সময় দিব লাগে ন, বহুত সময় দিব লাগে।
1: এতিয়া যদি মই কাম কৰিবলৈ ল'লো, সেই কামটোত মোৰ ইমান সময় নাই,
2: সময় নাই, একদম সময় নাই।
1: দ্বিতীয় কথা, এতিয়া মই আই জি পি বোলে ল' এণ্ড অৰ্ডাৰ,
0: ভাৰতীয় প্ৰশাসনিক বিষয়াৰ আপুনি এনেকুৱা পজিচনত থকাৰ পাছতো যে ইমানখিনি সময় পাইছে, কৰিছে, সেইটো ডাঙৰ
3: কথা। মই আৰু এটা কথা ক'ব খোজো, আমাৰ শ্ৰোতাই হয়তো নাজানিব, ছাৰৰ হিন্দী গানৰ সম্পৰ্কে বহুত জ্ঞান আছে আৰু বহুত ৰাপ আছে, অকণমান
2: বিবিধ ভাৰতী শুনা
0: মানুহ,
1: অসমীয়া, তাৰমানে এটা কথা, মই বেচিকেলি ধৰক ক'বলৈ লাজ লাগে এতিয়া, আৰু ৰোমান্টিক যুগৰ মানুহ না আমি,
2: লাজ কিয় লাগে,
1: আমি ধৰক দেৱকান্ত বৰুৱাহঁতৰ কবিতা পঢ়ি ডাঙৰ হোৱা মানুহ,
2: সাগৰ দেখিছে
1: এনেকুৱা ধৰণৰ কবিতা পঢ়ি, গণেশ গগৈ কবিতা পঢ়ি, গতিকে আমাৰ মাজত ৰোমান্টিক চিন্তাটো বহুত আগৰে পৰা আছিলে। আৰু মই ভাবোঁ যে হিন্দী চিনেমাৰ গান বুলি মই নকওঁ, হিন্দী চিনেমাত বা যিবিলাক গান ব্যৱহাৰ হয় সেইবিলাক লিখা মানুহবিলাক আছিলে একোজন কবি তেতিয়াৰ দিনত, দেই এতিয়াৰ কথা মই নাজানো, চাহিল উদিয়ানবি বা মজুৰ চুলতানপুৰী বা কাইফি আজমি, এইবিলাক নিজে নিজে একো একোজন কবি আছিল, আৰু তেওঁলোকৰ লেংগুৱেজ বেৰিয়াৰটো নাছিলে। আটাইতকৈ ডাঙৰ কথা মোৰ যিটো খুব এট্ৰেক্ট কৰিছিলে সেইটো হ'ল তেওঁলোকৰ লেংগুৱেজ বেৰিয়াৰ নাছিলে, তেওঁলোকে হিন্দী, উৰ্দু, ভোজপুৰী, যিকোনো ভাষাৰে মানে সেইখিনি ওচৰ পাজৰৰ যিখিনি ভাষা আছে, যিটো মৈথিলী তৈথিলী চব ভাষা মিক্স কৰি পেলাই তেওঁলোকে এটা বেলেগ ধৰণৰ ৰোমান্টিক এটা ক্ৰিয়েশ্যন কিছুমান তেওঁলোকে কৰিছিলে, গতিকে চিনেমাবিলাকতকৈ গানবিলাক বেছি হিট আছিলে সেই সময়ত, গানবিলাক বহুত বেছি হিট আছিলে, আৰু চিনেমাৰ কাহিনীবিলাক যেন গানেহে লৈ গৈছিলে এনেকুৱা লাগে, সেইকাৰণে সেই বয়সৰ পৰা মোৰ খুব ইণ্টাৰেষ্ট আছিলে। আৰু মই প্ৰেমচান্দৰ গল্প চল্প এইবিলাকো আগতে বহুত সৰুতেই পঢ়িছোঁ, সেইকাৰণে হিন্দীৰ প্ৰতি মোৰ দুৰ্বলতা এটা আছিলে।

0: হিন্দী বুলি নহয়, হিন্দী মিক্স যিটো আমাৰ ভাষা এটা থাকে নহয়, এইটো উৰ্দুৱে বুলি কয় কিছুমানে, কিছুমানে কিন্তু উৰ্দু নহয়, আৰু এটা কিবা কি বুলি কয় এইটো, দুইটাৰে মিক্স কৰি পেলাই এটা ভাষা তেওঁলোকে ব্যৱহাৰ কৰে, সেইটো খুব এই হিন্দী গানবিলাকত ইউজ হয়। উৰ্দু শব্দ বহুত থাকে,
1: বহুত থাকে,
0: সেইকাৰণে সেই উৰ্দু শব্দৰ চুইটনেছটো খুব ভাল, মোৰ কাৰণে বৰ আনন্দদায়ক। আৰু তাৰ যিবিলাক পিকচাৰবিলাক, পিকচাৰাইজেশ্যন মোৰ মনত আহে শুনি থাকোঁতে গানবিলাক, মোৰ বিৰাট ভাল লাগে। গতিকে সেই সেই বস্তুটো মোৰ কণ্টিনিউ কৰি থাকিলে।
1: এতিয়া তাৰমানে আপোনাৰ দুইটা সুঁতি আহি, প্ৰশাসনিক বিষয়া আৰু আপোনাৰ ফিল্ম মেকাৰ আহি এটা সুঁতিত পৰা যেন লাগে। আপুনি ক'লে যে এখন চিনেমা শেষ কৰিছে, দুখন চুটি ছবি শেষ কৰিছে, বাইদেউৰো চিনেমাৰ কাম চলি আছে, ফ্ল'ৰত আছে, কাম কৰি আছে, কি এটা সুঁতি হৈ গ'ল নেকি বাৰু?
0: নহয়, আপুনি মোৰ আচল কামটোতো কথাই পতা নাই।
1: হয়,
0: চিনেমা মানে বস্তুটো কি, চিনেমাটো হ'ল কি খুব পপুলাৰ মিডিয়াম এটা, মানুহে চাওক নেচাওক, কিন্তু চিনেমা বুলি কোৱাৰ লগে লগে মানুহৰ মানে এটা
1: এটা পপুলাৰ মিডিয়াম,
0: পপুলাৰ মিডিয়া আহি যায়। আমি কি কৰোঁ, মই কি কৰোঁ, মই বেছিকেলি লিখোঁ।
1: আপুনি গল্প লিখে?
0: নাই, গল্প নহয়, মই লিখোঁ, কি লিখোঁ মই নাজানো, মই কি লিখোঁ নাজানো, সেইটো গল্প হ'ব পাৰে,
1: উপন্যাস,
0: সেইটো উপন্যাসো হ'ব পাৰে, সেইটো কবিতাও হ'ব পাৰে, সেইটো গানো হ'ব পাৰে, এই মই লিখোঁ। গতিকে মই ভাবোঁ যে চিনেমাৰ লগত মোৰ লিখাৰ সম্বন্ধটো এতিয়াৰ নহয়, তাৰমানে যেনেকৈ মোৰ মনত চিনেমাৰ ভাৱটো আছিলে, লিখাৰ কথাটো আছিলে, স্কুলত থাকোঁতে তেওঁ লিখিছে, তেওঁতো লিখাকৈ থকা নাই, তেওঁ স্কুলত থাকোঁতে লিখিছে, কলেজত থাকোঁতে তেওঁ নাটক চাটক তেওঁ কৰোৱাইছে নিজে নকৰিলেও। গতিকে এই বস্তুটো সদায়ে আছে, এইটো এইটো আপুনি ক'ব যে কলাৰ, কলাৰ লগত সম্পৰ্ক থকা বুলি ক'ব পাৰে, গতিকে কলাৰ লগত আমাৰ এটা মানসিক সম্পৰ্ক আছে, গতিকে এইটো এক হোৱাৰ কথা নাই, এইটো চলিয়ে থাকে, এইটো পেৰেলেলো চলিব পাৰে, সময়ত এইটো একেলগেও যাব পাৰে, আকৌ বেলেগো হৈ যাব পাৰে, কাৰণ থট প্ৰচেছবিলাক সকলোৰে এটা গতিত গৈ থাকে, সি কোনোবা ফালে কেতিয়াবা টেৰা হৈ যায়, কেতিয়াবা চিধা হৈ যায়, এইটো চলি থাকিব, এইটোত গতিকে
1: সুতিটো কমপ্লিমেণ্ট নিশ্চয় হয় বা কমপ্লিমেণ্ট কৰে বা সুবিধা হয়, যদি ধৰক একেধৰণৰ কথা বাৰ্তা ঘৰখনত চলি থাকে, চিনেমাৰ কথা, গল্পৰ কথা, কাহিনীৰ কথা চলি আছে ধৰক, তেতিয়া
0: নিশ্চয় এইবিলাক বিষয়ত বৰ কথা ভবা নহয়, তাৰমানে মোৰ কাৰণে যি ক্ৰিয়েটিভ কথা পতা নহয়, ভবা নহয়, নহয় কথা পতা নহয় মোৰ কাৰণে, মই বহুত দেৰি কথা কৈছোঁ, হয়
1: হয় বাইদেউ মনে মনে আছে,
0: মানে মই ক'ব
2: এতিয়া,
0: তাৰমানে মই যিটো ক্ৰিয়েটিভ, যিটো মই ভাবোঁ যে ক্ৰিয়েটিভ থিংকিং, ক্ৰিয়েটিভ থিংকিং যে চলো থিংকিং,
2: একজেক্টলি
0: মই চলো থিংকিং বুলি ভাবোঁ, আৰু চলো থিংকিং হোৱাৰ কাৰণে এতিয়া গান এটাৰ কথা মোৰ চিটুৱেশ্যনটো কোনোবাই ক'ব পাৰে যে চিটুৱেশ্যনটো এনেকুৱা হ'ব, কিন্তু গানটো মই কি লিখিম সেইটোতো কৈ দিলে তেওঁই লিখিব পাৰিব, আৰু মই যদি কৈ দিওঁ নহয় স্ক্ৰিপ্টখন এনেকুৱা হ'ব লাগে, তেতিয়া ময়ে লিখিব লাগিব, কথাটো তেনেকুৱা। গতিকে সেইধৰণে মই ভাবোঁ যে ইমান কথা পাতি আমি নাথাকোঁ এইবিলাক বিষয়ত, আমি নিজৰ নিজৰ কাম কৰি থাকোঁ, তেতিয়া যদি দৰকাৰ হৈ যায়, এচিষ্টেঞ্চ ইজ ৰিকুৱাৰ্ড, কিবা এটা বিষয়ত যে এইটো এচিষ্টেঞ্চ লাগে, তেতিয়াহ'লে লোৱা হয়।
2: তাৰমানে মই বেছিকেলি অকলশৰে কৰোঁ, কিন্তু কিছুমান বিষয় থাকে, মই প্ৰথমে কৈ আহিছিলোঁ যে কিছুমান বিষয়ত মই জানো যে এওঁৰ দখলটো বহুত বেছি মোতকৈ, গতিকে এখন মই চিনেমা কৰিছিলোঁ সেউজ সন্ধান বুলি, ইন চাৰ্চ অফ গ্ৰীণ, যেতিয়া কৰ্পৰেট চেক্সৰ কথাখিনি আহিল, কিবা আহিল, গোটেই ষ্টৰিটো ময়ে লিখিছিলোঁ, কিন্তু স্ক্ৰিপ্টখন লিখিবলৈ যাওঁতে বহুত সংলাপৰ দৰকাৰ হ'ল, বহুত ডিটেইলছৰ দৰকাৰ হ'ল, তেতিয়া মই এওঁক ক'লোঁ আমি যুটীয়াভাৱে লিখোঁ, মোৰ নামো থাকিব, তোমাৰ নামো থাকিব, যিহেতু মই ষ্টৰিটো কনচিভ কৰিছোঁ এনেকৈ, কিন্তু এইখিনি যিহেতু মই হেণ্ডেল কৰিব নোৱাৰোঁ, ইউ প্লিজ হেল্প মি। গতিকে আমি দুইজনেই স্ক্ৰিপ্ট ৰাইটাৰ হৈ চিনেমাখন কৰিছোঁ, আৰু মোক খুব ভাল লাগিলে, কাৰণ যিখিনি মই ইনপুট তাত পাইছিলোঁ, যিখিনি কথা তেওঁ মোক দিছিলে চিনেমাখনত, চিনেমাখন খুব ৰিচ হৈছে বুলি মই ভাবোঁ। এতিয়াও তাৰমানে বিভিন্ন অনুষ্ঠানত, যদিও চিনেমাখন হল ৰিলিজৰ কাৰণে নাছিলে, কিন্তু কিছু কিছু মানে ক্লাছৰুম বা কোনোবা ফেষ্টিভেল এইবিলাকত চিনেমাখন চবেই কয় যে ইমান মডাৰ্ণ থিংকিং, মানে যিটো প্ৰকৃতি সংৰক্ষণৰ ওপৰত, যে ইমান সুন্দৰ কৰ্পৰেট ব্যৱস্থাটোৰ এইটো যিটো ফেইলৰ আজিকালি যিটো কৰাপশ্যন, ইমান সুন্দৰ। মই কৈছোঁ যে সেইখিনি পৰ্চন কিন্তু মই লিখা নাই, বিকজ দিছ ইজ নট মাই এৰিয়া, মই নোৱাৰোঁ সেইটো লিখিব। গতিকে কি হয়, ক্ৰিয়েটিভিটিটো কেতিয়াবা হয়, এওঁ যিটো কৈছে যে ইট ইজ ভেৰি মাছ ইণ্ডিভিজুৱেল, ভেৰি মাছ পাৰ্চনেল, এট দ্য চেম টাইম মই আজিকালি যিটো কলাবৰেশ্যন যিটো হয় সেইটোত মই বিশ্বাস কৰোঁ। কিবা এখন স্ক্ৰিপ্ট লিখিছোঁ, দৰকাৰ হৈছে দুই এজনৰ লগত মই কলাবৰেট কৰিব পাৰোঁ, এজনেই যে এখন স্ক্ৰিপ্ট লিখে এখন চিনেমা খুব সুন্দৰ নিখুঁত কৰি উলিয়াব পাৰে, মই সেইটোত আজিকালি বিশ্বাসী নহয়। বহুত ছাকচেছফুল, ভাল ভাল নাম কৰা চিনেমাত এটা টীম থাকে স্ক্ৰিপ্ট ৰাইটিঙৰ, গতিকে সেই স্ক্ৰিপ্ট ৰাইটিঙৰ টীমটোৰ যিটো নিজৰ নিজৰ ধৰণৰ যিটো অৰিহণা স্ক্ৰিপ্টখনত, সেইটোত মই খুব বিশ্বাস কৰোঁ, আৰু মই আজিকালি ঠিক সেইটো ধৰণেই কাম কৰিবলৈ লৈছোঁ। যেতিয়া যাক দৰকাৰ বুলি ভাবিছোঁ যে এইজনে এইখিনি মোক কলাবৰেট কৰিব পাৰিব, মোক কণ্ট্ৰিবিউট কৰিব পাৰিব, তেওঁক এতিয়া মই যিখন চিনেমা কৰিম, মোৰ ছোৱালীয়ে এইখন যে চাইকল চাইকলজিকেল ড্ৰামা,

0: আৰু মোৰ ছোৱালী ছাইক'লজিৰ মানে এৰিয়াত খুব ভাল বুলি মই ভাবোঁ। আৰু তাই যিখিনি মোক ছাইক'লজিকেল ইনপুট দিছে, যিখিনি কৰিছে, আনকি আৰ্টিষ্ট এটেণ্ড কৰিছে, তাই যেনেকৈ বুজাইছে, যি ধৰণৰ এনালাইচিছ দিছে, চ' চিনেমাখন হোৱাৰ আগতেই মই ভাবিছোঁ যে চিনেমা হেজ বিকাম এ ক্লাছৰুম চিনেমা। গতিকে তাই যিখিনি এনালাইচিছ, সেই গোটেই এনালাই মই নিজৰ ছোৱালী বুলি কোৱা নাই, এজ এ ছাইক'লজি ষ্টুডেণ্ট হোৱাট শ্বি হেজ ডান, সেইটো মানে একদম ভাবিব নোৱাৰা। যেনেকৈ আদিল হুছেইন আছে, মই কৈছোঁ, তেওঁলোকে স্ক্ৰিপ্টখন পঢ়িয়ে কৈছে যে এইখনটো একদম ক্লাছৰুম হেৰি, মানে ইট ইজ ওৱান অফ দ্য বেষ্ট স্ক্ৰিপ্টছ উই হেভ কাম থ্ৰু। মোৰ ল'ৰাই লিখিছে স্ক্ৰিপ্ট, ষ্টৰিটো অলপ ইণ্টাৰনেশ্যনেল হেৰি, কিন্তু গোটেই ষ্টৰীৰ গাঁথনিটো ময়ে কৰি দিছোঁ। কিন্তু কি হয়, সেই কলাবৰেশ্যনৰ প্ৰয়োজন হয়। যেতিয়া যোনটো চেপ্টাৰত কোনোবা এক্সপাৰ্টৰ প্ৰয়োজন হয়, তেতিয়া সেই বিষয়ত এক্সপাৰ্টজনৰ মানে সহায় লোৱাটো মই ভাবোঁ যে এখন চিনেমাৰ কাৰণে খুব দৰকাৰী বস্তু। গতিকে সেইকাৰণে মই এওঁকো, সেইকাৰণে যিখিনি সময়ত মই ভাবোঁ যে মোৰ খুব প্ৰয়োজন হৈছে, কিবা এটা মই ছল্ভ কৰিব পৰা নাই, আই টেক হেল্প অলৱেজ ন ফ্ৰম হিম, সেইটো মই খুব ভাল পাওঁ কৰি।
1: এই যে জাৰ্ণিটো ধৰক এটা পৰিণত অৱস্থাত আপোনালোক পাইছে, এতিয়া এই সংঘাত সংঘাতবিলাক বাৰু নাই, কোনো কথা নাই, আপোনাৰ চাকৰিৰ কোনো ভয়ৰ কথা নাথাকে, পষ্টিঙৰ কথা নাই, ছুটি লোৱাৰ আপোনাৰ কোনো কথা নাই, নিজৰ ধৰণে নিজৰ ভাবিব পাৰে, কৰিব পাৰে, এই পৰ্যায়লৈ আহিছে। গতিকে অসমৰ ৰাইজে, অসমৰ দৰ্শকে আপোনাৰ দুজনৰ পৰা আৰু অধিক ভাল ছবি, ভাল কাম পাব বুলি ভাবিছোঁ। কেনেকুৱা ধৰণৰ পৰিকল্পনা?
2: নহয়, কোনো পৰিকল্পনা মোৰ নাই। তাৰমানে মই এটা কথা বিশ্বাস কৰোঁ যে মোৰ কণ্ট্ৰিবিউশ্যন শ্বুড বি টুৱাৰ্ডছ দ্য বেটাৰমেণ্ট অফ দ্য প্লেচ ৱেৰ আই এম লিভিং। গতিকে মই যিকোনো ফিল্ডতে, যিকোনো সময়তে, যিকোনো কামকে কৰিবলৈ প্ৰস্তুত, যদি সেইটোৱে কিবা এটা সহায় কৰে। এতিয়া মই ৰিচেণ্টলি এটা গল্প লিখিলোঁ, সেইটো মই লিখিছোঁ যে পৰিৱেশ সংৰক্ষণ। মই তাৰ নামটো দিছোঁ, ওলাই নোলাই নাজানো, এইবিলাক এডিটৰৰ ওপৰত কথা। মই দিছোঁ হে অৰণ্য হে মহানগৰ, নৱকান্ত বৰুৱাৰ কবিতাৰ নামে। আৰু সেইবিলাকত সোমাই থাকিয়েই মই নিজক ভাবোঁ যে মই কিবা এটা কৰি আছোঁ। মোৰ নিজৰ এতিয়া আকাংক্ষা একো নাই। এতিয়া যদি মই ধৰক ভাল পাম, যদি কোনোবা মানুহক মই সৰুকৈ অকণমান সহায় কৰিছোঁ মোৰ কেপাচিটিৰ ভিতৰত, সেইটো মই কৰি থাকোঁ নিজেই নিজেই। তাৰ কাৰণে মই কোনো পাব্লিচিটি বা একো এইবিলাক নিবিচাৰোঁ। গতিকে এতিয়া মই ভাবোঁ যে মই এটা পাৰ্টিকুলাৰ ষ্টেজ অফ মাই লাইফ আই হেভ ৰিচড ৱেৰ ডিজায়াৰ্ছ ফৰ থিংছ হেভ হুইটল ডাউন, ইউ কেন চে ইট হেজ গন ডাউন। যে ডিজায়াৰ ফৰ একচুৱেলাইজেশ্যন বুলি এটা যে আপোনাৰ মাছলোজ থিয়ৰি এটা আছে নহয়, ছেল্ফ একচুৱেলাইজেশ্যন, মই ভাবোঁ যে এইবিলাক সৰু সৰু কামেৰেও মই এতিয়া তৃপ্তি এটা পাওঁ। এতিয়া ল'ৰা কিছুমানক লৈ পেলাই মই এটা ষ্টুডিঅ' খুলিছোঁ, ছাউণ্ড ষ্টুডিঅ', ৰেকৰ্ডিং ষ্টুডিঅ', তাতে অলপ এডিটিঙো হয়, আৰম্ভ কৰিছোঁ। সিহঁতক লৈ পেলাই মই সৰু সুৰা কাম কিছুমান কৰি আছোঁ। এতিয়া কালি মই সিহঁতক কৈছোঁ যে তহঁতে কিন্তু নতুন সমস্যাবিলাক লৈ পেলাই অলপ সৰু সৰুকৈ কিছুমান স্ক্ৰিপ্ট কিছুমান বনাই পেলাই মই যিখিনি পাৰোঁ মই কৰি দিম, বাকী তহঁতে লাহে লাহে আৰু এষ্টাব্লিছ হয় ইয়ং ল'ৰা কিছুমান। গতিকে মই ভাবোঁ সেইবিলাকতে মই বেছি তৃপ্তি পাই থাকোঁ এতিয়া।
1: বাইদেউৰ কি কাম, নতুন কাম ক'লে, ছবিখন আছে, এইখন ছবি?
0: অঁ, এখন চনীয় চিনেমা সম্পূৰ্ণ হ'ল, ৰূপজিতৰ যাত্ৰী, এইটো ছৈয়দ আব্দুল মালিকৰ উপন্যাসখনৰ ওপৰত কৰা। সেইখন জাষ্ট এতিয়া এই সপ্তাহত চেঞ্চৰ হ'ব লাগে। তাৰপিছত নতুনকৈ কৰিবলৈ লৈছোঁ এখন, সেইখন ছেপ্টেম্বৰ 11 তাৰিখৰ পৰা শ্বুটিং আৰম্ভ হ'ব। এতিয়া সেয়াই, বাকী কাম বহুতেই থাকে, কাৰণ এখন চিনেমা বনাই সেইখন চিনেমাৰ কাম 2-3 বছৰ, কেতিয়াবা 4-5 বছৰলৈকে চলি থাকে। অফিচিয়েল কাম বহুত বেছি হৈ যায়,
1: চিনেমা অফিচিয়েল কাম, তেখেতৰ কাম বহুত থাকে, এইবিলাক থাকে। এটা সময়ত আপুনি গাৰ্ডেন কৰিছিল?
0: না, আজিকালি একো নকৰো।
1: আজিকালি
0: ৰান্ধি বাঢ়ি, আগতে খুব আজিকালি কিটচেনত ভাল নাপাওঁ। আগতে খুব কিটচেনত কাম কৰিছিলোঁ, ৰান্ধি ভাল পাইছিলোঁ, খাই ভাল পাইছিলোঁ। কিন্তু এতিয়া এনেকুৱা হৈছে যে বেছি সময় থিয় হৈ থাকিব নোৱাৰোঁ, কঁকালত বিষ হয়, আঁঠুত বিষ হয়, আৰু কাম ইমান থাকে, ব্ৰেইনটো ইমানেই বেছি অকুপাইড হৈ থাকে যে ৰন্ধাটো খুব বেয়া হয় আজিকালি। কিবা এটা ৰান্ধিলেও মই ভবামতে নহয় যেনেকৈ ভাবোঁ। তো শেহতীয়াকৈ মই অকণমান মহিলা এগৰাকী পাইছোঁ, মোক সহায় কৰি দিয়ে। গতিকে ঘৰুৱা ফুল চুল আগতে খুব কৰিছিলোঁ, আজিকালি সেয়া কৰা নহয়। তাৰপিছত চিনেমাৰ কাম বহুত বেছি বাঢ়ি গ'ল, সেয়াই কৰি থাকোঁ দিনে ৰাতি, কিতাপ পঢ়োঁ মন গ'লেই, আৰু যেতিয়াই সুবিধা পায় শুই থাকোঁ।
2: মই ঘৰৰ কাম কৰোঁ, খেতিত চখ থাকে, শাক পাচলি কৰা, আমুক কৰা, তামুক কৰা, মানুহ তামান আছে মোৰ হেল্প কৰিবৰ কাৰণে, সেইবোৰ কৰি মই ভাল পাওঁ। মাছ চাছো মাজে মাজে পুহি চাওঁ, গৰুও পুহিছিলো, সেইবিলাকো কৰি চালো।
1: বাইদেউৰ কাৰণে চাহ কফি বনাই
0: নবনাই? ঐ নাই, আমি বাহিৰত গ'লে বনাই, ৰাতিপুৱা চাহ কাপ সদায় এওঁ বনাই
2: বনাই, মোৰ সেইবিলাকত কোনো ইণ্টাৰেষ্ট নাই।
0: নাই নাই, সেইটো মিছা কথা। আমি বাহিৰত গ'লে
2: মই এনিথিং আই কেন ইট,
0: নাই খোৱাটো

0: প্ৰবলেম নাই, চিম্পল খোৱা খায়, এওঁ খোৱালৈ কোনোদিন নোযোৰা
1: মুহূৰ্তত কৰিবলগীয়া মনত ভাবেই নাহে। মই এতিয়া মানুহজনীয়ে মোক এতিয়া দুপৰীয়া খোৱা দিছে, বস্তু বহুত বেছি বেছি বনাইছে, হে কেলে দাইল চাইল এইবিলাক এইবাৰ সিজোৱা তিজোৱা কিবা মাছ আছে দেখোন, আৰু কি খাম ইমানবিলাক। মই কোনোমতে খাই শেষ কৰি পেলাই উঠি পেলাই যাওঁ যাওঁ লাগে মোৰ টেবুলখনত বহিলে, কেতিয়া মই এইটো শেষ কৰি যাব পাৰো? খোৱাত ৰাপ নহয়, মোৰ বেলেগ কথা মাথা মূৰত ঘূৰি থাকে। এতিয়া মই এখন মেমোয়াৰ্ছ লিখি আছো, মোৰ নিজৰ মেমোয়াৰ, যদি মই কমপ্লিট কৰিব পাৰোঁ, যদি কমপ্লিট হয়গৈ তেনেহ'লে বোধ কৰো কিছুমান কথা, নজনা কথা কিছুমান আপোনালোকে জানিব পাৰিব সময়ৰ। সংঘাত বুলি ক'ব পাৰে জীৱনৰ চাকৰি সব ক্ষেত্ৰতে ডিব্ৰুগড় ৱাজ মাই ৱাটাৰশেড। ডিব্ৰুগড়লৈকে আই ৱাজ লিভিং ইন এ ডিফাৰেণ্ট ৱৰ্ল্ড, ইট ৱাজ এ ডিফাৰেণ্ট লাইফ ফৰ মি। ৱান্স আই গট ইন টু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, যেতিয়া মই প্ৰথমবাৰৰ কাৰণে ডিব্ৰুগড়ৰ এছ পি হৈ গ'লোঁ, তাৰপিছত কিছুমান ঘটনা ঘটিল, সেই ঘটনাবিলাকে আজিলৈকে মোক এফেক্ট কৰি আছে, তাৰ ঘটনাবিলাকৰে কণ্টিনিউৱেশ্যন চলি আছে, আৰু মই যথেষ্ট অসুবিধাৰো সন্মুখীন হ'লোঁ, যথেষ্ট প্ৰব্লেমো পালোঁ, যথেষ্ট অভিজ্ঞতাও হ'ল তাৰ পৰা মানুহৰ, মানে তেতিয়ালৈকে মানুহৰ বিষয়ে মই ভাবিছিলোঁ যে মানুহবিলাক জেনেৰেলি সকলোৱে ভাল, সকলোৰে অন্তৰবিলাক ভাল, তাৰপিছত মই দেখিলোঁ যে জেনেৰেলি সকলোৰে অন্তৰবোৰ বেয়া,
2: ইনক্লুডিং
1: কিন্তু যদি কমপ্লিট কৰিব পাৰো আৰু মই ভবা ধৰণে যদি লিখিব পাৰো তেনেহলে হয়তো সেইটো সময়ৰ মানে 1950s আৰ্লি 1950s পৰা
2: মানে চিত্ৰ মানুহে পাব,
1: এটা আপুনি কিছু ইভেন্টৰ ভিতৰৰ কিছুমান কাহিনী শুনিবলৈ পাব, যেনেকে ধৰক ৰাজনীতিৰ, ক্ষমতাৰ, ব্যক্তিগত জীৱনৰো সেই অভিজ্ঞতাবিলাক বিভিন্ন ধৰণে আহি যায়তো মানুহৰ জীৱনলৈ, সেইবিলাক ভাবিছোঁ তেনেকে যদি হয়গে, গতিকে সেইটো মোৰ কাৰণে ডাঙৰ প্ৰজেক্ট, এইটো মই ডেইলি ৰাতিপুৱা কিজানি সেইটো কামতে মোৰ 3 ঘণ্টামান যায়।
0: একচুৱেলি পাৰ্চনেলি এইবিলাকেই এতিয়া মানে হি ইজ বিজি উইথ হিজ পাৰ্চনেল,
3: লাগি বুঝলে এতিয়া মই যে কলে এবিলাক কামত
0: বেছি মোৰ কাম, হেবুৰে পাৰ্চনেল এতিয়া বেলেগ কি আছে, বেলেগ হাজবেণ্ড ৱাইফ হিচাপে এইটো ইট ইজ নাও 46 years নাও উই আৰ টুগেডাৰ, চ' নদীৰ নিচিনা, নদীৰ দুইটা কিনাৰটো একলগ নহয়, বাট আল্টিমেটলি চ'ৰ্চ একেটাই, যাব ডেষ্টিনেশ্যনটো একেটাই, ইটছ লাইক এ ৰিভাৰ ন, উই আৰ ফ্ল'য়িং দুটা কিনাৰা এণ্ড আল্টিমেট ডেষ্টিনেশ্যন ইজ হোৱাট।
3: কিন্তু এই ফুৰা চকাতবিলাক হৈ থাকে চাগে আপোনালোকে?
0: অঁ ফুৰোঁ, বাহিৰত গৈ ভাল পাওঁ,
3: মানে গ্ৰুপত যায়
0: আজিকালি যাওঁ, মই খোজকাঢ়িব নোৱাৰো,
1: গ্ৰুপত যোৱা এবাৰেই গৈছিলোঁ, তাৰপিছত আৰু কেতিয়াও গ্ৰুপত যোৱা নাই,
0: বহুত খোজকাঢ়িব,
1: গ্ৰুপত যোৱাটো বৰ অসুবিধাজনক হৈ পৰে,
0: এতিয়া মোৰ কাৰণেও দিগদাৰ।
3: ক'ত ফুৰি ভাল পায়? অসম, অসমৰ বাহিৰত নৰ্থ ইষ্ট,
0: অসমতো ভাল পাওঁ,
1: অসম আৰু ভাৰত শেষ হ'ল আৰু, কিমান
0: এতিয়া চব গ'লোতো, ইয়াতে কামো
1: কৰিবও যাওঁ, তথাপিও যাওঁ, এতিয়া আমি কালি গধূলি প্লেন কৰিছোঁ 3 জনমান গোট খাই বোলো চান্দ্ৰূপ জংকাৰে ৰাতি থাকি আহোঁ।
3: ভাৰতৰ বাহিৰত ক'ত গৈছে একেলগে?
1: বিভিন্ন ঠাইত গ'লো,
3: কওকচোন কেইখনমান ঠাই একেলগে গৈ ভাল লগা দেখা।
1: কানাডা গ'লো বহুতবাৰ ল'ৰা আছে কাৰণে, USA গ'লো 3-4 বাৰ, এই মাজতে মই সিদিনাখনো গৈ আহিলোঁ, অকলে গ'লো এইবাৰ খেল চাবলৈ বুলি ল'ৰাৰ ঘৰত থাকি,
0: জাপান গ'লো, স্পেইন গ'লো, একেলগে ফেমিলি ল'ৰা ছোৱালী,
1: ইউৰোপৰ বিভিন্ন,
0: ইউৰোপ গৈছো বহুত,
1: চীনলৈ গ'লো,
0: চীন
1: চীনত ঘূৰিলো,
0: চাইনা বহুত ঠাই গৈছো,
1: কম্বোডিয়া গ'লো, ভিয়েটনাম
0: গ'লো,
1: তাৰপিছত
0: মালয়েছিয়া
1: গ'লো,
0: শ্ৰীলংকা, বাংলাদেশ, এইবিলাক চব বহুত ঠাই ঘূৰা হৈছে,
3: ভূটান, একেলগে যাত্ৰা আপোনালোকৰ চলি আছে?
0: আমি
1: মাজে মাজে একেলগে
0: এটা দুটা ঠাই হয়তো যোৱা নাই কিবা এটা কথাত, কিন্তু আদাৰৱাইজ প্লেনিং কৰি যিটো ফুৰোঁ সেইটো সদায় একেলগে ফুৰোঁ, প্লেন কৰি যিটো হলিডেজ কৰা হয় আৰু, ৰাতিপুৱা চাহ কাপ বনাই দিয়ে ক'লোতো।
1: মোৰ সবতকৈ ভাল লগা ঠাইখন আছিলে ৰোম,
3: ৰোম
1: মানুহৰ মুখত কোনো 10,000 মানুহ আছিলে নেকি ভিতৰত, এটা শব্দ কাৰো মুখত নাই, মানুহ খালি
0: ভাবিব নোৱাৰি এজন আৰ্টিষ্টে ইমান কাম কৰিব পাৰে, চাৰিওফালে মাইকেল এঞ্জেলো,
1: সেইটোতে ডাঙৰ কথা কি তেওঁৰ মানে মানুহবিলাকৰ যি ছবি চোৱাৰ সেই আগ্ৰহটো অসমত মই কেতিয়াও দেখা নাই, তাত মই দেখাৰ লগে লগে মানুহ মানে ইমানবিলাক মানুহ আছে, এটা মানুহ
0: একদম কোৱাইট,

0: আমি মিউজিয়ামবিলাকত খুব ঘূৰোঁ, এতিয়ালৈ মোৰ অকণমান কষ্ট হয়, থিয় হৈ থাকিব নোৱাৰোঁ, বহি দিওঁ। চব ঠাইতে গ'লে মিউজিয়ামটোলৈ যাওঁৱেই আৰু, সেই ঠাইৰ হিষ্ট্ৰীটো গম পাই যাওঁ নহয়, ভাল লাগে। কিন্তু এতিয়ালৈ অলপমান ভাগৰিছোঁ আৰু।
1: আমি সামৰিব লাগিব আজিৰ অনুষ্ঠান, আমাৰ শেষ হৈ গৈছে, আমাৰ কথা পাতি থাকিবৰ মন গৈছে আৰু বহুত কথা থাকি গ'ল। যদি পাছত কেতিয়াবা সুবিধা হয় নিশ্চয় পাতি, কিন্তু আপোনালোকৰ সৈতে কথা পাতি এনেকুৱা লাগে যে ঘৰুৱা মানুহতকৈ আপোনালোক যেন বেছি ৱৰ্কহলি, কামতহে বেছি ব্যস্ত, দুয়োগৰাকীয়ে সমানেই আৰু সদায় কাম কৰি ভাল পোৱা মানুহ। এনেদৰে কাম কৰি গৈ থাকক, চহকী কৰি ৰাখক এই কৰ্মজীৱন।

0: আপোনালোকৰ সৈতে কথা পাতি এনেকুৱা লাগিছে ঘৰুৱা মানুহতকৈ আপোনালোক যেন বেছি ৱৰ্কহলিক, কামতহে বেছি ব্যস্ত, দুয়োগৰাকী সমানেই আৰু সদায় কাম কৰি ভাল পোৱা মানুহ। এনেদৰে কাম কৰি গৈ থাকক, চহকী কৰি ৰাখক এই কৰ্মজীৱন, আপোনাৰ দুয়োটাৰে এই দাম্পত্য জীৱন গোটেইখিনি সুন্দৰ হৈ থাকক, তাকে কামনা কৰিছোঁ আমি।
1: ধন্যবাদ,
2: আজি এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ আপোনাক দুয়োৰ পৰা।
1: বহুত ধন্যবাদ,
0: ধন্যবাদ, নমস্কাৰ।

0: জীবন আলীৰ যুগলবন্দী অনুষ্ঠানটি শুনিলে এই মাহৰ দম্পতী মঞ্জু বৰা আৰু দিলীপ বৰা, আঠ ধৰিলে সীমান্ত বাৰ্মা আৰু জিন্তি ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল সীমান্ত বাৰ্মাৰ। নিৰ্ধাৰিত অনুষ্ঠান প্ৰভাতী তৰংগৰ পৰিৱৰ্তে প্ৰচাৰ কৰা হ'ল জীৱন আলীৰ যুগলবন্দী।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক অসমীয়া ছবিৰ গীত। প্ৰথমে শুনক ধৰ্মকায় ছবিত জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰৰ দ্বৈতকণ্ঠৰ গীত।

ধৰ্মকায় ছবিৰ নিৰ্মলা মিশ্ৰ আৰু জয়ন্ত হাজৰিকাৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনক নিয়তি ছবিৰ গীত জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰৰ দ্বৈতকণ্ঠত।

অসমীয়া ছবিৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

এটি ঘোষণা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে।

0: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11:00 আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মাই কালি বিনিয়োগ সন্মিলন এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণত লাভ কৰা বিনিয়োগ প্ৰস্তাৱসমূহৰ প্ৰগতি আৰু ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰে। তেওঁ কালি প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বান আৰু বাধা সন্দৰ্ভত সংশ্লিষ্ট কোম্পানীসমূহৰ বিষয়াসকলৰ সৈতে পুংখানুপুংখভাৱে আলোচনা কৰে আৰু কোম্পানীসমূহে উত্থাপন কৰা বিষয়সমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰি মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগসমূহক এই বাধা দূৰ কৰাৰ বাবে ক্ষিপ্ৰ আৰু সমন্বিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ

0: দিয়ে। চিমেণ্ট, বিদ্যুৎ আৰু নবীকৰণযোগ্য শক্তিকে ধৰি ঘাই ঘাই খণ্ডসমূহৰ বিনিয়োগৰ প্ৰগতি আৰু আগশাৰীৰ কোম্পানীসমূহে ৰূপায়ণ কৰা প্ৰকল্পসমূহৰ স্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে প্ৰকল্পসমূহৰ ৰূপায়ণত প্ৰভাৱিত কৰা বিষয়সমূহ নিৰ্ধাৰিত সময়ত সমাধান কৰাৰ বাবে চৰকাৰ আৰু বিনিয়োগকাৰীৰ মাজত নিয়মীয়া যোগাযোগত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে লোক নিৰ্মাণ বিভাগৰ পথ শাখাত প্ৰকল্পস্থলীসমূহলৈ অহা যোৱাৰ বাবে উন্নতমানৰ পথ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে। কৃষকৰ উৎপাদনশীলতা বৃদ্ধি কৰাই চৰকাৰৰ মূল লক্ষ্য বুলি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। নলবাৰী জিলাৰ চামতাৰ বনগাঁৱত কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। অনুষ্ঠানত একাংশ কৃষকৰ সৈতে মত বিনিময় কৰি শ্ৰীহাজৰিকাই কৃষকৰ আয় বৃদ্ধিৰ বাবে জলসিঞ্চন বিভাগৰ সৈতে যৌথভাৱে লোৱা পৰিকল্পনাসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে চৰকাৰে আগ্ৰহী কৃষকসকলক নাৰিকল, তামোল, জালুক, সাঁচি গছ, ড্ৰেগন ফ্ৰুটকে ধৰি উদ্যান শস্যসমূহৰ পুলি যোগান ধৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকৰ উৎপাদন বৃদ্ধি, আলু সংৰক্ষণ, প্ৰসংস্কৰণ, বজাৰ সংযোগ শক্তিশালী কৰি খেতিয়কৰ আয় বৃদ্ধিৰ বাবে নলবাৰীৰ বানেকুচিস্থিত পেস্কিকো কোম্পানীৰ সৈতে চুক্তি কৰি সুসংগঠিত মূল্য শৃংখলা গঢ়ি তোলাই ৰাজ্য চৰকাৰৰ লক্ষ্য। নামনি মাজুলীৰ নিৰ্মীয়মান চেলেক ধুনাগুৰি দলঙৰ সমীপত যোৱা নিশা আৰক্ষীয়ে মাদক দ্ৰব্যৰ সৈতে তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে। মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা এই অভিযানত পাঁচটা হেৰইন ভৰ্তি টেমা জব্দ কৰা হয়। জব্দ কৰা হেৰইনৰ আনুমানিক বজাৰ মূল্য প্ৰায় 26,000 টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনক জেৰা কৰি থকাৰ লগতে ইয়াৰ সৈতে আন কোনো চক্ৰ জড়িত আছে নেকি সেই বিষয়ে তদন্ত আৰম্ভ কৰিছে। এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধন্দিয়াই এইদৰে কয়।
1: আমি বিশ্বস্ত সূত্ৰৰ পৰা খবৰ পাইছিলোঁ যে মাজুলী লখিমপুৰ সংযোগী চেলেক ধুনাগুৰি ব্ৰিজৰ ওপৰত দুজনমান ল'ৰাই ড্ৰাগছ সৰবৰাহ কৰিছে, ড্ৰাগছ বিক্ৰীৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিছে। গতিকে এই খবৰ পোৱাৰ লগে লগে আমি আৰক্ষীৰ এটা বিশেষ দল গঠন কৰোঁ আৰু লগালগ আমি ঘটনাস্থলীলৈ আহোঁ। ঘটনাস্থলীত উপনীত হোৱাৰ পিছত ইয়াত দলঙৰ ওপৰত আমি তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোকৰ পৰা আমি সন্দেহজনক হিৰইন জব্দ কৰিবলৈ সক্ষম হৈছোঁ। হিৰইন আমি 1.2 গ্ৰাম তেনেকুৱা আমি জব্দ কৰিছোঁ। তাৰ 26,400 টকা হ'ব বৰ্তমান বজাৰ মূল্য।
0: কেন্দ্ৰীয় চৰকাৰে নেপাল আৰু চীনত উদ্ধাৰ হোৱা সহস্ৰাধিক অচিনাক্ত মৃতদেহৰ পৰিচয় নিশ্চিত কৰাৰ বাবে সমগ্ৰ দেশৰ 71টা চৰকাৰী ফৰেন্সিক বিজ্ঞান পৰীক্ষাগাৰক নিৰ্দিষ্ট লোকৰ আত্মীয় লোকৰ নমুনা সংগ্ৰহ আৰু ডি এন এ প্ৰফাইল প্ৰস্তুত কৰাৰ দায়িত্ব দিছে। অসমৰো দুটা ফৰেন্সিক বিজ্ঞানাগাৰত ডি এন এ নমুনা সংগ্ৰহৰ সুবিধা প্ৰদান কৰা হৈছে। এই অনুসৰি গুৱাহাটীৰ নৰকাহুৰ পাহাৰস্থিত নেশ্যনেল ফৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয় আৰু কামৰূপৰ পলাশবাৰীস্থিত কেন্দ্ৰীয় ফৰেন্সিক বিজ্ঞান পৰীক্ষাগাৰত চীন নেপালত সন্ধানহীন হৈ থকা ব্যক্তিৰ আত্মীয়ই ডি এন এৰ নমুনা দিব পাৰিব। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে উপ নিৰ্বাচনৰ বাবে সমষ্টিটোত 2,330 ভোটকেন্দ্ৰ সাজু কৰি তোলা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰেজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি তেওঁ কয়। নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। উপ নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচনী ব্যৱস্থাপনাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কালি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত নিৰ্বাচনৰ সৈতে জড়িত সকলো বিভাগৰ বিষয়াক নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন আৰু বলবৎ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিবলৈ নিৰ্দেশ দিয়ে। সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাৰ ল'ৰাৰ 15 বছৰ অনুৰ্ধ শাখাৰ ফাইনেলত আজি অসমৰ কামৰূপ মেট্ৰপলিটান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পশ্চিমবংগৰ ঝাৰগাঁৱৰ মানিকপাৰা বিবেকানন্দ বিদ্যাপীঠৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কামৰূপ মেট্ৰপলিটান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে কালি বেংগালুৰুৰ এয়াৰফৰ্চ ষ্টেচন জালাহালিস্থিত সুব্ৰত ফুটবল গ্ৰাউণ্ডত অনুষ্ঠিত ছেমিফাইনেলত চি বি এছ চিক প্ৰতিনিধিত্ব কৰা উত্তৰাখণ্ডৰ ৰুদাৰপুৰৰ এম এন টি পাব্লিক স্কুলক 3-1 গ'লত পৰাস্ত কৰে। অসমৰ দলটোৰ হৈ জেফ্ৰিকছন, ৰেজি টিংচং আৰু সৌৰভ সোণোৱালে এটাকৈ গ'ল দিয়ে। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: নিডিমিভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপ যোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, আছিফ বৰ্মন, বিজয় কুমাৰ বৰ্মা, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু ষ্টুডিঅ'ত মই নিমিষা ভৰালী দাস। এতিয়া শুনক পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াব মেনকা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো
1: ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ভূপেন হাজৰিকা সমন্বয় তীৰ্থ জালুকবাৰীত অনুষ্ঠিত হোৱা অনুষ্ঠান সন্দৰ্ভত যুগুতাই উলিওৱা এক অনাতাঁৰ প্ৰতিবেদন। প্ৰতিবেদনটি যুগুতাই উলিয়াইছে মৰমী দেৱীয়ে। নমস্কাৰ। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 8 ছেপ্টেম্বৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আয়োজন কৰা অনুষ্ঠান সন্দৰ্ভত এক অনাতাঁৰ প্ৰতিবেদন যুগুতাই উলিয়াইছো মই মৰমী দেৱীয়ে। অনুষ্ঠানৰ আৰম্ভণিতে 100 গৰাকী শিল্পীৰ দ্বাৰা বিস্তীৰ্ণ পাৰৰে গীতটি পৰিৱেশন কৰা হয়।

0: সমবেত সংগীতৰ পাছতেই ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুষ্পাঞ্জলি অৰ্পণ কৰে। তাৰ পাছতে বন্দে মাতৰম আৰু অমুৰ আপোনাৰ দেশেৰে অনুষ্ঠানৰ আৰম্ভ কৰা হয়। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই।
1: ভূপেন হাজৰিকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভূপেন দা, এই সত্ৰটোৱে যেন অনুৰণিত হয় মহাজীৱনৰ পদধ্বনি, সংগীতজ্ঞ, চলচ্চিত্ৰ নিৰ্মাতা, সাহিত্যিক, কবি, সাংবাদিক, এগৰাকী সমাজ সচেতন শিল্পী হিচাপে, সৰ্বোপৰি এগৰাকী গণ সংযোগ হিচাপে ব্যক্ত হৈ আছে ভূপেন্দ্ৰ সৃষ্টি, যি সৃষ্টিৰ জোনাকত, জোনাকৰ জোৎস্নাত কেৱল অসমীয়াই অৱগাহন কৰা নাছিল, বৰঞ্চ সমগ্ৰ দেশ অথবা বিশ্বই অৱগাহন কৰিছিল।

0: মানব জীৱনক সকলো দিশৰ পৰা স্পৰ্শ কৰা ভূপেন্দ্ৰ সংগীতে যেন প্ৰতি নিয়ত আমাৰ কথাকেই কয়। অসমীয়া লোক সংগীতক তেখেতে কথা আৰু সুৰেৰে সদায় এনে পৰ্যায়লৈ লৈ গৈছে, সেয়া আছিল অটল স্পৰ্শী। ভূপেন হাজৰিকাৰ হাতত ধৰিয়ে চূড়ান্তভাৱে অসমীয়া লোক সংগীতে ভাৰতবৰ্ষত এক বিশেষ স্থানত উপনীত হ'বলৈ সক্ষম হৈছে। আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয়ভাৱে ৰাজ্য চৰকাৰে তেখেতৰ অন্তিম শয়নস্থলীৰ এই সমন্বয় তীৰ্থত আমি শ্ৰদ্ধাৰে সকলোৰে উপস্থিতিত সোঁৱৰণ কৰিবৰ কাৰণে উপস্থিত হৈছোঁ। আৰু সমান্তৰালভাৱে অসমৰ বিভিন্ন স্থানত আজি দিনটোত ৰাজ্য চৰকাৰে ভূপেন দাৰ প্ৰতি শ্ৰদ্ধা জনাই বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। ৰাইজেও বিভিন্ন স্থানত ভূপেন দাক শ্ৰদ্ধা জনাই এই জন্ম জয়ন্তী আয়োজন কৰিছে। ভূপেন দাৰ এই অমৰ সৃষ্টিৰাজি, তেখেতৰ এই অনবদ্য অৱদানক যাতে সমগ্ৰ বিশ্বই আৰু অধিক জানিব পাৰে, সমগ্ৰ ৰাষ্ট্ৰই যাতে অধিক জানিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে ভূপেন দাৰ জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আমি আয়োজন কৰিছিলোঁ। যোৱা বছৰ খানাপাৰাত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত 10,000 শিল্পীৰ দ্বাৰা ভূপেন দাৰ কিছু নিৰ্বাচিত গীত পৰিৱেশন আৰু স্মাৰক মুদ্ৰা প্ৰকাশৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকা জন্ম জয়ন্তী শুভাৰম্ভ কৰা হৈছিল। আৰু লগতে এই সমন্বয় তীৰ্থ আৰু লতাশিল খেলপথাৰতো কেইবাটাও অনুষ্ঠানৰ সেই সময়ত আয়োজন কৰাৰ সমান্তৰালভাৱে বিগত বৰ্ষত বিভিন্ন ধৰণৰ কাৰ্যসূচী ভূপেন দাৰ স্মৰণত আমি আয়োজন কৰি আহিছোঁ। ভূপেন দাৰ গীতসমূহ সংৰক্ষণৰ দিশত ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোককলা বিভাগে গীতেই নহয় চলচ্চিত্ৰৰ কাম কাজসমূহ তেখেতসকলে আৰম্ভ কৰিছে। তেখেতৰ জীৱনৰ অমূল্য সম্পদসমূহ সংৰক্ষণৰ দিশতো পদক্ষেপ লোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত থকা হাজৰিকাদেৱৰ সংগ্ৰহালয়টোৰ পৰিসৰ ব্যাপক কৰি তোলাৰ বাবে এটি নতুন সংগ্ৰহালয়ৰো চিন্তা কৰা হৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই স্থানৰ পৰাই সেই সংগ্ৰহালয়ৰো আধাৰশিলা স্থাপন কৰিব।
1: আদৰণি ভাষণৰ পাছতেই সাহিত্য একাডেমী বঁটা প্ৰাপক অনুৰাধা শৰ্মা পূজাৰীয়ে নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰে।
2: ডক্টৰ ভূপেন হাজৰিকাৰ এই বিশেষ দিনটো 8 ছেপ্টেম্বৰ আজিৰ দিনটো 2026 ই কেৱল এটা অনুষ্ঠান নহয়, আজিৰ দিনটো আচলতে এটা শতাব্দীৰ জন্ম লোৱা এটি শিশুৱে যি নানা সংঘৰ্ষৰ মাজেৰে শিশুটি জন্ম হৈছিল, মাতৃ শান্তিপ্ৰিয়া হাজৰিকা জীৱনৰ তনাতনি হৈছিল, নীলকান্ত হাজৰিকাদেৱ তেখেতৰ পিতৃ বিমুধিত পৰিছিল, অসহায় হৈ পৰিছিল, হয়তো সেই সময়তে অদৃশ্যই ঘোষণা কৰিছিল যে সকলো সংঘৰ্ষ বা অসাধাৰণ ঘটনা কিছুমান হ'বলৈ যোৱাৰ প্ৰাক মুহূৰ্তত ঠিক এনেকুৱা কিছুমান ঘটনা হয়, সংঘৰ্ষ হয়, যিটো শান্তিপ্ৰিয়া হাজৰিকাৰ হৈছিল। আৰু অসমৰ এক শেষ প্ৰান্তত শদিয়াত প্ৰকৃতিৰ মাজত এটা কেঁচা ঘৰত ভূপেন হাজৰিকা নামৰ এটি শিশুৱে জন্ম লভিছিল, যি শিশুৱে এসময়ত পৰৱৰ্তী কালত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনীতি, ইতিহাস, আধ্যাত্মিক সকলো ফালৰ পৰাই এক মজবুত মানচিত্ৰ তৈয়াৰ কৰি দিলে। আৰু সেই মজবুত মানচিত্ৰখন গীতৰ মাজেদি তেওঁ তৈয়াৰ কৰি দিলে। সেই মানচিত্ৰখন এনেকুৱা এখন মানচিত্ৰ যিখনৰ পৰা আমি ভৱিষ্যতৰ কথা পাই আহিছো, আৰু আজিৰ দিনতো আমি ভৱিষ্যত দেখি আছো তেখেতৰ গীতৰ মাজেৰে। এই ক্ষণজন্মা ভূপেন হাজৰিকাৰ আচলতে জীৱন আৰু কীৰ্তি ইতিমধ্যে মই ভাবো এই মঞ্চত থকা সকলোৱে ইতিমধ্যে তেখেতৰ বহু কিতাপ পঢ়িছে, বহুখিনি কথা জানে। কিন্তু তাৰ লগে লগে এটা বিষয়তে আচলতে কথাখিনি ক'ব খুজিছো, সেয়া হৈছে ভূপেন হাজৰিকা যে ভূপেন হাজৰিকা হ'ল, আজি দক্ষিণ পূব এছিয়াৰ এক কণ্ঠ বুলি বিবেচিত হ'ল, কেৱল ভাৰতবৰ্ষই নহয়, তেওঁ দক্ষিণ পূব এছিয়াৰ কণ্ঠ, এক বলিষ্ঠ কণ্ঠ। সেই বলিষ্ঠ কণ্ঠ হোৱাৰ শিপাডাল ক'ত আছিল, কোন আছিল তেওঁ আচলতে? তেওঁ নিজে নিজক কি বুলি ভাবিছিল? তেওঁ ভাবিছিল নিজক

0: ঈশ্বর পাহাৰৰ শৃংগলৈ উঠা মই এক প্ৰেমিক অশ্বাৰোহী, দুৰন্ত অশ্বৰ পদধ্বনিত উন্মাদ হোৱা এক চিৰবিদ্ৰোহী। তেওঁ আছিল প্ৰেমিক অশ্বাৰোহী, ঘোঁৰাৰ পিঠি দুখি যি কেৱল গৈ থাকে, গৈ থাকে আৰু গৈ থাকে। এই প্ৰেম কি প্ৰেম আছিল? তেওঁৰ প্ৰেম আছিল প্ৰকৃতিৰ প্ৰতি, তেওঁ প্ৰকৃতিৰ প্ৰেমিক, তেওঁ মানুহৰ প্ৰেমিক, তেওঁ দেশৰ প্ৰেমিক, তেওঁ প্ৰেমিক আছিল সমন্বয়ৰ প্ৰেমিক, তেওঁ একতা আৰু মানৱতাৰ তেওঁ প্ৰেমিক আছিল। এই প্ৰেমত যেতিয়া বাধা পৰে, অন্যায় অবিচাৰ হয়, তেতিয়াই তেওঁ বিদ্ৰোহী হৈ উঠে। সেইকাৰণে তেওঁ চিৰবিদ্ৰোহী। নিজক তেওঁ ব্যাখ্যা কৰিছে এইদৰে এটি গীতৰ বাগেৰে। ভূপেন হাজৰিকাৰ কৃপাদান ক'ত আছিল? আজি আমি এই প্ৰেক্ষাপটত ভূপেন হাজৰিকাই কোন চনত জন্মলৈ কি কি গীত লিখিছিল সেইখিনি কথা সকলোখিনি আমি গুগল চাৰ্চ কৰিলেও পাওঁ বা অন্যান্য কিতাপ পত্ৰতো পাওঁ। কিন্তু এটা কথা মন কৰিবলগীয়া কথা, আজিৰ বিশেষভাৱে নৱপ্ৰজন্ম আৰু আজিৰ সমাজখনে এটা কথা লক্ষ্য কৰা উচিত যে ভূপেন হাজৰিকাৰ ঘৰে ঘৰে যি জনপ্ৰিয়তা অৰ্জন কৰিছিল সেই সময়ত কিন্তু ইণ্টাৰনেট মোবাইলৰ কথাটো বাদেই টেলিভিশ্যনো নাছিল, ৰেডিঅ' অতি আধ্যবন্ত ঘৰত ৰেডিঅ' এটা আছিল, কাৰোবাৰ গ্ৰামফোন এটা আছিল, তাকো বিদেশৰ পৰা অনা, অতি আধ্যবন্ত ঘৰৰ বাদে এইবিলাক সঁজুলি পোৱা নগৈছিল। আৰু কি হৈছিল, তেওঁ সভাই সভাই একদম কণমানিৰে পৰা সভাই সভাই তেওঁ গীত গাইছিল আৰু গীতৰ সেই প্ৰচাৰ হৈছিল মানুহৰ মুখে মুখে। আৰু শিপা আছিল ক'ত? তেওঁৰ শিপা আছিল তেওঁৰ নিজৰ মাটিতে, কাৰণ তেওঁ কোনো জমিদাৰ মৌজাদাৰৰ ঘৰত উপজা নাছিল, আধ্যবন্ত নাছিল, আৰ্থিক কষ্ট আছিলে, কিন্তু কুসংস্কৃত এখন ঘৰত জন্ম হৈছিল। সেইকাৰণে মন কৰিব লাগে যে ঘৰখন যে কঠীয়াতলী বুলি কোৱা হয়, ভূপেন হাজৰিকাৰ পিতৃ মাতৃ সুসংস্কৃত আছিল বাবে, শিক্ষিত আছিল বাবে তেওঁ দুজনকৈ পথ প্ৰদৰ্শক তেওঁ লাভ কৰিছিল। সেই পথ প্ৰদৰ্শক দুজন ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ শিকিছিল গান ক'ৰ পৰা শিকিছিল? তেওঁ অসমীয়া ভাষা শিকিছিল। আজি চাগে অসমত সকলোৰে কথা কোৱা নাই, বেছিভাগ শিশুকে যদি সোধা হয় চহৰীয়া অঞ্চল মফচলীয়া অঞ্চলত আকাশ দেখুৱাই সুধিলে তেওঁলোকে স্কাই বুলিয়েই ক'ব, ক্লাউড বুলিয়েই ক'ব ডাৱৰক। ভূপেন হাজৰিকাই কোৱা নাছিলে, ডাৱৰক ডাৱৰ কৈছিলে, মেঘক মেঘ কৈছিলে, বৰষুণক বৰষুণ কৈছিলে। অসমীয়া ভাষাৰ মাজেৰে তেওঁ গৈছিলে, কিন্তু তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ তেওঁ জনসংযোগ বিভাগত তেওঁ PhD কৰি ডক্টৰেট হৈছিলে, কিন্তু তেওঁৰ সেই ভিত্তিটো কিন্তু সৃষ্টি হৈছিলে তেওঁৰ সেই উপজাগ্ৰহৰ।
1: অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন হাজৰিকাৰ এক অত্যাধুনিক সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে। ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবৰ বাবে অসম চৰকাৰে এক বিশেষ কাৰ্যসূচী হাতত লয়। সামাজিক মাধ্যম ইনষ্টাৰীল প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰে।
2: পবিত্ৰ অসম ভূমিৰ চিৰ গৌৰৱ, ভাৰতৰ বৰ্ণিল সাংস্কৃতিক আকাশৰ উজ্জ্বলতম জ্যোতিষ্ক, মানৱতাৰ সুৰেৰে বিশ্ব মানৱৰ হৃদয় জয় কৰা অমৰ কণ্ঠ, ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ পবিত্ৰ জন্ম শতবাৰ্ষিকী, তেখেতৰ শ্ৰীচৰণত মই গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে প্ৰণিপাত জনাইছোঁ। ইতিহাসৰ পাতত যুগে যুগে এনে কিছু বিৰল মহাপ্ৰাণ ব্যক্তিত্বৰ আবিৰ্ভাৱ ঘটে যিসকল কেৱল নিজৰ সময়েৰে প্ৰতিনিধি হৈ নাথাকে, বৰং তেনে ব্যক্তিত্বৰ সময়কে নতুন অৰ্থ আৰু নতুন দিশ প্ৰদান কৰে। তেওঁলোকৰ জীৱন আৰু সৃষ্টিৰ বৃত্তিকালৰ সীমা অতিক্ৰম কৰি মানুহৰ অন্তৰত চিৰদিন প্ৰজ্বলিত হৈ থাকে। ডক্টৰ ভূপেন হাজৰিকা আছিল তেনে কালজয়ী সত্তা, মহাপ্ৰাণ, যাৰ কণ্ঠত অসমৰ মাটিৰ গুণ, মহাবাহু ব্ৰহ্মপুত্ৰৰ সোঁতৰ গভীৰতা, ভাৰত মাতৃৰ আত্মাৰ স্পন্দন আৰু সমগ্ৰ মানৱতাৰ প্ৰতি অপাৰ মমতা একাকাৰ হৈ ধ্বনিত হৈছিল। ভূপেন হাজৰিকাৰ গীত আৰু

অসমীয়া সুৰে মানুহৰ অনুভৱক ভাষা দিছিল, সমাজৰ বিবেক জাগ্ৰত কৰিছিল আৰু বিভাজনৰ মাজত সমন্বয়ৰ সেতু নিৰ্মাণ কৰিছিল। গীত কবিতা আৰু চলচ্চিত্ৰৰ সৃষ্টিশীলতা তথা সমাজৰ প্ৰতি গভীৰ দায়বদ্ধতাৰে তেখেতে অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয়ক বিশ্ব দৰবাৰত এক অনন্য মৰ্যাদা প্ৰদান কৰিছিল। তেখেতৰ সৃষ্টিৰ সেই অনুৰণন আজিও সময়ৰ বুকুত প্ৰতিধ্বনিত হৈ আছে আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই সি লৈ গৈছে মানৱতা, সমন্বয় আৰু শান্তিৰ বাণী। এইগৰাকী যুগজয়ী শিল্পীৰ স্মৃতিৰে আলোকিত হৈ থকা এই পুণ্য তীৰ্থ জন্ম শতবাৰ্ষিকীৰ পবিত্ৰখনত উপস্থিত হৈ তেখেতৰ অমৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ সুযোগ লাভ কৰি আমি সকলোৱে গভীৰভাৱে কৃতাৰ্থ আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ। যোৱা বছৰ 13 ছেপ্টেম্বৰত গুৱাহাটীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গৰিমাময় উপস্থিতিৰে আমি এইগৰাকী ক্ষণজন্মত মহামানৱ ভাৰত সন্তানৰ জন্ম শতবাৰ্ষিকী আৰম্ভ কৰিছিলোঁ। জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণত ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰস্তুত কৰা এটা স্মৃতি মুদ্ৰা আৰু তেখেতৰ জীৱন আৰু কৰ্মৰ আধাৰত শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰীয়ে যুগুত কৰা এখনি গ্ৰন্থ উন্মোচন কৰিছিল। গ্ৰন্থখন ভাৰতৰ সংবিধান স্বীকৃত সকলো ভাষালৈ অনুবাদ কৰা হৈছিল যাতে ভূপেন হাজৰিকাৰ জীৱন দৰ্শন, সংগ্ৰাম আৰু যুগজয়ী কীৰ্তিৰ সম্পৰ্কে সকলোৱে বিশদভাৱে জানিব পাৰে। গ্ৰন্থখনি আমাৰ ৰাজ্যৰ লক্ষাধিক পৰিয়াললৈ প্ৰেৰণ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা হাতত লৈছিল। ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰ সৈতে কলিকতাৰ সম্পৰ্ক আছিল গভীৰ। সংগীতৰ লগতে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো কলিকতাই তেখেতৰ সৃষ্টিশীল জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কলিকতাৰ টালিগঞ্জত থকা তেখেতৰ বাসভৱনতে তেখেতে জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰাৰ লগতে বহু কালজয়ী সংগীত সৃষ্টি কৰিছিল। পৰৱৰ্তী সময়ত তেখেতেই বাসভৱনটো বিক্ৰী কৰিছিল আৰু বৰ্তমান গৃহটোৰ কেইবাগৰাকীও স্বত্বাধিকাৰী আছে। জন্ম শতবৰ্ষ উদযাপনৰ অংশ হিচাপে শেহতীয়াকৈ এই বাসভৱনটোৰ নিৰ্দিষ্ট মহলাটো ক্ৰয় কৰাৰ বাবে অসম চৰকাৰে প্ৰচেষ্টা কৰিছে আৰু ইতিমধ্যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো মই মোৰ ব্যক্তিগত যোগাযোগ অব্যাহত ৰাখিছোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে থকা কলিকতাৰ সম্পৰ্কত সজীৱ কৰি যোৱা 6 ছেপ্টেম্বৰত কলিকতাৰ অসমীয়া সাংস্কৃতিক সংস্থাই চল্টলেকত থকা অসম ভৱনত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীও উদযাপন কৰিছে। জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আমি ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা অত্যাধুনিক সংগ্ৰহালয় নিৰ্মাণৰ কথা ঘোষণা কৰিছিলোঁ। আজি আমাৰ বাবে গৌৰৱৰ বিষয় যে সকলো দিশ আৰু চৰকাৰী নিয়ম নীতি সামৰণি মৰাৰ পিছত আজি আমি এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু মই নিশ্চিত যে লোক নিৰ্মাণ বিভাগে এই সপ্তাহৰ ভিতৰতে এই প্ৰকল্পটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব আৰু আমি দুবছৰৰ ভিতৰত ভূপেন হাজৰিকাৰ অত্যাধুনিক সংগ্ৰহালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিম। আৰু মই নিশ্চিতভাৱে আশা কৰিম যে অসমৰ ৰাইজে ভূপেন হাজৰিকাদেৱৰ লগত জড়িত যিমান স্মৃতি নিজৰ লগত যুগমীয়াকৈ ৰাখি থৈছে, তেনে স্মৃতিসমূহ কি আলোকচিত্ৰই হওক বা আন ধৰণৰ স্মৃতিসমূহ নিশ্চিতভাৱে অসম চৰকাৰৰ লগত তাক অসম চৰকাৰক দিব পাৰিব। আমি যাতে তেনে বিৰল সম্পদসমূহক এই সংগ্ৰহালয়টো সম্পূৰ্ণ সুৰক্ষাৰে ৰাখিব পাৰোঁ। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন, কৰ্ম আৰু সৃষ্টিৰাজিক সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে প্ৰায় 35.37 কোটি টকা ব্যয় সাপেক্ষে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হ'ব।
एक

0: সংগ্ৰহালয়টো নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে 14 কোটি টকাৰ অনুদান আগবঢ়াইছে আৰু বাকী 20 কোটি টকা ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা ব্যয় কৰিব। প্ৰায় 3.26 বিঘা ভূমিত নিৰ্মাণ কৰিবলগীয়া এটা G+3 আৰু এটা G+1 RCC ভৱনত সংগ্ৰহালয়টো স্থাপন কৰা হ'ব। 2টা ভৱন ভূমি মহলাত এটা কৰিডৰৰ জৰিয়তে সংযুক্ত হ'ব। সংগ্ৰহালয়টোৰ 2টা ভৱনৰ মুঠ নিৰ্মাণ এলেকা হ'ব 2,860 বৰ্গমিটাৰ। ইয়াৰ উপৰিও পথ, উদ্যান আৰু অন্যান্য আনুষংগিক নিৰ্মাণ কাৰ্য সামৰি প্ৰায় 4,562 বৰ্গমিটাৰ এলেকা এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হ'ব।
1: অনুষ্ঠানত কেইবাগৰাকীও ন পুৰণি শিল্পীয়ে ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে। প্ৰিয় শ্ৰোতা, সদানন্দ গগৈয়ে পৰিৱেশন কৰা ভূপেন হাজৰিকাৰ এই গীতটি শুনো শুনা হওক।
2: সাগৰ সংগম

0: শ্ৰোতাসকলে ইমান পৰে শুনিলে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আয়োজন কৰা অনুষ্ঠান সন্দৰ্ভত যুগুতাই উলিওৱা এক অনাতাঁৰ প্ৰতিবেদন। প্ৰতিবেদনটি যুগুতাই উলিয়াইছে মৰমী দেৱীয়ে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

এইখিনিতে এটি ঘোষণা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, মানে হাঁহিছে আৰু। দাদাৰ গান পিছত গালোঁ এটা, কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: প্ৰশ্নসমূহ নিৰ্ধাৰিত সময়ত সমাধান কৰাৰ বাবে চৰকাৰ আৰু বিনিয়োগকাৰীৰ মাজত নিয়মীয়া যোগাযোগত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে লোক নিৰ্মাণ বিভাগৰ পথ শাখাত প্ৰকল্পস্থলীসমূহলৈ অহা যোৱাৰ বাবে উন্নতমানৰ পথ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে। কৃষকৰ উৎপাদনশীলতা বৃদ্ধি কৰাই চৰকাৰৰ মূল লক্ষ্য বুলি কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মত প্ৰকাশ কৰিছে। নলবাৰী জিলাৰ চামতাৰ বনগাঁৱত কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। অনুষ্ঠানত একাংশ কৃষকৰ সৈতে মত বিনিময় কৰি শ্ৰীহাজৰিকাই কৃষকৰ আয় বৃদ্ধিৰ বাবে জলসিঞ্চন বিভাগৰ সৈতে যৌথভাৱে লোৱা পৰিকল্পনাসমূহৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে চৰকাৰে আগ্ৰহী কৃষকসকলক নাৰিকল, তামোল, জালুক, সাঁচিগছ, ড্ৰেগন ফলকে ধৰি উদ্যান শস্যৰ পুলি যোগান ধৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকৰ উৎপাদন বৃদ্ধি, আলু সংৰক্ষণ, প্ৰসংস্কৰণ, বজাৰ সংযোগ শক্তিশালী কৰি খেতিয়কৰ উপাৰ্জন বৃদ্ধিৰ বাবে নলবাৰীৰ বানেকুচিস্থিত পেপচিকো কোম্পানীৰ সৈতে চুক্তি কৰি সুসংগঠিত মূল্য শৃংখলা গঢ়ি তোলাই ৰাজ্য চৰকাৰৰ লক্ষ্য। ৰাজ্য চৰকাৰে চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ লগতে কেইবাখনো জিলাৰ ধান খেতিত হোৱা খুৰপোকৰ আক্ৰমণ নিয়ন্ত্ৰণ আৰু নতুন অঞ্চললৈ ইয়াৰ প্ৰসাৰ ৰোধৰ বাবে ব্যৱস্থা লৈছে। কৃষি বিভাগৰ বিবৃতি অনুসৰি চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ জিলা কৃষি বিষয়াসকলৰ লগতে অন্যান্য জিলাতো অনুমোদিত পদ্ধতি অনুসৰি কীট নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা হৈছে। প্ৰভাৱিত কৃষকসকলৰ মাজত প্ৰয়োজনীয় কীটনাশক আৰু ৰাসায়নিক দ্ৰব্য বিতৰণ কৰা হৈছে। বিভাগে লগতে খুৰপোক নিয়ন্ত্ৰণৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব দিছে। এই অনুসৰি ড্ৰোন প্ৰযুক্তিৰ জৰিয়তে ধানৰ সুৰক্ষাৰ বাবে ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ আৰু ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ কৃষি উৎপাদন আয়ুক্ত আৰু অসম কৃষি সঞ্চালকৰ পৰ্যালোচনা আৰু নিৰ্দেশনাত কৃষি বিভাগৰ বিষয়া তথা সম্প্ৰসাৰণ কৰ্মীসকলক পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত ধান খেতিয়কসকলক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াবলৈও কোৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ প্ৰায় 435 হেক্টৰ ভূমিৰ ধান খেতিত খুৰপোকৰ আক্ৰমণ হৈছে বুলি কৃষি বিভাগে প্ৰকাশ কৰিছে।
1: শিৱসাগৰ জিলাত হৈ যোৱা কলংকাৰী বানপানীৰ পিছত এতিয়া জিলাখনৰ বিভিন্ন অংশত খুৰপোক আক্ৰমণ পৰিলক্ষিত হৈছে। প্ৰায় 435 হেক্টৰ মাটিত এই খুৰপোকৰ এতিয়ালৈকে আমি লক্ষ্য কৰিছো। তাৎক্ষণিকভাৱে এই খুৰপোকৰ আক্ৰমণটো প্ৰত্যেক দিনেই বৃদ্ধি হৈ গৈ থাকে, গতিকে এইটো প্ৰত্যেক দিনে বৃদ্ধি হৈ গৈ আছে। ইয়াৰ ভিতৰত আমাৰ নিতাই পুখুৰী, মহাৰাণী, নামটি পথাৰ, জেৰেঙা পথাৰ, আমগুৰি বিভিন্ন অঞ্চল, নাজিৰাৰ বিভিন্ন অঞ্চল, দোপাবৰ, এই বিভিন্ন অঞ্চলত আচলতে এইখিনি বিয়পি পৰিছে। য'ত বেছিকৈ আক্ৰমণ আমি পৰিলক্ষিত কৰিছো তাত আকাশ মাৰ্গৰ পৰা ড্ৰোনৰ জৰিয়তে দৰৱ প্ৰয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
0: কেন্দ্ৰীয় চৰকাৰে নেপাল আৰু চীনত উদ্ধাৰ হোৱা সহস্ৰাধিক অচিনাক্ত মৃতদেহৰ পৰিচয় নিশ্চিত কৰাৰ বাবে সমগ্ৰ দেশৰ 71টা চৰকাৰী ফৰেন্সিক বিজ্ঞান পৰীক্ষাগাৰক নিৰ্দিষ্ট লোকৰ আত্মীয় লোকৰ নমুনা সংগ্ৰহ আৰু ডি এন এ প্ৰফাইল প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰিছে। অসমৰ দুটা ফৰেন্সিক বিজ্ঞানাগাৰত ডি এন এ নমুনা সংগ্ৰহৰ সুবিধা প্ৰদান কৰা হৈছে। এই অনুসৰি গুৱাহাটীৰ নৰকাসুৰ পাহাৰস্থিত নেশ্যনেল ফৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয় আৰু কামৰূপৰ পলাশবাৰীস্থিত কেন্দ্ৰীয় ফৰেন্সিক বিজ্ঞান পৰীক্ষাগাৰত চীন নেপালত সন্ধানহীন হৈ থকা ব্যক্তিৰ আত্মীয় ডি এন এ নমুনা দিব পাৰিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিজেপিয়ে শিলচৰ পৌৰ নিগমৰ আসন্ন নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নিৰ্বাচনী সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। এই অনুসৰি দলটোৱে 42টা ৱাৰ্ডৰ ভিতৰত 38টাত প্ৰাৰ্থী দিছে। 4টা ৱাৰ্ড মিত্ৰদল অগপক এৰি দিয়া হৈছে। যুৱ প্ৰজন্মৰ কেইবাগৰাকী আৰু মহিলাকো প্ৰাৰ্থিত্ব দিয়া হৈছে। কালি গুৱাহাটীৰ বাজপেয়ী ভৱনত অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হয়। এই সন্দৰ্ভত শিলচৰৰ
2: অহা 3 অক্টোবৰ শিলচৰ পৌৰ নিগম নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ দলে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰিছে। অৰ্থাৎ এইবাৰ 42টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ ভিতৰত 38টা ৱাৰ্ডৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰা হৈছে আৰু 4টা যি ৱাৰ্ড আছে সেই ৱাৰ্ড অগপৰ কাৰণে এৰি দিয়া হৈছে। আৰু প্ৰাৰ্থী তালিকাৰ নাম ঘোষণা হোৱাৰ পিছতেই কিন্তু যি মনোনীত প্ৰাৰ্থীসকল তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে। বিভিন্ন ৱাৰ্ডত তেওঁলোক পৰিদৰ্শন কৰি আছে, নাগৰিকৰ সৈতে কথা পাতি আছে আৰু অহা 11 ছেপ্টেম্বৰত মনোনয়ন পত্ৰ তেওঁলোক দাখিল কৰিব। আৰু কালি আমি দেখিছিলোঁ যে বিজেপিৰ প্ৰাৰ্থীসকলৰ নাম তালিকা প্ৰথমখন প্ৰকাশ কৰা হৈছে আৰু আজি অসম গণ পৰিষদ দলৰ 4টা ৱাৰ্ডৰ বাবে তেওঁলোকৰ নাম প্ৰকাশ কৰা হ'ব।
0: চাহ জনগোষ্ঠী কল্যাণমন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কালি দুলীয়াজান বিধানসভা সমষ্টিৰ 10খন চাহ বাগিচাত একোটাকৈ আশ্ৰয়ঘৰৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। প্ৰতিটো আশ্ৰয়গৃহৰ বাবে 5,16,000 টকাকৈ পুঁজি আবণ্টন দিয়া হৈছে। এই প্ৰকল্পই চাহ বাগিচা অঞ্চলৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তৰাজান চাহ বাগিচা, শান্তি চাহ বাগিচা, কঁঠালগুৰি, মহাবীৰবাৰী, হাতীজান

0: আয়াজান, কামিনী আৰু আনন্দবাড়ী চাহ বাগিচাত এই গৃহসমূহ নিৰ্মাণ কৰা হৈছে। মিজোৰামৰ ছেইটুৱেল জিলাই ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাৰ মবিলাইজেশ্যন এইডছ সুৰক্ষা অভিযানৰ অধীনত সুৰক্ষিত মৰ্যাদা লাভ কৰিছে। ইয়াৰ লগে লগে ছেইটুৱেল এনে কৃতিত্ব অৰ্জন কৰা মিজোৰামৰ একমাত্ৰ জিলাৰূপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে আক্ৰান্ত লোকৰ 95% চিনাক্ত কৰা, চিনাক্ত হোৱা লোকৰ 95% চিকিৎসাৰ আওতালৈ অনা আৰু চিকিৎসাধীন 95% লোকৰ দেহত ভাইৰাছৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যত উপনীত হলে কোনো এখন জিলাক মবিলাইজেশ্যন এইডছ সুৰক্ষা অভিযানৰ অধীনত সুৰক্ষিত মৰ্যাদা প্ৰদান কৰা হয়। এই অভিযানৰ অধীনত জিলাসমূহক সাফল্যৰ ভিত্তিত 4টা শ্ৰেণীত বিভক্ত কৰা হয়। 3টা লক্ষ্যত উপনীত হোৱা জিলাসমূহক সুৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ বিপৰীতে মাতৃৰ পৰা শিশুৰ দেহলৈ এইচ আই ভি সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ কৰা জিলাসমূহক সুৰক্ষিত প্লাছ শ্ৰেণীত ৰখা হয়। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে উপ নিৰ্বাচনৰ বাবে সমষ্টিটোত 2330টা ভোটকেন্দ্ৰ সাজু কৰি তোলা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। সুব্রত কাপ ফুটবল প্রতিযোগিতার লড়ার 15 বছর অনূর্ধ শাখার ফাইনেলত আজি অসমৰ কামৰূপ মেট্রোপলিটান সিনিয়র সেকেন্ডারি স্কুল পশ্চিমবঙ্গৰ ঝাড়গাঁওৰ মানিকপাড়া বিবেকানন্দ বিদ্যাপীঠৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কামৰূপ মেট্রোপলিটান সিনিয়র সেকেন্ডারি স্কুলে কালি বেংগালুরুর এয়ারফোর্স ষ্টেচন জালাহালিস্থিত সুব্রত ফুটবল গ্রাউণ্ডত অনুষ্ঠিত ছেমিফাইনেলত CBSEক প্ৰতিনিধিত্ব কৰা উত্তৰাখণ্ডৰ উদারপুরৰ এমএনএটি পাব্লিক স্কুলক 3-1 গলত পৰাস্ত কৰে। অসমৰ দলটোৰ হৈ জেফ্ৰিকছন, ৰেজিটিংছন আৰু সৌৰভ সোণোৱালে এটাকৈ গল দিয়ে। এছিয়ান গেমছ 2026ৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে ভাৰতীয় দলটোক কালি কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই আড়ম্বৰপূৰ্ণভাৱে বিদায় সম্ভাষণ জনায়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা, ক্ৰীড়া সচিব হৰি ৰঞ্জন ৰাও, চিফ দ্য মিছন সহদেৱ যাদৱৰ উপস্থিতিত ডঃ মাণ্ডাভিয়াই ভাৰতীয় খেলুৱৈসকলৰ বাবে জাৰ্চি মুকলি কৰে। এই অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ভাৰতীয় খেলুৱৈসকলক মানসিক চাপক সুন্দৰ প্ৰদৰ্শনলৈ ৰূপান্তৰিত কৰিবলৈ আহান জনায়। তেওঁ লগতে প্ৰতিপক্ষক সুযোগ হিচাপে গ্ৰহণৰ লগতে সুযোগৰ সদ্ব্যৱহাৰ কৰি সফলতা অৰ্জন কৰিবলৈও পৰামৰ্শ দিয়ে। তেওঁ কয় যে 503জনীয়া ভাৰতীয় খেলুৱৈ দলৰ 3 শতাধিক খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত অংশ ল'ব। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতৰ সফলতাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় খেলুৱৈসকলে 13টা সোণৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই প্ৰসংগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে দেশত ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে তেওঁ জানিবলৈ দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত লাভ কৰা বিনিয়োগ প্ৰস্তাৱসমূহৰ প্ৰগতি আৰু ৰূপায়ণৰ স্থিতি, মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা, কৃষকৰ উৎপাদনশীলতা বৃদ্ধি কৰাই চৰকাৰৰ মূল লক্ষ্য বুলি কৃষিমন্ত্ৰীৰ মন্তব্য, নেপালত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহৰ পৰিচয় নিশ্চিত কৰিবলৈ দেশৰ 71টা চৰকাৰী ফৰেন্সিক বিজ্ঞান পৰীক্ষাগাৰক DNA প্ৰফাইল প্ৰস্তুত কৰাৰ দায়িত্ব আৰু সুব্ৰত কাপৰ লৰাৰ 15 বছৰ অনূৰ্ধ শাখাৰ ফাইনেলত আজি অসমৰ কামৰূপ মেট্ৰপলিটান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পশ্চিমবংগৰ দলৰ বিৰুদ্ধে অৱতীৰ্ণ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপযোগেও শুনিব পাৰে।

অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ দীপালী বৰঠাকুৰৰ কণ্ঠৰীতি গীত। গীতৰ কথা আৰু সুৰ ৰুদ্ৰ বৰুৱাৰ। গীতটি শুনিবৰ বাবে আমালৈ অনুৰোধ কৰিছে তেজপুৰৰ মাজগাঁৱৰ পৰা বিজয় মাইনা, বিজু, মানসী, ধুনু আৰু ৰণিতা।

শ্ৰোতাসকলে কল্পতৰু শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এবাৰ শুনক জুবিন গাৰ্গৰ কণ্ঠৰীতি গীত। গীতৰ কথা দিগন্ত ভাৰতীৰ। গীতটি শুনিবৰ বাবে আমালৈ অনুৰোধ কৰিছে নলবাৰীৰ পৰা লাবণ্য, কমল, নীলু, পাপৰি, চন্দা আৰু শেৱালিয়ে।

শ্ৰোতাসকলে শুনি আছে কল্পতৰু। অনুষ্ঠানত এইবাৰ শুনক তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতটি লিখিছে গৌতম শৰ্মাই। গীতটি শুনিবৰ বাবে অনুৰোধ কৰিছে হাজোৰ পৰা ৰূপা, কাকলি, পৰাগ, প্ৰীতম আৰু অভিজিতে।

তৰালী শৰ্মাৰ কণ্ঠৰ এই গীতটিৰে সামৰা হ'ল আজিৰ কল্পতৰুৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইডিঅ'ৰ বোলনি।

0: আইদেউৰ বোলনিৰ সমশ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বোলনি। প্ৰিয় শ্ৰোতা, সৌন্দৰ্য চৰ্চা শিতানত
1: আজি আমি আমাৰ মুখৰ ছালৰ যতন প্ৰাকৃতিক উপায়েৰে ঘৰুৱাভাৱেনো কিদৰে ল'ব পাৰি এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। আৰু এই বিষয়ে আমাক জনাবলৈ আমাৰ আমন্ত্ৰণক্ৰমে ষ্টুডিঅ'ত উপস্থিত হৈছেহি সৌন্দৰ্য বিশেষজ্ঞ ৰীতা মজুমদাৰ।
0: ৰীতা নমস্কাৰ। নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
0: এতিয়া গৰমৰ দিন, এই গৰমৰ দিনকেইটাত সততে আমি বিভিন্ন ছালৰ সমস্যাৰ সন্মুখীন হওঁ। ঘামি থাকে ছালখন বা ঘামুচি ওলায় আদি বিভিন্ন ধৰণৰ সমস্যা, লগতে ধূলি বালিৰ সমস্যা আছেই। এতিয়া কেনেদৰে আমি ছালৰ যত্ন লোৱা উচিত?
2: হয়, ছালখন হৈছে আমাৰ দেহৰ সৰ্ববৃহৎ অংগ। গ্ৰীষ্মকাল অহাৰ লগে লগে আহে গৰম তীব্ৰ ৰ'দৰ পোহৰ, ধূলি মাকতি ইত্যাদি। ৰ'দত দেহ ক'লা পৰে, গাৰ ছাল পৰে, শালমইনা হয়, দেহৰ দুৰ্গন্ধও বাঢ়ে। এই সকলোখিনিৰ হাম কাটিবলৈ আমি কিছু ঘৰুৱা দিহাৰেও যতন ল'ব পাৰোঁ। ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত শোৱা পাতি ত্যাগ কৰি প্ৰাতভ্ৰমণলৈ যাওক আৰু ভৰপূৰ বায়ু স্নান কৰক। পুৱাৰ সূৰ্যৰ ৰশ্মিৰ ফলত দেহত ভিটামিন ডি অৰ্থাৎ খাদ্যপ্ৰাণ ঘৰ উৎপাদন হয়। ইয়ে আমাৰ ছালৰ উপকাৰৰ লগতে হাড়ৰ কেলছিয়াম গঢ়াতো সহায় কৰে। এয়া দৈনন্দিন জীৱনৰ আভাস হিচাপে ৰাখিব পাৰে। ইয়াৰ লগতে যোগ অভ্যাস কৰাও চেষ্টা কৰিব লাগে। গৰমৰ দিনত শীতলি, হিতকাৰী, ভ্ৰামৰি আৰু অনুলম বিলম প্ৰাণায়াম নীতিও কৰিবলৈ চেষ্টা কৰিব লাগে। প্ৰথমে আমি যিমান পাৰি ৰ'দৰ প্ৰখৰ ৰশ্মিৰ পৰা নিজকে ৰক্ষা কৰাৰ প্ৰচেষ্টা চলাব লাগে। ছালখনৰ প্ৰতিৰক্ষা হিচাপে ৰ'দত ওলাওঁতে আমি ছানস্ক্ৰীন বা কেলামাইন লোচন ব্যৱহাৰ কৰিব লাগে। কেলামাইন লোচন চেঁচা কৰি ৰাখে আৰু ৰ'দে ছালখন পোৰাত বাধা দিয়ে। কেলামাইন যিটো কৈছোঁ সেইটো পাউডাৰ হিচাপেও পোৱা যায়,

0: আমি গাখীৰৰ লগত মিহলাই সেইটো ঘঁহিব লাগে আৰু ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগে। ছানস্ক্ৰীন SPF 30 SPF 50 এইটো লগাব পাৰোঁ। ছানস্ক্ৰীন ঘৰৰ পৰা ওলোৱাৰ আধা ঘণ্টামান আগত লগাব লাগে। যদি দীৰ্ঘ সময় আমি বাহিৰত থাকোঁ তেতিয়াহ'লে দুঘণ্টাৰ মূৰে মূৰে আমি লগাব লাগে। ঠিক তেনেদৰে আমি গৰমৰ দিনকেইটাত খাদ্যৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া উচিত। সতেজ পানীয় যেনে দৈ ঘোল, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবত, ডাবৰ পানী আদি খাব লাগে। লগতে ফল মূল, তৰমুজ, অমিতা, আম, মৌচুমী এইবিলাক খোৱাটো অত্যন্ত জৰুৰী। যিমান পাৰি জাংক ফুডৰ পৰা আঁতৰি থাকিব লাগে, ছফ্ট ড্ৰিংকছ একেবাৰে বৰ্জন কৰিব লাগে।
1: হয়, সেই কথাটোৱে আচলতে সুধিব খুজিছিলোঁ। গৰম দিন বুলি ক'লে আমি সাধাৰণতে বজাৰত ৰেডিমেড যিটো সাজু কৰি থোৱা পানীয় পটককৈ খাই দিয়া হয়, নহয় জানো? সেইটো আচলতে বেয়া
0: হয়। আমি সেইবোৰ এভইডে কৰিব লাগে পৰাপক্ষত।
1: এতিয়া এই যে ৰ'দত আমাৰ ছাল কোলা পৰে, যাক আমি টেনিং হোৱা বুলি কওঁ, এই টেনিং হ'লে আমি কেনেদৰে যত্ন ল'ব লাগে ছালৰ?
0: হয়, ছালখন যেতিয়া প্ৰখৰ ৰ'দত জ্বলি যায় বা কোলা পৰে তেতিয়াহ'লে আমি গৰমৰ দিনকেইটা সাধাৰণতে মাহেকত এবাৰকৈ ফেচিয়েল কৰাব পাৰে। আপোনাৰ যদি ছালখন নিয়মীয়া ফেচিয়েল কৰে তেনেহ'লে মৃতককবোৰ আঁতৰে, ছালখনে মসৃণ, উজ্জ্বল আৰু সতেজতা আনে। শুকান ছালৰ বাবে আমি মাহত দুবাৰকৈ ফেচিয়েল কৰাব পাৰোঁ। প্ৰখৰ ৰ'দত কোলা পৰা ছালৰ বাবে আমি ডিটেন ফেচিয়েলটো কৰাব পাৰোঁ। তৈলাক্ত ছালৰ বাবে ফেচিয়েল নকৰোৱাই ভাল। অৱশ্যে সকলোৰে পাৰ্লাৰ যাবলৈ ফেচিয়েল কৰাটো সম্ভৱ নহ'বও পাৰে। তেওঁলোকে ঘৰুৱা দিহাৰেও মুখখন চফা কৰিব পাৰে। ৰ'দে পোৰা দাগবোৰ গুচাবলৈ হ'লে কেইটামান আমি ঘৰুৱা দিহাৰেও চেষ্টা কৰিব পাৰোঁ।
1: হয়, যদি কৈ দিয়ে দিহা দুটামান।
0: আচ্ছা, প্ৰথমে আমি লাগিব কেঁচা ঠাণ্ডাৰ গাখীৰটো, যিটো ফ্ৰিজত থ'বও পাৰে, ফ্ৰিজত থোৱা গাখীৰটো বেছি ভাল হয়। আৰু তুলা অকণমান লৈ গোটেই মুখখন চাফা কৰি ল'ব পাৰে। 2-3 মিনিট হাতৰ আঙুলিৰে ঘঁহি ঘঁহি চাফা কৰিব পাৰে। তাৰপিছত সুতি কাপোৰ এখনেৰে মুখখন মচি পেলাব পাৰে। দ্বিতীয়তে কফি পাউডাৰ 1/2 চামুচ, বেচন 1/2 চামুচ, পিঠাগুড়ি 1/2 চামুচ আৰু টেঙা দৈ, এই আটাইকেইটা ভালদৰে মিহলি কৰি আমি মুখ, ডিঙি, পিঠিত 10-15 মিনিটমানলৈ লগাই ৰাখিব পাৰোঁ। পাছত হাতেৰে লাহে লাহে ঘঁহি এৰুৱাই পেলাই সুতি কাপোৰ এখনেৰে মচি পেলাব পাৰোঁ। কাপোৰখন তিয়াই ল'লে বেছি ভাল হয়। আৰু তৃতীয়তে আমি আৰু এটা কৰিব পাৰোঁ, হালধিৰ গুড়ি অলপ, বেচন, মৌ আৰু পকা কল ভালদৰে মিক্স কৰি পুনৰ 10-15 মিনিট ৰাখি ধুই পেলাব পাৰোঁ। এইটো 2-3 মিনিট কোমল মাছাজ এটা কৰি এৰুৱাব পাৰোঁ। শেষত ই কেপচুল ভিটামিন এটা অলপ গোলাপ জলৰ সৈতে মিহলাই মুখখনত সানিব পাৰি।
1: এতিয়া আপুনি ঘৰুৱা দিহা যিকেইটা কৈ আছে সেইখিনি আমি দিনৰ যিকোনো সময়তে লগাব পাৰোঁ?
0: যিকোনো সময়তে লগাব পাৰে। আৰু ৰ'দে পোৱা ছালৰ বাবে আমি কেঁচা আলুৰ ৰসটো খুব ভাল। কেঁচা আলুৰ ৰসটো আমি বেচন হালধি গুড়িৰ লগত মিহলাই লগাব পাৰোঁ।
1: এতিয়া কিছুমানৰ ছালখন শুকান হয় আৰু অনুজ্জ্বল হয়, তেনে ছালৰ বাবে আমাৰ কেনেকুৱা ধৰণৰ প্ৰতিকাৰ ল'ব লাগে?
0: দেহত যেতিয়া খাদ্যপ্ৰাণ গড় অভাৱ হয় তেতিয়া আমাৰ ছালখন শুকাই পৰে। অৱশ্যে দীৰ্ঘদিন ধৰি যদি তেল নলগাওঁ ছালত বা কোনো ধৰণৰ লোচন নলগাওঁ তেতিয়াহ'লে ছালখন শুকান হৈ পৰে। তেতিয়া ছালখনে পানীটো ধৰি ৰখা ক্ষমতা হেৰুৱাই পেলায়। দিনটোত আমি কমেও 8-10 গিলাচ পানী খাব লাগে। প্ৰচুৰ পৰিমাণে ফল মূল খাব লাগে, জুচ খাব লাগে। শুকান ছালখনৰ উজ্জ্বলতা আনিবলৈ আমি ঘৰুৱাভাৱেও কিছু যত্ন ল'ব পাৰোঁ। কেঁচা গাখীৰৰ লগত মৌ, বেচন, হালধি গুড়ি মিহলাই পেক এটা তৈয়াৰ কৰি লৈ মুখত লগাব পাৰোঁ। এইটো 15 মিনিটমানৰ বাবে লগাব পাৰি। তাৰপাছত কুহুমীয়া পানীৰে ধুই দিব লাগে। পেকটো উঠোৱাৰ আগতে মৃদুভাৱে মাছাজ এটা দিব পাৰে। ইয়াৰ পাছত 1/2 চামুচ গ্লিচাৰিন, নাৰিকল তেল, ই কেপচুল ভিটামিন আৰু বজাৰত কিনিবলৈ পোৱা যায় এলোভেৰা জেল, যিটো সেইটো মিক্স কৰি শুকান ছালখনত লগালে ভাল। হাত ভৰিটো লগাব পাৰে। এই মিশ্ৰণটো কৰি আমি টেমা এটাত ভৰাই ফ্ৰিজতো ভৰাই থ'ব পাৰে। এসপ্তাহমানলৈ ব্যৱহাৰ কৰিব পাৰি।
1: আচ্ছা, এতিয়া আপুনি এলোভেৰা বজাৰৰ পৰা কিনি অনাৰ কথা ক'লে, কিন্তু আমাৰ ঘৰতো যদি আমি ৰুম ধৰক এলোভেৰা একদম ফ্ৰেছ যিটো, সেই তাৰ যিটো জেল সেইটো লগাব পাৰি নেকি?
0: সেইটো লগাব পাৰি, কিন্তু ধৰক বজাৰত যিটো কিনা যায় সেইটো
1: ট্ৰিটমেণ্ট কৰা থাকে
0: আৰু সেইটো কাৰণে বেছি ভাল বুলি ভাবোঁ। এতিয়া ঘৰুৱা যিটো আছে ধৰক সেইটো আপুনি এনেই লগাব পাৰে, চুলিত লগাব পাৰে বা মুখতো লগাব পাৰে।
1: এতিয়া গৰমৰ দিনৰ আন এটা সমস্যা হৈছে ঘামচি।
0: হয়,
1: এতিয়া ঘামুচি হলে চিটচিটনি এটা উঠে খজুৱাই নহয়, এই ঘামুচি নোহোৱা কৰিবলৈ কিবা আমাৰ ঘৰুৱা প্ৰতিকাৰ আছে নেকি?
0: হয় আছে।

0: বহু সময় ঘামি থাকিলেও আমাৰ ঘামচি হয়, ঘামবোৰ ওলাব নোৱাৰিলে বা ছাল অপৰিষ্কাৰ হ'লে ঘামচি ওলায়, ছালখন খহটা হ'লেও ঘামচি ওলায়। ঘামবোৰ আমি চফা কপাহী কাপোৰেৰে মচি থাকিব লাগে, পাৰিলে ঠাণ্ডা পানীৰে ধুই থাকিব লাগে। এই গৰমৰ দিনকেইটাত কপাহী কাপোৰ পৰিধান কৰাটোৱে উচিত। ঘামচিৰ পৰা পৰিত্ৰাণ পাবলৈ আমি গোলনেমুৰ ৰস ঘামচি হোৱা ঠাইত সানিব পাৰোঁ, বা মহানিম পাত সিজাই সেই পানী ঠাণ্ডা কৰি গা ধুলেও উপশম পোৱা যায়। আৰু আমি ৰঙা চন্দনৰ গুড়ি ঘামচি হোৱা ঠাইত প্ৰলেপ দি ধুই পেলালেও যথেষ্ট আৰাম পোৱা যায়। দেহলৈ শীতলতা আনিবলৈ হ'লে আমি মুলতানি মাটিৰ লেপ এটাও লগাব পাৰোঁ।
1: এতিয়া এই যে প্ৰথমে আপুনি ক'লে যে ঘামে গৰমত, সেইটো এটা একদম সাধাৰণ সমস্যা নহয়, প্ৰায় সকলোৰে কম বেছি পৰিমাণে থাকি। এতিয়া বহুতৰে ঘামবোৰ গোন্ধায়,
0: হয়,
1: এই ঘামৰ দুৰ্গন্ধ নোহোৱা কৰিবলৈ কিবা উপায় আছে নেকি?
0: এইটো আমি মানিমুনি পাত, যিটো মানিমুনি পাতৰ ৰসটো খালে ঘামৰ গোন্ধটো নোহোৱা হয় বুলি কয় আৰু।
1: হয়,
0: চফাকৈ ৰাখিব লাগিব, ধুই থাকিব লাগিব, সেইটোৱে আৰু। ফিটকিৰি লগালেও চফা, বা ডেটল পানী এনেকুৱা ইউজ কৰিব পাৰে আৰু।
1: হয় হয়, ৰীতা, এইবাৰ আপোনাৰ পৰা জানিব বিচাৰিম যে ল'ৰা ছোৱালীৰ বয়সন্ধি কালত সাধাৰণতে মুখত শালমইনে খুব আমনি কৰে, এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ কেনেদৰে যত্ন লোৱা উচিত?
0: হয়, এই যৌৱন সময়ত হৰম'নৰ অসমতা হ'লে শালমইন ওলায়। এনে সময়ত আমি খোৱা শোৱাৰ বিশেষ মনোযোগ দিব লাগে। জ্বলা মছলা, তেলযুক্ত আহাৰ, কফি, চাহ, মিঠাই, শীতল পানীয় এইবোৰ বৰ্জন কৰিব লাগে। অন্তত 8 ঘণ্টা শুবই লাগে। যিমান পাৰে মুখখন পৰিষ্কাৰকৈ ৰাখিব লাগে। নিমযুক্ত চাবোন ব্যৱহাৰ কৰিব পাৰে। গাৰুৰ কভাৰ, গামোচা, ৰুমাল পৰিষ্কাৰ কৰি ৰাখিব লাগে। দিনটোত 8 গিলাচ পানী খাব লাগে। কোষ্ঠকাঠিন্যৰ বাবেও চুলিত উফি হ'লেও শালমইনাই দেখা দিয়ে। শালমইনা ৰঙা পৰা বা বিষ কমোৱাত বৰফ অতি ফলপ্ৰসূ। 1-2 মিনিট আমি বৰফ মুখত ৰাখিলে বা কাপোৰ এখনত লৈ বৰফ এটুকুৰা মুখখনত মাছাজ কৰিলে আমি তেনেকৈ বহুত আৰাম পোৱা যায়।
1: হয়, গ্ৰীষ্মকালচোৱাতে আকৌ বসন্তইও দেখা দিয়ে।
0: হয়,
1: বহুতৰে দাগবোৰ ৰৈ যোৱা দেখা যায়। এই দাগ আঁতৰাবলৈ আমি কেনে ব্যৱস্থা ল'ব পাৰোঁ বাৰু?
0: শালমইনা হোৱাৰ পাছত বা বসন্ত হোৱাৰ পাছত মুখত যিবোৰ দাগ ৰৈ যায়, দাগবোৰ আঁতৰাবলৈ আমি প্ৰটিন আৰু ভিটামিনযুক্ত খাদ্য খাব লাগে। বগা চন্দন পিহি, যিটো আমি বজাৰত কিনিবলৈ পাওঁ চন্দনৰ টুকুৰা, সেইটো আনি পিহনাত পিহি ৰাতি শোৱাৰ সময়ত দাগসমূহ দি থ'ব লাগে, তেতিয়াও দাগবোৰ আঁতৰে। দিনৰ ভাগত মুলতানি মাটি, বগা চন্দন, আমলখিৰ গুড়ি, অৰ্জুন গছৰ ছালৰ গুড়ি মোৰ লগত মিহলাই মলম কৰি শালমইনা হোৱা দাগবিলাকত লগাব পাৰোঁ। এনেকৈ লগালে আমাৰ এমাহ নালাগে, তথাপি মানে এমাহ কৈছোঁ আৰু নোহোৱা হোৱা হ'ব আৰু।
1: হয়, ৰীতা, আৰু আপোনাৰ পৰা জানিব বিচাৰিম, ধৰক কিছুমানৰ খুব খৰখজুৱতিও আমনি কৰে ছালত, এতিয়া তাৰ পৰা পৰিত্ৰাণৰ বাবে কেনেধৰণৰ আমাৰ ওচৰত প্ৰাকৃতিক চিকিৎসা আছে?
0: খজুৱতি সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ গাত এই ৰোগ দেখা যায়, যদিও বয়সস্থ লোকৰো এই ৰোগ হ'ব পাৰে। আঙুলি ফাঁকে ফাঁকে বা শৰীৰৰ যিকোনো অংশত ঘামচিৰ নিচিনা সৰু ফুহা হয় আৰু খজুৱায়। ইয়াৰ বাবে আমি নাৰিকল তেলৰ লগত গোলনেমুৰ ৰস মিহলি কৰি খজুৱতি হোৱা ঠাইত লগাব পাৰোঁ, তেতিয়া খজুৱতি ভাল হয়। বা মহানিমৰ পাত ভাজি ৰাতিপুৱা শুধা পেটত খালেও নিমপাত সিজাই গা ধুলেও আৰাম পোৱা যায়। সৰু এটা ছালৰ সোঁচৰা ৰোগ, এই ৰোগ হ'লে ভাল হোৱাৰ নামেই নলয়। দেহত খাদ্যপ্ৰাণৰ অভাৱ হ'লে এই ৰোগে দেখা দিয়ে। গাৰ ছাল আৰু পিন্ধা কাপোৰ অপৰিষ্কাৰ হ'লে বা তিতা কাপোৰ পিন্ধিলে এই ৰোগ হ'ব পাৰে। এই ৰোগৰ বাবে আমি পৰিত্ৰাণ পাবলৈ কেঁচা হালধি পিহি দিনটোত 3-4 বাৰ লগাব লাগে, বা কলীয়া তুলসী পাত হাতেৰে পিহি নিমখৰ লগত মিহলাই লগালে উপশম হয়।
1: আৰু আমাৰ চুলি মাজে মাজে উফি সমস্যাই দেখা দিয়ে, এতিয়া সেই উফিৰ সমস্যা নোহোৱা কৰাৰ কিবা উপায় আছে নেকি?
0: উফিৰ সমস্যাটো তৈলাক্ত ছালত বিশেষকৈ বেছি হয় উফিটো। আমি নেমু টেঙাৰ ৰসটো লগাব পাৰোঁ। নেমু টেঙাৰ ৰসটো লগাই ধৰক 15-20 মিনিট সময় ৰাখি আমি ধুই দিব পাৰোঁ, তেনেকৈও উফিটো কমে। আৰু আমি পাৰিলে এদিনৰ মূৰে মূৰে মূৰটো ধুব লাগে উফিটো জমা নহ'বলৈ, আৰু সেই উফিৰ বাবে শালমইনাৰ উদ্ভৱ হয় আৰু।
2: এটা সময়ৰ পিছত আমাৰ ছালত বয়সৰ চাপ পৰে, বিশেষকৈ মুখখনত, হাত ভৰি আদি।

0: মুখত বলি ৰেখা পৰে, হাতৰ মুখৰ ছাল কোচ খায়। এনে অৱস্থাত আমি কি কৰিলে বয়সৰ চাপ কিছু পলমকৈ যাতে আমাৰ ছালত পৰে বা আমাৰ দেহত পৰে, তাৰ বাবে আমি কি কৰিব লাগে?
1: যদি আপোনাৰ মুখখনত বলি ৰেখা বা ছাল কোচ খোৱাৰ সমস্যাই দেখা দিছে, তেতিয়াহ'লে আপুনি ভাল কোম্পানীৰ এণ্টি এজিঙৰ ফেচিয়েল কৰাব পাৰে। পাৰিলে মাহে মাহে এণ্টি এজিঙৰ ফেচিয়েলটো কৰাব পাৰে। কিছুমানৰ আকৌ বয়সৰ লগে লগে মুখখনত কিছুমান কলা দাগ চামনি পৰাৰ নিচিনাকৈ আহে, তেতিয়াও আপুনি মাহেকত পাৰিলে পিগমেণ্টেশ্যন ফেচিয়েলটো কৰাব লাগে। ছালত যদি বিশেষ অসুবিধা নাথাকে, তেতিয়াহ'লে আপুনি ভাল কোম্পানীৰ যিকোনো ফেচিয়েল এটা কৰাব পাৰে। বয়স কম হ'লে মাছাজ কৰিও স্কিনখন চাফা কৰি ৰাখিব পাৰে।
0: প্ৰিয় শ্ৰোতা, চাওঁতে চাওঁতে উৎসৱৰ বতৰো পালিহি। উৎসৱৰ সময়ত ছালখনৰ আমি বিশেষভাৱে যতন ল'লে উৎসৱৰ উৎসাহ দুগুণে চৰিব। গতিকে ৰীতা, আপুনি যদি উৎসৱৰ সময়তো ছালৰ যতন আমি কিদৰে লোৱা উচিত সেই বিষয়ে কৈ দিয়ে।
1: আমি কিছুমান ঘৰুৱা দিহাৰেও নিজৰ ছালৰ যতন লৈ থাকিব পাৰোঁ। সকলো সময়তে পাৰ্লাৰলৈ যোৱাটো সম্ভৱ নহ'বও পাৰে। আমাৰ পাকঘৰতে প্ৰায়বোৰ সামগ্ৰী থাকেই, ধৰক পিঠাগুড়ি, বেচন, হালধি গুড়ি, চেনি, মচুৰ দাইল, কেঁচা গাখীৰ, দৈ, মৌ, পকা অমিতা, পকা কল, তিয়ঁহ, কফি ইত্যাদি ইত্যাদি। আহকচোন ঘৰুৱা সামগ্ৰীৰে ফেচিয়েল এটা কৰি চাওঁ। প্ৰথমে বাতি এটাত অলপ কেঁচা গাখীৰ লৈ কটন এটুকুৰা গোটেই মুখখন ডিঙি ঘঁহি ঘঁহি চাফা কৰি ল'ব। এতিয়া আমি স্ক্ৰাব তৈয়াৰৰ বাবে পিঠাগুড়ি, হালধি গুড়ি আৰু দৈৰে পেষ্ট বনাই মুখ ডিঙিত 2-3 মিনিট লাহে লাহে মাছাজ কৰি চফা কৰি ল'ব। এতিয়া ঠাণ্ডা পানীৰে মুখখন ধুই পেলাব। এতিয়া পকা অমিতা বা কলৰ সৈতে মৌ মিহলাই 10 মিনিটমান মাছাজ কৰিব। মাছাজটো কৰোঁতে হাতৰ আঙুলিৰ আগেৰে মুখখনৰ ওপৰলৈ মাছাজ কৰিব। পুনৰ ঠাণ্ডা পানীৰে ধুই পেলাব। এতিয়া পেক এটা তৈয়াৰ কৰি লওক। বেচন, মচুৰ দাইলৰ গুড়ি, কফি পাউডাৰ, কেঁচা গাখীৰ মিহলাই লওক। এই পেকটো 10-15 মিনিটমান লগাই ৰাখিব। পেকটো লগাওঁতে চকীত বহি ওপৰ মুখ কৰি লগাব বা বিচনাত শুই ওপৰ মুখ কৰি লগাব, নহ'লে মুখৰ ছালখন ওলমি অহাৰ সম্ভাৱনা থাকে। পেকটো লগাওঁতে তিয়হ চকলিয়াই চকুৰ ওপৰত দিব। চকুৰ কলা দাগটো কমিব আৰু আৰাম অনুভৱ কৰিব। আপোনালোকে মাজে মাজে নাৰিকল তেলৰ লগত চেনিৰ পাউডাৰ বনাই মাছাজ কৰিব পাৰে। মাছাজটো ছালৰ বাবে বৰ প্ৰয়োজন। আপুনি ভাত ৰান্ধি থকা সময়তো মুখৰ যত্ন ল'ব পাৰে। এয়া ধৰক আপুনি বিলাহী এটা কাটিলে তাৰে এচকল মুখত আনিলে, কেতিয়াবা তিয়হৰ ৰসো লগাব পাৰে বা চাৰণবান হ'লে আলুৰ ৰসো লগাব পাৰে। আপুনি এনেদৰে যত্ন লওকচোন, দেখিব পূজালৈকে আপোনাৰ ছালখন সতেজ আৰু উজ্জ্বল হৈ পৰিছে।
0: চুলিৰ কথাও যদি কৈ দিয়ে,
1: পূজাৰ কিছুদিন আগৰ পৰাই নাৰিকল তেল, এল'ভেৰা, দৈ, জেতুকাপাত আদি প্ৰাকৃতিক উপাদানেৰে চুলিৰ যত্ন লোৱা উচিত। পূজা উপলক্ষে আপুনি চুলিখিনি স্মুথনিং কৰাই ল'ব পাৰে বা কাৰ্ল কৰাই ল'ব পাৰে। যদি বিচাৰে সুন্দৰ হেয়াৰ কাট এটা কৰি চুলিখিনি নতুন ষ্টাইল দিব পাৰে। দীঘল চুলিত ৰেজৰ কাট, ফেডাৰ কাট বা লং লেয়াৰ কাট এটা দি সুন্দৰকৈ ছেটিং কৰাই ল'ব পাৰে। যদিহে কালাৰ বা হাইলাইট কৰিব বিচাৰিছে, তেতিয়াহ'লে নিজৰ ভাল লগা ৰং এটা বিচাৰি তেনেকৈও চুলিখিনি সজাব পাৰে। নহ'লে বা সাজ পোছাকযোৰৰ লগত মিলাকৈ খোপা বান্ধি ফুলেৰে সজাই তুলিব পাৰে। ঢিলা খোপা বা মেচি খোপাও বনাব পাৰে। মুখ আৰু চুলিৰ লগতে হাত ভৰিও কেইদিনমান আগৰ পৰাই যত্ন লোৱা উচিত। পাৰ্লাৰলৈ গৈ মেনিকিউৰ বা পেডিকিউৰ কৰাই ল'ব পাৰে। যদি পাৰ্লাৰলৈ যোৱাত অসুবিধা হয়, ঘৰতে কিছু যত্ন ল'ব পাৰে। এটা সৰু গামলাত কুহুমীয়া গৰম পানী ল'ব, হাতখন বা ভৰি দুখন ডুব যোৱাকৈ। পানীখিনিত এচামুচ নিমখ, এফাল নেমুৰ ৰস, সৰু শ্বেম্পু এপেকেট দি হাত বা ভৰি দুখন 10 মিনিটমান সময় তিয়াই ৰাখিব। তাৰ পাছত কোমল ব্ৰাছ এডালেৰে নখৰ গুৰি গুৰুহাবোৰ ঘঁহি ঘঁহি চাফা কৰিব। এতিয়া সেইখিনি পানী পেলাই পুনৰ কুহুমীয়া পানীৰে হাত ভৰিবোৰ ভালদৰে ঘঁহি ঘঁহি ধুব।

0: যাতে শ্বেম্পুৰ পিছল ভাৱটো নাথাকে। ইয়াৰ পাছত স্ক্ৰাবাৰেৰে ভৰি হাতবোৰ 10 মিনিটমান মাছাজ কৰি ধুই পেলাব। যদিহে ঘৰুৱা সামগ্ৰীয়ে কৰিম বুলি ভাবিছে তেতিয়াহ'লে পিঠাগুড়ি হালধি গুড়ি দুয়োৰে মাছাজ কৰিব। ইয়াৰ পাছত নাৰিকল তেল বা লোচন লগাব আৰু মনৰ পচন্দৰ নেইল পলিচ এটা লগাই পূজালৈ শুৱনি কৰি তুলিব।
1: হয় ৰীতা, আজি আপুনি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ ষ্টুডিঅ'লৈ আহিল আৰু ছালৰ যতন সম্পৰ্কে বহুতো কথাই ক'লে আৰু লগতে ঘৰুৱা দিহাও বহুকেইটি আগবঢ়ালে, লগতে উৎসৱৰ সময়ৰ সৌন্দৰ্যৰ চৰ্চা সম্পৰ্কেও আমাক দুআষাৰ ক'লে। আমি আশা কৰোঁ আমাৰ শ্ৰোতাসকল নিশ্চয়কৈ উপকৃত হ'ব। আপোনাক ধন্যবাদ জনাই তেনেহ'লে আজিলৈ আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ।
0: নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাসকলে প্ৰাকৃতিকভাৱে ছালৰ যতন এই সম্পৰ্কে শুনিলে। এই বিষয়ে আমাক জনালে সৌন্দৰ্য বিশেষজ্ঞা ৰীতা মজুমদাৰে। এতিয়া পবিত্ৰ ভাদ মাহ, নামঘৰ কীৰ্তনঘৰসমূহত হৰিনামৰ কীৰ্তনে মন ভক্তিৰ অসুষিক্ত কৰি তোলাৰ মাহ। আহকচোন অনুষ্ঠানৰ শেষত শুনো এটি দিহানাম। পৰিৱেশন কৰিছে মিলিজুলি সাংস্কৃতিক গোষ্ঠীৰ মহিলাসকলে।

0: মিলিজুলি সাংস্কৃতিক গোষ্ঠীৰ মহিলাসকলে পৰিৱেশন কৰা দিহানামটি শুনিলে।
1: অনুষ্ঠানত এইবাৰ আগবঢ়াইছো বিভা বিন্দু কোঁৱৰৰ এমুঠিমান কবিতা। কবিতাকেইটি পাঠ কৰি দিয়া হৈছে।

এৰাসুতি নৈয়ে এৰি যোৱাৰ দুখত এৰাসুতিয়ে বিনাই, নাৱৰীয়া তই এইবাতে নাহিবি দুনাই, নাসাজিবি মোৰ বুকুত তোৰ স্বপ্নৰ কাৰেং, নামাৰিবি সেই সুহুৰি য'ত ভৰুণ হয় নৈপৰীয়া গাভৰুৰ বুকুৰ স্পন্দন, এতিয়া যে মোৰ বুকুত নুফুলে কুহুৱা, নবলে বসন্তৰ ৰাগি লগা বা, নাবাজে অমৃত ৰাগিনী সুৰ, সময়ৰ চাকৰমীয়াত বন্দী মোৰো জীৱনৰ কাহিনী, না যাব পাৰো উজাই, না যাব পাৰো ভুটিয়াই। বসন্ত আহিছে।

চতৰ বগুচাত উঠি প্ৰিয় ঋতু বসন্ত আহিছে। বসন্তৰ আগমনত লঠঙা গছবোৰে ন সাজিৰে বসন্তক আদৰিবলৈ উদ্বাউল হৈ পৰিছে। কুলি কেতেকী দহি কতৰাজনীও বসন্তৰ বালাকি উন্মনা হৈ পৰিছে। বসন্তৰ ৰাগীত মুতলীয়া হৈ উঠিছে শালিকী আৰু কপৌজনীও। নাহৰ তগৰৰ সুৰভিয়ে দেহমন শিহৰিত কৰি তুলিছে। কপৌ ফুলপাহীয়েও যেন সাজোন কাচোনেৰে বসন্ত ঋতুত প্ৰণয়ৰ ন ন কাহিনী ৰচিবলৈ হেঁপাহেৰে বাট চাই আছে। বাৰীৰ চুকৰ আম কঁঠাল মলিয়াইছে। হাচনাহানা কেতেকী ফুলে ঋতুৰাজ বসন্তৰ সুবাস কঢ়িয়াইছে। চতৰ শেষত বাৰিষাৰ প্ৰথম জাক বৰষুণে বসন্তৰ আগমনৰ বাতৰি বিলাইছে। প্ৰকৃতি উৰ্বৰা হোৱাৰ বতৰাও আনিছে। হেঁপাহৰ চৈদিয়া ঘাটত জীৱনৰ ৰং সেউজীয়া কৰিবলৈ দুহাত প্ৰসাৰি প্ৰিয় ঋতু বসন্ত আহিছে।

আজিলৈ আমাৰ সময় প্ৰায় শেষ হৈ আহিল। আপোনালোকলৈ পুনৰ প্ৰীতি শুভেচ্ছাৰে মই জোনালী বৰুৱাই আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

অস্মিতা ভাগৱতীৰ কণ্ঠৰ আধুনিক গীত শুনিলে। শিল্পীৰ সৈতে বাদ্যসংগত কৰিলে তবলাত কৌশিক কোঁৱৰ, গীটাৰত ৰাজু আনচাৰী আৰু বাঁহীত যোগেন বসুমতাৰীয়ে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ভদ্ৰেশ্বৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি।

Hey, look, I'm going to go to the house.

Hey!

0: বাদ্য সংগীতৰ অনুষ্ঠানত মনোজ দাসৰ মেণ্ডলিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু ৰাজহুৱা জীৱনত তেওঁৰ 25 বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি অহা 17 ছেপ্টেম্বৰৰ পৰা মাহজোৰা সেৱা সংকল্প অভিযান ৰূপায়ণ কৰিব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত আজি 9ম ৰাষ্ট্ৰীয় পোষণ অৰ্থাৎ পৰিপুষ্টি মাহ মুকলি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী অনুৰা কুমাৰা দিশানায়কেৰ সৈতে বৈঠকত মিলিত হয়। নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1365 হৈছেগৈ। আৰু জৱাহৰ নবোদয় বিদ্যালয়ৰ 27 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠান কাইলৈ নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত হ'ব। বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু ৰাজহুৱা জীৱনত তেওঁৰ 25 বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি অহা 17 ছেপ্টেম্বৰৰ পৰা মাহজোৰা সেৱা সংকল্প অভিযান ৰূপায়ণ কৰিব। নতুন দিল্লীত আজি এখন সংবাদমেলত বিজেপিৰ সভাপতি নীতিন নবীনে কয় যে অহা 7 অক্টোবৰত শ্ৰীমোদীয়ে ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ কৰিব। 2001 চনৰ এই দিনটোতে শ্ৰীমোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যকাল আৰম্ভ কৰিছিল। বিগত বছৰসমূহত ৰাজহুৱা সেৱাৰ পৰা ৰাষ্ট্ৰীয় সেৱাৰ মন্ত্ৰৰে শ্ৰীমোদীয়ে তেওঁৰ যাত্ৰা দ্ৰুতগতিত অব্যাহত ৰাখিছে বুলি শ্ৰীনবীনে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰতৰ প্ৰগতি কেৱল উন্নয়নতে সীমাবদ্ধ হৈ থকা নাই, বৰং দেশৰ সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্য শক্তিশালী হৈছে বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ নেতৃত্ব লোৱাৰ সময়ত ভাৰতৰ নীতি নিৰ্ধাৰণ ব্যৱস্থা বিসংগতিপূৰ্ণ আছিল আৰু বিশ্বৰ 5খন দুৰ্বল অৰ্থনীতিৰ ৰাষ্ট্ৰ হিচাপে চিহ্নিত আছিল বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ বিপৰীতে সম্প্ৰতি ভাৰত বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতিৰ অন্যতম হিচাপে পৰিগণিত হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে।
2: उन्होंने केवल इंफ्रास्ट्रक्चर और डेवलपमेंट की बात नहीं की, उन्होंने इस देश के सोच को भी बदलने का प्रयास किया। उनके पूरे कालखंड को हम जब देख रहे हैं तो केवल युगांतकारी निर्णय ही नहीं हुए, आम लोगों के जीवन में बदलाव ही नहीं हुआ, आम लोगों के जीवन के सोच में भी बदलाव आया है। और 25 साल के ये सशस्त्र सेवा और समर्पण के जो उनके कार्यकाल रहे हैं, जो उनके बेदाग जीवन लगातार शासन दुनिया भर के लोकतंत्र के इतिहास को एक अलग परिभाषा के साथ सामने लाया है।
1: সেৱা সংকল্প অভিযানৰ অধীনত ৰক্তদান শিবিৰ মুকলি কৰা হ'ব। তদুপৰি প্ৰধানমন্ত্ৰীলৈ কৃতজ্ঞতাসূচকভাৱে চহৰ নগৰসমূহত কলহ যাত্ৰা আৰু সেৱাই মোৰ বৰঙণি শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত আজি নৱম ৰাষ্ট্ৰীয় পোষণ অৰ্থাৎ পৰিপুষ্টি মাহ 2026 মুকলি কৰিব। এইবাৰৰ এই মাহৰ বিষয় হৈছে আমাৰ অংগনবাড়ী আমাৰ দায়িত্ব। এই কাৰ্যসূচীৰ অংশ হিচাপে খাদ্য তালিকাত পৰ্যাপ্ত প্ৰটিন, অংগনবাড়ী কেন্দ্ৰসমূহত সতেজ আৰু গৰম খাদ্য যোগানত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি প্ৰধানমন্ত্ৰী মাতৃবন্দনা যোজনাৰ 10 বছৰ সম্পূৰ্ণ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰিপুষ্টি শিক্ষা প্ৰসাৰৰ প্ৰয়াস কৰা হ'ব। আজি উদ্বোধনী অনুষ্ঠানৰ অংশ হিচাপে পৰিপুষ্টি মেলা আৰু হিতাধিকাৰীসকলৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত ভিডিঅ' প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে অংগনবাড়ী কৰ্মীসকলৰ মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হ'ব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী সাবিত্ৰী ঠাকুৰ আৰু উত্তৰ প্ৰদেশৰ শিশু আৰু মহিলা কল্যাণ তথা পুষ্টি বিভাগৰ মন্ত্ৰী বেবী ৰাণী মৌৰ্যা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখযোগ্য যে পৰিপুষ্ট ভাৰতক আধাৰ হিচাপে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আগত ৰাখি 2018 চনত ৰাষ্ট্ৰীয় বিকাশ কাৰ্যসূচীৰ অধীনত পোষণ অভিযান আৰম্ভ কৰা হৈছিল। মহিলা শিশু আৰু কিশোৰ কিশোৰীৰ মাজত পৰিপুষ্টি, স্বাস্থ্য আৰু স্বাস্থ্য যতনৰ অভ্যাস গঢ়ি তোলাৰ বাবে প্ৰতিবছৰে ছেপ্টেম্বৰত পালন কৰা পোষণ মাহৰ কাৰ্যসূচী গণ আন্দোলন হিচাপে পৰিগণিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কলম্বোত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী অনুৰা কুমাৰা দিশানায়কেৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই সভ্যতাৰ দিশৰ পৰা প্ৰাচীন কালৰে পৰা সম্পৰ্কৰ বান্ধোনেৰে বান্ধ খাই থকা ঘনিষ্ঠ চুবুৰীয়া আৰু সামুদ্ৰিক সহযোগী হিচাপে ভাৰত আৰু শ্ৰীলংকাই উভয় দেশৰ বিকাশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰি যাব বুলি দোহাৰে। তেওঁলোকে বৈঠকত অঞ্চলটোৰ সুৰক্ষা, নিৰাপত্তা, শান্তি আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ বাবে একেলগে কাম কৰাৰ সংকল্পৰ বিষয়ে পুনৰ উল্লেখ কৰা বুলি শ্ৰীসিঙে সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1365 হৈছেগৈ। ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰা এতিয়াও মৃতদেহ উদ্ধাৰ কৰি থকা হৈছে। উদ্ধাৰকাৰী বাহিনীয়ে 5326 জন লোকৰ সন্ধান অব্যাহত ৰাখিছে। ইয়াৰ ভিতৰত কমেও 589 জন বিদেশী নাগৰিক আছে। নেপাল চৰকাৰে জনোৱা মতে উদ্ধাৰকাৰী বাহিনীয়ে চিটৱান জিলাৰ পৰা 363টা, নাৱালপাৰাচী পূব জিলাৰ পৰা 226টা, নাৱালপাৰাচী পশ্চিম জিলাৰ পৰা 222টা আৰু নোৱাকোট জিলাৰ পৰা 197টা মৃতদেহ উদ্ধাৰ কৰিছে। একেদৰে ৰাছোৱাৰ পৰা 174টা, গোৰ্খাৰ পৰা 75, ধাদিঙৰ পৰা 70 আৰু টানাহুৰ পৰা 38টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। বৰ্তমানলৈকে চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত 102টা মৃতদেহ পৰিয়ালক গতাই দিয়া হৈছে। ইপিনে 1147টা মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে যোৱা 26 আগষ্টত নেপাল আৰু তিব্বত সীমান্তত হিমস্খলন হৈ সৃষ্টি হোৱা আকস্মিক বানত উত্তৰ আৰু মধ্য নেপালত ভালেসংখ্যক চহৰ আৰু গাঁৱৰ বিস্তৰ ক্ষতি হয়। চীনা সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এই দুৰ্যোগত চীনৰ ফালে কমেও 43 জন লোকৰ মৃত্যু হোৱাৰ লগতে তিব্বতত 500ৰো অধিক লোক সন্ধানহীন হয়। জৱাহৰ নবোদয় বিদ্যালয়ৰ 27 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠান কাইলৈ নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত হ'ব। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই অনুষ্ঠানত সভাপতিত্ব কৰিব আৰু প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন কৰা শিক্ষাৰ্থী আৰু বিদ্যালয়সমূহক পুৰস্কাৰ প্ৰদান কৰিব। সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে যোৱা 30 বছৰ ধৰি জৱাহৰ নবোদয় বিদ্যালয় ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। জৱাহৰ নবোদয় বিদ্যালয়ৰ ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতা আঁচনিৰ অধীনত 2025-26 বৰ্ষৰ বাবে আয়োজন কৰা 27 সংখ্যক প্ৰতিযোগিতাত এইবেলি সমগ্ৰ দেশৰ নবোদয় বিদ্যালয় সমিতিৰ 8টা অঞ্চলত 100ৰো অধিক বিদ্যালয়ে অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পৰমবীৰ চক্ৰৰে সন্মানিত কেপ্টেইন বিক্ৰম বাট্ৰাৰ জয়ন্তীত শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাত শ্ৰীশ্বাহে কয় যে কাৰ্গিল যুদ্ধৰ সময়ত কেপ্টেইন বাট্ৰাই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ শৃংগসমূহ দখল কৰাৰ লগতে অদম্য সাহস আৰু নেতৃত্বৰে জোৱানসকলৰ মনোবল বৃদ্ধি কৰিছিল। তেওঁ কয় যে মাত্ৰ 24 বছৰ বয়সতে দেশৰ হকে প্ৰাণ দিয়া বাট্ৰাৰ ত্যাগ আৰু বলিদানে দেশবাসীক অনুপ্ৰাণিত কৰি থাকিব। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সত্য নিকেতনত কেইবামহলীয়া অট্টালিকা ভাঙি পৰাৰ ঘটনাৰ পাছতে ৰাষ্ট্ৰীয় ৰাজধানীৰ কেইবাটাও স্থানত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দিল্লী পৌৰ নিগমক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে পৌৰ নিগমৰ সকলো শীৰ্ষ বিষয়াক এই কাৰ্যৰ সময়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে। তেওঁ লগতে দিল্লী পেয়িং গেষ্টসমূহৰ থকাৰ ব্যৱস্থা পৰিদৰ্শনৰ উপৰি বিষয়াসকলক অকৰ্তৃত্বশীল নিৰ্মাণ কাৰ্যসমূহ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত

0: তথ্য প্ৰকাশ কৰি কয় যে উপ নিৰ্বাচনৰ বাবে সমষ্টিটোত 2330টা ভোটকেন্দ্ৰ সাজু কৰি তোলা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি তেওঁ কয়। নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। উপ নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনী ব্যৱস্থাপনাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কালি মৰিগাঁও জিলায়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। ইছমাইলী সম্প্ৰদায়ৰ 50 সংখ্যক ইমাম প্ৰিন্স ৰহিম আগা খান পঞ্চম উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনৰ আমন্ত্ৰণ মৰ্মে আজি 7-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ভ্ৰমণকালত আগা খানে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। তেওঁ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰক সাক্ষাৎ কৰাৰ কথা। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভ্ৰমণকালত আগা খান আহমেদাবাদ, মুম্বাই আৰু হায়দৰাবাদলৈ যাব। মিজোৰামৰ চেইটৱেল জিলাই ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাৰ মবিলাইজেশ্যন এইডছ সুৰক্ষা অভিযানৰ অধীনত সুৰক্ষিত মৰ্যাদা লাভ কৰিছে। ইয়াৰ লগে লগে চেইটৱেল এনে কৃতিত্ব অৰ্জন কৰা মিজোৰামৰ একমাত্ৰ জিলাৰূপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে আক্ৰান্ত লোকৰ 95% চিনাক্ত হোৱা লোকৰ 95% চিকিৎসাৰ অন্তলৈ অনা আৰু চিকিৎসাধীন 95% লোকৰ দেহত ভাইৰাছৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যত উপনীত হলে কোনো এখন জিলাক মবিলাইজেশ্যন এইডছ সুৰক্ষা অভিযানৰ অধীনত সুৰক্ষিত মৰ্যাদা প্ৰদান কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰ পৰা পঢ়ি দিছো। বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু ৰাজহুৱা জীৱনত তেওঁৰ 25 বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি অহা 17 ছেপ্টেম্বৰৰ পৰা মাহজোৰা সেৱা সংকল্প অভিযান ৰূপায়ণ কৰিব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত আজি 9ম ৰাষ্ট্ৰীয় পোষণ অৰ্থাৎ পৰিপুষ্টি মাহ মুকলি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কলম্বোত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰা দিশানায়কেৰ সৈতে বৈঠকত মিলিত হয়। নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 1365 হৈছেগৈ আৰু জৱাহৰ নবোদয় বিদ্যালয়ৰ 27 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠান কাইলৈ নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে ভাস্বতী শৰ্মাৰ কণ্ঠৰ লোকগীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি জনতা ভৱনৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত কৃষি বিভাগৰ আয়ুক্ত, কৃষি সঞ্চালক আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত অসমত মাখনা খেতি আৰু ইয়াৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষত ৰাজ্যত প্ৰায় 20,000 বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে উপযুক্ত অঞ্চল চিনাক্তকৰণ, বীজ বিতৰণ আৰু কৃষকসকলক প্ৰশিক্ষণ প্ৰদানৰ কাম চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। অনাগত সময়ত কৃষকসকলক আৰু অধিক মাখনাৰ বীজ প্ৰদান কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৈঠকত ফলৰ পুলি বিতৰণৰ অগ্ৰগতি আৰু উদ্যান শস্যৰ প্ৰসাৰ তথা কৃষকসকলৰ আয় বৃদ্ধিৰ লক্ষ্যৰে ৰূপায়ণ কৰা অন্যান্য ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰী হাজৰিকাই ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান তৈল খেজুৰৰ অগ্ৰগতিৰ সন্দৰ্ভতো পৰ্যালোচনা কৰে। তেওঁ এই অভিযানৰ সৈতে জড়িত সকলো অংশীদাৰক কাম কাজ ত্বৰান্বিত কৰিবলৈ আৰু ৰাজ্যত তৈল খেজুৰৰ খেতিৰ সম্প্ৰসাৰণত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে বিগত মাহত তৈল খেজুৰ ৰোপণৰ ক্ষেত্ৰত নিৰ্ধাৰিত লক্ষ্যৰ 99.5% সফলতা লাভ কৰা গৈছে। এই বৈঠকতে কৃষি বিভাগৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ প্ৰদৰ্শন আৰু ভৱিষ্যত বিকাশৰ সম্ভাৱনাসমূহৰ বিষয়তো আলোচনা কৰা হয়। বৈচিত্ৰময় কৃষি তথা উচ্চ মূল্যৰ শস্যৰ উৎপাদনৰ বাবে কৃষকসকলক উৎসাহিত কৰা আৰু তেওঁলোকৰ বাবে অধিক আয়ৰ সুযোগ সৃষ্টি কৰাটো ৰাজ্য চৰকাৰৰ প্ৰথম আৰু প্ৰধান অগ্ৰাধিকাৰ বুলি কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ লগতে কেইবাখনো জিলাৰ ধান খেতিত হোৱা হুঁৰ পোকৰ আক্ৰমণ নিয়ন্ত্ৰণ আৰু নতুন অঞ্চললৈ ইয়াক প্ৰসাৰ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি বিভাগৰ বিবৃতি অনুসৰি চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ জিলা কৃষি বিষয়াসকলৰ লগতে অন্যান্য জিলাতো অনুমোদিত পদ্ধতি অনুসৰি হুঁৰ পোক নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা হৈছে। প্ৰভাৱিত কৃষকসকলৰ মাজত প্ৰয়োজনীয় কীটনাশক আৰু ৰাসায়নিক দ্ৰব্য বিতৰণ কৰা হৈছে। বিভাগে লগতে হুঁৰ পোক নিয়ন্ত্ৰণৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। এই অনুসৰি ড্ৰোন প্ৰযুক্তিৰ জৰিয়তে ধানৰ সুৰক্ষাৰ বাবে ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ কৃষি উৎপাদন আয়ুক্ত আৰু অসম কৃষি সঞ্চালকৰ পৰ্যালোচনা আৰু নিৰ্দেশনাত কৃষি বিভাগৰ বিষয়া তথা সম্প্ৰসাৰণ কৰ্মীসকলক পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত ধান খেতিয়কসকলক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াবলৈ কোৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ প্ৰায় 435 হেক্টৰ মাটিত ধান খেতিত হুঁৰ পোকৰ আক্ৰমণ হৈছে বুলি কৃষি বিভাগে প্ৰকাশ কৰিছে।
2: শিৱসাগৰ জিলাত হৈ যোৱা কলংকাৰী বানপানীৰ পিছত এতিয়া জিলাখনৰ বিভিন্ন অংশত হুঁৰ পোকৰ আক্ৰমণ পৰিলক্ষিত হৈছে। প্ৰায় 435 হেক্টৰ মাটিত এই হুঁৰ পোকৰ এতিয়ালৈকে আমি লক্ষ্য কৰিছো। তাৎক্ষণিকভাৱে এই হুঁৰ পোকৰ আক্ৰমণটো প্ৰত্যেক দিনে বৃদ্ধি হৈ গৈ থাকে, গতিকে এইটো প্ৰত্যেক দিনে বৃদ্ধি হৈ গৈ আছে। ইয়াৰ ভিতৰত আমাৰ নিতাই পুখুৰী, মহাৰাণী, নামটি পথাৰ, জেৰেঙা পথাৰ, আমগুৰি বিভিন্ন অঞ্চল, নাজিৰাৰ বিভিন্ন অঞ্চল, দোপাবৰ, এই বিভিন্ন অঞ্চলত আচলতে এইখিনি বিয়পি পৰিছে। য'ত বেছিকৈ আক্ৰমণ আমি পৰিলক্ষিত কৰিছো তাত আকাশ মাৰ্গৰ পৰা ড্ৰোনৰ জৰিয়তে দৰৱ প্ৰয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
1: অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি নিৰ্বাচনী

0: সূচনা জাৰি কৰা হ'ব। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে উপ নিৰ্বাচনৰ বাবে সমষ্টিটোত 2330 ভোটকেন্দ্ৰ সাজু কৰি তোলা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি তেওঁ প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। ইপিনে সমাগত উপ নিৰ্বাচন সন্দৰ্ভত মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙে আজি এখন সংবাদমেল অনুষ্ঠিত কৰে। জিলায়ুক্তগৰাকীয়ে সংবাদমেলত নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে। তেওঁ ভোটদাতাসকলৰ মাজত সজাগতা বৃদ্ধি তথা সঠিক তথ্য প্ৰদানৰ বাবে সংবাদ মাধ্যমৰ সক্ৰিয় সহযোগিতা কামনা কৰে। নিৰ্বাচনী প্ৰক্ৰিয়া অধিক স্বচ্ছ, বিশ্বাসযোগ্য আৰু অংশগ্ৰহণমূলক কৰি তোলাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম বুলি জিলায়ুক্তগৰাকীয়ে মন্তব্য কৰে। কাছাৰ আৰক্ষীয়ে লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিৱপুৰ অঞ্চলত অভিযান চলাই যোৱা নিশা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আজি এখন সংবাদমেলযোগে এই বিষয়ে সদৰি কৰি কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াই কয় যে আৰক্ষী অঞ্চলটো তালাচীৰ সময়ত এখন ট্ৰাকৰ পৰা প্ৰায় 2,30,000 ইয়াবা টেবলেট জব্দ কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য আনুমানিক 23 কোটি টকা বুলি আৰক্ষীয়ে জনাইছে। ঘটনা সংক্ৰান্তত ছাহিৰ হুছেইন চৌধুৰী নামৰ এজন লোকক আটক কৰা হৈছে। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কবিতাৰ কণ্ঠৰুটি আধুনিক গীত।

কবিতাৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 22 দিন আৰু ইংৰাজী 2026 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ 9 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো, নিৰঞ্জন বড়ো আৰু নৱজ্যোতি ৰাভা, ট্ৰেন্সমিটাৰত ৰাজীৱ গগৈ, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়িকা হিমানী দাসৰ সৈতে প্ৰচাৰণ কক্ষত আজি মই মল্লিকা দত্ত।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজি অৰ্ধ আকাশ অনুষ্ঠানত নিবেদন কৰিবলৈ লৈছোঁ শিল্পী তৰালী শৰ্মাৰ কণ্ঠৰ কেইটিমান গীত। শিল্পীৰ কণ্ঠত প্ৰথমে শুনাবলৈ লৈছোঁ এই গীতটি। গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা।

তৰালী শৰ্মাৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ। আন এটি গীত, গীতৰ কথা সৌৰভ শইকীয়াৰ, সুৰ শিল্পীৰ নিজা।

শ্ৰোতাসকলে অৰ্ধআকাশ অনুষ্ঠানত তৰালী শৰ্মাৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এবাৰ শুনাবলৈ লৈছোঁ হেমন্ত দত্ত ৰচিত এটি গীত, গীতৰ সুৰ শিল্পীৰ নিজা।

তৰালী শৰ্মাৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ হীৰেণ ভট্টাচাৰ্যৰ কথা আৰু শিল্পীৰ নিজা সুৰেৰে সজোৱা এই গীতটি।

শ্ৰোতাসকলে তৰালী শৰ্মাৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ শিল্পীৰ কণ্ঠত আন এটি গীত। গীতৰ কথা গৌতম শৰ্মাৰ, সুৰ শিল্পীৰ নিজা।

শ্ৰোতে ইমানপৰে অৰ্ধকাশ অনুষ্ঠানত তৰালী শৰ্মাৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 6:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

শ্ৰোতাসকলে আৰাধনা অনুষ্ঠানত নীতি ভূঞাৰ কণ্ঠৰ বৰগীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ আগবঢ়াইছোঁ শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰী শ্ৰী মহা মাধৱদেৱ বিৰচিত এটি বৰগীত।

শ্ৰোতে ইমানপুৰে আৰাধনা অনুষ্ঠানত নীতি ভূঞাৰ কণ্ঠত বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমুৱা ভাষ। অনুষ্ঠান সম্পৰ্কীয় এই ঘোষণাৰ ঠিক পাছতে নিবেদন কৰা হ'ব গীতালী। আজি গীতালীত কেইটিমান হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব।

যুৱ কেৰিয়াৰ অনুষ্ঠানটি। আজি এই অনুষ্ঠানত স্নাতক ডিগ্ৰীৰ পিছত মেনেজমেণ্ট কোৰ্চ মেনেজমেণ্টৰ ক্ষেত্ৰত কেৰিয়াৰৰ সুযোগসমূহ এই বিষয়ে জনাব ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰাক্তন উপদেষ্টা ডক্টৰ দেৱব্ৰত দাসে। 7:50 শুনিবলৈ পাব আজিৰ দিনটো। 8:00 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত নিউজ হেডলাইনছ। 8:02 জিলা প্ৰশাসন, আকাশবাণী গুৱাহাটী আৰু আকাশবাণী তেজপুৰৰ সহযোগত কালি হৈ যোৱা ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ এক অনাতাঁৰ প্ৰতিবেদন। 8:45 আৰু 9:00 সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব। 9:15 আগবঢ়োৱা হ'ব কেইটিমান অসমীয়া আধুনিক গীত। 9:30 শুনিবলৈ পাব আমাৰ তেজপুৰ আমাৰ গৌৰৱ অনুষ্ঠানটি। আজি এই অনুষ্ঠানত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ বিষয়ে শুনিবলৈ পাব। অনুষ্ঠানটি যুগুতাইছে প্ৰাঞ্জল শইকীয়াই। আৰু নিশা 10:00 আগবঢ়োৱা হ'ব বাৰে ৰহণীয়া অনুষ্ঠানটি। আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব 10:31। এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমুৱাভাষ।

ছয় বাজি চৌৰাল্লিছ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি। 7 বজাত আৰু 7:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব। 7:10 আকাশবাণী গুৱাহাটীৰ পৰা আছামিজ নিউজ বুলেটিন আগবঢ়োৱা হ'ব। 7:20 আগবঢ়োৱা হ'ব।

0: এয়া আকাশবাণী তেজপুৰ।
1: শুনক শুনক শুনক ৰাইজসকল, KYC আপডেট সংক্ৰান্তীয় মেছেজক আওকাণ নকৰিব, ততালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেছপণ্ডেণ্ট অৰ্থাৎ BC-ৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
2: RBIয়ে কয়,
3: জানি লওক, সতৰ্ক হৈ ৰওক।
0: মিডিয়াম ৱেভৰ 261.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আমাৰ এই অনুষ্ঠান নিউজ অন AIR এপতো উপলব্ধ। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ গীতালী। আজি গীতালীত শুনাবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ গজকামিনী বোলছবিৰ ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মায়া গোবিন্দৰ।

গীতালিউন অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ গজগামিনী বোলছবিৰ আন এটি গীত। গীতৰ কথা জাভেদ আখতাৰৰ আৰু গীতটিত কণ্ঠদান কৰিছে উদিত নাৰায়ণ আৰু কবিতা কৃষ্ণমূৰ্তিয়ে।

শ্ৰোতে ইমানপুৰে গীতালী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 6:44 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু 7:10 শুনিবলৈ পাব আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অসমীয়া নিউজ বুলেটিন।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্বাচনী অধিসূচনা জাৰি 16 ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন বান আৰু লোকপিয়লৰ পৰিপ্ৰেক্ষিতত দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানৰ সময়সীমা বৃদ্ধি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ বাণিজ্যিক মূল্য সম্পন্ন মাখনা খেতি বিষয়ক পৰ্যালোচনা বৈঠক বৰাক উপত্যকাৰ 3খন জিলাত পথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ অগ্ৰগতি পৰ্যালোচনাৰ বাবে শিলচৰত মন্ত্ৰী কৃষ্ণেন্দু পালৰ বৈঠক আৰু ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাত বেন চেলটন আৰু ফ্ৰেন্সিছ টাইফৰ পুৰুষৰ ছেমি ফাইনেলত প্ৰৱেশ।

0: এটা, আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰে। অধিসূচনা অনুযায়ী অহা 16 ছেপ্টেম্বৰত মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰাৰ লগতে এইসমূহ পৰীক্ষণৰ বাবে 17 ছেপ্টেম্বৰৰ দিনটো নিৰ্ধাৰণ কৰা হৈছে। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন 19 ছেপ্টেম্বৰ আৰু ভোটগ্ৰহণৰ তাৰিখ 6 অক্টোবৰ বুলি উল্লেখ কৰাৰ লগতে 9 অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে উপ নিৰ্বাচনটোত মুঠ 19,07,209 ভোটদাতাই 1,339 ভোটকেন্দ্ৰৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰিব। লোকসভা সমষ্টিটোত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ 8 বিধানসভা সমষ্টি আছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে সংশ্লিষ্ট জিলা দুখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিছে। ইফালে নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ উপস্থিতিত আজি ব্যৱস্থাগত ভোটদান আৰু নিৰ্বাচনী অংশগ্ৰহণ চমুকৈ ছুইপ কাৰ্যসূচীৰ অংশ হিচাপে নগাঁও বিশ্ববিদ্যালয়ত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। আয়ুক্তগৰাকীয়ে প্ৰতিজন যোগ্য নাগৰিককে উপ নিৰ্বাচনটোত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনায়। মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙেও আজি এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে। জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলত নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে। তেওঁ ভোটদাতাসকলৰ মাজত সজাগতা বৃদ্ধি তথা সঠিক তথ্য প্ৰদানৰ বাবে সংবাদ মাধ্যমৰ সক্ৰিয় সহযোগিতা কামনা কৰে। নিৰ্বাচনী প্ৰক্ৰিয়া অধিক স্বচ্ছ, বিশ্বাসযোগ্য আৰু অংশগ্ৰহণমূলক কৰি তোলাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম বুলি জিলা আয়ুক্তগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যৰ কেইবাখনো জিলাত বানৰ বাবে ব্যাহত হোৱা শিক্ষাবৰ্ষৰ ক্ষতিপূৰণ আৰু পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে 10ম আৰু 12ম শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা অহা বৰ্ষৰ ফেব্ৰুৱাৰী আৰু মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমত এই ঘোষণা কৰে। এটা বাৰ্তাত শিক্ষামন্ত্ৰীগৰাকীয়ে শেহতীয়া বানপানীয়ে কেইখনমান জিলাত সৃষ্টি কৰা ব্যাঘাত আৰু চলি থকা লোকপিয়লৰ কাম কাজৰ পৰিপ্ৰেক্ষিতত 10ম শ্ৰেণীৰ নিয়মীয়া পাঠদান 22 ফেব্ৰুৱাৰী 2027 আৰু 12ম শ্ৰেণীৰ পাঠদান 8 মাৰ্চ 2027 অব্যাহত থাকিব। সেই অনুসৰি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰা হ'ব বুলি উল্লেখ কৰে। পাঠদানৰ এই নতুন সময়সীমাৰ সৈতে সংগতি ৰাখি পৰৱৰ্তী সময়ত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী নিৰ্ধাৰণ কৰা হ'ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ কেইবাখনো জিলাত বানপানীৰ বাবে বিদ্যালয়সমূহ বন্ধ ৰাখিবলগীয়া হোৱা আৰু লোকপিয়লৰ কামত শিক্ষক কৰ্মচাৰীসকল নিয়োজিত হৈ থকাৰ বাবে যাতে ছাত্ৰ ছাত্ৰীসকলৰ কোনো বাধাৰ সৃষ্টি নহয় তাৰ বাবে শিক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সমাগত শাৰদ উৎসৱত যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে অতিৰিক্ত যাত্ৰীৰ ভিৰ সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱে দুখন অতিৰিক্ত বিশেষ ৰেলৰ চলাচলৰ সময়সূচী সলনি কৰাৰ সিদ্ধান্ত লৈছে। 04008 আৰু 04007 সংখ্যক আনন্দ বিহাৰ টাৰ্মিনেল যোগীবনী উৎসৱ বিশেষ এক্সপ্ৰেছৰ লগতে 08047 আৰু 08048 ছাতাৰাগাছি জংচন নাহৰলগুণ বিশেষ ৰেল দুখনৰ চলাচলৰ সময়সীমা 10 অক্টোবৰৰ পৰা 7 নৱেম্বৰলৈ 5টা আৰু 3টালৈ যাত্ৰালৈ বৃদ্ধি কৰা হৈছে। যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰেল দুখনত ডবাৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। শাৰদ উৎসৱৰ লগত সংগতি ৰাখি ৰেলসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ উত্তৰ পূব সীমান্ত ৰেলৱেৰ সামাজিক মাধ্যমত আৰু IRCTCৰ ৱেবছাইটত উপলব্ধ হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। এতিয়া পৰৱৰ্তী বাতৰি শুনক ঋতুস্মিতা বৰাৰ পৰা।
1: কৃষিমন্ত্ৰী পীযুষ হাজৰিকা আজি জনতা ভৱনৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত কৃষি বিভাগৰ আয়ুক্ত, কৃষি সঞ্চালক আৰু কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত অসমত মাখনা খেতি আৰু ইয়াৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষত ৰাজ্যত প্ৰায় 20,000 বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে উপযুক্ত অঞ্চল চিনাক্তকৰণ, বীজ বিতৰণ আৰু কৃষকসকলক প্ৰশিক্ষণ প্ৰদানৰ কাম চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। অনাগত সময়ত কৃষকসকলক আৰু অধিক মাখনাৰ বীজ প্ৰদান কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৈঠকত ফলৰ পুলি বিতৰণৰ অগ্ৰগতি আৰু উদ্যান শস্যৰ প্ৰসাৰ তথা কৃষকসকলৰ আয় বৃদ্ধিৰ লক্ষ্যৰে ৰূপায়ণ কৰা অন্যান্য ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰীহাজৰিকাই ৰাষ্ট্ৰীয় খোৱা তেল

0: অভিযান তৈল খেজুৰৰ অগ্ৰগতিৰ সন্দৰ্ভতো পৰ্যালোচনা কৰে। তেওঁ এই অভিযানৰ সৈতে জড়িত সকলো অংশীদাৰক কাম কাজ ত্বৰান্বিত কৰিবলৈ আৰু ৰাজ্যত তৈল খেজুৰৰ খেতিৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। বৰাক উপত্যকাৰ তিনিখন জিলাৰ ভাৰতমালা, অসমমালাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অধীনত পথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ অগ্ৰগতি আৰু বিভিন্ন সমস্যাৰ পৰ্যালোচনাৰ বাবে আজি শিলচৰৰ অসম সচিবালয়ত এখন বৈঠক অনুষ্ঠিত হয়। বৰাক উপত্যকাৰ উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ সৈতে এই বৈঠকত খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী কৌশিক ৰায়ে অংশগ্ৰহণ কৰে। বৰাক উপত্যকাৰ বিভিন্ন গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰী কৃষ্ণেন্দু পালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী দুৰ্গা ইয়াৰ বাবে পূৰ্বে গুৰুত্বপূৰ্ণ পথসমূহৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজিৰ বৈঠকৰ বিতং তথ্যৰ সৈতে এয়া আমাৰ আকাশবাণী শিলচৰৰ সংবাদদাতা আখি ৰাণী দাস।
1: বৰাক উপত্যকাৰ তিনিখন জিলাৰ ভাৰতমালা, অসমমালাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অধীনত পথ আৰু আন্তঃগাঁথনি কামৰ অগ্ৰগতি আৰু নিৰ্মাণ কাৰ্যৰ বিভিন্ন সমস্যাৰ পৰ্যালোচনাৰ বাবে আজি শিলচৰস্থিত অসম সচিবালয় বৰাক উপত্যকাত প্ৰথমবাৰ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৰাক উপত্যকাৰ উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে সভাপতিত্ব কৰা বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যিক মন্ত্ৰী কৌশিক ৰায়ো। বৰাক উপত্যকাৰ বিভিন্ন গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকৰ অন্তত মন্ত্ৰী কৃষ্ণেন্দু পালে কয় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বৰাক উপত্যকাৰ পথৰ পৰিস্থিতিৰ বিষদ পৰ্যালোচনা কৰা হৈছে আৰু ভৱিষ্যতৰ কামৰ বাবে ৰোডমেপ লোৱা হৈছে। দুৰ্গা পূজা আৰু কালী পূজাৰ পূৰ্বেই গুৰুত্বপূৰ্ণ পথসমূহৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাত বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ সংশ্লিষ্ট বিভাগ আৰু নিৰ্মাণ কোম্পানীক প্ৰয়োজনীয় নিৰ্দেশ দিয়া হয় যাতে নিৰ্মাণ কাৰ্য থকা বিভিন্ন সমস্যা চিনাক্ত কৰি ক্ষিপ্ৰতাৰে সমাধান কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব লাগে।
0: ৰাজ্য চৰকাৰে চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ লগতে কেইবাখনো জিলাৰ ধান খেতিত হোৱা সুৰপোকৰ আক্ৰমণ নিয়ন্ত্ৰণ আৰু নতুন অঞ্চললৈ ইয়াৰ প্ৰসাৰ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি বিভাগৰ বিবৃতি অনুসৰি চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ জিলা কৃষি বিষয়াসকলৰ লগতে অন্যান্য জিলাতো অনুমোদিত পদ্ধতি অনুসৰি সুৰপোক নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা হৈছে। প্ৰভাৱিত কৃষকসকলৰ মাজত প্ৰয়োজনীয় কীটনাশক আৰু ৰাসায়নিক দ্ৰব্য বিতৰণ কৰা হৈছে। বিভাগে লগতে সুৰপোক নিয়ন্ত্ৰণৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। এই অনুসৰি ড্ৰোন প্ৰযুক্তিৰ জৰিয়তে ধানৰ সুৰক্ষাৰ বাবে ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ কৃষি উৎপাদন আয়ুক্ত আৰু অসম কৃষি সঞ্চালকৰ পৰ্যালোচনা আৰু নিৰ্দেশনাত কৃষি বিভাগৰ বিষয়া তথা সম্প্ৰসাৰণ কৰ্মীসকলক পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত ধান খেতিয়কসকলক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াবলৈ কোৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ প্ৰায় 435 হেক্টৰ মাটিৰ ধান খেতিত সুৰপোকৰ আক্ৰমণ হৈছে বুলি কৃষি বিভাগে প্ৰকাশ কৰিছে।
2: শিৱসাগৰ জিলাত হৈ যোৱা প্ৰলয়ংকাৰী বানপানীৰ পিছত এতিয়া জিলাখনৰ বিভিন্ন অংশত সুৰপোকৰ আক্ৰমণ পৰিলক্ষিত হৈছে। প্ৰায় 435 হেক্টৰ মাটিত এই সুৰপোকৰ এতিয়ালৈকে আমি লক্ষ্য কৰিছো। তাৎক্ষণিকভাৱে এই সুৰপোকৰ আক্ৰমণটো প্ৰত্যেক দিনেই বৃদ্ধি হৈ গৈ থাকে, গতিকে এইটো প্ৰত্যেক দিনে বৃদ্ধি হৈ গৈ আছে। ইয়াৰ ভিতৰত আমাৰ নিতাই পুখুৰী, মহাৰাণী, নামটি পথাৰ, জেৰেঙা পথাৰ, আমগুৰিৰ বিভিন্ন অঞ্চল, নাজিৰাৰ বিভিন্ন অঞ্চল, দোপাবৰ, এই বিভিন্ন অঞ্চলত আচলতে এইখিনি বিয়পি পৰিছে। য'ত বেছিকৈ আক্ৰমণ আমি পৰিলক্ষিত কৰিছো তাত আকাশ মাৰ্গৰ পৰা ড্ৰোনৰ জৰিয়তে দৰৱ প্ৰয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
0: প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাৰে কৃষক কল্যাণৰ সংকল্পক সাৰথি কৰি অসমৰ কৃষিখণ্ডই এই উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছে। সময়মতে অধিসূচনা, ৰাজসাহায্য প্ৰদান, ফচল বীমাৰ পৰিসৰ বৃদ্ধি, প্ৰযুক্তিৰ সফল ব্যৱহাৰ, দাবী নিষ্পত্তি আৰু কৃষকৰ অভিযোগৰ সময়মতে সমাধান, সকলো দিশতে লাভ কৰা এই সফলতা কৃষকসকলৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতিফলন বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ৰূপায়ণত অসমৰ সাফল্যৰ বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এই যোজনা প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কৃষকৰ শস্য আৰু জীৱিকাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা এখন বিশেষ অভিলাষী আঁচনি বুলি কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ঢকুৱাখানা মহাবিদ্যালয়ত আজি বিয়লি মুগা কৃষকসকলৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্য চৰকাৰৰ ৰেচম সঞ্চালকালয়ৰ সহযোগত আৰু কেন্দ্ৰীয় ৰেচম বৰ্ডৰ লখিমপুৰ জিলাৰ গৱেষণা সম্প্ৰসাৰণ কেন্দ্ৰৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত হয়। মেৰা ৰেচম মেৰা অভিযান আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আয়োজিত এই প্ৰশিক্ষণত ঢকুৱাখানা সমজিলাৰ 124গৰাকী মুগা কৃষকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ঢকুৱাখানাৰ আয়ুক্ত অপূৰ্ব কুমাৰ নাথ, যোৰহাট

0: কেন্দ্ৰৰ কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ কাৰ্তিক নেওক, লক্ষীমপুৰ জিলা কেন্দ্ৰীয় ৰেচম বৰ্ডৰ বিজ্ঞানী পি পুলকৰাভা আৰু সহকাৰী সঞ্চালক ডঃ দীপক নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই কাৰ্যসূচীতে কৃষকসকলক মুগা পালনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক। জিন্তিৰাণী ডেকাৰ পৰা।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামী অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰাৰ বাবে কাইলৈ পুনৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত হাজিৰ হ'ব লাগিব। অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাৰ জেৰা সম্পূৰ্ণ হোৱাৰ পাছত আজি অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই পুৱাৰে পৰা প্ৰৱাসী অসমীয়াগৰাকীক জেৰা কৰে। সময়ৰ অভাৱত অসম্পূৰ্ণ এই প্ৰক্ৰিয়া কাইলৈ পুৱা 10:30 বজাত পুনৰ আৰম্ভ হ'ব। বিটিচিৰ সদ্যপ্ৰয়াত উপাধ্যক্ষ তথা দৰঙ্গাজুলি সমষ্টিৰ পাৰিষদ বিজিত গৌৰা নাৰ্জাৰীৰ সোঁৱৰণত আজি প্ৰয়াত বিজিত গৌৰা নাৰ্জাৰীৰ সহজ সোঁৱৰণ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। তামোলপুৰৰ চেচাপানী হাইস্কুল খেলপথাৰত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিধায়ক মহেশ্বৰ ব্ৰহ্মকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়া তথা বিটিচিৰ কেইবাগৰাকীও পাৰিষদ আৰু কাৰ্যবাহী সদস্য উপস্থিত থাকে। ভূটানৰ এটা প্ৰতিনিধি দলেও এই অনুষ্ঠানত অংশ লয়। ভাৰত ভূটান মৈত্ৰী সংস্থাৰ উপসভাপতি গোপ চনম দুকপাৰৰ নেতৃত্বত চামৰূপ জংখাৰৰ জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে প্ৰয়াত বিজিত গৌৰা নাৰ্জাৰীৰ ভূটানৰ কেইবাগৰাকী বন্ধুৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁলোকে প্ৰয়াত পাৰিষদগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে তেওঁৰ সৰল ব্যক্তিত্ব, নিস্বাৰ্থ জনসেৱাৰ কথা স্মৰণ কৰে।
2: And we have lost a great friend in Bijit, and hopefully that now, you know, God has taken him away from us, and in the near future, I hope his reborn will come very soon, because he's been a great friend to Bhutan and to India. Thank you very much.
1: বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু শিশু সাহিত্যিক যোগেশ দাসৰ আজি মৃত্যুতিথি। 1927 চনৰ 1 এপ্ৰিলত জন্মগ্ৰহণ কৰা যোগেশ দাসে 1953 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ উপাধি লাভ কৰিছিল। গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ মুৰববী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা বিশিষ্ট সাহিত্যিকজনে সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। 1980 চনত পৃথিৱীৰ অসুখ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা যোগেশ দাসে 1985 চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিৱেশনত সভাপতিৰ পদ শুৱনি কৰিছিল। যোৱাটো শতিকাৰ 5ম দশকত লেখক হিচাপে আত্মপ্ৰকাশ কৰা প্ৰয়াত দাসে 1953 চনত কল্পতুৱাৰ মৃত্যু শীৰ্ষক গল্প সংকলনৰ জৰিয়তে সাহিত্য জগতত সবলভাৱে আত্মপ্ৰকাশ কৰে। 1955 চনৰ দ্বিতীয় উপন্যাস ডাৱৰ আৰু নাইৰ জৰিয়তে তেখেতে অসমীয়া ভাষাৰ সৰ্বকালৰ এগৰাকী শক্তিশালী ঔপন্যাসিক ৰূপে প্ৰতিষ্ঠা লাভ কৰে। US অপেন টেনিছ প্ৰতিযোগিতাত আমেৰিকাৰ বেন চেলটন আৰু একাদশ বাছনিৰ ফ্ৰেন্সিছ টাইফো পুৰুষৰ একক শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। অষ্টম বাছনিৰ চেলটনে নিউয়ৰ্কত আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বৰ্তমানৰ চেম্পিয়ন কাৰ্লোছ আলকাজাৰক তীব্ৰ উত্তেজনাপূৰ্ণ 5টা ছেটৰ খেলত 6-7, 6-1, 6-3, 1-6 আৰু 7-6 ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ইফালে যোৱা নিশা অনুষ্ঠিত আনখন কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ ফ্ৰেন্সিছ টাইফোৱে একে দেশৰে এলেক্স মাইকেলছেনক পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্বাচনী অধিসূচনা জাৰি, 16 ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন। বান আৰু লোকপিয়লৰ পৰিপ্ৰেক্ষিতত 10ম আৰু 12ম শ্ৰেণীৰ পাঠদানৰ সময়সীমা বৃদ্ধি। বৰাক উপত্যকাৰ 3খন জিলাত পথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ অগ্ৰগতি পৰ্যালোচনাৰ বাবে শিলচৰত মন্ত্ৰী কৃষ্ণেন্দু পালৰ বৈঠক আৰু US অপেন টেনিছ প্ৰতিযোগিতাত বেন চেলটন আৰু ফ্ৰেন্সিছ টাইফোৰ পুৰুষৰ ছেমি ফাইনেলত প্ৰৱেশ।
3: नमस्कार, आकाशवाणी समाचार के साथ मैं सर फिरोजी। केंद्रीय मंत्रिमंडल ने 10,700 करोड़ रुपए से अधिक की 3 मल्टी ट्रैकिंग रेलवे परियोजनाओं को मंजूरी दी। नई दिल्ली में आज मंत्रिमंडल की बैठक के बाद सूचना और प्रसारण मंत्री अश्विनी वैष्णव ने बताया कि ये परियोजनाएं पश्चिम बंगाल, झारखंड, उड़ीसा, मध्य प्रदेश और छत्तीसगढ़ के 14 जिलों में है। इससे भारतीय रेलवे के मौजूदा नेटवर्क में लगभग 656 किलोमीटर की वृद्धि होगी।
4: खड़गपुर से लेके उड़ीसा में झारसुगुड़ा तक का एक पूरा प्रोजेक्ट है, जहाँ पे 4th लाइन बन। ये लाइन बन जाने से बहुत बड़ा जो कंजेशन होता है इस एरिया में वो खत्म होगा, कई नई गाड़ियां चला पाएंगे और जो ट्रैफिक की सीरियस प्रॉब्लम्स आती थी।

সোণৰ পদক অৰ্জন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই 10,700 কোটি টকাৰো অধিক ব্যয়ৰ বহুতৰূপীয়া 3টা ৰেলৱে প্ৰকল্পত অনুমোদন জনাইছে। নতুন দিল্লীত আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনিয়ে দেশৰ পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িশা, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ 14খন জিলা সামৰি ল'ব। এই আঁচনিৰ অধীনত ৰেলৱেৰ নেটৱৰ্ক আৰু 556 কিলোমিটাৰলৈ বৃদ্ধি কৰিব। শ্ৰীবৈষ্ণৱে কয়

0: to 4 line. This also includes the Golden Quadrilateral, Delhi to Mumbai, Mumbai to Chennai, Chennai to Kolkata, and Kolkata to Mumbai routes. In addition, its two diagonals, the Delhi to Chennai and Mumbai to Chennai routes, are also being quadrupled along with the Delhi to Guwahati corridor.
1: ये दोनों diagonals, फिर Delhi से Guwahati.
2: এই পথকেইটাই ৰেলৱে নেটৱৰ্ক 11,000 কিলোমিটাৰলৈ সামৰি ল'ব আৰু 2,000 কিলোমিটাৰ চতুৰ্থ শাৰীৰ ৰেলপথৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সিদ্ধান্তই যাত্ৰীৰ খৰতকীয়া যাতায়াত, শক্তিশালী যোগাযোগ ব্যৱস্থা আৰু অতিৰিক্ত সামগ্ৰী পৰিবহণ ক্ষমতা বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে 10,000 কোটি টকাতকৈ অধিক ব্যয়সাপেক্ষ 5টা ৰেল প্ৰকল্পই দক্ষিণ ভাৰতত উন্নত ৰেল যোগাযোগ গঢ়ি তুলি লাখ লাখ লোকক উপকৃত কৰিব বুলি জানিবলৈ দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়কক আজি কলম্বোত সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু শ্ৰীলংকাৰ মাজত থকা বহুপাক্ষিক সম্বন্ধৰ বিষয়ে আলোচনা কৰে। বৈঠকত দুয়োপক্ষই অঞ্চলটোৰ সুৰক্ষা, শান্তি আৰু সমৃদ্ধিৰ বাবে দৃঢ়তা প্ৰকাশ কৰে। চুবুৰীয়া দেশ দুখনৰ মাজত থকা সভ্যতাগত সম্বন্ধ, নিকট সম্বন্ধ আৰু সামুদ্ৰিক সম্বন্ধৰ ক্ষেত্ৰত দুয়োপক্ষই কাম কৰি যোৱাৰ সন্মতি প্ৰকাশ কৰে যাতে জনসাধাৰণৰ কল্যাণ আৰু বিকাশ সাধন হয়। দুয়োপক্ষই ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ সৈতে শ্ৰীলংকা বিমান বাহিনীৰ বাবে L-70 গান বিকশাই তোলাৰ বাবে দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বায়ু প্ৰতিৰক্ষা গান বিকশাই তোলাৰ ফলত শ্ৰীলংকাৰ বায়ু প্ৰতিৰক্ষা সামৰ্থ্য বৃদ্ধি পাব। এই বুজাবুজি চুক্তিৰ ফলত ভাৰত আৰু শ্ৰীলংকাৰ মাজত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ শিক্ষাৰ্থীসকলৰ সৈতে শৈক্ষিক সম্বন্ধৰ ক্ষেত্ৰত জ্ঞানৰ আদান প্ৰদান কৰাত সহযোগিতা আগবঢ়াব। দুয়োগৰাকী নেতাই ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহে নিৰ্মাণ কৰা 3খন ব্ৰেইলী ব্ৰিজ ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। বৈঠকত শ্ৰীসিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি দিছানায়কক শুভেচ্ছা জনায়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি দিছানায়কে ভাৰতৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অহা কোনোধৰণৰ কাৰ্যকলাপ শ্ৰীলংকাৰ ভূখণ্ডৰ পৰা চলাবলৈ নিদিয়ে বুলি দোহাৰে। তেওঁ দিটুৱা ঘূৰ্ণী বতাহৰ সময়ত ভাৰতে অপাৰেচন সাগৰবন্ধুৰ জৰিয়তে দেশখনলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ লগতে নতুন দিল্লী মহলে দ্বীপ ৰাষ্ট্ৰখনৰ বিভিন্ন প্ৰান্তত পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণ কৰাৰ বাবে আগবঢ়োৱা সহায়ৰ বাবেও কৃতজ্ঞতা প্ৰকাশ কৰে। শ্ৰীসিঙে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত ঐতিহাসিক আৰু সভ্যতাগত সম্বন্ধৰে গভীৰ বন্ধুত্বপূৰ্ণ সম্বন্ধৰ কথা উল্লেখ কৰে। তেওঁ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাক অতি ওচৰৰ বন্ধু বুলি উল্লেখ কৰি কয় যে ভৱিষ্যতেও চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰতি ভাৰতে দায়বদ্ধতাৰে প্ৰথমে সহায় সহযোগিতা আগবঢ়াই যাব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰে দাবী কৰিছে যে তেওঁলোকে পাৰস্য উপসাগৰত দুখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামগ্ৰী পৰিবাহী জাহাজ আৰু 8খন তৈল পৰিবাহী জাহাজত আক্ৰমণ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ 5খন জাহাজত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰত এই আক্ৰমণ চলাইছে বুলি ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰে এটা বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। বিজ্ঞপ্তিটোত লগতে এইবুলি প্ৰকাশ কৰিছে যে ইৰাণৰ নৌবাহিনীয়ে 10খন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলায়। ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেণ্ট্ৰেল কামাণ্ডে সামাজিক মাধ্যমৰ এটা বাৰ্তাত আজি জানিবলৈ দিছে যে ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰে বিগত 2টা দিনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌবাহিনীৰ যুদ্ধ জাহাজক লক্ষ্য কৰি বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱাৰ প্ৰত্যুত্তৰত দেশখনে কালি ইৰাণৰ 5খন তৈল পৰিবাহী জাহাজত আক্ৰমণ চলাই ধবংস কৰে। ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে যোৱাটো প্ৰক্ষেপত অভিযান চলাই সমগ্ৰ দেশত প্ৰায় 740 কিলোগ্ৰাম ভাং আৰু আন নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। মাদক দ্ৰব্য নিচাযুক্ত পদাৰ্থ আইনৰ অধীনত সংস্থাটোৱে 13জন লোকক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত প্ৰায় 709 কিলোগ্ৰাম ভাং, 24.5 কিলোগ্ৰাম হাইগ্ৰেড হাইড্ৰপনিক ভাং আৰু 5 কেজি অন্যান্য নিচাযুক্ত সামগ্ৰী আছে। এই ধাৰাবাহিক অভিযানে পথ, ৰেল আৰু বিমান পথৰ জৰিয়তে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহত ব্যাঘাত জন্মাবলৈ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাক সফলতা প্ৰদান কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে কৰ্ণাটকৰ লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী সতীশ জাৰ্কিহুলি আৰু তেওঁৰ কন্যা তথা লোকসভাৰ সাংসদ প্ৰিয়ংকা জাৰ্কিহুলিৰ বাসগৃহকে ধৰি কৰ্ণাটকৰ 18টা স্থানত তালাচী চলাইছে। সঞ্চালকালয়ে কৰ্ণাটকৰ লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ সম্পৰ্কীয় ৱাই মঞ্জুনাথৰ বাসগৃহতো তালাচী চলাইছে। অৱশ্যে দুয়োগৰাকী লোকৰ বিৰুদ্ধে পৃথকে গোচৰ আছে বুলি সঞ্চালকালয়ে অৱগত কৰে। US অপেন টেনিছ প্ৰতিযোগিতাত আমেৰিকাৰ ভেন চেলটন আৰু একাদশ বাছনিৰ ফ্ৰেন্সেছ টাইফো পুৰুষৰ একক শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অষ্টম বাছনিৰ চেলটনে নিউয়ৰ্কত আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বৰ্তমানৰ চেম্পিয়ন কাৰ্লোছ আলকেৰাজক তীব্ৰ উত্তেজনাপূৰ্ণ 5টা ছেটৰ খেলত 6-7, 6-1, 6-3, 1-6 আৰু 7-6 ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

0: ইফালে যোৱা নিশা অনুষ্ঠিত আনখন কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ ফ্ৰেন্সেছ টাইফোৱে একেডোখৰে এলেক্স মাইকেলছনক পৰাস্ত কৰে। দুয়োগৰাকী খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে গ্ৰেণ্ডশ্লেম প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বেলজিয়ামৰ আলেকজেণ্ডাৰ ব্লকছে আজি কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ কাৰেন খাছানভৰ মুখামুখি হ'ব। শীৰ্ষ বাছনিৰ জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৰেফ নেডাৰলেণ্ডছৰ বাটিক ভান জেন জানচুলপৰ বিৰুদ্ধে কাইলৈ পুৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। মহিলাৰ ছিংগলছত বৰ্তমানৰ চেম্পিয়ন এৰিনা ছাবালেংকা আৰু তৃতীয় বাছনিৰ জেছিকা পেগুলে ছেমি ফাইনেলত মুখামুখি হ'ব। শীৰ্ষ বাছনিৰ ছাবালেংকাই যোৱা নিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ষষ্ঠ বাছনিৰ চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাক পৰাস্ত কৰে। আজি পুৱা অনুষ্ঠিত আনখন কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ জেছিকা পেগুলাই একেডোখৰে এম্মা নাভাৰক পৰাস্ত কৰে। আজি নিশা হ'বলগীয়া আন দুখন কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ চতুৰ্থ বাছনিৰ কোক গফ পঞ্চম বাছনিৰ ৰাছিয়াৰ মীৰা এভিণ্ডাৰ বিৰুদ্ধে মুখামুখি হোৱাৰ বিপৰীতে দ্বিতীয় বাছনিৰ কাজাখস্তানৰ এলেনা ৰিবাকিনাই চীনৰ কিনৱেন ঝেঙৰ মুখামুখি হ'ব। আহমেদাবাদত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী তৃতীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ আজি অন্তিম দিনা ভাৰতৰ বৰ্তমানৰ চেম্পিয়ন হৰবিন্দৰ সিং আৰু বিশ্বৰ এক নম্বৰ স্থানৰ শীতল দেৱীয়ে সোণৰ পদক অৰ্জন কৰিছে। বিশ্বৰ এক নম্বৰ স্থানৰ শীতল দেৱীয়ে মহিলাৰ কম্পাউণ্ড এক শাখাত সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে মিক্স ডাবলছৰ ৰিকাৰ্ভ শাখাত পেৰালিম্পিকছত দুটা পদক লাভ কৰা হৰবিন্দৰ সিঙে ভাৱনাৰ সৈতে জুটি বান্ধি সোণৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰীসভাই 10,700 কোটি টকাৰো অধিক ব্যয়ৰ বহুতৰূপে তিনিটা ৰেলৱে প্ৰকল্পত অনুমোদন জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়কক আজি কলম্বোত সাক্ষাৎ কৰে। ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰে দাবী কৰিছে যে পাৰস্য উপসাগৰত দুখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামগ্ৰী পৰিবাহী জাহাজ আৰু 8খন তৈল পৰিবাহী জাহাজত আক্ৰমণ কৰিছে। US অপেন টেনিছ প্ৰতিযোগিতাত আমেৰিকাৰ বেন চেলটন আৰু একাদশ বাছনিৰ ফ্ৰেন্সেছ টাইফো পুৰুষৰ একক শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আৰু আহমেদাবাদত অনুষ্ঠিত বিশ্বৰ পেৰা আৰ্চাৰী তৃতীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ আজি অন্তিম দিনা ভাৰতৰ বৰ্তমানৰ চেম্পিয়ন হৰবিন্দৰ সিং আৰু বিশ্বৰ এক নম্বৰ স্থানৰ শীতল দেৱীয়ে সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছো যুৱ কেৰিয়াৰ অনুষ্ঠানটি।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিত শৰ্মা আৰু মোৰ সতীৰ্থ
1: হিমাদ্ৰী দাসে
0: আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ যুৱবাণী অনুষ্ঠান।
1: আজিৰ যুৱ কেৰিয়াৰ অনুষ্ঠানৰ বিষয় হৈছে স্নাতক ডিগ্ৰীৰ পিছত মেনেজমেণ্ট ক্ষেত্ৰত কেৰিয়াৰৰ সুযোগসমূহ। আজিৰ সময়ত মেনেজমেণ্ট বা ব্যৱসায় ব্যৱস্থাপনা অধ্যয়ন এক বহল কেৰিয়াৰ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। কৰ্পৰেট খণ্ড, বিত্ত, বিপণন, মানৱ সম্পদ, ব্যৱসায়িক বিশ্লেষণ, উদ্যোগিতা, চৰকাৰী খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত পৰিচালনা শিক্ষাৰ সুযোগ আছে।
0: দ্বাদশ শ্ৰেণীৰ পিছতেই মেনেজমেণ্ট অধ্যয়ন ক'ব পাৰিনে? স্নাতকৰ পিছত MBA কৰাটো কিমান প্ৰয়োজনীয়? মেনেজমেণ্টৰ বিভিন্ন বিশেষীকৰণৰ মাজত নিজৰ বাবে সঠিক বিষয়টো কেনেকৈ বাছনি কৰিব? IIMত অধ্যয়নৰ বাবে কি কি প্ৰয়োজন? আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দ্ৰুত পৰিৱৰ্তনৰ সময়ত এজন মেনেজমেণ্ট গ্ৰেজুৱেটৰ বাবে কোনবোৰ দক্ষতা আটাইতকৈ গুৰুত্বপূৰ্ণ? এই সকলোবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আৰু আমাৰ যুৱ শ্ৰোতাসকলক সঠিক কেৰিয়াৰ দিশ প্ৰদানৰ উদ্দেশ্যে আজি আমাৰ সৈতে উপস্থিত আছে এগৰাকী বিশিষ্ট শিক্ষাবিদ আৰু উচ্চ শিক্ষা প্ৰশাসক। তেখেত হৈছে ডক্টৰ দেৱব্ৰত দাস। তেখেত বৰ্তমান ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কৰ্মৰত হৈ আছে। লগতে তেখেত প্ৰাক্তন উপদেষ্টা উচ্চ শিক্ষা বিভাগ অসম চৰকাৰ আৰু লগতে প্ৰাক্তন উপাচাৰ্য অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়। ছাৰ, আমাৰ আজিৰ এই যুৱ কেৰিয়াৰ অনুষ্ঠানলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ।
1: ছাৰ, যুৱক যুৱতীসকলে মেনেজমেণ্ট ষ্টাডিজ বা ব্যৱসায় ব্যৱস্থাপনা অধ্যয়ন বুলি ক'লে কি বুজিব পাৰে বা এই বিষয়টোৱে অধ্যয়নৰ ক্ষেত্ৰ আৰু কেৰিয়াৰ হিচাপে প্ৰকৃততে কি কি সামৰি লয়?
2: হয়, প্ৰথমতে মই যুৱবাণী সকলো শ্ৰোতাকে মোৰ আন্তৰিক অভিনন্দন

0: জ্ঞাপন কৰিছোঁ। ব্যৱসায় ব্যৱস্থাপনা বা চমুকৈ মেনেজমেণ্ট বিষয়টোৱে এটা ব্যৱসায় পৰিচালনা কৰাৰ কাৰণে বা এটা উদ্যোগ পৰিচালনা কৰাৰ কাৰণে যিবোৰ বিষয়ৰ দৰকাৰ হয় সেই বিষয়বোৰেই অধ্যয়ন কৰাৰ ব্যৱস্থা কৰাই দিয়ে। ইয়াৰ ভিতৰতে এটা ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত বিভিন্ন সিদ্ধান্তৰ প্ৰয়োজন হয় আৰু সেই সিদ্ধান্তসমূহ কেনেধৰণে লোৱা হয় আৰু সেই সিদ্ধান্তসমূহ লোৱাৰ পিছত সেই সিদ্ধান্তসমূহৰ যি ফলাফল সেই ফলাফলসমূহ কেনেধৰণেৰে মূল্যায়ন কৰা হয় আৰু সেই মূল্যায়ন কৰাৰ পিছত সেই মূল্যায়িত যিবোৰ ফলাফল সেইবোৰক শুধৰণি কৰাৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু সেই পৰ্যায়ক্ৰমে বিভিন্ন কাৰ্যক্ৰমণিকাৰ মাজেৰে ব্যৱসায় প্ৰতিষ্ঠানটোৰ আচল লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বলৈ কেনেধৰণে বিভিন্ন ধৰণৰ ব্যৱস্থাৰ মাজেদি গৈ সেই উদ্দেশ্যৰ লক্ষ্যত উপনীত হয় সেই শিক্ষাই মূলতঃ মেনেজমেণ্ট বা ব্যৱসায় প্ৰতিষ্ঠান বিভাগত দিয়া হয়। আৰু তাৰোপৰি এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে কেনেধৰণে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু সেই নিজৰ ব্যৱসায়টো পৰিচালনা কৰাৰ বাবে কি বিভিন্ন ধৰণৰ সুযোগ সুবিধা আৰু কি কি বিভিন্ন আন আন ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান তাৰ লগত জড়িত হৈ থাকে বা অন্যান্য চৰকাৰী বা বেচৰকাৰী কেনেধৰণৰ ব্যৱস্থাৰ দ্বাৰা তেওঁ নিজৰ এটা ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ সুযোগ গ্ৰহণ কৰিব পাৰে এই সম্পৰ্কেও ব্যৱসায় অধ্যয়ন বা মেনেজমেণ্ট বিষয়ত জ্ঞান দিয়া যায়।
1: হয়, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছতেই এজন ছাত্ৰ বা ছাত্ৰীয়ে ব্যৱসায় ব্যৱস্থাপনা অধ্যয়ন কৰিব পাৰিনে বা ইয়াৰ বাবে কি কি সুযোগ উপলব্ধ আছে?
0: আজিকালি দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছতেই বিভিন্ন বিশ্ববিদ্যালয়ত বা প্ৰতিষ্ঠানসমূহত ব্যৱসায় ব্যৱস্থাপনা বিভাগৰ অধ্যয়নৰ ব্যৱস্থা আছে। সেইটো চমুকৈ BBA ডিগ্ৰী বুলি কোৱা হয়, বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। আৰু এই ডিগ্ৰীটো সাধাৰণ যিবোৰ ইউনিভাৰ্চিটি সেই ইউনিভাৰ্চিটিবোৰতে আজিকালি দেখা যায়, আনকি কলেজবোৰতো পোৱা যায় এই পাঠ্যক্ৰম বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। তাৰোপৰি আজিকালি মেনেজমেণ্টৰ যি আটাইতকৈ উচ্চ মানসম্পন্ন অনুষ্ঠান IIMবোৰতো আজিকালি বেচেলৰ ডিগ্ৰী কিছুমানে BBA বুলি কৈছে বা আন কিছুমানে BBA বুলি নকৈ BS বা অন্য ধৰণৰ ডিগ্ৰীৰে নামাংকিত কৰিছে, কিন্তু আচলতে সেয়া মেনেজমেণ্টৰে এটা মেনেজমেণ্ট অধ্যয়নৰে এটা মানে পাৰ্ট। গতিকে তেওঁলোকেও আজিকালি আৰম্ভ কৰিছে বিভিন্ন IIMবিলাকে আৰু ইউনিভাৰ্চিটিবিলাকে কলেজবিলাকে। গতিকে দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছত তাত বহুত সুযোগ আছে, সেই সুযোগ গ্ৰহণ কৰি বেচেলৰ ডিগ্ৰী ল'ব পাৰে।
1: ব্যৱসায় ব্যৱস্থাপনা অধ্যয়নৰ ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়িব বিচৰা এজন স্নাতকৰ বাবে কি কি প্ৰধান কেৰিয়াৰৰ পথ মুকলি হৈ আছে?
0: ব্যৱসায় ব্যৱস্থাপনা অধ্যয়ন কৰাৰ পিছত পোনপ্ৰথমেই যিটো কথা মনলৈ আহে সেইটো হৈছে যে কৰ্পৰেট ৱৰ্ল্ডত তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰাৰ, বিভিন্ন ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ, বিভিন্ন ব্যৱসায়ৰ লগত জড়িত থকা আন আন অনুষ্ঠান প্ৰতিষ্ঠানসমূহ, সেইসমূহত তেওঁলোকে পোনপটীয়াভাৱে চাকৰি কৰাৰ বাবে অৰ্হতা অৰ্জন কৰে। তাৰোপৰি তেওঁলোকে নিজেও নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে বা তেওঁলোকে যি বিষয়ত ব্যুৎপত্তি অৰ্জন কৰে সেই বিষয়ত কনচালটেঞ্চি, যিটো অসমীয়াত পৰামৰ্শদাতা অনুষ্ঠান, এনেকুৱা ধৰণৰ অনুষ্ঠানো তেওঁলোকে নিজে গঢ়ি তুলিব পাৰে। তাৰোপৰি বিভিন্ন চৰকাৰী চাকৰিৰ আন আন ডিগ্ৰীত যিবোৰ ল'ব পাৰে সেইবোৰতো তেওঁলোকৰ বাবে মুকলি থাকেই। আজিকালি দেখা গৈছে বহুতো MBA বা BBA পাছ কৰা ল'ৰা ছোৱালীয়ে যিবোৰ সাধাৰণতে যিবোৰ অন্য চাকৰি যেনেধৰণৰ চিভিল ছাৰ্ভিচেছ ACS হওক বা IAS হওক বা অন্য ধৰণৰ সৰ্বভাৰতীয় যিবোৰ সেৱা আছে সেই সেৱাসমূহতো তেওঁলোকে জইন কৰা দেখা যায়। গতিকে BBA বা MBA এই ডিগ্ৰীবিলাকৰ সুবিধাটো এইটোৱেই যে তেওঁলোকে অন্যান্য ডিগ্ৰী দৰকাৰ হোৱা চাকৰিসমূহতো এপ্লাই কৰিব পাৰেই, তাৰোপৰি তেওঁলোকে

0: ব্যৱসায় ব্যৱস্থাপনা অধ্যয়ন কেৰিয়াৰৰ সৰ্বোচ্চ প্ৰৱেশদ্বাৰ হিচাপে উপস্থাপন কৰা হয়। ব্যৱস্থাপনা অধ্যয়নৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচৰা প্ৰতিজন ব্যক্তিৰ বাবে MBA কৰাটো প্ৰয়োজনীয় নেকি?
1: ব্যৱসায় এটা কৰাৰ কাৰণে যিবোৰ অৰ্হতাৰ প্ৰয়োজন বা যিবোৰ গুণৰ প্ৰয়োজন, সেই গুণসমূহ কিছু পৰিমাণে MBA ডিগ্ৰী পাঠ্যক্ৰমত বা আনকি BBA ডিগ্ৰী পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত থাকে। কিন্তু তাৰ মানে এইটোৱে নুবুজায় যে MBA কৰিলেহে ব্যৱসায় কৰিব পাৰে বা ব্যৱসায় কৰিলেই MBA হ'বই লাগিব। আমি বহুতো উদাহৰণ পাওঁ, এতিয়া আমাৰ ভাৰতবৰ্ষতে বহুতো এনেকুৱা ব্যৱসায়ী বা উদ্যোগপতি আছে যাৰ তেওঁলোকৰ নিজৰ MBA ডিগ্ৰী নাই। গতিকে সেইটো অতি দৰকাৰী নহয়, কিন্তু যদি MBA ডিগ্ৰী এটা থাকে, সেই পাঠ্যক্ৰমৰ যোগেদি তেওঁলোকে যিবোৰ কথা শিকে, তেতিয়া তেওঁলোকে নিজা এটা ব্যৱসায় কৰাৰ কাৰণে অলপমান সুযোগ বা সুবিধা পায়। কাৰণ তেওঁলোকে সেই যিটো পৰিৱেশ, ব্যৱসায়ৰ যিটো পৰিৱেশ বা এটা ব্যৱসায় খোলাৰ কাৰণে যিবোৰ টেকনিকেল নলেজৰ দৰকাৰ, তো সেই টেকনিকেল নলেজ কিছুমান তেওঁলোকে অলৰেডি গম পাই থাকে। নহ'লে কি হয়, সেই টেকনিকেলিটিজখিনি জনাৰ কাৰণে তেওঁলোকে আকৌ বেলেগ মানুহ হায়াৰ কৰি ল'বলগীয়া হয় বা তেওঁলোকক তেওঁলোকৰ পৰা শিকিবলগীয়া হয়। সেয়ে যদি MBA ডিগ্ৰীটো হয় তেতিয়াহ'লে বহুখিনি তেওঁলোকৰ কাৰণে ইজি হয়, কিন্তু ই অতিকে দৰকাৰী কথাও নহয়।
0: ছাৰ, মেনেজমেণ্ট ষ্টাডিজৰ ক্ষেত্ৰত IIM বা ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ নাম বিশেষভাৱে উল্লেখযোগ্য। IIM সমূহত মেনেজমেণ্ট অধ্যয়ন কৰিবলৈ এজন ছাত্ৰ ছাত্ৰীয়ে কি কি যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষাৰ প্ৰয়োজন হয়, আৰু ভাৰতৰ কোন কোন স্থানত এই IIMসমূহ অৱস্থিত?
1: ভাৰতৰ বিভিন্ন ঠাইত আজিৰ দিনত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আছে। আজিৰ দিনত মুঠতে 22খন IIM আছে, আৰু তাৰে একেবাৰে শেহতীয়াভাৱে স্থাপিত হোৱা IIMখন হৈছে IIM গুৱাহাটী। ই অতিকে সুখৰ বিষয় অসমৰ আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীৰ কাৰণে যে এই উত্তৰ পূৰ্বাঞ্চলতে আমাৰ 2খনকৈ IIM আছে। এখন IIM হ'ল IIM শ্বিলং আৰু আনখন হ'ল IIM গুৱাহাটী, যিখনৰ পাঠ্যক্ৰম এই বছৰৰ পৰা আৰম্ভ হৈছে। অসম চৰকাৰে ইতিমধ্যে 500 বিঘা মাটি তেওঁলোকক দিছে, গতিকে আৰু 2 বছৰৰ ভিতৰতে হয়তো সেইখন স্বয়ংসম্পূৰ্ণ হৈ উঠিব। আৰু আটাইতকৈ ভাল লগা কথা হৈছে যে IIM গুৱাহাটীখনৰ মেণ্টৰ হৈছে IIM আহমেদাবাদ, আৰু IIM আহমেদাবাদখন হৈছে আটাইতকৈ উৎকৃষ্ট মানৰ অনুষ্ঠান ভাৰতৰ ভিতৰত। IIM আহমেদাবাদ স্থাপিত হৈছিল 1961 চনত, ঠিক পিছতেই, এমাহৰ পিছতেই IIM কেলকাতাখন ষ্টাৰ্ট হৈছিলে, আৰু তাৰ পিছত পৰ্যায়ক্ৰমে IIM বেংগালোৰ, IIM লক্ষ্ণৌ, IIM কোজিকোড়, IIM শ্বিলং আৰু তাৰপিছতে অন্যান্য অনুষ্ঠান অন্যান্য ৰাজ্যতো বহুতো IIM স্থাপন হৈছে। গতিকে টোটেল এতিয়া আমাৰ হাতত আছে 22খন। এতিয়া তেওঁলোকৰ মানদণ্ড কোনোখনৰে কিন্তু কম নহয়। এই IIM সমূহৰ যি মানদণ্ড, শিক্ষাৰ যিটো তেওঁলোকৰ প্ৰচেছ, তো সেইটো আমি ইণ্টাৰনেশ্যনেলি আমি কম্পেয়াৰ কৰোঁ। গতিকে তেওঁলোকৰ কিছুমান ৰেংকিং বা একিডিটেশ্যন আছে, সেই একিডিটেশ্যনবিলাক পৃথিৱীৰ বিভিন্ন ধৰণৰ যিবোৰ মেনেজমেণ্ট ইনষ্টিটিউটছ আছে তেওঁলোকৰ সমপৰ্যায়তেই তেওঁলোকে একেলগেই তেওঁলোকে একিডিটেশ্যন কৰে আৰু কৰি বিভিন্ন গ্ৰেডিং বা একিডিটেশ্যন দিয়ে। সেই ক্ষেত্ৰত আমাৰ যিবোৰ IIM সেইবোৰৰ যিটো মানদণ্ড সি অতিকে ভাল। এতিয়া আপোনাৰ প্ৰথম ফালৰ কুৱেশ্যনটো হ'ল যে কেনেধৰণে ইয়াতে নামভৰ্তি কৰিব পৰা যায়। চ' এই ক্ষেত্ৰত এটা সুবিধাৰ কথা, বিশেষকৈ IIMত এডমিশ্যন লোৱাৰ কাৰণে, এইটো হৈছে যে যিকোনো বিষয়ত যদি স্নাতক হয় এজন ছাত্ৰ, সেই স্নাতক হ'লেই তেওঁ IIMৰ কাৰণে যি নামভৰ্তিৰ বাছনি পৰীক্ষা, সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে। তাৰ কাৰণে বোধহয় ন্যূনতম 50% লাগে, যিটো আজিৰ দিনত 50% পোৱাটো একো ডাঙৰ কথা নহয়। আৰু ইয়াৰ যিটো পৰীক্ষা, সেইটো সৰ্বভাৰতীয় পৰীক্ষা। এই পৰীক্ষাটোৰ নাম কমন এডমিশ্যন টেষ্ট, কেট, কেট বুলি কোৱা হয়। প্ৰতি বছৰে নৱেম্বৰ মাহত কেট হয় আৰু কেটৰ চেণ্টাৰ প্ৰতি ৰাজ্যতেই থাকে। কোনোবা কোনোবা ৰাজ্যত বিভিন্ন শিক্ষানুষ্ঠানত থাকে, কোনোবা কোনোবা ৰাজ্যত কম বেছি এনেকুৱা পৰিমাণে থাকে, কিন্তু যিকোনো সৰু বৰ চহৰতেই কেটৰ কেন্দ্ৰসমূহ থাকে। গতিকে সেই নৱেম্বৰত পৰীক্ষাটো দি সেই পৰীক্ষাটো ৰিজাল্ট ওলায় ডিচেম্বৰ, জানুৱাৰী এনেকুৱা মানত ৰিজাল্ট ওলায়, আৰু তাৰপিছত ফেব্ৰুৱাৰীৰ পৰা এডমিশ্যন আৰম্ভ হৈ যায়। আৰম্ভৰ প্ৰচেছটো, পৰীক্ষা কেটত এটা স্ক'ৰ পোৱাৰ পিছত সেই স্ক'ৰত যদি তেওঁ শ্বৰ্টলিষ্ট হয়, শ্বৰ্টলিষ্ট হোৱাৰ পিছত তেওঁ গ্ৰুপ ডিছকাশ্যন, পাৰ্চনেল ইণ্টাৰভিউলৈ তেওঁক ছিলেক্ট কৰে, আৰু গ্ৰুপ ডিছকাশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউ সেইখিনি জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহতেই মোটামুটি একে সময়তে গোটেই ইনষ্টিটিউটবিলাকে কণ্ডাক্ট কৰে। আৰু তাৰ ঠিক পাছতেই মাৰ্চ এপ্ৰিল মানত ৰিজাল্ট ওলোৱা আৰম্ভ হয়, আৰু সেই ৰিজাল্ট পোৱাৰ পিছত তেওঁলোকে জুন জুলাই এনেকুৱা সময়ৰ পৰা তেওঁলোকৰ বিভিন্ন ইনষ্টিটিউটৰ কোৰ্ছ আৰম্ভ হয়। এইখিনিতে এটা কথা

0: যুবকসকলে জনা উচিত যে তেওঁলোকে যদি এম বি এ পঢ়িব বিচাৰে যিকোনো ইনষ্টিটিউটতে হওক, আই আই এম এ হওক বা অন্যান্য ইউনিভাৰ্চিটিবিলাকতেই হওক, তেওঁলোকে কিন্তু তেওঁলোকৰ স্নাতকৰ তৃতীয় বৰ্ষ আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে ইয়াৰো প্ৰিপেৰেশ্যনটো কৰিব লাগিব, কেটৰ প্ৰিপেৰেশ্যনটো কৰিব লাগিব। কাৰণ যিখিনি সময় তেওঁলোকে যদি ভাবে যে আমি ডিগ্ৰীটো আগেই কমপ্লিট কৰি তাৰপিছতহে সেই কথাটো চিন্তা কৰিম, তেতিয়া এক বছৰ তেওঁলোকৰ লোকচান হৈ যায়। কাৰণ নৱেম্বৰ মাহত পৰীক্ষা হয়, প্ৰতিটো নৱেম্বৰ মাহতে পৰীক্ষা হয় আৰু তেওঁলোকৰ ফাইনেল যি ৰিজাল্ট হয় সেই ফাইনেল ৰিজাল্ট তেওঁলোকৰ ওলাব জুলাই বা আগষ্টত। গতিকে তেওঁলোকে জুলাই আগষ্টলৈকে যদি ৰৈ থাকে, নৱেম্বৰত পৰীক্ষা হয়, সেইকণ সময় এমাহ দুমাহত প্ৰিপেৰেশ্যন কৰি কেট ক্লিয়াৰ কৰাটো অকণমান অসুবিধা। সেয়েহে তেওঁলোকে থাৰ্ড ইয়েৰ পোৱাৰ লগে লগে সেই প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিব লাগে যাতে তেওঁলোকৰ কোনো বছৰ মাজত লোকচান নহয়। সেই একেটা কথা কিন্তু অন্যান্য ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতো হয়। এতিয়া অন্যান্য ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত যেনেকৈ আই আই এমবিলাকে অকল কেটৰ পৰাহে লয়, কিন্তু অন্যান্য ইউনিভাৰ্চিটিবিলাকে কেটৰ বাহিৰেও মেট বুলি এটা পৰীক্ষা আছে, চিমেট বুলি এটা পৰীক্ষা আছে, জেট বুলি এটা পৰীক্ষা আছে, এনেকুৱা ধৰণৰ বিভিন্ন পৰীক্ষা আছে। বেলেগ ইউনিভাৰ্চিটিবিলাকে কেটৰ পৰাও লয়, জেটৰ পৰাও লয়, মেটৰ পৰাও লয়, চিমেটৰ পৰাও লয়। গতিকে তেওঁলোকে আটাইখিনি পৰীক্ষা যদি দি দিয়ে তো সেই পৰীক্ষাখিনি যোনটো পৰীক্ষাতেই তেওঁৰ স্ক'ৰটো ভাল হয় সেই পৰীক্ষাটোৱে নৰ্মেলাইজ কৰি পেলাই তাৰ পৰা ছিলেক্ট কৰি লৈ লয় বেলেগ ইউনিভাৰ্চিটিবিলাকে, কিন্তু আই আই এমে অকল কেটৰ ওপৰতে ভিত্তি কৰি লয়।
1: হয়, আই আই এমৰ সন্দৰ্ভত আপুনি খুব ধুনীয়াকৈ বিশ্লেষণ কৰি দিলে ছাৰ। ব্যৱসায় ব্যৱস্থাপনা অধ্যয়ন শিক্ষা এতিয়া বিভিন্ন বিশেষীকৰণত বিভক্ত, যেনে ধৰক বিত্ত ব্যৱস্থাপনা, বিপণন, মানৱ সম্পদ, কাৰ্যকলাপ ব্যৱস্থাপনা, ব্যৱসায়িক বিশ্লেষণ, যোগান শৃংখলা, সামগ্ৰী ব্যৱস্থাপনা, আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় বা ব্যৱসায়িক বিশ্লেষণ আৰু বহুতো নতুন ক্ষেত্ৰ। এজন যুৱক যুৱতীয়ে নিজৰ যোগ্যতা বা আগ্ৰহ আৰু ভৱিষ্যতৰ সুযোগৰ সৈতে সামঞ্জস্য ৰাখি সঠিক বিষয়টি কেনেধৰণে আচলতে বাছনি কৰিব লাগে, বা আগন্তুক 5 বা 10 বছৰত কোনবোৰ নতুন ক্ষেত্ৰত আপুনি সৰ্বাধিক চাহিদা দেখিছে?
0: চাওক, আজিকালি যিটো অৰ্থনৈতিক ব্যৱস্থা, সেই অৰ্থনৈতিক ব্যৱস্থাটো খুব গতিশীল আৰু আজি যিখিনি বিষয় অতি গুৰুত্বপূৰ্ণ বা অতি জৰুৰী বুলি আমি ভাবিছোঁ সেই বিষয়সমূহ হয়তো আৰু 2-3 বছৰৰ পিছত ইমান গুৰুত্বপূৰ্ণ নহ'ব, অন্যান্য ধৰণৰ গুৰুত্বপূৰ্ণ বিষয় আহি পৰিব। আৰু অৰ্থনীতি হওক, ব্যৱসায় হওক, ব্যৱসায় আৰু অৰ্থনীতি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। অৰ্থনৈতিক ব্যৱস্থাৰ সালসলনি হোৱাৰ লগে লগে ব্যৱসায় ব্যৱস্থাৰো সালসলনি হয়। গতিকে আমি এই ব্যৱসায়িক যিটো ব্যৱস্থা সেই ব্যৱস্থাটো সালসলনিৰ লগে লগে আমি আমাৰ যিবোৰ কাৰিকুলাম সেইবোৰো আমি সালসলনি কৰি থাকোঁ। গতিকে আজিৰ দিনত যিখিনি ইম্পৰ্টেণ্ট সেইখিনি হয়তো অহা বছৰলৈ বা 2 বছৰৰ পিছলৈ নহ'ব পাৰে, আৰু অহা 5 বছৰৰ পিছত কি হ'ব সেইটো আজি কোৱাটো অকণ কঠিন। কিন্তু আজিৰ যুগত এতিয়া যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে এই যে বিভিন্ন বিষয়সমূহ আপুনি উল্লেখ কৰিলে সেই বিষয়সমূহ আটাইসমূহেই এটা ব্যৱসায় পৰিচালনা কৰাৰ বাবে অতিকৈ জৰুৰী। যেনে মানৱ সম্পদ পৰিচালনা, মানৱ সম্পদ নহ'লে যদিও বা আজি আমি বহুতো ৰবটছ বা মেচিন ইউজ কৰি আমি প্ৰডাকশ্যন কৰিছোঁ, কিন্তু মানৱ সম্পদ কিছু পৰিমাণে হ'লেও লাগিবই, আৰু সেই মানৱ সম্পদ পৰিচালনা কৰা এটা বিভাগ আমাৰ দৰকাৰী। ঠিক তেনেকৈ বিত্ত বিষয়ৰ যিটো জ্ঞান, সেই বিত্ত বিষয়ৰ জ্ঞান হোৱাটো অতিকৈ জৰুৰী। কাৰণ বিত্ত পৰিচালনা যদি ভাল ধৰণে নহয় এটা ব্যৱসায়ৰ যদি যিটো মূল লক্ষ্য আৰু উদ্দেশ্য সেই উদ্দেশ্যত উপনীত হ'ব নোৱাৰিব। ঠিক তেনেকৈ আপোনাৰ বিপণন বা মাৰ্কেটিং বুলি যিটো আমি কওঁ, চ' মাৰ্কেটিংটোৱে হ'ল মূল বস্তু। যদি আপোনাৰ প্ৰডাক্ট বা ছাৰ্ভিচেছ যিটো আপুনি প্ৰডিউচ কৰিছে সেইটো যদি মাৰ্কেট কৰিব নোৱাৰে, মাৰ্কেটখনলৈ লৈ যাব নোৱাৰে, চ' তেতিয়াহ'লেও যিটো আমাৰ উদ্দেশ্য সেইটো ব্যাঘাত হ'ব। গতিকে এইখিনি বস্তু হ'ল আপোনাৰ কমন বস্তু, যিখিনি বস্তু আমাৰ সদায় থাকিব, এতিয়া আগতেও আছিলে, এতিয়াও আছে, আগলৈও থাকিব। কিন্তু তাৰ যিটো ব্যৱস্থাপনাৰ পদ্ধতি, তাৰ যিটো প্ৰণালী ইউজ কৰা হয় সেই প্ৰণালীটো হয়তো সলনি হ'ব পাৰে। এতিয়া আজিৰ দিনত আমি কৈ আছোঁ যে হিউমেন ৰিচোৰ্চেছ ইনফৰ্মেশ্যন ছিষ্টেম, চ' এনেধৰণৰ নতুন বস্তু আহিছে যিটোত আমি আগৰ নিচিনা সেই লিখা পঢ়া সেই বহী কিতাপ লৈ পেলাই বহুত কাম নকৰোঁ, ৰেজিষ্টাৰ মেইনটেইন নকৰোঁ, চব মেকানাইজ হৈছে। ঠিক তেনেকৈ এতিয়া গ্ৰীণ মাৰ্কেটিঙৰ কথা কোৱা হৈছে, যিটো আমাৰ এনভাইৰনমেণ্টেল যিটো ডিগ্ৰেডেশ্যন সেইটো যাতে আমাৰ ৰিষ্টোৰ কৰিব পাৰোঁ, এনভাইৰনমেণ্টটো যাতে আমি ধৰি ৰাখিব পাৰোঁ সেইটো কাৰণে গ্ৰীণ মাৰ্কেটিঙৰ কথা কোৱা হৈছে, গ্ৰীণ ছাপ্লাই চেইনৰ কথা কোৱা হৈছে, গ্ৰীণ ফাইনেন্সৰ কথা কোৱা হৈছে। এই আজিৰ যিটো ছাষ্টেইনেবিলিটি কনচেপ্ট সেই কনচেপ্টটোৰ লগত লগ খুৱাই ইয়াক অলপমান সলনি কৰা গৈছে, কিন্তু মূল বিষয়টো একেই। ইয়াৰ পিছতে মই ভাবিছোঁ যে ইয়াৰ পিছত যেতিয়া টেকন'লজি আজিৰ দিনত ইমান সলনি হৈছে, সলনি হোৱাৰ লগে লগে সকলো বিষয়তে এতিয়া AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মেচিন লাৰ্ণিং, ক্লাউড কম্পিউটিং, চাইবাৰ চিকিউৰিটি মেনেজমেণ্ট, ইনফৰ্মেশ্যন মেনেজ

0: ইভেণ্ট এই বস্তুবিলাক অতি অতি দৰকাৰী হৈ পৰিছে আৰু পৰিবও অহা সময়খিনিত। সেয়েহে আজিৰ ল'ৰা ছোৱালীসকলে মেনেজমেণ্ট পঢ়িলেও অকল মেনেজমেণ্টৰ বিষয়সমূহৰ ভিতৰতে আবদ্ধ নাথাকি তাৰ আনুষাংগিক যিবোৰ বিষয় নতুনকৈ এতিয়া আহিছে সেই বিষয়সমূহৰ লগতো নিজকে চিনাকি ৰখাৰ দৰকাৰ। আৰু সেইটো সকলো মেনেজমেণ্ট ইনষ্টিটিউশ্যনে বা মেনেজমেণ্ট ডিপাৰ্টমেণ্টে ইউনিভাৰ্চিটিৰ সেইটো চেষ্টা কৰা উচিত আৰু আমিও কৰি আছোঁ, যাতে মেনেজমেণ্টৰ যিবোৰ ল'ৰা ছোৱালী আছে, যিবোৰ আমাৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে কেৱল মেনেজমেণ্টৰ বিষয়সমূহতে আবদ্ধ নাথাকি যিবোৰ এতিয়া টেকন'লজিকেল ডেভেলপমেণ্ট হৈছে সেই টেকন'লজিকেল ডেভেলপমেণ্টবিলাকৰ জৰিয়তে যাতে নিজকে সেই এখন খুব ডাইনামিক পৃথিৱীৰ লগত যাতে নিজকে জড়িত কৰিব পাৰে সেই ধৰণৰ প্ৰচেষ্টা কৰা উচিত আৰু আমি কৰিছোঁ।
1: বৰ্তমান নিয়োগকৰ্তাসকলে ক্ৰমাৎ কৈছে যে কেৱল এটা ডিগ্ৰীয়ে নিয়োগযোগ্যতা নিশ্চিত নকৰে। তেনে ক্ষেত্ৰত 2026 বৰ্ষত মেনেজমেণ্টৰ গ্ৰেজুৱেটসকলৰ বাবে তেনে গুণসমূহ কেনে হোৱা উচিত?
0: আপুনি ঠিকেই কৈছে, এতিয়া ক্ৰমান্বয়ে দেখা গৈছে আৰু বিভিন্ন ৰিপৰ্টতো আহিছে যে মেনেজমেণ্ট বিষয়ৰে নহয় আনকি অভিযান্ত্ৰিক বিষয়সমূহতো যিবোৰ ছাত্ৰ ছাত্ৰী পাছ কৰি ওলাইছে তেখেতসকলৰ যি আচলতে অৰ্হতা থাকিব লাগে কাম কৰাৰ বাবে সেই অৰ্হতাখিনি নাই। সেই কথাটো এতিয়া অকণমান মেনেজমেণ্টৰ ক্ষেত্ৰতো সেই কথাটো প্ৰযোজ্য হৈছে আৰু বহু ক্ষেত্ৰত এইটো দেখা যায়। বহুতো নিয়োগকৰ্তাই কয় যে মেনেজমেণ্ট বিষয়ত যদিও অধ্যয়ন পুষ্ট হৈ MBA ডিগ্ৰী লৈ আহিছে তথাপিও আমাৰ ব্যৱসায় প্ৰতিষ্ঠানত তেনেকুৱা ধৰণৰ সহায় কৰিব পৰা তেওঁলোকে নাই। এতিয়া কথাটো হৈছে এইখিনিতেই এটা কথা আহে স্কিল বা কৌশল। এতিয়া আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 তাতে উল্লেখ কৰা আছে যে আজিৰ শিক্ষা উচ্চ শিক্ষা অকল শিক্ষা পাঠ্যক্ৰম আৰু পৰীক্ষাই নহয় কিন্তু কৌশলো দিব লাগিব। আৰু যদিওবা মেনেজমেণ্ট পাঠ্যক্ৰম বা ব্যৱসায় প্ৰতিষ্ঠান পাঠ্যক্ৰম কৌশলগত পাঠ্যক্ৰম, তথাপিও এই যে 21st century যিটো স্কিল সেই স্কিলবিলাকত হয়তো ক'ৰবাত অলপমান ঢিলা হৈ পৰিছিল। সেইকাৰণে আজি আকৌ 2020 চনৰ পৰা ভাৰতবৰ্ষত সকলো মেনেজমেণ্ট ইনষ্টিটিউটছ ইউনিভাৰ্চিটিবিলাকে তেওঁলোকে নিজৰ নিজৰ পাঠ্যক্ৰম ৰিভিজিট কৰিছে আৰু কৰি নতুনকৈ উদ্ভাৱন কৰিছে আৰু তাতে যি স্কিল বিষয়সমূহ আছে সেই স্কিল বিষয়সমূহো খুব ভাল ধৰণে সংপৃক্ত কৰা হৈছে। যেনেকৈ ধৰক আজি এজন MBA কৰি থকা ষ্টুডেণ্ট, সেই MBA কৰি থকা ষ্টুডেণ্টে MBAৰ লগতে কৰি থকাৰ লগতে কিছুমান চাৰ্টিফিকেশ্যন তেওঁলোকে লোৱাৰ ব্যৱস্থা কৰা হৈছে। ধৰক ষ্টক মাৰ্কেটৰ চাৰ্টিফিকেশ্যন, তেওঁলোকে কেনেকৈ ষ্টক মাৰ্কেটত অপাৰেট কৰিব সেইটোৰ কাৰণে নেশ্যনেল ইনষ্টিটিউট অফ ছিকিউৰিটিজ মাৰ্কেট বোম্বাইত এটা অনুষ্ঠান আছে, সেই অনুষ্ঠানটোৱেই হ'ল একমাত্ৰ অনুষ্ঠান যি অনুষ্ঠানে ষ্টক মাৰ্কেটত কাম কৰিবলৈ যিবোৰ ছাত্ৰ ছাত্ৰী যাব সেই ছাত্ৰ ছাত্ৰীসকলে লাইচেঞ্চ ল'ব লাগিব আৰু সেই লাইচেঞ্চ দিয়া অনুষ্ঠানটোৱেই হ'ল নেশ্যনেল ইনষ্টিটিউট অফ ছিকিউৰিটিজ মাৰ্কেট। চ' এতিয়া আমাৰ ৰাষ্ট্ৰীয় নীতিমতে বহুতো ব্যৱসায় প্ৰতিষ্ঠান ব্যৱসায় অধ্যয়ন প্ৰতিষ্ঠানসমূহে সেইটো অলৰেডি কৰিছে যে এটা MBA কৰি থকা ষ্টুডেণ্টে MBAৰ লগে লগে সেই নেশ্যনেল ইনষ্টিটিউট অফ ছিকিউৰিটিজ মাৰ্কেটৰ পৰাও চাৰ্টিফিকেশ্যন ল'ব লাগিব আৰু যদি এই চাৰ্টিফিকেশ্যনটো লয় তেতিয়াহ'লে তেওঁলোকৰ যিটো অৰ্হতা নিয়োগৰ কাৰণে যিটো তেওঁলোকৰ প্ৰস্তুতি সেই প্ৰস্তুতিটো সম্পূৰ্ণ হ'ব সেই ছেক্টৰটো। তেনেকৈ মই আপোনাক এটা উদাহৰণ দিলোঁ, তেনেকৈ বিভিন্ন ধৰণৰ যিটো আমাৰ ইণ্ডাষ্ট্ৰী আছে সেই ইণ্ডাষ্ট্ৰী চাৰ্টিফিকেশ্যন আছে বিভিন্ন এৰিয়াত, ফাইনেন্সত আছে, একাউণ্টছত আছে, আপোনাৰ মাৰ্কেটিঙত আছে, প্ৰডাকশ্যনত আছে, বিভিন্ন ছাবজেক্টত ইণ্ডাষ্ট্ৰী চাৰ্টিফিকেশ্যন আছে আৰু সেই ইণ্ডাষ্ট্ৰী চাৰ্টিফিকেশ্যন পোৱাৰ লগে লগে তেওঁলোকৰ নিয়োগৰ যিটো সুবিধা সেই সুবিধাটো অতি বাঢ়ি যায়। তো সেইটো হ'ল স্কিলড। তেনেধৰণে আমাৰ প্ৰতিষ্ঠানসমূহে আগবাঢ়িছে আৰু যদি তেনেকৈ সকলোৱে কৰে তেতিয়াহ'লে এই নিয়োগকৰ্তাসকলে তেওঁলোকৰ যিবোৰ কৌশল দৰকাৰ হয় সেই কৌশলবোৰ পোৱা ছাত্ৰ ছাত্ৰী পালে তেওঁলোকে নিশ্চয় তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানত নিযুক্তি আগবঢ়াব।
2: কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বয়ংক্ৰিয়তাই বৌদ্ধিক কৰ্মসংস্থাপনৰ ক্ষেত্ৰখন দ্ৰুতগতিত সলনি কৰি আহিছে। ভৱিষ্যতৰ কৰ্মবজাৰত প্ৰাসংগিক হৈ থাকিবলৈ ছাত্ৰ ছাত্ৰীয়ে আজি বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা, তথ্য বিশ্লেষণ আৰু ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত কি কি শিকিবলৈ আৰম্ভ কৰা উচিত?
0: আজিৰ ছাত্ৰ ছাত্ৰীয়ে কেৱল পুথিগত বিদ্যা গ্ৰহণতে নিজকে নিয়োগ নকৰি তাৰোপৰি তেওঁলোকে যাতে এটা বৃত্তিগত বা এটা কৌশলগত বিষয় অধ্যয়ন কৰে বা তাৰ লগে লগে যাতে কৌশল আহৰণ কৰে, ই অতি গুৰুত্বপূৰ্ণ কথা। ইংৰাজীতে মই কৈছোঁ বেছি সহজভাৱে বুজিবলৈ ভাল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। আজিকালি এতিয়া সকলো বিষয়তে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দৰকাৰ হয়। এতিয়া কোনো ছাবজেক্টৰ মাজত নিজকে বন্ধ নাৰাখি মেনেজমেণ্ট পঢ়া ল'ৰা ছোৱালীয়ে হওক, ইকনমিক্স পঢ়া ল'ৰা ছোৱালীয়ে হওক বা অন্য কিবা পঢ়া ল'ৰা ছোৱালীয়ে হওক, তেওঁলোকে যদি কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়ে যদি তেওঁলোকে জ্ঞান আহৰণ কৰে আৰু সি কেনেকৈ প্ৰকৃততে ব্যৱহাৰ কৰা যায় বিভিন্ন

0: ডিসিশন মেকিঙত ই অতি গুৰুত্বপূৰ্ণ কথা। তাৰোপৰি আপুনি যিটো ক'লে ডেটা এনালাইটিক্স, চ' ডেটা এনালাইটিক্স এটা আন বিষয় যিটো বিষয় অতি গুৰুত্বপূৰ্ণ বিষয় আৰু আজিকালি ব্যৱসায় ব্যৱস্থাপনা অধ্যয়নৰ ভিতৰতেই ডেটা এনালাইটিক্স এটা স্পেচিয়েলাইজেশ্যন হিচাপে ইউনিভাৰ্চিটিসকলে বা অন্যান্য প্ৰতিষ্ঠানসমূহে আৰম্ভ কৰিছে। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এণ্ড মেচিন লাৰ্ণিং ইন ডিচিশ্যন মেকিং, এনেকুৱা এটা স্পেচিয়েলাইজেশ্যনো তেওঁলোকে আৰম্ভ কৰিছে, বা ডিজিটেল বিজনেছ মেনেজমেণ্ট, এনেকুৱা এটা স্পেচিয়েলাইজেশ্যন আৰম্ভ কৰিছে। গতিকে অলৰেডি ব্যৱসায় ব্যৱস্থাপনা অধ্যয়ন দিয়া ইউনিভাৰ্চিটি বা আই এম বা অন্যান্য ইনষ্টিটিউচনে এনেকুৱা ধৰণৰ বিষয়সমূহ আৰম্ভ কৰিছে আৰু সেই বিষয়সমূহ লৈ পেলাই যি ছাত্ৰ ছাত্ৰীয়ে যদি পঢ়া শুনা কৰে আহি থকা দিনবিলাক তেওঁলোকৰ কৌশল আহৰণ কৰি বিভিন্ন ক্ষেত্ৰত নিজকে নিয়োজিত কৰিব পাৰিব। তাৰ লগে লগে মই আৰু এটা কথা ক'ব খুজিছোঁ, সেইটো হৈছে কি আজি আৰু পাঁচ বছৰৰ পিছত হয়তো এই যিটো আমাৰ ৰেগুলাৰ চাকৰি বুলি যিটো এটা কথা আছে যে কোনোবা এটা কোম্পানীত নিযুক্তি পোৱা আৰু সেই নিযুক্তি পাই তাতে মাহেকীয়া দৰমহা পাই পেলাই দীঘলীয়াভাৱে চাকৰি কৰি থকা এই ট্ৰেণ্ডটো হয়তো নাথাকিব আৰু পাঁচ বছৰৰ পিছত। সেইটো অলৰেডি আৰম্ভ হৈছে, আপোনালোকে শুনিছে যে ৱৰ্ক ফ্ৰম হোম বুলি এটা কথা আৰম্ভ হৈছে আৰু সেই ৱৰ্ক ফ্ৰম হোম আৰম্ভ হৈছিলে কোভিডৰ পৰা আচলতে, কিন্তু সেইটো এটা আজিকালি এটা ষ্টাইল অফ ৱৰ্ক হৈ গৈছে। তো ৱৰ্ক ফ্ৰম হোমত তেওঁলোকে কি কৰে আজি এতিয়ালৈকে এনেকুৱা হৈছে যে আপোনালোকক দৰমহা দিব কিন্তু আপোনালোকে ঘৰৰ পৰা কাম কৰিব লাগে, হয়তো এসপ্তাহত এবাৰ বা দুবাৰ গৈ পেলাই অফিচত গৈ পেলাই হাজিৰা দিবগৈ লাগে। কিন্তু লাহে লাহে এনেকুৱা পৰ্যায়লৈকে যাব এতিয়া, সেই পৰ্যায়টোত এনেকুৱা হ'ব যে আপোনালোকে এটা কাম কৰি দিয়ক, কামটো আপোনালোকক দিব আৰু টাইমটো দিব যে পোন্ধৰ দিনৰ ভিতৰত এই কামটো প্ৰজেক্টটো কৰি দিয়ক বা এমাহৰ ভিতৰত এই প্ৰজেক্টটো কৰি দিয়ক, কৰি দিয়াৰ কাৰণে আপুনি ইমানখিনি টকা পাব আৰু সেইটো কৰাৰ পিছত পিছৰ প্ৰজেক্টটো আপুনি কৰিবও পাৰে নকৰিবও পাৰে বা কোম্পানীয়ে আপোনাক দিবও পাৰে নিদিবও, এই গোটেই কথাটো এতিয়া ঠিকা ভিত্তিক কাম ভিত্তিক হ'বলৈ গৈ আছে। এইটোক ইংৰাজীত গিগ ইকনমি বুলি কয়। তো ইন গিগ ইকনমি ইউ আৰ ছাপোজ টু ডু এ পাৰ্টিকুলাৰ ৱৰ্ক, এটা কাম আপোনাক কৰিবলৈ দিব, এটা এছাইনমেণ্ট আপোনাক দিব আৰু সেই এছাইনমেণ্টটো কমপ্লিট হোৱাৰ পিছত কোম্পানীৰ লগত আপোনাৰ ৰিলেশ্যনশ্বিপ আৰু নাই। তাৰ পিছৰটোৰ কাৰণে যদি আপুনি আকৌ এপ্লাই কৰে বা তেওঁলোকে যদি ভাবে আপোনাক দিব পাৰি আকৌ পিছৰ এছাইনমেণ্টটো দিব। এতিয়া সেইটো যে হৈছে সেইটো হোৱাৰ অৰ্থ এইটোৱেই যে আপোনাক যিটো স্কিলৰ কাৰণে তেওঁলোকক দৰকাৰ সেই স্কিলৰ সেইখিনি সময়হে আপোনাক ৰাখিব। ইয়াৰ পিছৰ প্ৰজেক্টটো যদি বেলেগ এটা স্কিল দৰকাৰ হয় আৰু সেই স্কিলটো যদি আপোনাৰ নাই তেতিয়াহ'লে আপোনাক আৰু তেওঁলোকে নাৰাখিব। সেইকাৰণে মই কৈছোঁ এতিয়া গোটেই কথাটো ডিগ্ৰী বেছড এডুকেশ্যনৰ পৰা স্কিল বেছড এডুকেশ্যনলৈ গৈ আছে, গতি কৰি আছে। আমি নজনাকৈ এতিয়া লাহে লাহে লাহে লাহে সেই স্কিল বেছড আৰু এছাইনমেণ্ট বেছড নিযুক্তিৰ ফালে গোটেই কথাটো গৈ আছে। এতিয়া অলৰেডি আৰম্ভ হৈছেই। আপুনি যদি চাই বিভিন্ন কোম্পানীবিলাকে মই দেখিছোঁ এডভাৰটাইজমেণ্ট তেওঁলোকে দিয়ে, আগতে যেনেকৈ লিখিছিলে যে মিনিমাম কোৱালিফিকেশ্যন বি টেক বা এম এছ চি বা এম বি এ, আজিকালি মই দেখিছোঁ তেওঁলোকে তেনেকৈ এডভাৰটাইজমেণ্ট ৰিকুৱাৰমেণ্টছবিলাক নিদিয়ে। তেওঁলোকে এনেকৈ কয় যে এই কামটোৰ কাৰণে এই জব ৰোলটোৰ কাৰণে আমাক লাগে যে দোজ হু কেন ৱৰ্ক ইন চে পাইথন, দোজ হু হেভ স্কিল ৱৰ্কিং ইন ছাচ অৰ আৰ, এনেকুৱা ধৰণৰ কিছুমান স্কিলৰ কথা কৈ দিয়ে। সেই স্কিল যাৰ হাততে আছে তেওঁৱেই সেই কামটো পাব। তেওঁ হয়তো বি এও হ'ব পাৰে, এম বি এও হ'ব পাৰে, এম এও হ'ব পাৰে, বি টেকো হ'ব পাৰে। গতিকে সেই পাঠ্যক্ৰম ভিত্তিক যিটো নিযুক্তি সেইটোৰ পৰা এতিয়া আঁতৰি গৈ লাহে লাহে স্কিল বেছড নিযুক্তিলৈকে গৈ আছে। নিজৰ পাঠ্যক্ৰমৰ লগে লগে, তাৰমানে এইটো নহয় যে কোনো এটা পাঠ্যক্ৰম আমাৰ জৰুৰী নহয়, কাৰণ এটা পাঠ্যক্ৰমততো বহু ধৰণৰ কথা থাকে যিখিনি মানুহক বিশেষকৈ ব্যৱস্থাপনাৰ যিটো পাঠ্যক্ৰম সেই পাঠ্যক্ৰমে ল'ৰা ছোৱালীখিনিক অকল কামৰ বাবেই উপযুক্ত নকৰে, তেওঁলোকক ডিচিপ্লিনৰ কাৰণে লাইফত যে ডিচিপ্লিন হৈ থাকিব লাগিব, পাৰ্চনেলিটিটো কেনেকৈ ডেভেলপ কৰিব লাগে, বডি লেংগুৱেজ কেনেকৈ হ'ব লাগে, চিন্তা কেনেধৰণে কৰিব লাগে, কেনেধৰণে এটা প্ৰজেক্ট এক্সিকিউটিভ কৰিব লাগে, কেনেকৈ চিন্তাটো চিন্থেচাইজ কৰি পেলাই কামলৈ পৰিৱৰ্তন কৰিব লাগে, কেনেকৈ বিভিন্ন মানুহৰ লগত কাম কৰিব লাগে, টিম ৱৰ্ক যিটো কয়, কেনেকৈ মাল্টি কালচাৰেল এনভাইৰনমেণ্টত কাম কৰিব পাৰে, এই কথাবিলাক এইবোৰ সকলো পাঠ্যক্ৰমতে নাপায়। এইবোৰ আমাৰ এম বি এ বা বি বি এ পাঠ্যক্ৰমতহে সেইবোৰ পায় আৰু সেইবোৰে অকল ব্যৱসায় বা অকল কৰ্পৰেট ৱৰ্ল্ডতে নহয়, যিকোনো ৱৰ্ল্ডতেই তেওঁলোকৰ সেই অৰ্হতাখিনি কামত আহে।
1: আমি ইতিমধ্যে আজিৰ অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোঁহি। অনুষ্ঠানৰ শেষত ছাৰ আপোনাক মই এটি বিশেষ প্ৰশ্ন কৰিব বিচাৰিছোঁ। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা ক্ষেত্ৰত আপোনাৰ বিস্তৃত অভিজ্ঞতা আছে আৰু আপুনি অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। উত্তৰ পূৰ্বাঞ্চলত বিশেষভাৱে মেনেজমেণ্টৰ ক্ষেত্ৰখনত কি কেৰিয়াৰৰ সুযোগ আপুনি উদীয়মান হোৱা বৰ্তমান দেখিছে?
0: হয়, এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম কথা যদি আমি ব্যৱস্থাপনা অধ্যয়নৰ বিষয়ে আহোঁ, তেতিয়াহ'লে মই আগতো এবাৰ উনুকিয়াই দিছোঁৱেই যে উত্তৰ পূবত বৰ্তমান অতি উৎকৃষ্টমানৰ অনুষ্ঠান গঢ় লৈ উঠিছে। আমি যদি প্ৰথমেই নাম ল'ব পাৰোঁ, IIM শ্বিলং, ইয়াৰ পিছতে IIT গুৱাহাটীটো নতুনকৈ স্কুল অৱ বিজনেছ আৰম্ভ হৈছে, সিও সেই IIMৰ একেই মানদণ্ডৰ। লগতে মই ক'লোৱেই যে IIM গুৱাহাটী আৰম্ভ হৈছে। ইয়াৰ পিছতে

0: পিছৰ পৰ্যায়তে দেখিব যে আমাৰ যিবিলাক ইয়াতে কেইবাখনো খুব উৎকৃষ্ট মানৰ বিশ্ববিদ্যালয় আছে, তেওঁলোকে তেওঁলোকৰ যি ব্যৱসায় ব্যৱস্থাপনা অধ্যয়নৰ বিষয় আছে সেইসমূহ চলাই গৈ আছে। সেইবোৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ নাম ল'ব পাৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাম ল'ব পাৰি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাম ল'ব পাৰি, অসম ইনষ্টিটিউট অফ মেনেজমেণ্ট, ই এক অসম চৰকাৰৰে অধীন এখন ছ'চাইটি, তাৰ আণ্ডাৰতে সেই অনুষ্ঠানটো চলায়। গতিকে এই অনুষ্ঠানকেইটা খুব ভাল ধৰণে তেওঁলোকৰ এম বি এ বা মেনেজমেণ্ট পাঠ্যক্ৰম চলাই আছে। তাৰোপৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয় যেনে ত্ৰিপুৰা বিশ্ববিদ্যালয়, নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি, নেহু, ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি, নাগালেণ্ড ইউনিভাৰ্চিটি ইত্যাদি সকলো কেন্দ্ৰীয় বিশ্ববিদ্যালয়তে এই অধ্যয়নৰ ব্যৱস্থা আছে। এতিয়া ইয়াৰ পিছতে যদি আমি আহোঁ সামগ্ৰিকভাৱে ব্যৱসায়ৰ যি আপুনি সুধিলে, ব্যৱসায়ৰ যিটো কেৰিয়াৰ অপৰচুনিটিজৰ কথা যিটো ক'লে, সেই কেৰিয়াৰ অপৰচুনিটিও কিন্তু এম বি এ বা বি বি এ পাঠ্যক্ৰম শেষ কৰাৰ পিছত যথেষ্টখিনি বাঢ়িছে। কাৰণ আমি যদি চাওঁ উত্তৰ পূৰ্বাঞ্চলৰ যিটো ব্যৱসায়িক গতিবিধি, সেই ব্যৱসায়িক গতিবিধি আজি যোৱা দুটা দশক ধৰি অতি বিস্তৃতভাৱে বাঢ়িছে আৰু অহা দিনবিলাকত আৰু বিস্তৃতভাৱে বাঢ়িব। কাৰণ একত্ৰিছ পলিচিৰ কথা যি চৰকাৰে কৈ আছে আৰু হয়তো এইফালেই আমাৰ গুৱাহাটী বা উত্তৰ পূবৰ ফালেই সেই একত্ৰিছ পলিচিৰ একশ্যন হ'ব। এতিয়া সেই একশ্যনত গোটেই ছাউথ এছিয়াৰ যিটো ব্যৱসায়িক যিটো দিশ, সেই দিশটো আমাৰ অসমৰ মাজেদি পাৰ হৈ গৈ পেলাই তাতে বিলীন হ'ব। গতিকে ইয়াৰ ব্যৱসায়ৰ যি আহি থকা দিনবিলাকত বিস্তাৰিত হ'ব, সেই বিস্তাৰিত অতি সবলভাৱে হ'ব। ইয়াত আপুনি ইণ্ডাষ্ট্ৰিয়েল যিটো ডেভেলপমেণ্ট, সেইটোও আমি এতিয়া অলপতেই দেখিছোঁ যে অসমত ইতিমধ্যে ভাৰতৰ বিভিন্ন উদ্যোগপতি আহি পেলাই অসমত নিজৰ নিজৰ উদ্যোগ স্থাপনৰ বাবে মত পোষণ কৰিছে। ইতিমধ্যে কেইবাটাও ডাঙৰ ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠানে তেওঁলোকৰ উদ্যোগ স্থাপন কৰিছে। ইণ্টাৰনেশ্যনেল ট্ৰেডৰ ক্ষেত্ৰতো এতিয়া বিভিন্ন ধৰণেৰে আমাৰ চৰকাৰে ব্যৱস্থা লৈছে। সেই চৰকাৰে বিভিন্ন ব্যৱস্থাৰ যোগেদি যিবোৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ব্যৱসায় ব্যৱস্থাপনাৰ অধ্যয়ন কৰা সেই ছাত্ৰ ছাত্ৰী, সেইসকলকো বিভিন্ন স্কীমৰ অধীনত আনি তেওঁলোকক উৎসাহিত কৰিছে। গতিকে যিটো আমাৰ অৰ্থনৈতিক ব্যৱস্থা উত্তৰ পূৰ্বাঞ্চলৰ, সেই অৰ্থনৈতিক ব্যৱস্থাটোও গা কৰি উঠা দেখা গৈছে অসমকে ধৰি আন আন ৰাজ্যবিলাকত। গতিকে মই ভাবোঁ যে আহি থকা দিনবিলাকত অসমৰ তাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ বাবে ব্যৱসায়ৰ যিটো দিশ, সেই দিশটোত নিজকে বিনিয়োগ কৰাৰ বা নিজকে নিয়োগ কৰাৰ বহুতো ব্যৱস্থা এতিয়া আহি থাকিব অহা দিনবিলাকত। সেয়েহে তেওঁলোকে নিজকে এই দিশটোত সবল কৰি কোনটো ব্যৱসায়ৰ দিশত তেওঁলোকে আগুৱাই যাব, নিজকে এজন চাকৰিয়াল হিচাপে নিজকে নিযুক্তি প্ৰদান কৰিব নে তেওঁলোকে ব্যৱসায়ৰ মাজেদি, উদ্যমিতাৰ মাজেদি তেওঁলোকে নিজকে প্ৰতিষ্ঠিত কৰিব, সেই কথাটো তেওঁলোকে নিজে সিদ্ধান্তটো লৈ সেইমতে আগুৱাই গ'লে আহি থকা দিনবিলাকত তেওঁলোকৰ ভৱিষ্যত খুব উজ্জ্বল দেখা পাওঁ।
1: সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ অনুষ্ঠানটি আমি ইয়াতে সামৰিব লাগিব। আজিৰ আলোচনাৰ জৰিয়তে আমি বুজিলোঁ যে মেনেজমেণ্ট কেৱল এটা ডিগ্ৰী নহয়, বৰং ই কেৰিয়াৰৰ এক বহল ক্ষেত্ৰ য'ত আছে কৰ্পৰেট জগতৰ পৰা বিত্ত, বিপণন, মানৱ সম্পদ, ব্যৱসায়িক বিশ্লেষণ, উদ্যোগিতা, চৰকাৰী খণ্ড আৰু আন বহুতো সুযোগ। দ্বাদশ শ্ৰেণীৰ পিছত মেনেজমেণ্ট অধ্যয়নৰ সুযোগৰ পৰা আৰম্ভ কৰি এম বি এ, আই আই এম, বিভিন্ন বিশেষীকৰণ, প্ৰয়োজনীয় দক্ষতা, উদ্যোগিতা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত ভৱিষ্যতৰ প্ৰস্তুতি লয়। আজিৰ আলোচনাই আমাৰ যুৱ শ্ৰোতাসকলক নিশ্চয় কিছু নতুন দিশ দেখুৱাব বুলি আশা কৰোঁ।
2: আমাৰ সৈতে উপস্থিত থাকি এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত মূল্যৱান পৰামৰ্শ আগবঢ়োৱাৰ বাবে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ দেৱব্ৰত দাস ছাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আজিৰ যুৱবাণী অনুষ্ঠানৰ পৰা মই নৱজিৎ শৰ্মা আৰু মোৰ সতীৰ্থ
1: হিমাত্ৰী দাসে
2: ইমানতে বিদায় মাগিছোঁ। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।
0: ধন্যবাদ।

শ্ৰুতি ইমানপুৰে যুৱবাণী অনুষ্ঠানটিত যুৱ কেৰিয়াৰ সম্পৰ্কে শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ আজিৰ দিনটো।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজিৰ দিনটো অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বুধবাৰ আৰু ইংৰাজী ছেপ্টেম্বৰ মাহৰ ন তাৰিখ।

আজিৰ দিনটোত প্ৰথমে আহিছোঁ বিশ্বৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। লিঅ' টলষ্টয় আছিল এগৰাকী ৰাছিয়ান লেখক যিয়ে প্ৰধানতঃ উপন্যাস আৰু চুটিগল্প ৰচনা কৰিছিল। পিছলৈ তেওঁ নাটক আৰু বিভিন্ন প্ৰবন্ধও লিখিবলৈ লয়। 1870 চনত হোৱা এক নৈতিক সংকট আৰু ধাৰ্মিক জাগৰণৰ পিছত তেওঁ অত্যন্ত নীতিবাদী আৰু গোড়া ধাৰ্মিক চিন্তাধাৰাসমূহক লৈ সৃষ্টি হোৱা তেওঁৰ জটিল আৰু স্ববিৰোধীৰ ব্যক্তিত্বৰ বাবেও জনাজাত। তাৰ পিছৰে পৰা তেওঁ নৈতিক চিন্তাবিদ তথা সমাজ সংস্কাৰক হিচাপেও পৰিচিত হৈ পৰে। লিঅ' টলষ্টয়ৰ জন্ম হৈছিল 1828 চনৰ আজিৰ দিনটোতে। তেওঁৰ এখন গ্ৰন্থ ৱাৰেন পিচক ইয়াৰ নাটকীয় বিশালতা আৰু একতাৰ বাবে সৰ্বশ্ৰেষ্ঠ গ্ৰন্থসমূহৰ এখন হিচাপে বিশ্বত আখ্যা দিয়া হৈছে। 1985 চনৰ আজিৰ দিনটোতে জন্ম লাভ কৰা লুকা মডৰিক আছিল এগৰাকী ফুটবল খেলুৱৈ তথা ক্ৰ'চিয়াৰ জাতীয় দলৰ অধিনায়ক। 2001 চনৰ আজিৰ দিনটোতে বেইজিঙত মন্দিৰ এটা ভাগি 13 জন লোকৰ মৃত্যু হৈছিল। মাওছেং টুঙৰ বা মাও জিদং গণতান্ত্ৰিক চীনৰ প্ৰসিদ্ধ নেতা, তেওঁৰ মৃত্যু হৈছিল 1976 চনৰ আজিৰ দিনটোতে।

শ্ৰোতাসকল, এইবাৰ আহিছোঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। 1949 চনৰ আজিৰ দিনটোতে হিন্দী ভাষাই ভাৰতৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিল। ভৰতেন্দু হৰিশ্চন্দ্ৰ আছিল আধুনিক হিন্দী সাহিত্যৰ জনক। তেওঁৰ জন্ম হৈছিল 1850 চনৰ আজিৰ দিনটোতে। আজি হিন্দী চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ জন্মদিন। তেওঁৰ সম্পূৰ্ণ নাম হৈছে ৰাজীৱ হৰি ওম ভাটিয়া। অক্ষয় কুমাৰ এগৰাকী ভাৰতীয় মূলৰ কানাডিয়ান অভিনেতা, প্ৰযোজক, মাৰ্শাল আৰ্টিষ্ট আৰু টেলিভিছন ব্যক্তিত্ব, যিয়ে বলিউডৰ ছবিত কাম কৰে। 29 বছৰৰ বেছি কেৰিয়াৰত অক্ষয় কুমাৰে 100খনতকৈ বেছি চলচ্চিত্ৰত অভিনয় কৰিছে। ৰোস্তমত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু আজনাবী আৰু গৰম মছলাৰ বাবে 2টা ফিল্মফেয়াৰ বঁটাসহ ভালেমান বঁটা অৰ্জন কৰিছে। অক্ষয় কুমাৰৰ জন্ম হৈছিল 1967 চনৰ আজিৰ দিনটোতে। 1974 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা কেপ্টেইন বিক্ৰম বত্ৰা এগৰাকী কাৰ্গিলৰ যুদ্ধৰ শ্বহীদ। তেওঁক মৰণোত্তৰভাৱে পৰমবীৰ চক্ৰ প্ৰদান কৰা হৈছিল। ভাৰতীয় বিস্ময় বালক আৰু পদাৰ্থবিদ তথাগত অৱতাৰ তুলসী। তেওঁ 9 বছৰ বয়সত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি পাটনা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা 10 বছৰ বয়সত BSc আৰু 12 বছৰ বয়সত MSc ডিগ্ৰী লাভ কৰে। 2009 চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বেংগালোৰৰ পৰা 22 বছৰ বয়সতে পদাৰ্থ বিজ্ঞানত PhD ডিগ্ৰী অৰ্জন কৰে। তথাগত অৱতাৰ তুলসীৰ জন্ম হৈছিল 1987 চনৰ আজিৰ দিনটোতে। ভাৰ্গিছ কুৰিয়েন এগৰাকী অভিযন্তা আৰু সমাজ সংগঠক। তেখেতক ভাৰতৰ শ্বেত বিপ্লৱৰ জনক আৰু ভাৰতৰ দুগ্ধ মানৱ হিচাপে জনা যায়। তেওঁ সংগঠিত কৰিছিল

পৃথিৱীৰ সৰ্ববৃহৎ কৃষি বিকাশ কাৰ্যসূচী ভাৰতৰ দুগ্ধ বিপ্লৱ। ভাৰ্গিছ কুৰিয়েনৰ মৃত্যু হৈছিল আজিৰ দিনটোতে 2012 চনত।

0: আজিৰ দিনটোত এবাৰ আহিছোঁ অসমৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। এগৰাকী অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকা। 1953 চনৰ পৰা 1956 চনলৈ তেওঁ একাদিক্ৰমে 3 বাৰ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। 1959 চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিৱেশনক তেখেতে সভাপতিত্ব কৰিছিল। অসম সাহিত্য সভাই 1982 চনত তেখেতক সাহিত্যচৰ্য উপাধিৰে সন্মানিত কৰে। হাজৰিকাদেৱে অসমত এক নাট্য আন্দোলনৰ সূচনা কৰি অসমৰ ৰংগমঞ্চসমূহত প্ৰভাৱ পেলাইছিল আৰু তাৰে ফলত বঙালী নাটকে অসমৰ ৰংগমঞ্চ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। আজি আমি এইগৰাকী কবি সাহিত্যিকৰ বিষয়ে আপোনালোকক অৱগত কৰিছোঁ, কিয়নো তেওঁৰ জন্ম হৈছিল আজিৰ দিনটোতে 1903 চনত। মফজল হুছেইন, চমুকৈ এম হুছেইন, অসমৰ এগৰাকী জনপ্ৰিয় মঞ্চ যাদুকৰ আছিল। শৈশৱত বিষধৰ সাপ ধৰি ভাল পোৱা মফজল হুছেইনে কিশোৰ অৱস্থাত ঘৰৰ পৰা আঁতৰি গৈ ডেৰাডুনত যাদুকৰ ধৰমৰাজ গৰ্গীয়াৰ ওচৰত যাদুৰ কলা আয়ত্ত কৰিছিল। 1972 চনৰ পৰা মফজল হুছেইনে যাদু সম্ৰাট এম হুছেইন নামেৰে পেচাদাৰী যাদুকৰ হিচাপে আত্মপ্ৰকাশ কৰে। অসম আৰু ভাৰতৰ বিভিন্ন স্থানত পেচাদাৰী যাদু শ্ব' প্ৰদৰ্শন কৰাৰ বাহিৰেও তেখেতে 1975 চনত ডুবাই, মাস্কট, নেপাল আৰু ভূটানত যাদু প্ৰদৰ্শন কৰিছিল। তেখেতৰ যাদু প্ৰদৰ্শনত যাদুসমূহ বিভিন্ন লৌকিক কাহিনী, খুহুটীয়া কাহিনী আদিৰ আলমত ৰচনা কৰা হৈছিল। কাহিনীৰ লগতে বিভিন্ন ৰাজনৈতিক আৰু সামাজিক বিষয়ৰ ওপৰতো তেখেতে যাদু প্ৰদৰ্শন কৰিছিল। কহিনুৰ থিয়েটাৰৰ নাটক কুশল কোঁৱৰত ফাঁচীৰ দৃশ্যটো পৰিকল্পনা আৰু পৰিদৰ্শন এম হুছেইনৰ যাদুৰে কৰা হৈছিল। 1973 চনত কলিকতাত অনুষ্ঠিত অল ইণ্ডিয়া মেজিচিয়ান কনফাৰেন্স আৰু কম্পিটিশ্যনত এক প্ৰদৰ্শনীত এম হুছেইনে 2200 ফুট দীঘল কাগজৰ ৰছি উলিয়াই নতুন অভিলেখ স্থাপন কৰিছিল। এম হুছেইনৰ মৃত্যু হৈছিল আজিৰ দিনটোতে 1999 চনত। যোগেশ দাস অসমৰ এজন চুটিগল্প আৰু উপন্যাস তথা লেখক আৰু সাংবাদিক। তেওঁৰ মৃত্যু হৈছিল 1999 চনৰ আজিৰ দিনটোতে। তেওঁ
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি ৰাজ্যিক নিৰ্বাচনী আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰে। কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি জনতা ভৱনৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত কৃষি বিভাগৰ আয়ুক্ত, কৃষি সঞ্চালক আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। ৰাজ্যৰ কেইবাখনো জিলাত বানৰ বাবে ব্যাহত হোৱা শিক্ষাবৰ্ষৰ ক্ষতিপূৰণ আৰু পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে 10ম আৰু 12ম শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা অহা বৰ্ষৰ ফেব্ৰুৱাৰী আৰু মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামী অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰাৰ বাবে কাইলৈ পুনৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত হাজিৰ হ'ব। শাৰদ উৎসৱত যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে অতিৰিক্ত যাত্ৰীৰ ভিৰ সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ পশ্চিমাঞ্চল ৰেলৱেই 2খন অতিৰিক্ত বিশেষ ৰেলৰ চলাচলৰ সময়সূচী সলনি কৰাৰ সিদ্ধান্ত লৈছে। কৃষকৰ আৰ্থিক সুৰক্ষাৰ হেতু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাষ্ট্ৰীয় পশুধন অভিযানৰ সৌজন্যত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত ৰূপায়ণ কৰা পশুধন বীমা আঁচনিখন আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু ভাৰতৰ ফুটবল সংস্থা তথা অসম ফুটবল সংস্থাৰ তত্বাৱধানত তুলিয়াজানৰ নেহৰু ময়দানত অহা 21 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰলৈ 9ম অইল ইণ্ডিয়া গোল্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আৰু ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাত আমেৰিকাৰ বেন শেলটন আৰু 11ম বাছনিৰ ফ্ৰান্সিছ

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125, আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ কালি তেজপুৰত অনুষ্ঠিত হৈ যোৱা ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ এটি অনাতাঁৰ প্ৰতিবেদন।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰৰ তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক সম্ভাষণ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠত নিগৰিত গীতে আজিও অসমীয়াৰ হৃদয়ত জগাই তোলে আপোনত্ব, মানৱতা আৰু স্বদেশ প্ৰেমৰ অনুভৱ। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কালি তেজপুৰ জিলা পুথিভঁৰালত আয়োজন কৰা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। সংগীত, নৃত্য আৰু বিভিন্ন সাংস্কৃতিক পৰিৱেশনেৰে মুখৰিত হৈ পৰা অনুষ্ঠানটিৰ কেইটিমান মুহূৰ্ত এক অনাতাঁৰ প্ৰতিবেদন হিচাপে মই বৰ্ণালী লহকৰ আৰু মোৰ সৈতে আছে
2: মই অংকিতা বৰাই
1: আমি আপোনালোকলৈ আগবঢ়াইছো এক বিশেষ অনাতাঁৰ প্ৰতিবেদন।

0: মোর লক্ষ্য স্থান হল তেজপুর, মোর লক্ষ্য স্থান হল তেজপুর।
1: অসমৰ সংগীত জগতৰ মহানায়ক বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে কালি 8 ছেপ্টেম্বৰত তেজপুৰৰ জিলা পুথিভঁৰালত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবৰ্ষ উদযাপন সমিতি, তেজপুৰ, শোণিতপুৰ জিলা প্ৰশাসন আৰু আকাশবাণী গুৱাহাটী, আকাশবাণী তেজপুৰৰ কেন্দ্ৰৰ সন্মিলিত উদ্যোগত এক সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰা হয়।
2: এই দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে পুৱা 10 বজাত কলাভূমি প্ৰাংগণত থকা সুধাকণ্ঠৰ পূৰ্ণাবয়ব প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, সন্ধিয়া 5 বজাত অনুষ্ঠিত মূল সভাত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি ডক্টৰ ভুৱনেশ্বৰ চহৰীয়াই আদৰণি ভাষণত কয় যে
3: সদস্যবৃন্দ, আপোনালোক সদৌতিলৈকে আদৰ সম্ভাষণ জ্ঞাপন কৰি মই চমু আদৰণি ভাষণ জনাবলৈ আগবাঢ়িছো। তেজপুৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এক অন্যতম কৰ্মভূমি। এই সাংস্কৃতিক নগৰীয়েই তেওঁৰ শৈশৱৰ অনুভৱ, শিল্পীসত্তা আৰু মানৱতাবাদী চিন্তাধাৰা বীজ ৰোপণ কৰিছিল। তেজপুৰতে মাত্ৰ 10 নে 11 বছৰ বয়সত তেওঁ জীৱনৰ প্ৰথমটো গীত ৰচনা কৰিছিল। সেই গীতৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ বহু কালজয়ী গীতৰ সৃষ্টিৰ দীঘলীয়া যাত্ৰা। সেয়েহে তেজপুৰ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ সম্পৰ্ক কেৱল স্মৃতি নহয়, ই এক গভীৰ আত্মিক, সাংস্কৃতিক আৰু এক ঐতিহাসিক সম্পৰ্ক। ৰূপকৰ দুটিপ্ৰসাদ এগৰেলা, আগৰৰা সান্নিধ্য, বিষ্ণুপ্ৰসাদ আভাৰ সৃষ্টি চেতনা আৰু তেজপুৰৰ সমৃদ্ধ সাংস্কৃতিক পৰিৱেশে তেওঁৰ শিল্পী জীৱনক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। আমি ভাবোঁ শতবৰ্ষ উদযাপন এইগৰাকী মহাপুৰুষক স্মৰণ কৰাৰ একমাত্ৰ উপলক্ষ নহয়, ই আমাৰ সাংস্কৃতিক পৰিচয় পুনৰাৱিষ্কাৰৰ এক ঐতিহাসিক ক্ষণ।
2: তাৰ পিছতেই কণ কণ শিশুসকলে গোৱা ভূপেন হাজৰিকা ৰচিত গীতৰ সমবেত সংগীত পৰিৱেশন কৰে।

0: ইয়াৰ পিছতেই আৰম্ভ হোৱা বক্তৃতানুষ্ঠানত মুখ্য বক্তা তথা সাহিত্যিক শ্ৰীযুত ঋষিকেশ গোস্বামীয়ে ভূপেন হাজৰিকাৰ জীৱন দৰ্শনৰ সম্বন্ধে আলোকপাত কৰি কয় যে
1: যেতিয়া সোমাইছো কণ কণ ল'ৰা ছোৱালীবিলাক থিয় হৈ আছে আৰু তেওঁলোকে গাইছে নতুন নতুন সাহ আহিল নতুন সাহ আমাৰ বহল বুকুতে। এই গীতটো নতুন নতুন দিনেৰ ডাক সাহসে ভৰে যাক আমাৰ বিশাল বুকেতে। মই বাংলাটো গাইছে, মই কথাটো এইকাৰণে ক'লো আৰম্ভতে মানে ভূপেন দাৰ শেষৰ সময়খিনিত তেওঁ পাঞ্জাবাৰীৰ মঞ্জুলা হাজৰিকাৰ ঘৰত এই ডাউন টাউন হস্পিটেলৰ পিছত হ'লে আছিল কেইদিনমান। এতিয়া আমি গৈছিলোঁ, বহুত কথা বতৰা পাতিছিলোঁ, পাতোঁতে ভূপেন দা এখন এনেকৈ চোফাত এই ডিভাইন তাত শুই আছিলে, শুই থাকোঁতে তাৰমানে বাপু বুলি মাতিছিলে আমাক লগ পালে, আগতে আন্দোলনৰ সন্মুখত বাপু বুলি কয়। মোক ক'লে যে বাপু তুমি মোৰ গান কিবা জানা নেকি? মোৰ ভূপেন জানো, ভূপেন হাজৰিকাৰ আগত আৰু কি গান গাব আপুনি, আমিতো গুণগুণা নহয়, আমিতো গায়ক নহয়, কিন্তু গানবিলাক প্ৰত্যেক মানুহে শিল্পীটো জ্যোতিপ্ৰসাদে কৈছে মনৰ ভিতৰৰ পৰা। মই ক'লো এটা গীত জানো ভূপেন দা, কি গীত? মই তেতিয়া গাই দিলো নতুন নতুন সাহ আহিল নতুন সাহ আমাৰ

0: পৰা সোণাৰ চাকিতে জ্বলালো লাহতে। এই সমাজৰ পিটনি শুকান মাটিত সেউজীয়া ঘাঁহনি সৃষ্টি কৰিবলৈ বিচৰা ভূপেন হাজৰিকা এই গীতটো 1956 কেঁচা হোম চিনেমাত দিছিল। মোক তেতিয়া অকণমান পাহৰিবলৈ আৰম্ভ কৰিছে, মোৰ গীতটো শুনি মনত পৰিল। সেইকাৰণে কথাষাৰ আপোনালোকৰ আগত মানে বিনিময় কৰিছোঁ। তেওঁ কৈছে এইটো মোৰ গীত হয় জানে, মোৰ আপোনাৰ গীত, এইটো আপুনি লিখিছে চিনেমাৰ কাৰণে। তেতিয়া তেওঁ কৈছে এইটো মোৰ গীত হয়তো বোলো হয়, নতুন নতুন খা আহিল নতুন খা। তেতিয়া তেওঁ এটা বাক্য ক'লো দেই, কি ভাবি ক'লে মই নাজানো, কৈছে এইটো এটা বেডমিণ্টনৰ নিচিনা গীত। মোৰ কেনেকৈ ভূপেন দা, তেতিয়া হাতেৰে দেখুৱাই দিলে, নতুন নতুন খা আহিল নতুন খা আমাৰ বহল বুকুতে, এনেকৈ লিখিছিলোঁ নেকি বুলি ক'লে। মানে প্ৰত্যেকটো গীতৰ তেখেতৰ একোটা একোটা ইতিহাস আছিল। আৰু ভূপেন হাজৰিকাৰ যি উচ্চতা আৰু গভীৰতা, সেইটো জ্যোতি বিষ্ণুৰ পিছতে মই ভাবোঁ এতিয়ালৈকে শেষৰজন অসমীয়া এনে উচ্চতা আৰু গভীৰতা বেলেগৰ আছে বুলি মই কেতিয়াও চিন্তা নকৰোঁ। সেইকাৰণে জীৱন বোধৰ স্বৰলিপিৰে ভূপেন হাজৰিকাৰ গীতৰ মূৰ্ত প্ৰকাশ ঘটিছিল আৰু তাৰেই তেওঁ জাতি সমৃদ্ধ কৰিছিল।
1: গোস্বামী দেৱৰ সুধাকণ্ঠৰ জীৱন দৰ্শন আৰু সৃষ্টিৰাজিৰ স্মৰণ কৰি এক তত্ত্বগধুৰ ভাষণ আগবঢ়ায় অনুষ্ঠানৰ মাজতে আমি সুধাকণ্ঠৰ জন্মশতবাৰ্ষী সমিতিৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি দাসৰ সৈতে কথা পাতিছিলোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ

0: এই বিশেষ অনুষ্ঠানটো আয়োজন কৰাৰ মূল উদ্দেশ্য কি আছিল ছাৰ?
1: আমি তেজপুৰ সাহিত্য সভাৰ পৰা ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন কৰিবৰ কাৰণে তেজপুৰৰ যিখিনি আমাৰ অগ্ৰণী অনুষ্ঠান আছিলে সেই অনুষ্ঠানখিনিক আমি লৈ পেলাই এখন প্লেটফৰ্ম তৈয়াৰ কৰিছিলোঁ, যাতে আমি দেখিছোঁ যে বিভিন্ন অনুষ্ঠানে বিভিন্ন ধৰণে কৰি থাকে, কিন্তু আমি সকলোকে লগত লৈ একেলগে এই মহানায়ক ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষটো উদযাপন কৰিব খুজিছিলোঁ। আমাৰ এইটোৱে উদ্দেশ্য আছিলে যে গোটেই বছৰজোৰা আমি অনুষ্ঠান কৰিম তেখেতৰ জীৱন দৰ্শন বা তেখেতৰ বিভিন্ন কৰ্মৰাজিৰ ওপৰত, এইখিনি মানে আমি আলোকপাত কৰি আমি বিভিন্ন প্ৰগ্ৰেম অনুষ্ঠান কৰিম, আৰু তাৰ দ্বাৰা নৱপ্ৰজন্মৰ মাজলৈও ভূপেন হাজৰিকাৰ জীৱন দৰ্শন বা তেখেতৰ কৰ্মৰাজি সম্পৰ্কে নৱপ্ৰজন্মকো আচলতে চিনাকি কৰি দিয়াৰ এটা উদ্দেশ্য আছিলে। এইটোকে আলম লৈ আমি তেজপুৰ যিখন বিদ্যুৎ সমাজ, সেই বিদ্যুৎ সমাজক আমি একেলগ কৰি কিছু কাম আগলৈকো আগবঢ়াই লোৱাৰ আচলতে উদ্দেশ্য আছিলে।
0: হয় ছাৰ, গান তোমাৰে গান এই নামটোৰ জৰিয়তে আপোনালোকে কি বাৰ্তা শ্ৰোতাসকলৰ বাবে প্ৰেৰণ কৰিব বিচাৰিছে?
1: গান তোমাৰে গান আমি এই যিটো ধৰক টাইটেল দিয়া হৈছে তাৰ দ্বাৰা আচলতে ভূপেন হাজৰিকাৰ জীৱন দৰ্শন আমি ৰাইজৰ মাজলৈ নিব খুজিছোঁ। তেওঁৰ গানতে আচলতে আমাৰ মানুহৰ জীৱন দৰ্শনটো ভালকৈ প্ৰস্ফুটিত হয়, গতিকে আমি এই অনুষ্ঠানটোৰ মাজেদি তেখেতৰ জীৱন দৰ্শন আমি ৰাইজৰ মাজলৈ নিয়াটোৱে আচলতে মূল উদ্দেশ্য আছিলে।
0: হয়, ধন্যবাদ জনাইছোঁ ছাৰ।
2: সাহিত্যিক ঋষিকেশ গোস্বামীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেখেতে আমাক কৈছিল যে
3: সকলোলৈ এইটো বাৰ্তা দিম যে ভূপেন হাজৰিকাই যি মানৱতা সমন্বয় আৰু বিজ্ঞান মনস্কতাৰ কথা কৈছিল, সেই ধাৰণাৰে আমি আগবাঢ়ি গ'লে অনাগত দিনত অসমীয়া জাতিৰ পৰা বিভিন্ন প্ৰতিভাধৰ মানুহ ওলাব। আৰু ভূপেন হাজৰিকাৰ আটাইতকৈ ডাঙৰ গুণ আছিল তেওঁৰ পৰ্যবেক্ষণ, তেওঁৰ অনুভৱ ক্ষমতা, তেওঁৰ সৃষ্টিশীলতা আৰু কল্পনা শক্তি। এইকেইটাক লগ লাগিলে নতুন প্ৰজন্মৰ মাজতো ভূপেন হাজৰিকাৰ দৰে শিল্পী জ্বলাব মই নিশ্চিত। সেইকাৰণে ভূপেন হাজৰিকাৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰক, গীতবোৰ ভালকৈ শুনক, জ্যোতি বিষ্ণুৰ গীতবিলাক ভালকৈ শুনক, তেতিয়াহ'লে আমাৰ নতুন প্ৰজন্মই সাংস্কৃতিক দিশত এক নতুন দিগন্ত।
2: সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ অংশস্বৰূপে নাট্যকাৰ দ্বিজেন নাথ সম্পাদিত সোঁৱৰণী গ্ৰন্থ সাগৰ সংগম আৰু ঔপন্যাসিক ডক্টৰ ভূপেন শইকীয়াৰ সুধাকণ্ঠৰ জীৱনভিত্তিক উপন্যাস সুধাকণ্ঠ উন্মোচন কৰা হয়।

0: শোণিতপুৰ জিলাৰ উপায়ুক্ত আনন্দ কুমাৰ দাসে ভাষণ প্ৰসংগত কয় যে
1: আজিৰ এই পবিত্ৰ দিনটোত মই পোনপ্ৰথমতে মহান মনুষ্যজনলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতৰ কৰ্মৰাজিৰে যেনেকৈ গোটেই অসমখনক উদ্ধৃত কৰি থৈ গ'ল, নতুন প্ৰজন্ম যাতে তেওঁ আদৰ্শৰাজিৰে উদ্বুদ্ধ হ'ব পাৰে, তেওঁৰ গানত যি ছবি আঁকি থৈ গ'ল সেই ছবিৰে যাতে সমাজখন সেইধৰণে আমি পাব পাৰোঁ, এই আশা কৰিছোঁ আজিৰ এই শুভ দিনটোত। আজি এই মুহূৰ্তত ভাল লগা কথা যে মই এখন গ্ৰন্থ উন্মোচনৰ কাৰণে সুযোগ পালোঁ আৰু জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ডক্টৰ ভূপেন শইকীয়া ডাঙৰীয়াই ভূপেন হাজৰিকাৰ ওপৰত সুদা কণ্ঠ নামেৰে গ্ৰন্থখন লিখিছে আৰু সেইখন উন্মোচনৰ দায়িত্বটো মোক দিছে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই অতিকে আনন্দিত যে এই কামখিনি মোৰ হাতেৰে কৰিব পাৰিছোঁ আজিৰ এই শুভ দিনটোত। তেখেতৰ কৰ্মৰাজিৰে যেনেকৈ গোটেই অসমখনক উদ্ধৃত কৰি থৈ গ'ল, নতুন প্ৰজন্ম যাতে তেওঁৰ আদৰ্শৰাজিৰে উদ্বুদ্ধ হ'ব পাৰে, তেওঁৰ গানত যি ছবি আঁকি থৈ গ'ল সেই ছবিৰে যাতে সমাজখন সেইধৰণে আমি পাব পাৰোঁ, এই আশা কৰিছোঁ আজিৰ এই শুভ দিনটোত।
0: অনুষ্ঠানত আমন্ত্ৰিত অতিথি সুধাকণ্ঠৰ সান্নিধ্য লভা প্ৰখ্যাত সংগীত শিল্পী, অৰুণাচল প্ৰদেশৰ নিচি সংগীতৰ পুৰোধা ব্যক্তি বেংগীয়া হেমন্তই উদ্বোধনী ভাষণত ভূপেন হাজৰিকাৰ সান্নিধ্যৰ বিষয়ে উল্লেখ কৰি কয় যে
2: কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, এই মৃত্যু অপৰাজয়ত তেনে মৃতক নহ'লো মই কিয়, কত জোৱানৰ মৃত্যু হ'ল।

0: কিলু কাহিনী পিছে মিতো জুয়ান হবে শিয়রিসে লাগে শির জাগর তোরে তিমাহিনী কত জুয়ান মৃত্যু।
1: নেফাৰ পৰা অৰুণাচল প্ৰদেশ নামকৰণ হ'ব বুলি আমাৰ স্কুলতো মিটিং হ'ল, তাত সকলোৱে সুধিলে যে অৰুণাচলৰ নাম হ'ব কি হ'ব এনেকুৱা, তেতিয়া আমি চকমক খালোঁ আৰে কি হ'ব এতিয়া। তাৰপিছত এতিয়া চবেই চিন্তা কৰি আছে ইন্দিৰা গান্ধী আহিব এতিয়া কি হ'ব নাজানো। ততালৈকে পাছত গভৰ্ণমেণ্টে মাতিলে ভূপেন্দ্ৰ আহি গ'ল, তেতিয়া আমাৰ ছং এণ্ড ড্ৰামা ডিভিজন আছিলে আপোনাৰ ইয়াত শ্বিলঙত আছিলে, তাত ডি কে শৰ্মা বুলি এজন আছিল, তেখেত হৈছে প্ৰডিউচাৰ। আহিলে জিৰত ভূপেন্দ্ৰ আহিলে, তাতে মোক দেখিলে, আৰে বাপু তুমি আহাচোন আহাচোন, আমালোকে ইয়াত এটা গান প্ৰেক্টিছ কৰিব লাগে বোলে। তেতিয়া ডি কে শৰ্মা আৰু ভূপেন্দ্ৰ সিহঁতে মিলি গান এটা বনালে। গানটো প্ৰথমত অসমীয়াত বনাইছিলে দেই, পাছত আমি এইটো হিন্দীত অনুবাদ হ'ল আমাৰ তাৰ লোকেল ডায়লগত আপাতানি নিচি আদি তেনেধৰণে মানে অনুবাদ হ'ল। তাৰ মই দুই লাইনমান গাই দিছোঁ যাতে জানা আপোনালোকে জানি থ'লে বহুত ভাল লাগিব। আৰু এটা ক'বলৈ পাৰি, ভূপেন্দ্ৰৰ যিটো গান আছিলে অসমীয়াত, এইটো মই গাই দিওঁ আগতে, অসমীয়াত আছিলে, অৰুণ কিৰণ হিৰৰ গোষণ গ'লে হিমৰ দল পুৱাৰ সুৰুজে চুমা হোৱা দেশ আমাৰ অৰুণাচল, আমাৰ অৰুণাচল। ভাৰতী আইৰ নুমলিজি অৰুণাচল মোৰ, আল ফুলে আই তোমাক ৰখিম আহক বিপদ ঘূৰ, চিত্ত আমাৰ তোমাৰ নামত সদায় চঞ্চল, পুৱাৰ সুৰুজে চুমা হোৱা দে আমাৰ অৰুণাচল, আমাৰ অৰুণাচল। তাৰ কথা আমালোকৰ নিজৰ নিজৰ ভাষাত তেতিয়া আমি অনুবাদ কৰিলোঁ। আমাৰ সেই সময়ত মোৰ এজন মামা এজন আছিলে দাদাৰ টান, তেখেত মন্ত্ৰী আছিল, তেখেত আমি বহি আলোচনা কৰি এটা গান আকৌ লিখিলোঁ ভূপেন্দ্ৰৰ গানটো ট্ৰেঞ্চলেশ্যন নিচি দিয়া কৰিলোঁ মানে নিচি ভাষাত।
0: দৈনী অৰুণাচল অৰুণাচল অৰুণাচল।
1: তাৰপিছতে আপোনাৰ আদি ভাষাত কৰিলে,
0: আচাং চাং আমং তেৰা দিতে তাপাম আছিয়ে ৰকম দনিয়ে মোপুক নামে কো মনুকে অৰুণাচল, মনুকে অৰুণাচল।
1: তাৰপিছতে ক'লে, নহয় এইটো ইন্দিৰা গান্ধী আহিব যেতিয়া তেখেতে বুজি নাপাব বোলে কয়, সকলোৱে গোট খাই পাছত বহি লিখিলে হিন্দীত অনুবাদ কৰিলে। এতিয়া কিন্তু পিছে ভূপেন্দ্ৰৰ এতিয়া যিটো অৰুণ কিৰণ শ্ৰীষ ভূষণ এইটো পাছত তেখেতে গৈ আকৌ বনাইছিলে, অৰিজিনেলত এনেকৈ আছিল, অৰিজিনেলটো অলপ বেলেগ ধৰণৰ আছিলে, সেইটোৱে মই গাই দিছোঁ। অৰিজিনেলত আছিলে,
0: সূৰজ কি কিৰণ শ্ৰী কাভূষণ কণ্ঠ মে তুষাৰ ঘেৰ প্ৰভাত সূৰ্য চুম্বিত দেশ আমাৰা অৰুণাচল, আমাৰা অৰুণাচল। ভাৰত মাতা কি ছোটি সি মুনি আমাৰা অৰুণাচল, হিফাজত সে মা তুমকো রখেঙ্গে খতরে জিতনে আয়েঙ্গে, মন হামারা নাম পে তুমারা সদা রহে চঞ্চল, প্রভাত সূর্য চুম্বিত দেশ আমারা অরুণাচল, আমারা অরুণাচল।
2: অনুষ্ঠানত তেজপুরৰ শিল্পীসকলে সমবেত সংগীত পরিবেশন করে।

0: ইয়াৰ পাছতে সুধাকণ্ঠৰ জীৱন দৰ্শনৰ ভিত্তিত ময়ূৰ কাঞ্চন বৰা ৰচিত পৰিচালিত সংগীতালক্ষ্য পৰিৱেশন কৰা হয়।
1: জাতীয় সংগঠন দল ৰাজনীতিবিদ আদিয়ে অসমীয়া জাতিৰ সংজ্ঞা বিচাৰি হাবাথুৰি খোৱাৰ সময়তে তেওঁ যেন গীতেৰেই প্ৰকাশ কৰিছে

0: ভূপেনদাক উদ্দেশ্যে ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেৱে তেওঁৰ কবিতাৰে প্ৰকাশ কৰিছে। তোমাৰ কণ্ঠ বাদ্যি মই মোৰ জন্মভূমি নক্সা আঁকিব নোৱাৰো, তোমাৰ কণ্ঠত বিয়পি আছে মোৰ আই ৰাবাসত বতাহত বুঢ়ালৈতৰ উত্তাল বুকুত ধনশিৰি ৰেচমী বালি বুঢ়ী দিহিঙৰ ধৱল খাতল দীঘৈৰ তাম্বৰণীয়া ধলৰ লক্ষীমপুৰৰ ৰমানদী ৰিহাৰাচাল জগলীয়া সোণালী পানী। ভূপেন দা তোমাৰ কণ্ঠ বাদ্যি মই মোৰ জন্মভূমি নক্সা আঁকিব নোৱাৰো, হ'ল জন্ম হলিৰ কণ্ঠত কৰ্দমত নিয়মৃত নাই এয়া মোৰ প্ৰশ্ন নহয়, কিন্তু কেনে কণ্ঠ এয়া যি কণ্ঠই অমৃত স্পৰ্শ কৰে মোৰ জন্মভূমিৰ অগণন হৃদয়ক, এয়া কেনে কণ্ঠ যি কণ্ঠই হৃদয়ৰ গহ্বৰত সোমাব জানে কিন্তু নাজানে ওলাই অহাৰ পথ।
1: অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দ্বাৰা পৰিৱেশিত তপন দত্ত সংগীতালেখ্য গাম তোমাৰ এই গান।
2: তেজপুৰক প্ৰণাম। এইখন তেজপুৰৰ বুকুতেই এদিন ধূলি বালি গচকি ভূপেন হাজৰিকা নামৰ এটা বিশাল সত্তাই খোজ কাঢ়ি ঘূৰি ফুৰিছিল। সেই একেই আকাশ বতাহ, একেই নিৰৱধি লুই। অনাগত প্ৰজন্মই হয়তো বিশ্বাস কৰিবলৈকে টান পাব যে ভূপেন হাজৰিকা নামৰ এই বিশাল সত্তাটোৱে উশাহ মেলি ঠন ধৰি উঠি ক্ৰমবিকশিত হৈছিল এই চহৰৰ বুকুতেই। ইয়াৰ মাটিত কাণ পাতি শুনিলেই যেন এতিয়াও ভাহি আহে ভূপেন নামৰ শিশুটিৰ খোজৰ শব্দ। ত্ৰিমূৰ্তিৰ চহৰ তেজপুৰ এতিয়া চতুৰ্মূৰ্তিৰ চহৰ, জ্যোতি বিষ্ণু ফণি ভূপেন। প্ৰণাম জনাইছোঁ আপোনালোক সমূহ সুধীবৃন্দক, গীতৰ সভাত আপোনালোকেইটো প্ৰধান অলংকাৰ। সামাজিক সক্ৰিয়তাবাদী মনোভংগী মূৰ্তমান হৈ উঠা এই গীতটোত যেনেকৈ এটি শিশুৱে অন্যায় দেখি সহিব নোৱাৰি ব্যথিত হৈ মাকক প্ৰশ্ন কৰে, তেনেকেই লুইডৰ ফালে আঙুলিয়াই ক্ষোভিত হৈ ভূপেন হাজৰিকাই প্ৰশ্ন কৰিছে, ইমান অন্যায় অত্যাচাৰ দুখ দাৰিদ্ৰ নৈতিকতা ভ্ৰষ্টাচাৰ দেখিও তুমি কেনেকৈ নিৰলে নিশক্তে বহি থাকিব পাৰিছা লুই।

এতিয়া পরিবেশন করব প্রশান্ত রাজখোয়া আর প্রতীক্ষা ডেকা।

সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ জীৱনৰ যন্ত্ৰণাৰ ছবিখন তেওঁ গীতৰ মাজেৰে মৰ্মস্পৰ্শী ৰূপত প্ৰকাশ কৰিছে। গীতটি গাবলৈ মাইক্ৰফোনৰ সন্মুখলৈ আহিব চন্দ্ৰামিতা ঠাকুৰীয়া।

0: ঋতুপর্ণ দাসে আগধৰা অনুষ্ঠানটোত আকাশবাণীৰ কণ্ঠশিল্পী দিলীপ দাস, মিতালী দে, প্ৰশান্ত ৰাজখোৱা, চন্দামিতা ঠাকুৰীয়া, প্ৰতীক্ষা ডেকা আৰু প্ৰণামী বৰঠাকুৰে অংশগ্ৰহণ কৰে।
1: সংগীতালেখ্যখনিৰ শেষত গোৱা ভূপেন হাজৰিকাৰ ৰচিত মানুহে মানুহৰ বাবে গীতটোৰ পৰিৱেশনৰ দ্বাৰা অনুষ্ঠানটিৰ অন্ত পৰে।

0: তেজপুৰ জিলা পুথিভঁৰালত অনুষ্ঠিত সভাখনৰ লোকে লোকাৰণ্য পৰিৱেশত সুধাকণ্ঠক সুঁৱৰি ভাৱগধুৰ হৈ পৰে সকলো ৰাইজ আৰু সুধি সমাজ। এক কথাত কবলৈ গলে অনুষ্ঠানটিৰ সফল সমাপ্তি ঘটে। এইদৰেই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত বৰ্ণাঢ্য অনুষ্ঠানটোৱে কঢ়িয়াই আনিলে সুৰ, স্মৃতি আৰু শ্ৰদ্ধাৰ এক অনন্য সমাহাৰ। অনুষ্ঠানটি থলিতে বাণীবন্ধন তথা সম্পাদনা কৰিলে বৰ্ণালী লহকৰ আৰু অংকিতা বৰাই, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।
1: মিডিয়াম ৱেভৰ 266 দশমিক 600 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম এণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত।

0: শ্ৰোতে ইমান পৰে ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠত শিল্পীৰ নিজা ৰচিত আৰু সুৰূপিত গুটকেটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।
1: পাহাৰৰে তুলিতে ভৈয়ামৰে সীমাতে চিনাকি চিনাকি কি হ

শ্ৰোতাসকলে মালবিকা বৰাৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ আগবঢ়াইছোঁ আনি ডিঙিত গীতৰ কথা আৰু সুৰ উপেন কাকতিৰ।

0: প্রতিটো বেংকৰ বাবে বেলেগ বেলেগ KYC পেপাৰ্ছ। যদি এটাই চাবি হলহেঁতেন
1: আছে নহয় দেউতা CKYC আইডি।
0: CKYC মানে
1: বেংকে আপোনাৰ KYC বিৱৰণ CKYC ৰেজিষ্টাৰ আপলোড কৰে আৰু যৰ পৰা আপুনি পাই ইউনিক 14 ডিজিটৰ CKYC আইডি যি সকলো আৰ্থিক লেনদেনত বৈধ হৈ পৰে। এঠাইত KYC আপডেটেৰে বাকী বেংক আৰু বিত্তীয় সংস্থাটো আপডেট হৈ পৰে।
0: ৱাহ, RBI-এ কয়
1: KYC সুৰক্ষিত বেংকিঙৰ দিশলৈ প্ৰথম পদক্ষেপ।
2: শ্ৰোতাসকলে মালবিকা বৰাৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ আগবঢ়াইছোঁ আন এটি গীত, গীতৰ কথা আৰু সুৰ ইবছন বৰুৱাৰ।

0: শ্ৰোতা ইমান পৰে মালবিকা বৰাৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ তেজপুৰ আমাৰ গৌৰৱ অনুষ্ঠানটি।
1: আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছোঁ আমাৰ তেজপুৰ আমাৰ গৌৰৱ।

শ্ৰোতাবৃন্দ, আমাৰ তেজপুৰ আমাৰ গৌৰৱ এই অনুষ্ঠানত আমি আগবঢ়াই আহিছোঁ তেজপুৰ তথা শোণিতপুৰৰ কিছুমান উল্লেখযোগ্য ঠাই অথবা অনুষ্ঠানৰ বিষয়ে। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ বিষয়ে।

মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত তেজপুৰ বহুমুখী কন্যা বিদ্যালয়, যি সময়ত স্ত্ৰী শিক্ষাৰ প্ৰতি প্ৰবল প্ৰত্যাহ্বান আহি পৰিছিল, তেতিয়াই তেজপুৰৰ চুবুৰীয়া অঞ্চলৰ ৰাইজৰ চেষ্টাত উজ্বলি উঠিছিল এই বিদ্যালয়খনি। ইয়াৰ আছে এক সুন্দৰ ইতিহাস। 1932 চনত মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে সত্য আৰু অহিংসাৰ যুঁজ চলি থাকোঁতে কানিংহাম চাৰ্কুলাৰৰ বাধ্যবাধকতাই ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ যোৱা বন্ধ কৰিছিল। অসম উপত্যকাৰ 54গৰাকী মহিলাক ব্ৰিটিছে আটক কৰিছিল। 1927 চনৰ পিছত অসমত ছাত্ৰৰ বাবে কাৰিকৰী শিক্ষাৰ জোৱাৰ উঠিল, কিন্তু স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত প্ৰবল প্ৰত্যাহ্বান আহিল। ছাত্ৰীসকলে সেই সময়ত কেৱল ঘৰত শিশুৰ আলপৈচান ধৰি মাক দেউতাকক সহায় কৰিছিল, ঘৰৰ কামত পৰিয়ালক সহায় কৰিছিল, ধান বনা খোৱা লোৱাৰ যোগান ধৰিছিল, পথাৰৰ কামত সহায় কৰিছিল, শিক্ষাৰ প্ৰতি মন কাণ নিদিছিল, আনহাতে গৃহস্থয়ো ছোৱালী বিয়া দি আজৰি হ'ব বিচাৰিছিল। এনে এটি সন্ধিক্ষণতে তেজপুৰৰ

মাজমজিয়াত ৰাইজৰ অৰ্থ সাহাৰ্যৰে ৰাইজৰ আশাৰ স্থল ছোৱালী স্কুল স্থাপিত হৈছিল। স্থান আছিল বৰ্তমানৰ জ্যোতি কলা কেন্দ্ৰ। ইয়াৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল অৱসৰপ্ৰাপ্ত বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰয়াত যজ্ঞেশ্বৰ বৰুৱা, সম্পাদক ভূমিদাতা যতীন্দ্ৰনাথ মৈত্ৰ। প্ৰথম অৱস্থাত এই স্কুলখন আছিল মাইনৰ স্কুল, পিছত সাহাৰ্যপ্ৰাপ্ত মধ্য ইংৰাজী বিদ্যালয়লৈ উন্নীত হয়। 1935 চনত অসমৰ মুঠ 279 মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছিল 26,523 জন। 1948 চনৰ পৰা 1966 চনলৈ বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক আছিল প্ৰয়াত ডাক্তৰ ললিতমোহন চৌধুৰীদেৱ। তেওঁৰ দিনতে বিদ্যালয়খন বৰ্তমানৰ স্থানলৈ স্থানান্তৰিত কৰা হয়। 1958 চনত বিদ্যালয়খন সাহাৰ্যপ্ৰাপ্ত উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰূপে পৰিগণিত হয়। 1966 চনৰ 1 জুনৰ পৰা এই বিদ্যালয়খনে চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় তেজপুৰ নামেৰে চৰকাৰী স্বীকৃতি লাভ কৰে। ব্ৰিটিছ শাসনৰ কালছোৱাত বিদ্যালয়ৰ শিক্ষাৰ মাধ্যম আছিল অসমীয়া আৰু বঙালী। ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাত 1949 চনত বুজাবুজিৰ মাধ্যমেৰে বৰ্তমানৰ বেংগলী উচ্চ মাধ্যমিক কন্যা বিদ্যালয় স্থাপন কৰি বঙালী মাধ্যমৰ ছাত্ৰীসকলক স্থানান্তৰ কৰা হয়। 2006 আৰু 2007 চনত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিদ্যালয়ৰ হীৰক জয়ন্তী পালন কৰা হয়। 2009 চনৰ পৰা বিদ্যালয়ৰ দিনপঞ্জী ব্যৱহাৰ কৰা হৈছে। বৰ্তমান বিদ্যালয়খনৰ অধ্যক্ষ হৈছে শ্ৰীযুত ৰূপম বৰা।

তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ চাৰিসীমা হৈছে এই বিদ্যালয়ৰ পূব দিশত আছে ডালিমবৰা পথ, পশ্চিম দিশত কছাৰী গাঁও, উত্তৰ দিশত আছে ত্ৰিবেণী চিভিল চাৰিআলি সংযোগী গড়কাপ্তানী পথ আৰু দক্ষিণে ৰামকৃষ্ণ সেৱাশ্ৰম আৰু কেঁকুৰাপুল বাছ স্থান। 1932 চনতে স্থাপিত হোৱা এই বিদ্যালয়খন উন্নীতকৰণ কৰা হয় 1966 চনত। ষষ্ঠমান শ্ৰেণীৰ পৰা দ্বাদশমান শ্ৰেণীলৈকে ইয়াত পাঠদান দিয়া হয়। শিক্ষা ব্যৱস্থাপনা বিভাগ মাধ্যমিক শিক্ষা পৰিষদ অসমৰ দ্বাৰা এই বিদ্যালয়খন পৰিচালিত হয়।

যিকোনো এটি অনুষ্ঠান প্ৰতিষ্ঠানৰ স্থাপনৰ উদ্দেশ্য থাকে, সেই উদ্দেশ্যকে সৰগত কৰি তেওঁলোকে আগবাঢ়ে সফলতাৰ দিশে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰো কিছু উদ্দেশ্য আছে। সেই উদ্দেশ্যসমূহ হৈছে ছাত্ৰীসকলক বিদ্যায়তনিক আৰু অবিদ্যায়তনিক দিশত আগবঢ়াই লৈ যোৱা, ছাত্ৰীসকলক স্ত্ৰী শিক্ষা সম্পৰ্কে সজাগ কৰি তোলা, ভৱিষ্যতৰ বাবে কৰ্মৰ পথ প্ৰশস্ত কৰি দিয়া, এছ চি এছ টি অ' বি চি এম অ' বি চি টি গাৰ্ডেন মাইনৰিটি ছাত্ৰীৰ উন্নতি সাধন কৰা, স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কে জ্ঞান দিয়া, ছাত্ৰীসকলক ৰাজনৈতিকভাৱে সজাগ কৰি তোলা, একতা আৰু ভগ্নিত্বভাৱ গঢ়ি তোলা, ছাত্ৰীসকলক সম অধিকাৰৰ জ্ঞান দিয়া, বিজ্ঞান সাহিত্য কলা সংস্কৃতিৰ জ্ঞান দিয়া, দায়িত্ববোধ সম্পৰ্কে সজাগ কৰি তোলা, ছাত্ৰীক শাৰীৰিক মানসিক বৌদ্ধিক দিশত আগবঢ়াই লৈ যোৱা, নিয়মানুৱৰ্তিতাৰ শিক্ষা প্ৰদান কৰা আৰু সুনাগৰিক হোৱাৰ দিশ দেখুৱাই দিয়া। এই উদ্দেশ্যকে আগত ৰাখি বিদ্যালয়খনে প্ৰতিবছৰেই গঢ় দিছে ভৱিষ্যতৰ একোগৰাকী নাগৰিকক। এখন বিদ্যালয়ৰ সুস্থ পৰিচালনাত নীতি নিয়ম অথবা অনুশাসনৰ অত্যন্ত প্ৰয়োজন। নীতি নিয়ম অথবা অনুশাসনৰ অবিহনে কোনো এটি অনুষ্ঠান বা প্ৰতিষ্ঠানেই সফলতা লাভ কৰিব নোৱাৰে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰো কিছু নীতি নিয়ম আছে। সেই নীতি নিয়মৰ মাজেৰেই তেওঁলোকে বিদ্যালয়খনৰ কাম কাজ আগবঢ়াই লৈ গৈছে। বিদ্যালয়ৰ প্ৰাৰ্থনা আৰম্ভ হয় পুৱা 8:45 আৰু এই প্ৰাৰ্থনাত সকলো ছাত্ৰীৰে উপস্থিতি বাধ্যতামূলক। শ্ৰেণীসমূহ আৰম্ভ হয় 9:15 পৰা 12:00 আৰু 12:30 পৰা 2:30 আৰু 4:00। জিৰণিৰ সময় 12:00 পৰা 12:30। জিৰণিৰ সময়ত ছাত্ৰীসকল বিদ্যালয়ৰ চৌহদৰ বাহিৰ হ'ব নোৱাৰিব। অনিয়মীয়া উপস্থিতি

সঘনাই ছুটি বিচৰা, অসৎ কাৰ্য বা ব্যৱহাৰে বিদ্যালয়ৰ সুনামত আঘাত কৰিলে বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হ'ব। ছাত্ৰীসকলে নিজৰ বহী, কিতাপ, কলম, পেঞ্চিল আদিৰ বাবে নিজে দায়ী থাকিব। ছাত্ৰীসকলে বিদ্যালয়লৈ কোনো অলংকাৰ পাতি, অন্যান্য মূল্যৱান সামগ্ৰী, প্ৰসাধন সামগ্ৰী, মোবাইল ফোন আনিব নোৱাৰিব। মোবাইল ফোন ছাত্ৰীৰ হাতত পালে 250 টকা জৰিমনা কৰা হ'ব। ছাত্ৰীসকলে ছাতি, ৰেইনকোট, টিফিন বাকচ আদি নিজৰ অধীনত ৰাখিব। চাইকেলত তলা লগাই নিৰ্দিষ্ট স্থানত ৰাখিব। ছাত্ৰীসকলে বিদ্যালয়ৰ সম্পত্তি নষ্ট কৰিলে ক্ষতিপূৰণ দিব লাগিব। ছাত্ৰীসকলে নিজৰ বুদ্ধি বৃত্তি অনুসৰি সহ পাঠ্যক্ৰমিক বিষয়ত যোগদান কৰিব পাৰিব। বিদ্যালয়ৰ নিম্নতম উপস্থিতি 75% হ'ব লাগিব। বিদ্যালয়ত অনুপস্থিত থাকিলে ছুটীৰ বহীত অভিভাৱকসকলে চহী কৰিব লাগিব। দীঘলীয়া ছুটীৰ ক্ষেত্ৰত আগতীয়া অনুমোদন বা মেডিকেল চাৰ্টিফিকেট লাগিব। বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত অধ্যক্ষ বা অধ্যক্ষাৰ অনুমতি অবিহনে কোনো ছাত্ৰী বিদ্যালয়ৰ বাহিৰলৈ যাব বা বন্ধু বান্ধৱীৰ লগত কথা পাতিব নোৱাৰিব। পোছাক পৰিচ্ছদ পৰিষ্কাৰ থাকিব লাগিব। নখ, দাঁত, চুলি পৰিষ্কাৰ কৰি ৰাখিব লাগিব। ছাত্ৰীক কোনো বিশেষ কাৰণত বিদ্যালয়লৈ অহাৰ পিছত লৈ যাব লগা হ'লে দেউতা, মা, অভিভাৱকৰ চিনাক্তকৰণ স্বাক্ষৰ চাইহে অনুমতি প্ৰদান কৰা হ'ব। ছাত্ৰীসকলে বিদ্যালয়লৈ সদায়ে পৰিচয় পত্ৰ, দিনপঞ্জী, বহী লৈ আহিব লাগিব। সংক্ৰামক বা খচৰা ৰোগত আক্ৰান্ত ছাত্ৰীক বিদ্যালয়ত উপস্থিত থকাৰ অনুমতি দিয়া নহয়। পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে ছাত্ৰীক বহিষ্কাৰ কৰাৰ লগতে পৰীক্ষাত বহিবলৈ দিয়া নহয়। পঢ়ি থকা ছাত্ৰী যিকোনো ক্ষেত্ৰত বিদ্যালয়লৈ আহিলে ইউনিফৰ্ম পিন্ধি আহিব লাগিব। 10 বজাৰ আগতে অভিভাৱকসকলে বিদ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিব। এনেধৰণৰ কঠোৰ নীতি নিয়ম বা অনুশাসনেহে এটা অনুষ্ঠানক শৃংখলাবদ্ধভাৱে আগুৱাই যোৱাত সহায় কৰে।

ছাত্ৰীসমূহৰ মানসিক তথা বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি অহা এই কন্যা বিদ্যালয়ে তেওঁলোকৰ বিদ্যালয়ৰ বিভিন্ন কোঠাসমূহৰ নামাকৰণো বিভিন্ন মহিয়সী নাৰীৰ নামেৰে নামাকৰণ কৰিছে। এনেধৰণৰ নামাকৰণেৰে সেই মহিয়সী নাৰীসকলক জনমানসত আকৌ এবাৰ চিনাকি কৰি দিয়াৰ লগতে ছাত্ৰীসকলেও তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ সুযোগ লাভ কৰিব। কোঠাবোৰৰ নামসমূহ হৈছে অধ্যক্ষৰ কোঠাৰ নাম সত্যসন্ধা, উপাধ্যক্ষৰ কোঠাৰ নাম মামণি ৰস্যম গোস্বামী, কাৰ্যালয় শকুন্তলা দেৱী, প্ৰথম জিৰণি কোঠা মণিকাঞ্চন, দ্বিতীয় জিৰণি কোঠা মিলন তীৰ্থ। তাৰোপৰি বিভিন্ন শ্ৰেণীকোঠাসমূহৰ নামসমূহ হৈছে কল্পনা চাওলা কক্ষ, সৰোজিনী নাইডু কক্ষ, মৈত্ৰেয়ী দেৱী কক্ষ, ভগ্নী নিবেদিতা কক্ষ, জনক নন্দিনী সীতা কক্ষ, দীপালী বৰঠাকুৰ কক্ষ, এলিজা ব্ৰাউন কক্ষ, কনকলতা কক্ষ, নলিনীবলা দেৱী কক্ষ, চন্দ্ৰপ্ৰভা শইকীয়া কক্ষ, ভাৰত মাতৃ শকুন্তলা কক্ষ, মনোৰমা আই কক্ষ, ভগেশ্বৰী ফুকননী কক্ষ, জয়মতী কুঁৱৰী কক্ষ, মাদাৰ টেৰেছা কক্ষ, এনিবেচান কক্ষ, কুন্তীদেৱী কক্ষ, খেৰসুতি আই কক্ষ, পুষ্পলতা দাস কক্ষ, বিজয়লক্ষ্মী কক্ষ, চিত্ৰলেখা কক্ষ, প্ৰতিমা পাণ্ডে বৰুৱা কক্ষ, সুনীতা উইলিয়ামছ কক্ষ, বানদুহিতা উষা কক্ষ, দ্ৰৌপদী দেৱী কক্ষ, পৰীক্ষা নিয়ন্ত্ৰণ কক্ষ মূলাগাভৰু কোঠা আৰু ছাত্ৰী জিৰণি কোঠা কোমলী দেৱী। সঁচাকৈ এক সুন্দৰ নিদৰ্শন। ছাত্ৰীসকলক প্ৰেৰণা যোগোৱাৰ ক্ষেত্ৰত এই নামসমূহে যথেষ্ট সহায় কৰিব।

0: বিদ্যালয়খনৰ বিষয়ে কিছু কথা আমাক জনাইছে বৰ্তমানৰ অধ্যক্ষ ৰূপম বৰাই।
1: অসমৰ বহুকেইগৰাকী স্বনামধন্য নাৰী তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰী আছিল। সুচিকিৎসক ও সমাজসেৱিকা ডাক্তৰ লক্ষী গোস্বামী, সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিখ্যাত অভিনেত্ৰী চেতনা দাস, বিশিষ্ট সাহিত্যিক পূৰৱী বৰমুদৈ, যশস্বী কণ্ঠশিল্পী ৰবি সিংহা, সুকণ্ঠী গায়িকা শান্তা উজীৰ, খ্যাতিসম্পন্ন নৃত্যশিল্পী ও অভিনেত্ৰী কৃষ্ণা দাস নাথ, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ অনুদেৱী মহন্ত আদিৰ নাম উল্লেখনীয়। সাংস্কৃতিক জয়যাত্ৰাটো আমাৰ বিদ্যালয়খনি যথেষ্ট আগবঢ়া। এসময়ত প্ৰাক্তন সংগীত শিক্ষক ৰমেশ চন্দ্ৰ ডেকাচাৰৰ নেতৃত্বত আমাৰ ছাত্ৰীয়ে ভাৰত বিকাশ পৰিষদৰ দ্বাৰা আয়োজিত দেশপ্ৰেমমূলক সমবেত সংগীত প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম স্থান লাভ কৰাৰ গৌৰৱ অৰ্জন কৰিছিল। বৰ্তমানেও সেই ধাৰাবাহিকতা আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে অক্ষুণ্ণ ৰাখিছে। লগতে উল্লেখ কৰোঁ যে ইতিমধ্যে হৈ যোৱা 5টা গুণোৎসৱত আমাৰ বিদ্যালয়ে 2 A+ পোৱাৰ বিপৰীতে 3টা বৰ্ষত A-গ্ৰেড পাবলৈ সক্ষম হৈছিল। আমাৰ বিদ্যালয়ে 2026 কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী প্ৰকল্প বয়িং সুকন্যা আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। বিগত 3টা বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সন্তোষজনক ফলাফল, গুণোৎসৱত ধাৰাবাহিকভাৱে A+ আৰু A-গ্ৰেড লাভ কৰা আৰু অন্যান্য সকলো দিশতে দেখুৱাই অহা আশাব্যঞ্জক ফলাফলৰ বাবেই আমি এই সুযোগ পাবলৈ সক্ষম হৈছোঁ। উল্লেখযোগ্য যে সমগ্ৰ শোণিতপুৰ জিলাৰ ভিতৰত মাত্ৰ 2 বিদ্যালয়ে এই আঁচনি লাভ কৰিছে। বয়িং সুকন্যা আঁচনিয়ে আমাৰ ছাত্ৰীসকলক ডিজিটেল টেকন'লজিৰ লগত চিনাকি কৰাই দিছে। বিশেষভাৱে বিমান উৰণ বিষয়ক জ্ঞান অৰ্জনৰ ক্ষেত্ৰত ছাত্ৰীসকলক উৎসাহী কৰি তোলাই এই প্ৰকল্পৰ মূল উদ্দেশ্য। এই মৌলিক জ্ঞানৰ ওপৰত ভিত্তি কৰি ছাত্ৰীসকলে ভৱিষ্যতে যাতে বিমান উৰণ সম্পৰ্কীয় পদত নিজকে নিয়োগ কৰাৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি এই আঁচনি প্ৰস্তুত কৰি তোলা হৈছে। মই আশাবাদী যে এই আঁচনিয়ে আমাৰ বিদ্যালয়ৰ বহু ছাত্ৰীক সেই বিষয়ত ভৱিষ্যতে পাৰ্গত কৰি তুলিব। বয়িং সুকন্যা আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আমাৰ বিদ্যালয়ত 30 লক্ষ টকা ব্যয়েৰে এটি পৰীক্ষাগাৰৰ ব্যৱস্থা কৰিছে। জনাবলৈ পাই সুখী যে চলিত বৰ্ষতে অসম চৰকাৰে আমাৰ বিদ্যালয়ত গৃহ নিৰ্মাণৰ বাবে 4,50,00,000 টকাৰ এক অনুদান আগবঢ়াইছে। অতি সোনকালেই এই গৃহটিৰ কাম আৰম্ভ কৰা হ'ব। মোৰ কাৰ্যকালত ই এক অন্যতম সাফল্য বুলি মই অনুভৱ কৰিছোঁ। এই বিদ্যালয়ৰ এজন সেৱক হ'বলৈ পাই মই যথেষ্ট গৌৰৱান্বিত।
0: সেয়া আছিল বিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ৰূপম বৰা। বিদ্যায়তনিক দিশত এই বিদ্যালয়খনে যথেষ্ট সুনাম অৰ্জন কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত 8 ছাত্ৰীয়ে স্থান লাভ কৰাৰ উপৰিও উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 2018 হিন্দী বিষয়ত আৰু 2019 ভূগোল বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা 8 ছাত্ৰী হৈছে 1999 ত্ৰয়োদশ স্থান লাভ কৰা নবনীতা বৰা, একে বৰ্ষতে 29 স্থান লাভ কৰা সুৰভি ভূঞা, 2000 প্ৰথম স্থান লাভ কৰা বন্দিতা ফুকন, 2002 প্ৰথম স্থান লাভ কৰা নীলাঞ্জনা ডেকা, 2002 অষ্টম স্থান লাভ কৰা পল্লৱী কলিতা, 2005 ষষ্ঠদশ স্থান লাভ কৰা জ্যোতি শৰ্মা, অষ্টম স্থান লাভ কৰা নন্দিনী লহকৰ আৰু 2007 পঞ্চদশ স্থান লাভ কৰা তনুজা মৰাং। সঁচাকৈ এক উল্লেখযোগ্য সফলতা, আৰু এই কৃতিত্বৰ দাবী অৱশ্যেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ। শিক্ষক শিক্ষয়িত্ৰীসকলৰ অক্লান্ত শ্ৰম, যত্ন আৰু কষ্টৰ ফলতেই সফলতা দেখাবলৈ সক্ষম হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2024 মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল 76, পাছ কৰিছিল 70। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল 23, দ্বিতীয় বিভাগত 37 আৰু তৃতীয়

0: অংকত দহজনে। ডিষ্টিংচন পাইছিল এজনে, ষ্টাৰ মাৰ্ক পাইছিল এজনে। 2025 বৰ্ষত অৱতীৰ্ণৰ সংখ্যা আছিল 98 জন, পাছ কৰিছিল 91 জনে। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল 24 জন, দ্বিতীয় বিভাগত 60 জন আৰু তৃতীয় বিভাগত 7 জনে। ডিষ্টিংচন পাইছিল এজনে আৰু ষ্টাৰ মাৰ্ক পাইছিল 6 জনে। 2026 বৰ্ষত অৱতীৰ্ণ পৰীক্ষাৰ্থী আছিল 85 জন, পাছ কৰিছিল 71 জনে। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল 18 জন, দ্বিতীয় বিভাগত 42 জন আৰু তৃতীয় বিভাগত 11 জন। ডিষ্টিংচন পাইছিল এজনে আৰু ষ্টাৰ মাৰ্ক পাইছিল 4 জনে। একেদৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাতো কলা শাখাত 2024 বৰ্ষত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী আছিল 135 গৰাকী, পাছ কৰিছিল 130 গৰাকীয়ে। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল 63 জন, দ্বিতীয় বিভাগত 51 জন, তৃতীয় বিভাগত 16 জন। মুঠ ষ্টাৰ মাৰ্ক পাইছিল 13 জনে, লেটাৰ মাৰ্ক পাইছিল 64 জনে। 2024 বৰ্ষত বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল 10 গৰাকী, পাছ কৰিছিল 7 গৰাকীয়ে। প্ৰথম বিভাগত 3 গৰাকী, দ্বিতীয় বিভাগত 3 গৰাকী আৰু তৃতীয় বিভাগত 1 গৰাকী। উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত 2025 বৰ্ষত অৱতীৰ্ণ হৈছিল 138 গৰাকী পৰীক্ষাৰ্থী, যাৰ ভিতৰত 122 গৰাকীয়ে পাছ কৰিছিল। প্ৰথম বিভাগ পাইছিল 32 জনে, দ্বিতীয় বিভাগ 64 জনে আৰু তৃতীয় বিভাগ 26 জনে। ষ্টাৰ মাৰ্ক পাইছিল 4 জনে আৰু লেটাৰ মাৰ্ক পাইছিল 46 জনে। বিজ্ঞান শাখাত মুঠ অৱতীৰ্ণ হৈছিল 8 জন, পাছ কৰিছিল 6 জনে। সেই বছৰ প্ৰথম বিভাগত কোনো নাছিল, দ্বিতীয় বিভাগত 2 গৰাকী আৰু তৃতীয় বিভাগত 4 গৰাকী। উচ্চতৰ মাধ্যমিক কলা শাখাত 2026 বৰ্ষত অৱতীৰ্ণ হৈছিল 126 গৰাকী পৰীক্ষাৰ্থী, তাৰ ভিতৰতে 115 গৰাকী উত্তীৰ্ণ হৈছিল। 42 গৰাকীয়ে প্ৰথম বিভাগ, 45 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 28 গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছিল। ষ্টাৰ মাৰ্ক পাইছিল 7 গৰাকীয়ে, লেটাৰ মাৰ্কছ 53 গৰাকীয়ে। বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল 6 গৰাকী, পাছ কৰিছিল 5 গৰাকীয়ে। প্ৰথম বিভাগ পাইছিল 1 গৰাকীয়ে, দ্বিতীয় বিভাগ পাইছিল 3 গৰাকীয়ে আৰু তৃতীয় বিভাগ পাইছিল 1 গৰাকীয়ে। এখন বিদ্যালয়ৰ বিদ্যায়তনিক দিশটো সবল কৰি ৰখাত শিক্ষক শিক্ষয়িত্ৰীৰ ভূমিকাটো সকলোতকৈ বেছি। তেওঁলোকৰ দায়িত্ববোধে ছাত্ৰ ছাত্ৰীসকলক সফলতাৰ শিখৰলৈ আৰোহণ কৰাত সহায় কৰে। তেওঁলোকে কৰা কষ্ট আৰু ত্যাগৰ ফল তেতিয়াহে লাভ কৰে যেতিয়া ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰে। নিজৰ কৰ্মৰে মহিয়ান হোৱা এনেধৰণৰ শিক্ষক শিক্ষয়িত্ৰীক সময়ে সময়ে চৰকাৰ তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও বঁটাবাহনেৰে প্ৰেৰণা যোগায়, তেওঁলোকৰ কৰ্মক স্বীকৃতি দিয়ে। তেনেদৰে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও লাভ কৰিছে বিভিন্ন দিশত তেওঁলোকৰ কৰ্মৰ স্বীকৃতিস্বৰূপে প্ৰদান কৰা বঁটা। তেনেধৰণৰ বঁটা লাভ কৰা শিক্ষক শিক্ষয়িত্ৰীসকল হৈছে 1993 চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা মৃণালী চেতিয়াই। 2007 চনত এই বঁটা লাভ কৰিছিল বিদ্যালয়খনৰ সহশিক্ষয়িত্ৰী তথা অসমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী কৃষ্ণা দাসনাথে। তেনেদৰে ৰাজ্যিক বঁটা লাভ কৰিছে ভূপেন কুমাৰ বৰদলৈয়ে। জিলাভিত্তিক বঁটা লাভ কৰিছে ঠুলেশ্বৰ বৰা, ভূপেন কুমাৰ বৰদলৈ, যাদৱ স্বৰ্গীয়াৰী, নবীন চন্দ্ৰ লহকৰ, ৰমেশ কুমাৰ ডেকা, নমিতা মহন্ত আৰু অনামিকা গগৈয়ে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা বিশেষ সন্মান প্ৰশংসাপত্ৰ প্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীকেইগৰাকী হৈছে পূৰণ চন্দ্ৰ কলিতা আৰু মায়াশ্ৰী বৰুৱানেওগ। অন্যান্য বঁটাপ্ৰাপক শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভিতৰত ৰটাৰী ক্লাবৰ দ্বাৰা নেশ্যন বিল্ডাৰ এৱাৰ্ড লাভ কৰা শিক্ষক শিক্ষয়িত্ৰীসকল হৈছে ভৱেন চন্দ্ৰ দাস, জিতুমণি বৈশ্য, নমিতা মহন্ত, ইংকন বৰা আৰু নাছিফা আলম। 2023 আৰু 2024 বৰ্ষত NCCৰ বেষ্ট ANO আছিল বৰ্ণালী শইকীয়া। বিদ্যালয়খনৰ স্ত্ৰী শিক্ষা সম্পৰ্কত কিছু কথা ব্যক্ত কৰিছে শিক্ষয়িত্ৰী ৰীমা দেৱীয়ে।
1: জয় জয়তে তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ সমূহ বিষয়ববীয়াৰ লগতে আজি এই অনুষ্ঠানটিৰ গুৰি ধৰোঁতাজনলৈ মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ। মই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক কন্যা বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী ৰীমা দেৱীয়ে আমাৰ বিদ্যালয়খনৰ পৰা লাভ কৰা কিছু অনুভৱ আপোনালোকৰ

0: প্ৰকাশ কৰিবলৈ এই সুবিধাকণ দিয়াৰ বাবে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত স্ত্ৰী শিক্ষাৰ বাটকটীয়া তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় এখন লেখত ল'বলগীয়া বিদ্যালয়। এই বিদ্যালয়খন আচলতে আমাৰ সকলোৰে এক প্ৰাণৰ অনুষ্ঠান, আমাৰ গৌৰৱ আৰু আমাৰ সকলোৰে পৰিচয়। এই বিদ্যালয়খন স্থাপিত হৈছিল 1932 চনতে স্ত্ৰী শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে। সেই উদ্দেশ্যতে আমাৰ বিদ্যালয়খনৰ নাম এতিয়াও সগৌৰৱেৰে জিলিকি আছে। বিদ্যালয়খনত মই লাভ কৰা বিভিন্ন অভিজ্ঞতাসমূহৰ ভিতৰত মোক বাৰুকৈয়ে আকৰ্ষণ কৰা এক বিশেষ কথা, আমাৰ বিদ্যালয়খনৰ শ্ৰেণীকোঠাসমূহৰ নামাকৰণ কৰা হৈছে ভাৰতবৰ্ষৰ বিভিন্ন মহিয়সী নাৰী শিল্পী যিসকলে নিজৰ প্ৰাণ নিজৰ জীৱন স্ত্ৰীৰ নামত স্ত্ৰীৰ মৰ্যাদা ৰক্ষা কৰি নিজৰ জীৱন উৎসৰ্গা কৰিছিল। সেইসকল মহিলাৰ নাম আমাৰ শ্ৰেণীকোঠাসমূহৰ তোৰণত খোদিত হৈ আছে, যাৰ জৰিয়তে আমি আমাৰ মহিলা শক্তিক সদায় সন্মান আৰু সৰ্বোচ্চ ত্যাগৰ যি মূল্য তাক বুজাবলৈ সদায় চেষ্টা কৰি আহিছোঁ। যিসকল নাৰীৰ আকাশ চুবলৈ মন আছিল, পৃথিৱীত মহিলাৰ শক্তি প্ৰচলনৰ প্ৰবল ইচ্ছা আছিল, যিসকলে সমাজৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰিছিল, তাৰে কোনোবাই দেশৰ বাবে প্ৰাণ ত্যাগ কৰিছিল, কোনোবাই আকৌ সংস্কৃতৰ ক্ষেত্ৰত গোটেই জীৱন সুন্দৰৰ সাধনা কৰিছিল, সেইসকল এতিয়াও আমাৰ মাজত আমাৰ শ্ৰেণীকোঠাসমূহত খোদিত কৰি জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে। তেখেতসকল আমাৰ প্ৰাণে প্ৰাণে জিলিকি আছে। বৰ্তমান ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশতো আমাৰ বিদ্যালয়ৰ বহুতো ছাত্ৰীয়ে উচ্চ শিক্ষাৰে শিক্ষিত হৈ বিভিন্ন বিভাগৰ ভাল ভাল পদবীত নিয়োজিত হৈ আছে। বিজ্ঞান প্ৰযুক্তিয়ে হওক, শিল্পসাহিত্যৰ ক্ষেত্ৰতেই হওক, খেলা ধূলাৰ দিশতেই হওক, প্ৰায় সকলো দিশতে আমাৰ বিদ্যালয়ৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এনে এখন স্ত্ৰী শিক্ষাৰ বিদ্যালয়ৰ গুণানুকীৰ্তন কৰি শেষ কৰিব নোৱাৰি। এই বিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰি ইয়াতেই শিক্ষকতা কৰাৰ সুবিধা লাভ কৰি মই নিজেও যথেষ্ট ধন্য হৈছোঁ। ধন্যবাদ।
1: সেয়া আছিল বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ৰীমা দেৱী।

কেৱল বিদায়তনিক অথবা বৌদ্ধিক দিশতেই নহয়, ছাত্ৰীসকলৰ সাংস্কৃতিক দিশটো এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে সমানেই আগুৱাই নিছে। বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাত ছাত্ৰীসকলক অংশগ্ৰহণ কৰোৱাই তেওঁলোকৰ দ্বাৰা পুৰস্কাৰ বুটলিছে। নৃত্য গীতৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো বিদ্যালয়ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে বিদ্যালয়ক প্ৰতিনিধিত্ব কৰাৰ কৃতিত্ব আছে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ে নিজৰ স্বকীয় মহিমাৰে, নিজৰ স্বকীয় বৈশিষ্ট্যৰে যিদৰে জনমানসত উজ্বলি আছে, তেনেদৰেই অদূৰ ভৱিষ্যতেও যাতে উজ্বলি থাকে আমি তাৰেই আশা কৰিছোঁ। ছাত্ৰীসকলক শিক্ষক শিক্ষয়িত্ৰীসকলে বৌদ্ধিক বিকাশৰ লগতে সাংস্কৃতিক, ক্ৰীড়া, সামাজিক তথা বিভিন্ন কাৰিকৰী দিশতো পাৰ্গত কৰি তোলক। তেওঁলোকৰ কষ্ট আৰু ত্যাগে বিদ্যালয়খনক আৰু অধিক উন্নতিৰ শিখৰত উপনীত কৰাওক, তাৰেই শুভকামনা জনালোঁ।

0: আমাৰ তেজপুৰ আমাৰ গৌৰৱ। এই অনুষ্ঠানটিত আজি শ্ৰোতাসকলে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ বিষয়ে শুনিলে।
1: তথ্যসমূহ যুগুতাই দিলে অধ্যক্ষ ৰূপম বৰা, ৰীমা দেৱী, শুভ্ৰজ্যোতি শৰ্মা, প্ৰাক্তন উপাধ্যক্ষা প্ৰভা বৰা, যুগৰঞ্জন নাথ, মায়াশ্ৰী বৰুৱা নেওগ আৰু মনীষা কোচে।
0: বিদ্যালয়ৰ প্ৰতীকী গীতটিৰ ৰচনা আছিল অসমৰ এগৰাকী বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাৰ। সুৰ আছিল সংগীত শিল্পী মনোজ নাথৰ। পৰিচালনা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰমেশ কুমাৰ ডেকাৰ। অনুষ্ঠানটি যুগুতাই আঁত ধৰি সম্পাদনা কৰিলে প্ৰাঞ্জল শইকীয়াই। প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

শ্ৰুতি ইমান পৰে আমাৰ তেজপুৰ আমাৰ গৌৰৱ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছোঁ বাৰে ৰহণীয়া অনুষ্ঠানটি। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ কেইটামান জ্যোতি সংগীত। প্ৰথম গীতটিৰ শিল্পী জুবিন গাৰ্গ।

শ্ৰোতাসকলে বাৰেৰ নিশনীয়া অনুষ্ঠানত জ্যোতি সংগীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ তৰালী শৰ্মাৰ কণ্ঠত এটি জ্যোতি সংগীত।

সেৱা কৰিব। গীতি লোকসংগীত গীতিৰ কণ্ঠশিল্পীসকল পান ভৌমিক, হামিদা, যুৱতী ৰাজকীয়া, মৌচুমী কৌৰী। ঢোলবাদন সংগত কৰিছে সুগ্ৰীম কুমাৰে, চেনাই ধনীৰাম হৰিপাল, লিচানত অৰুণ হৰপাল, ধিমাকিৰিত যোগেশ কেওঁ আৰু কৰতালত বীৰ কৈৰী। এয়া শুনক চাহ জনগোষ্ঠীয় ভাই ভনীসকলৰ লোকসংগীত।

শ্ৰোতা ইমান পৰে বাৰে ৰহণীয়া অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো, নিৰঞ্জন বড়ো আৰু নৱজ্যোতি ৰাভা, ট্ৰেন্সমিটাৰত ৰাজীৱ গগৈ, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণ সহায়িকা আছিল হিমানী দাস। আমাৰ কাইলৈ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব 5:55 আৰু বিয়লি 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। পুনৰ আপোনালোকৰ মংগল কামনা কৰি প্ৰচাৰণ কক্ষৰ পৰা অনুষ্ঠান সামৰি মই মল্লিকা দত্তই আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয়।